আকাশবাণী তেজপুৰ। আজি বৃহস্পতিবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ আজি 13 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 23 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: চক্ৰেটিছে কৈছিল, কথা কমকৈ ক'বা, কাম বেছিকৈ কৰিবা, আনক উপদেশ কমকৈ দিবা, সজ লোকৰ উপদেশ বেছিকৈ শুনিবা, তোমাৰ মংগল হ'ব।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া 6 বজাত গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অনুষ্ঠান আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: of 10.71 seconds to take the top slot, while Basil produced his season best 10.83 seconds to finish second in a closely fought race. England's Kevin Santos completed the podium with 10.85 seconds to win the bronze. These medals were India's third medals of the day. And that is the end of this news bulletin.
1: Eya Akashbani Guwahatir Mahabahu Amar Onusthan Prosar Kora Hoise Medium Waveor 411.5 meter 730 kHz Aru FM Bandor 101.6 MHz Mukutamala
2: Azir Mukutamala Anandoram Dhekial Phukonor Ahomia Lorar Mitra Namor Gonthor Pura Lua Hoise Bhal Hobor Upay ঈশ্বৰক ভয় কৰা তেওঁক ৰুষ্ট নকৰিবা ঈশ্বৰে সকলো ভাল ল'ৰা ছোৱালীক প্ৰীতি কৰে আৰু বেয়াবোৰক ঘৃণা কৰে তুমি যদি কুপথে যাবলৈ প্ৰীতি নকৰা তেন্তে ঈশ্বৰে তোমাক আশীৰ্বাদ কৰিব ভাল ল'ৰা ছোৱালীক সকলোৱে চেনেহ কৰে কিন্তু বেয়াক কেৱে ভাল নেপায় আৰু বেথাও নকৰে আলাহিয়া বা অসৎ ল'ৰাই সৈতে সংগ নকৰিবা কিয়নো তেনে ল'ৰাই সৈতে ফুৰিলে ভালেমান দুৰ্গুণ হয় খাওঁতে হওঁতে সকলো কৰ্মতে ঈশ্বৰক চিন্তিবা আৰু প্ৰাৰ্থনা কৰিবা ঈশ্বৰক ভয় কৰিবা আৰু তেওঁৰ আজ্ঞা পালন কৰিবা যিয়ে তেওঁক ভয় কৰে তাক তেওঁ মৰম কৰে আৰু তাৰ ভাল কৰে কিন্তু যিয়ে তেওঁক ভয় নকৰে তাক মৰম নকৰে আৰু সেই দেখি সি বিপদত পৰে সকলো জ্ঞানী মানুহে ঈশ্বৰক ভয় কৰে ঈশ্বৰ অতি জ্ঞানী আৰু ন্যায্য তেওঁৰ বাট সু আৰু যি তেওঁৰ বাটেৰে যায় সিও সু হ'ব সকলো মানুহ নিশ্চয়কৈ এবেলি মৰিব সেই দেখি যিকেইদিন জীয়াই থাকা সেইকেইদিন সৎ হৈ থাকিবা আৰু তোমাৰ প্ৰভু পৰমেশ্বৰক এটাই চিত্ত আৰু মনেৰে প্ৰেম কৰা তাৰ পৰা যেন তুমি মৰিলেও তেওঁ তোমাক সুখ আৰু শান্তি দিয়ে ধেমালিতকৈ তোমাৰ পুথিক ভাল পাবা কিয়নো যি ল'ৰাই পুথিক ভাল পায় ভালকৈ পঢ়িবলৈ পুৰুষাৰ্থ কৰে সি শেষত জ্ঞানী হ'ব কিন্তু যি ধেমালিকহে বৰ ভাল পায় সি নমৰে মানলৈকে দুখীয়া হৈ থাকিব যি ভাল ল'ৰা হয় সি সদায় ধেমালি নকৰি পুথিৰ প্ৰতি মন দিয়ে সি ঈশ্বৰক আৰু সকলো ভাল মানুহক প্ৰেম কৰে আৰু তাৰ মুখৰ পৰা কেতিয়াও এটিও বেয়া কথা নোলায় তোমাৰ সময় সৎকৰ্মত ব্যয় কৰিবা সময় এতিয়া আছে কিন্তু বতাহৰ নিচিনা উৰি শীঘ্ৰেই যাবগৈ সময় যদি এবেলি গ'ল সি আকৌ উভতি নাহে আৰু এক তিলাৰ্ধ সময়ো সোণৰ ভঁৰাল উবুৰিয়াই দিও কিনিব নোৱাৰি বেয়া মানুহ আৰু বেয়া ল'ৰাৰ বাট এৰি সৎকৰ্ম কৰা তোমাক কুবাটৰ পৰা ৰক্ষা কৰিবলৈ ঈশ্বৰক প্ৰাৰ্থনা কৰা ঈশ্বৰে তোমাৰ কথা শুনিব যাৰে সৈতে উমলা তাক বেজাৰ নিদিবা কিন্তু মৰম কৰিবা ধেমালি কৰাৰ সময়ত অসজ কথা নকবা তেহে ঈশ্বৰে আৰু সৎলোকে তোমাক চেনেহ কৰিব আন মানুহে তোমাক যেনে কৰিলে তুমি ভাল পাবা তুমিও তেনেকৈ তেওঁলোকৰ প্ৰতি কৰিবা অৰ্থাৎ আন মানুহে তোমাক গালি পাৰিলে তুমি ভাল পাবানে মৰম কৰিলেহে ভাল পাবা তেনেকৈ তুমিও ভাবিবা যে মোক গালি পাৰিলে মই যেনেকৈ ভাল নেপাওঁ সিহঁতেও মই গালি পাৰিলে ভাল নেপায় এতেকে মোৰ নিচিনা মৰম কৰিলেহে ভাল পাব এই কথা অনুসাৰে তুমি যদি চলা তেহে তুমি সুবাতে গৈছা বুলি জানিবা এই সংসাৰত তুমি যি কৰ্ম কৰা তাৰেহে ঈশ্বৰে তোমাৰ সুধ সুধিব অৰ্থাৎ তুমি যদি পৃথিৱীত সৎকৰ্ম কৰা পৰকালতো তাৰ পুৰস্কাৰ পাবা কিন্তু যদি ইয়াত অসৎকৰ্ম কৰা তোত তাৰ প্ৰতিফল পাবা যিবোৰ ল'ৰা ছোৱালীয়ে পুথিত মন দিয়ে সিহঁতে সকলোৰে প্ৰশংসা পাব কিন্তু যাৰ মন পুথিত নাই সি চেকনিহে পাব মিছা কথা কেতিয়াও নকবা চোৰ নকৰিবা আৰু অকাৰণত শপত নেখাবা কিয়নো

0: যিবোৰ কথা ঈশ্বৰে ভাল নাপায়, যিবোৰে পাপক ভাল পায় তেওঁলোকৰ খোজত ভৰি নিদিবা, এতেকে ঈশ্বৰে তোমাক মৰম কৰিব, সকলো দোষৰ পৰা ৰক্ষা কৰিব আৰু তোমাক অনন্ত সুখ দিব।
1: আজিৰ মুকুতামালাৰ কথাখিনি আনন্দৰাম ঢেকিয়াল ফুকনৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে প্ৰীতিশ্ৰী নাথ আৰু সংগীবৃন্দৰ কণ্ঠৰ চিয়া গীত।

প্ৰীতিশ্ৰী নাথ আৰু সহশিল্পীসকলৰ কণ্ঠৰ চিয়াগীত কেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ

আবাহ। এতিয়া আগবঢ়াইছো হিন্দী ছবিৰ ভজনৰ অনুষ্ঠানটি। অনুষ্ঠানত পুনতেই শুনাবলৈ লৈছো বেইজু বাওৰা ছবিখনৰ পৰা মহম্মদ ৰফিৰ কণ্ঠৰীতি ভজন।

হিন্দী ছবিৰ ভজনৰ অনুষ্ঠানটিত এইবাৰ এয়া লতা মংগেশকাৰৰ কণ্ঠত অমৰ প্ৰেম ছবিখনৰ ৰীতি ভজন।

শ্রোতাসকলে হিন্দী ছবিৰ ভজনৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত এবাৰ শুনোৱা হওক

अब क्या होगा ছবিখনত হে আছিল আশা ভোসলেৰ কণ্ঠৰীতি ভজন হিন্দী ছবিৰ ভজনৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

নিশাত বাজি 2 মিনিটত নতুন দিগন্ত অনুষ্ঠানত বৰষুণৰ পানী সংৰক্ষণৰ প্ৰয়োজন এই বিষয়ে আলোচ কৰিব ডক্টৰ প্ৰদীপ শৰ্মা আৰু ডক্টৰ ধনজিৎ ডেকাই। আগ ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 6:10 কৃষি জগতত লাইভ ফোন ইন অনুষ্ঠানৰ বিষয়ে শস্য বীমা আঁচনি। সমল ব্যক্তিৰূপে উপস্থিত থাকিব ডক্টৰ চিত্তৰঞ্জন ডেকা আৰু ডক্টৰ সজীৱ বৰুৱা। আগ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 5:25 প্ৰীতি শৰ্মাৰ হিন্দী কথিকা মিজোৰাম কা ইতিহাস। বিয়লি 4:30 বড়ো অনুষ্ঠানত জাইক্লং বড়োৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ নগেন দৈমাৰীৰ।

দিনৰ 12:30 বজাত আইদেউৰ বোলনি অনুষ্ঠানত অবগুণ্ঠন মহিলা দলৰ আইদেউসকলে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠান। দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত শুনিবলৈ পাব গীতেৰে কথাৰে আগবঢ়াব ভাৰ্গৱ কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 9:20 বজাত লাইভ ফোন ইন কল্পতৰু। 8:30 বজাত গীতিমালিকা অনুষ্ঠানত শুনিবলৈ পাব ভূপেন হাজৰিকা, ডলি ঘোষ, উমেশ গগৈ, নাছৰিন হালিম আৰু দিলীপ দাসৰ কণ্ঠৰ গীত। সাত বাজি 15 মিনিটত আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 6:55 মিনিটত জ্ঞান বিজ্ঞান। পুৱা আৰু সন্ধিয়া 7:00 বজাত নিয়োগ বাতৰি। 7:30 বজাত অভিলেখাগাৰৰ পৰা অনুষ্ঠানত ফণী শৰ্মাৰ বিষয়ে শুনিবলৈ পাব, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 9:15 মিনিটত জিলাৰ ৰেহৰূপ। 10:00 বজাত মাটিৰ গান। 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ। দিনৰ 11:05 মিনিটত পৰাগমালা লাইভ। 12:15 মিনিটত হিন্দী চিনেমাৰ গীত। দিনৰ 1:10 মিনিটত আৰু নিশা 7:45 মিনিটত প্ৰতুল শৰ্মাৰ কণ্ঠৰ আধুনিক গীত। 1:20 মিনিটত থানুৰাম দাস আৰু সংগীসকলে গোৱা ওজাপালি। 1:35 মিনিটত বাদ্য সংগীতৰ অনুষ্ঠানত ধনজিৎ শৰ্মাৰ

Mendulin Badon. Ek baji 50 minutot Sushmita Bharadwajor kanthor bhajan. Arhoi bojat Pashaito Hongitor onusthan. Bioli 3 baji 15 minutot Nepali onusthan. 3 baji 45 minutot Karbi onusthan. 5 baji 45 minutot Hikkhokor onusthanot Dr. Rita Debir Kothika Gonit Hikkhon Kidore Monograhi Koribopari. সন্ধিয়া 6 বাজি 40 মিনিটত আৰু 7 বাজি 5 মিনিটত বৃন্দগান সন্ধিয়া 7 বাজি 20 মিনিটত ডক্টৰ বিনিমা বুজৰবৰুৱাৰ সংস্কৃত কথিকা অসমা প্ৰদেশাস্য প্ৰমুখা বৈষ্ণৱচাৰ্য্য 7:30 বজাত পূবালীৰ সুৰত অনন্ত ফাংচুৰ কণ্ঠৰ কাৰ্বি গীত নিশা 8:30 বজাত আধুনিক গীত 9 বজাত চিত্ৰগীত 9:30 বজাত গজলৰ অনুষ্ঠান নিশা 10 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত নিখিল ব্যানার্জির সেটার বাদন রাগ রাগেশ্রী আমার অনুষ্ঠান পরিস্থিতিও ইমানেই

অহা 1 আগষ্টৰ পৰা প্ৰতি মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে সন্ধিয়া 6:10 পৰা 6:40 কৃষক ৰাইজৰ উদ্দেশ্যে প্ৰচাৰ কৰা হ'ব কৃষকবাণী অনুষ্ঠান।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: ট্রানজিষ্টর আবিষ্কারৰ কাহিনী। অতীতত আমি ব্যবহাৰ কৰা ডাঙৰ আকাৰৰ ৰেডিঅ'টো বৰ্তমান প্ৰকৃততে লৈ ফুৰিব পৰা হ'ল কেৱল ট্ৰেঞ্জিষ্টৰ আৱিষ্কাৰৰ বাবে। এই গুৰুত্বপূৰ্ণ বিপ্লৱৰ সূচনা হৈছিল 1947 চনত, যিদিনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেল টেলিফোন লেবৰেটৰীৰ 3 বিজ্ঞানীয়ে ট্ৰেঞ্জিষ্টৰৰ আৱিষ্কাৰৰ কথা ঘোষণা কৰিছিল। চকলি, বাৰ্ডিন আৰু ব্ৰেটেইন নামৰ এই 3 বিজ্ঞানীয়ে এটা দল হিচাপে 2 অধিক কাল কঠোৰ পৰিশ্ৰম কৰিছিল আৰু এটা এধানমানি জাৰ্মেনিয়াম ক্ৰিষ্টেলৰ সহায়েৰে ট্ৰেঞ্জিষ্টৰৰ কাৰ্যপ্ৰণালী প্ৰদৰ্শন কৰিছিল। এই আহিলাবিধে প্ৰচলিত নিৰ্বাত নলী বা ট্ৰায়ডবোৰৰ দৰে বৈদ্যুতিক সংকেত পৰিৱৰ্ধন কৰিব পাৰে। 1907 চনত লি ডে ফৰেষ্টে ট্ৰায়ডৰ আৱিষ্কাৰেৰে ইলেক্ট্ৰনিক যুগৰ সূচনা কৰে বুলি ক'ব পাৰি। ট্ৰায়ড এটা অতি গুৰুত্বপূৰ্ণ ইলেক্ট্ৰনিক উপাংশ আৰু 1950ৰ দশকৰ মাজভাগলৈকে ইয়াৰ ব্যৱহাৰ হৈ আছিল। ইয়াৰ 3 অংশ আছে, এটা কেথড, এটা এনড আৰু দুয়োটাৰে মাজত এটা গ্ৰিড। কেথডটো তপতালে ইলেক্ট্ৰন নিৰ্গত হয়। এই ইলেক্ট্ৰনৰ প্ৰৱাহে আহিলাটোৰ মাজেৰে বিদ্যুৎ প্ৰৱাহৰ সৃষ্টি কৰে। কেথডটো আগুৰি থকা এনডটো বহিৰ্ভাগত অৱস্থিত বেটাৰীৰ ধনাত্মক প্ৰান্তৰ সৈতে সংযোজিত থাকে। ই কেথডৰ পৰা নিৰ্গত ইলেক্ট্ৰনবোৰ সংগ্ৰহ কৰে। গ্ৰিডটো হ'ল কেথডৰ চাৰিওফালে শিথিলভাৱে মেৰিয়াই থোৱা তাঁৰৰ এক কুণ্ডলী, যি ট্ৰায়ডৰ মাজেৰে যোৱা ইলেক্ট্ৰনৰ প্ৰৱাহ নিয়ন্ত্ৰণ কৰিব পাৰে। এই 3 বিদ্যুৎ দ্বাৰ কাঁচৰ নলীৰ আকৃতিৰ এটা যতনত ভৰাই যতনটো বায়ুশূন্য কৰি বন্ধ কৰি দিয়া হয়। সেইকাৰণে বহুতে ইয়াক নিৰ্বাত বা বায়ুশূন্য নলী বুলি কয়। ট্ৰায়ডৰ এটা ধৰ্ম হ'ল ই অতি ক্ষুদ্ৰ বৈদ্যুতিক সংকেত গ্ৰহণ কৰিব পাৰে আৰু সেইবোৰৰ পৰিৱৰ্ধন ঘটাব পাৰে, অৰ্থাৎ আকৃতি আৰু বৈশিষ্ট্য সলনি নকৰাকৈ সেইবোৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। গ্ৰিডলৈ যোগান ধৰা এটা ক্ষুদ্ৰ বৈদ্যুতিক সংকেতে কেথড আৰু এনডৰ মাজত প্ৰৱাহিত বিদ্যুতৰ বৃহৎ পৰিৱৰ্তন ঘটায় আৰু এইটোৱেই হৈছে ইলেক্ট্ৰনিকৰ পৰিৱৰ্তকৰ মূল কথা। ৰেডিঅ' আৰু টেলিভিছন, ৰেডাৰ ব্যৱস্থাত আৰু প্ৰথম অৱস্থাৰ কম্পিউটাৰত উল্লেখযোগ্য সফলতাৰে ট্ৰায়ডৰ ব্যৱহাৰ কৰা হৈছিল। কিন্তু তথাপিও ইয়াৰ এটা ডাঙৰ অসুবিধা আছিল, কেথডটো তপতালেই ইলেক্ট্ৰন নিৰ্গত হয়। কেথড তপতাওঁতে বুজন পৰিমাণৰ বৈদ্যুতিক শক্তি খৰচ কৰিবলগীয়া হয়। আনহাতে কেথডৰ পৰা ইলেক্ট্ৰন নিৰ্গমন নহ'লে ট্ৰায়ডে সংকেত পৰিৱৰ্ধন কৰিব নোৱাৰে। এইকাৰণেই 2 সময়ত ব্যৱহাৰ কৰা পৰ্টেবল যোগাযোগ ব্যৱস্থাৰ বাবে যন্ত্ৰপাতিৰ লগতে কেথড তপতাবলৈ গধুৰ গধুৰ বেটাৰীও লৈ ফুৰিবলগীয়া হৈছিল। অতিৰিক্ত শক্তিৰ প্ৰয়োজন হোৱা এই কথাটোৰ বাবেই বহুতো বিজ্ঞানী আৰু ঔদ্যোগিক গৱেষণাগাৰে ট্ৰায়ডৰ বিকল্প উদ্ভাৱনৰ বাবে গৱেষণা কৰি যাবলৈ উৎসাহিত হৈছিল। উইলিয়াম চকলি আৰু তেওঁৰ সহযোগীসকলে ট্ৰেঞ্জিষ্টৰৰ আৱিষ্কাৰৰ কথা ঘোষণা কৰাৰ লগে লগে ট্ৰায়ড আৰু ট্ৰায়ডৰ দৰে অন্যান্য নিৰ্বাত নলীৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা ইলেক্ট্ৰনিকছ বিজ্ঞানৰ বুনিয়াদ গঠন হয়। এই নতুন আহিলাবিধৰ পোনপটীয়া সুবিধাটো হ'ল ইয়াক আগতীয়াকৈ তপতাব নালাগে। পৰিৱৰ্ধনৰ বেলিকা ই ট্ৰায়ডৰ দৰে কাৰ্যকৰী হয়। তাতোকৈ ডাঙৰ কথা, ট্ৰায়ডৰ তুলনাত ই অত্যন্ত সৰু আৰু কম বিভৱতে ই কাম কৰে। এই ক্ষুদ্ৰ ট্ৰেঞ্জিষ্টৰবোৰে ইলেক্ট্ৰনিক যন্ত্ৰপাতিবোৰৰ আয়তন সৰু কৰি অনাত অৰিহণা যোগায়।

কিন্তু এটা দশকৰ পিছত যিটো ঘটনা ঘটিল সেইটো ইয়াতকৈ যথেষ্ট বিস্ময়জনক। 1959 চনত জেক কিলবিয়ে জাৰ্মেনিয়ামৰ এটা টুকুৰাত অথবা জাৰ্মেনিয়ামৰ এটা চিপত কেইবাটাও ট্ৰেঞ্জিষ্টৰ ডায়ড ৰোধক আৰু ধাৰক একেলগে লগ কৰি সম্পূৰ্ণ এটা ইলেক্ট্ৰনিক বৰ্তনী তৈয়াৰ কৰি উলিয়ালে। কিছুদিনৰ ভিতৰতে ৰবাৰ্ট নয়েছে কিলবিৰ এই বৰ্তনীৰ পৰিহাদন কৰিলে। তেওঁ আগবঢ়োৱা প্ৰযুক্তি কম বেছি পৰিমাণে আজিও ব্যৱহৃত হয়। 1960ৰ দশকৰ মাজভাগলৈকে চিলিকনৰ সৰু টুকুৰা এটাতে

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE, BTech বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 1,12,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। পাঞ্জাব নেশ্যনেল বেংক নামৰ প্ৰতিষ্ঠানত খালী হোৱা 545টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pnb.bank.in। আবেদনৰ শেষ তাৰিখ 9 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপ্ৰেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।
2: অগ্নিযুগৰ গান।
3: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
4: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: এতিয়া প্ৰধান বাতৰিসমূহ হ'ল লোকসভাত কালি লোক পৰীক্ষা অসাধু পন্থা প্ৰতিনিধি সংশোধনী বিধেয়ক 2026 গৃহীত হয়। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই নতুন দিল্লীত অনুষ্ঠিত ভাৰতীয় মোবাইল কংগ্ৰেছ 2026ৰ দশম সংস্কৰণৰ বিষয়বস্তু উন্মোচন কৰে। দেশৰ ৰপ্তানি ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা পদক্ষেপসমূহ পুনৰীক্ষণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে এখন বৈঠকত মিলিত হয়। অসমৰ সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি পাইছে আৰু কমনৱেলথ গেমছত ভাৰতে পেৰা এথলেটিক্সৰ পুৰুষৰ 100 মিটাৰ T47ৰ ফাইনেলত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰিছে। লোকসভাত কালি লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 গৃহীত হয়। বিধেয়কখনৰ জৰিয়তে 2024 চনৰ লোক পৰীক্ষা অসাধু পন্থা আইনখনৰ সংশোধন কৰিব বিচৰা হৈছে। বিধেয়কখনত 10 বছৰৰ কাৰাবাস, 10 কোটি টকা পৰ্যন্ত জৰিমনা আৰু দোষী সাব্যস্ত হোৱা অপৰাধীৰ সম্পত্তি বাজেয়াপ্তকে ধৰি কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। এই পৰীক্ষাৰ সৈতে জড়িত গোচৰসমূহৰ নিষ্পত্তিৰ নিশ্চিতিৰ বাবে প্ৰত্যেক ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক দৈনিক শুনানিৰ বাবে দ্ৰুত আদালত স্থাপনৰ অধিকাৰ প্ৰদান কৰা হৈছে। আৰক্ষী থানাত তথ্যসমূহ লিপিবদ্ধ হোৱাৰ পৰা দুমাহৰ ভিতৰত গোচৰসমূহৰ তদন্ত সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই নতুন দিল্লীত অনুষ্ঠিত ভাৰতীয় মোবাইল কংগ্ৰেছ IMC 2026ৰ দশম সংস্কৰণৰ বিষয়বস্তু উন্মোচন কৰে। চলিত বছৰৰ 7ৰ পৰা 10 অক্টোবৰলৈ নতুন দিল্লীত এছিয়াৰ সৰ্ববৃহৎ ডিজিটেল প্ৰযুক্তি মঞ্চৰ দশম সংস্কৰণ অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় যোগাযোগ বিভাগ আৰু ভাৰতীয় চেলুলাৰ অপাৰেটৰ এছ'চিয়েচনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰযুক্তিৰ ক্ষেত্ৰত আগশাৰীৰ ব্যক্তি, টেলিকম অপাৰেটৰ, ষ্টাৰ্টআপ গোট, উদ্ভাৱক, বিনিয়োগকাৰী, গৱেষক আৰু নীতি প্ৰণেতাসকল একত্ৰিত হৈ ভাৰতৰ ডিজিটেল ৰূপান্তৰৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে পৰিকল্পনা যুগুত কৰিব। কালি উন্মোচনী অনুষ্ঠানত দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সিন্ধিয়াই কয় যে এই অনুষ্ঠানৰ বিষয়বস্তু স্কেল উইদাউট বাউণ্ডেৰিজে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক উপকৃত কৰিব পৰাকৈ যোগাযোগ ক্ষেত্ৰৰ উদ্ভাৱন, প্ৰযুক্তি আৰু ডিজিটেল সমাধানসমূহ দেশৰ বাহিৰলৈ প্ৰসাৰিত কৰাৰ বাবে ভাৰতৰ অভিলাষক প্ৰতিফলিত কৰে। তেওঁ কয় যে ভাৰতৰ টেলিকম যাত্ৰাৰ পৰৱৰ্তী পৰ্যায়ত থলুৱাভাৱে বিকশিত উদ্ভাৱনসমূহৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰসাৰ আৰু প্ৰযুক্তিসমূহ আন্তঃৰাষ্ট্ৰীয় মানৰ কৰি বিকশাই তোলাৰ গুৰুত্ব আৰোপ কৰা উচিত। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰায় 4.5 লাখ কোটি টকা বিনিয়োগেৰে বিগত 2.5 বছৰত প্ৰায় 50 কোটি লোকক 5G সেৱাৰে সংযুক্ত কৰা হৈছে। 6G প্ৰযুক্তিয়ে ভাৰতৰ ডিজিটেল আৰু চোৰাংচোৱা ব্যৱস্থা শক্তিশালী কৰি তুলি দেশখনক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নেতৃত্ব প্ৰদান কৰিবলৈ সমৰ্থ হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। তেওঁ কয় যে IMC-ৰ দশম সংস্কৰণত 4টা মূল বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই বিষয়সমূহ হ'ল সৃষ্টি অৰ্থাৎ ভৱিষ্যত গঢ়ি তোলা, সুৰক্ষা অৰ্থাৎ আস্থা সবলীকৰণ, শক্তিশালী অৰ্থাৎ সুযোগ সুবিধাৰ সম্প্ৰসাৰণ আৰু সংবৰ্ধন অৰ্থাৎ বিকাশত ইন্ধন যোগোৱা। 4টা বিষয়ে ডিজিটেলী শক্তিশালী আৰু বিকাশকেন্দ্ৰিক ভৱিষ্যত গঢ় দিয়াৰ বাবে ভাৰতৰ লক্ষ্য প্ৰতিফলিত কৰে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
1: And we've just taken a review 2 days ago of B6GA, Bharat 6G Alliance, 7 working groups, each on a mission to be able to contribute in their verticals, and all those 7 verticals multiplexing with each other, to use a telecom term, to be able to power India onto the standard setting framework of ITU and 3GPP, which has never been possible in the 75 years of our existence, which is happening today, ladies and gentlemen.
0: অনুষ্ঠানত দিয়া ভাষণত যোগাযোগ আৰু গ্ৰামোন্নয়ন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ চন্দ্ৰশেখৰ পেমাচানীয়ে কয় যে বিগত দশকটোত ভাৰতে যোগাযোগ ক্ষেত্ৰত অভূতপূৰ্ব অগ্ৰগতি লাভ কৰিছে। IMC-ৰ দশম সংস্কৰণে ভাৰতে লাভ কৰা এই অগ্ৰগতিসমূহ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শন কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰিব বুলিও তেওঁ মন্তব্য কৰে। দেশৰ ৰপ্তানি ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে লোৱা পদক্ষেপসমূহ পুনৰীক্ষণৰ বাবে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে নতুন দিল্লীত ৰপ্তানি প্ৰসাৰ পৰিষদ আৰু উদ্যোগ সন্থাৰ সৈতে এখন বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীগোৱেলে কয় যে এই বৈঠকখন সমগ্ৰ বিশ্বৰ প্ৰেক্ষাপটত দেশৰ প্ৰতিযোগিতামূলক সামৰ্থ্য বৃদ্ধিৰ বিষয়ে হোৱা আলোচনাৰ পাছত অনুষ্ঠিত হয়। বৈঠকৰ সময়ত মন্ত্ৰীগৰাকীয়ে দেশৰ অৰ্থনৈতিক বিকাশত সহায়ক হোৱাকৈ আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ অধিক শক্তিশালী, প্ৰতিযোগিতামূলক আৰু ভৱিষ্যদৰ্শী ৰপ্তানি ব্যৱস্থা গঢ়ি তোলাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক দোহাৰে। বৈঠকত মুক্ত বাণিজ্য চুক্তিৰ লাভ, গুণগত মানৰ ৰপ্তানিৰ জৰিয়তে ব্ৰেণ্ড ইণ্ডিয়াৰ পদক্ষেপক প্ৰসাৰ কৰা, বাণিজ্যিক সুবিধাৰ উন্নীতকৰণ আৰু ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ লগতে নতুন ৰপ্তানিকাৰীৰ বাবে নতুন সুযোগ সৃষ্টিত গুৰুত্ব আৰোপ কৰা হয়। আপোনালোকে

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই প্ৰণীতা দেৱী।

0: বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও প্লাৱিত হৈ আছে। কালি শিৱসাগৰ জিলাত 2জন আৰু গোলাঘাট জিলাত 1জন লোকৰ প্ৰাণহানি ঘটাৰ ফলত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি পাইছে। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি লোকভৱনত অনুষ্ঠিত এখন বৈঠকত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটকে ধৰি ৰাজ্যৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল সুইটি চাংছেনে সাম্প্ৰতিক বান পৰিস্থিতিৰ বিষয়ে বিশদভাৱে অৱগত কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি টেলিফোনযোগে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি বান পৰিস্থিতিৰ বুজ লয়। গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপন আৰু সাহায্য প্ৰদানকে ধৰি বিভিন্ন দিশসমূহ আলোচনা কৰে। ইপিনে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা 15জনীয়া প্ৰতিনিধি দলে আজি উজনি অসমৰ 4খন জিলা ভ্ৰমণ কৰি ক্ষয়ক্ষতিৰ বুজ ল'ব। দলটোৱে এই জিলাকেইখনত এম জি এনৰেগাৰ হিতাধিকাৰীসকলৰ বাবে ভি বি জি ৰামজী আঁচনি ৰূপায়ণকে ধৰি পুনৰ সংস্থাপনৰ বাবে বিভিন্ন দিশক তদাৰক কৰিব বুলি মন্ত্ৰী অতুল বৰাই কালি অসম বিধানসভাৰ অন্তিম দিনা সদনত প্ৰকাশ কৰে।
1: যদি এম জি এনৰেগাৰ আধৰুৱা হৈছে, ভি বি জি ৰামজিৰ জৰিয়তে সেইখিনি ডেফিনেটলি কৰিব পাৰিব, সেইখিনি কাম বন্ধ নহ'ব। বাকী এম জি এনৰেগাত যিবিলাক ফাণ্ড পাবলৈ এতিয়া কি আছে, যদি সঁচাই কাম হৈছে ইনস্পেকশ্যনৰ পাছত, সেইখিনি দিয়াৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আমাৰ বিভাগৰ 15জনীয়া দল, আমিও যাম, পি এন আৰ ডিৰ কি কি আঁচনিৰ জৰিয়তে সেই বন্যাত্মক আমাৰ তলৰ তৰফৰ পৰা সহায় কৰিব পৰা যায়, সেইবিলাক কাম আমি ডেফিনেটলি এনেকুৱাবিলাক স্কিমৰ জৰিয়তে আমি কৰিব পাৰোঁ।
0: কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে বহনক্ষম বিমান ইন্ধনৰ ব্যৱহাৰ আৰু আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণৰ বাবে কাৰ্বন নিৰ্গমন হ্ৰাস আঁচনি গ্ৰহণৰ ক্ষেত্ৰত দেশৰ প্ৰস্তুতিৰ সন্দৰ্ভত পৰ্যালোচনা কৰে। নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে অহা বছৰৰ 1 জানুৱাৰীৰ পৰা কাৰ্বন নিৰ্গমন হ্ৰাস ব্যৱস্থা বাধ্যতামূলক কৰাৰ পূৰ্বে বহনক্ষম বিমান ইন্ধনৰ উৎপাদন, মিশ্ৰণ, যোগান শৃংখলা আৰু কাৰ্বনৰ পৰিমাণ সম্পৰ্কে অৱগত হোৱাৰ পদ্ধতি শক্তিশালী কৰিবলৈ আহ্বান জনায়। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই বৈঠকত তেল বিপণন কোম্পানীসমূহে ৰূপায়ণ কৰি থকা বহনক্ষম বিমান ইন্ধন উৎপাদন প্ৰকল্পৰ অগ্ৰগতি, প্ৰমাণীকৰণ প্ৰক্ৰিয়া আৰু 2027 চনৰ পৰা এই ইন্ধনৰ প্ৰত্যাশিত চাহিদা পূৰণৰ বাবে ইয়াৰ লভ্যতা নিশ্চিত কৰাৰ ব্যৱস্থাসমূহ পৰ্যালোচনা কৰা হয়। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীনাইডুৱে কয় যে চৰকাৰে বিশ্বজুৰি প্ৰতিযোগিতামূলক বহনক্ষম বিমান ইন্ধন যোগান শৃংখলা গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ ফলত বিমান পৰিবহণ খণ্ডৰ বিকাশ হোৱাৰ লগতে বিশ্বজুৰি কাৰ্বন নিৰ্গমন হ্ৰাসৰ প্ৰচেষ্টাটো অৰিহণা যোগাব। তেওঁ কয় যে বহনক্ষম বিমান ইন্ধন নীতিৰ খচৰা চূড়ান্ত পৰ্যায়ত আৰু অংশীদাৰসকলৰ সৈতে আলোচনাৰ জৰিয়তে এই খচৰা যুগুত কৰি থকা হৈছে। কমনৱেলথ গেমছত ভাৰতে পেৰা এথলেটিকছৰ পুৰুষৰ 100 মিটাৰ T47ৰ ফাইনেলত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। ভাৰতৰ দিলীপ মহাদুৰ গাৱিতে 10.71 ছেকেণ্ড সময় লৈ সোণৰ আৰু মহম্মদ বাছিল মৰ্চিংগাথনকথে 10.83 ছেকেণ্ড সময় লৈ ৰূপৰ পদক দখল কৰে। ইংলেণ্ডৰ কেভিন সন্তোষে 10.85 ছেকেণ্ড সময় লৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইয়াৰ পূৰ্বে কালি মুৰলী শ্ৰীশংকৰে পুৰুষৰ লং জাম্পত ৰূপৰ পদক অৰ্জন কৰে। এই পদক অৰ্জন কৰি শ্ৰীশংকৰে কমনৱেলথ গেমছত 2টা পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়। গ্লাছগো কমনৱেলথ গেমছত মীৰাবাই চানু আৰু শৰ্মিলা ধনখৰে সোণৰ পদক লাভ কৰাৰ পাছত দিলীপ মহাদু গাৱিতে ভাৰতৰ হৈ 3য়টো সোণৰ পদক অৰ্জন কৰে। ভাৰতে 3টা সোণ, 9টা ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদকসহ মুঠ 15টা পদকেৰে পদক তালিকাৰ 8ম স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। লোকসভাত কালি লোক পৰীক্ষা অসাধু পন্থ প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 গৃহীত হয়। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই নতুন দিল্লীত অনুষ্ঠিত ভাৰতীয় মোবাইল কংগ্ৰেছ 2026ৰ 10ম সংস্কৰণৰ বিষয়বস্তু উন্মোচন কৰে। দেশৰ ৰপ্তানি ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা পদক্ষেপসমূহ পুনৰীক্ষণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল এখন বৈঠকত মিলিত হয়। অসমৰ সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি পাইছে আৰু কমনৱেলথ গেমছত ভাৰতে পেৰা এথলেটিকছৰ পুৰুষৰ 100 মিটাৰ T47ৰ ফাইনেলত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা অনুষ্ঠানটি প্ৰযোজনা কৰিছে।

অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈছিল, আত্মশক্তিৰে ৰক্ষা কৰিব নোৱাৰিলে আন কোনেও আপোনাক ৰক্ষা কৰিব নোৱাৰে। প্ৰিয় শ্ৰোতা, আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী উদ্যোগপতি আৰু আগশাৰীৰ ব্যৱসায়ী হেনৰী ফৰ্ডৰ আজি জন্মদিন। যুক্তৰাষ্ট্ৰৰ মধ্যবিত্ত শ্ৰেণীৰ লোকেও ক্ৰয় কৰিব পৰাকৈ মটৰগাড়ীসমূহক নিৰ্মাণ আৰু মেৰামতি কৰা ফৰ্ডে ফৰ্ড মটৰ কোম্পানীৰ প্ৰতিষ্ঠা কৰে। 1863 চনৰ 30 জুলাইত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিগানত জন্মগ্ৰহণ কৰা হেনৰী ফৰ্ডৰ পিতৃৰ নাম উইলিয়াম ফৰ্ড আৰু মাতৃ আছিল মেৰী ফৰ্ড। তেওঁ 16 বছৰ বয়সতেই মেকানিক হিচাপে কাম কৰিবলৈ ঘৰৰ পৰা ওলাই অহাৰ পাছত ফৰ্ড মটৰ কোম্পানী প্ৰতিষ্ঠা কৰাৰ লগতে কাৰখানাত গাড়ী উৎপাদনৰ গতি দ্ৰুত আৰু খৰচ হ্ৰাস কৰিবলৈ চলন্ত এছেম্বলি লাইন পদ্ধতি আৱিষ্কাৰ কৰে। 1914 চনত শ্ৰমিকসকলক দৈনিক $5 মজুৰি আৰু পিছলৈ 5-দিনীয়া সপ্তাহৰ কৰ্মদিন প্ৰৱৰ্তন কৰি এক নতুন উদাহৰণ সৃষ্টি কৰিছিল হেনৰী ফৰ্ডে। তেখেতৰ মৃত্যু হয় 1947 চনৰ 7 এপ্ৰিল তাৰিখে। অসমৰ সাহিত্য জগতৰ এগৰাকী চিৰস্মৰণীয় ব্যক্তি সাংবাদিক পদ্ম বৰকটকীৰ আজি উপজা দিন। 1927 চনৰ 30 জুলাইত যোৰহাটত জন্মগ্ৰহণ কৰা পদ্ম বৰকটকীয়ে 1956 চনত হিন্দুস্তান ষ্টেণ্ডাৰ্ড কাকতত লেখক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। 1948 চনত আছাম ট্ৰিবিউন কাকতলৈকো তেওঁ নিয়মীয়াকৈ সংবাদ প্ৰেৰণ কৰিছিল। কেইবাখনো আলোচনী আৰু সংবাদ পত্ৰৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল পদ্ম বৰকটকীয়ে। ইয়াৰ ভিতৰত আমাৰ প্ৰতিনিধি, নতুন প্ৰতিনিধি, সমকালীন, মাতৃভূমি, ইস্তাহাৰ, দ্য নৰ্থ ইষ্ট ডেইলী, নতুন দৈনিক, আজিৰ অসম, নতুন দিন আদি উল্লেখযোগ্য। এগৰাকী প্ৰসিদ্ধ সমালোচক আৰু প্ৰবন্ধকাৰ হিচাপে খ্যাতি অৰ্জন কৰা পদ্ম বৰকটকীয়ে বহু চুটিগল্প, উপন্যাস, নাটক, কবিতা, শিশুগ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। 2007 চনত অসম চৰকাৰে চুকাফা বঁটাৰে সন্মানিত কৰা পদ্ম বৰকটকীৰ গ্ৰন্থৰাজিৰ ভিতৰত উপন্যাস হ'ল মনৰ দাপোন, জীৱন আৰণি, নজলা ধূপৰ ইতিকথা, কোনো খেদ নাই, জীৱন এখনা, হীৰৰ সেন্দুৰে অঁকা ছবি, ভয় নাই ভয় নাই, স্বপ্ন সত্য বাস্তৱ ইত্যাদি। কেইখনমান অনুদিত উপন্যাস হ'ল প্ৰথম প্ৰেম, হে বিদেশী বন্ধু, সুৰীয়া বিহংগ আদি। চুটিগল্প অশ্লীল, ৰীতাৰ প্ৰেম, মৰমৰ চিন, আঙুঠি পিন্ধোৱাৰ পিছত ইত্যাদি। অনুদিত নাটক অথেলো, পুতলাঘৰ, ক্লিঅ'পেট্ৰা আদি। শিশুগ্ৰন্থ আমাৰ পৃথিৱী আৰু আমি, বৰণীয়সকলৰ বাল্যকাল, চিকিৎসা বিজ্ঞানৰ আধুনিক আৱিষ্কাৰৰ কাহিনী, অনাতাঁৰ বিৱৰণ, সিচা পুখুৰীৰ মাছ, আমাৰ আশাৰ আছে ইতিহাস, অৰণ্যত গণতন্ত্ৰ, পৰজনমৰ শুভ লগনত, বালিঘৰ, মেঘবোৰ আকাশ নহয় ইত্যাদি। এইগৰাকী সাহিত্যিক সাংবাদিক পদ্ম বৰকটকীৰ জীৱনাৱসান হয় 2008 চনৰ 11 মাৰ্চ তাৰিখে। এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক, চিকিৎসক, ৰাজনীতিবিদ, মহিলাৰ অধিকাৰ কৰ্মী আৰু লেখক মথুলক্ষ্মী ৰেড্ডী, আজি তেখেতৰ উপজা দিন। তেওঁৱেই হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা বিধায়ক। 1927 চনত তেওঁক মাদ্ৰাজ বিধান পৰিষদৰ সদস্য হিচাপে মনোনীত কৰা হয়। তেওঁ ভাৰতৰ তৃতীয় পুৰণি চিকিৎসা মহাবিদ্যালয় মাদ্ৰাজ মেডিকেল কলেজৰ প্ৰথম ছাত্ৰী আছিল। ইয়াৰ লগতে তেওঁ ভাৰতৰ প্ৰথম মহিলা জিলা পৰিষদৰ উপসভাপতি, ৰাজ্য সমাজ কল্যাণ

0: উপদেষ্টা বোৰ্ডৰ প্ৰথম সভাপতি আৰু মাদ্ৰাজ পৌৰ নিগম অভয় হোমৰ প্ৰথম পৌৰমাতা আছিল। 1956 চনত ভাৰত চৰকাৰে তেওঁক সমাজলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে। এগৰাকী সমাজ সংস্কাৰক, চিকিৎসক, ৰাজনীতিবিদ, লেখক মথুলক্ষ্মী ৰেড্ডীৰ দেহাৱসান হয় 1968 চনৰ 22 জুলাই তাৰিখে। জাৰ্মানীৰ ৰাষ্ট্ৰনায়ক অটো ভন বিস্মাৰ্কৰ আজি মৃত্যুদিন। অটো ভন বিস্মাৰ্ক আছিল 19 শতিকাৰ এগৰাকী বিখ্যাত প্ৰুচিয়ান আৰু জাৰ্মান ৰাজনীতিবিদ। 1815 চনৰ 1 এপ্ৰিলত জন্মগ্ৰহণ কৰা অটো ভন বিস্মাৰ্কক আধুনিক জাৰ্মানীৰ প্ৰতিষ্ঠাপক হিচাপে জনা যায়। তেওঁ বিভিন্ন ৰাজ্য একগোট কৰি 1871 চনত এক শক্তিশালী জাৰ্মান সাম্ৰাজ্য গঠন কৰিছিল। তেওঁৰ ৰাজনৈতিক বুদ্ধি আৰু যুদ্ধৰ দ্বাৰা প্ৰুচিয়াৰ ক্ষমতা বৃদ্ধি হয়। আইৰন চেঞ্চেলৰ হিচাপেও জনাজাত অটো ভন বিস্মাৰ্কৰ মৃত্যু হয় 1898 চনৰ 30 জুলাই তাৰিখে। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1973 চনত মহীশূৰৰ নাম সলনি কৰি কৰ্ণাটক কৰা হয়। 2018 চনত অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথমখন খচৰা সূচী প্ৰকাশ কৰা হয়। 2022 চনত ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত মীৰাবাই চানুৱে মহিলাৰ 49 কিলোগ্ৰাম শাখাৰ ভাৰ উত্তোলনত ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰে। 1973 চনত প্ৰসিদ্ধ ভাৰতীয় কণ্ঠশিল্পী চনু নিগমৰ জন্ম হয়। 1784 চনত আধুনিক ফৰাচী বিশ্বকোষৰ অন্যতম ৰূপকাৰ ডেনিছ ডিডেৰোৰ মৃত্যু হয়। অসমৰ এগৰাকী অনাতাঁৰ শিল্পী, অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য। তেখেতে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ যোগে প্ৰচাৰিত ৰেডিঅ' নাট পৰশুৰামত অভিনয়ৰ যোগেদি জনপ্ৰিয়তা অৰ্জন কৰিছিল। লণ্ডনত মঞ্চকলা, ফিল্ম আৰু টেলিভিছন বিষয়ত পেছাদাৰী প্ৰশিক্ষণ লোৱা কুলদা কুমাৰ ভট্টাচাৰ্য আকাশবাণী গুৱাহাটীৰ প্ৰাৰম্ভিক পৰ্যায়ৰ প্ৰতিভাশালী অনাতাঁৰ প্ৰচাৰকসকলৰ অন্যতম। ডঃ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল কুলদা কুমাৰ ভট্টাচাৰ্য। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতা আৰু ইণ্ডিয়ান পেনোৰমাৰ বাবে তেখেত 2 বাৰকৈ জুৰিৰ সদস্য নিৰ্বাচিত হৈছিল। 1933 চনৰ 18 আগষ্ট তাৰিখে জন্মগ্ৰহণ কৰা কুলদা কুমাৰ ভট্টাচাৰ্যই কটন কলেজৰ পৰা বি এ পাছ কৰাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। কলেজত পঢ়ি থকা সময়তে হেমাংগ বিশ্বাসৰ নেতৃত্বত তেখেত ভাৰতীয় গণনাট্য সংঘৰ সৈতে জড়িত হৈ পৰে। 1960 চনত লণ্ডনৰ পৰা অভিনয় আৰু মঞ্চকলা বিষয়ত 6 বছৰীয়া ডিপ্ল'মা কৰি উঠি প্ৰডাকশ্যন ডিজাইনত ব্ৰিটিছ ড্ৰামা লীগৰ পৰা 3 সপ্তাহৰ প্ৰশিক্ষণ সমাপ্ত কৰে। বহু অভিজ্ঞতা লৈ 1961 চনত তেওঁ ভাৰতলৈ ঘূৰি আহে আৰু দিল্লীত এটা ইংৰাজ নাট্যগোষ্ঠীৰ লগত কাম কৰে। সেইখিনি সময়তে তেওঁ হাবিব তানবীৰ, সুষমা শেঠৰ সৈতে কাম কৰাৰ সুবিধা পায়। 1962 চনত কুলদা কুমাৰ ভট্টাচাৰ্য অসমলৈ ঘূৰি আহে আৰু অল ইণ্ডিয়া ৰেডিঅ'ৰ কাৰ্যবাহী প্ৰযোজক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। আকাশবাণীৰ কাৰ্যবাহী প্ৰযোজক ৰূপে তেখেতে শ্বেক্সপিয়াৰৰ হেমলেটকে ধৰি কেইবাখনো প্ৰখ্যাত নাটকৰ অনাতাঁৰ প্ৰচাৰৰ বাবে উদ্যোগ গ্ৰহণ কৰে। কুলদা কুমাৰ ভট্টাচাৰ্যই অভিনয় কৰা কেইখনমান চলচ্চিত্ৰ হ'ল শকুন্তলা, লতিঘটি, চিকনিক বিজুলী, প্ৰভাতী পক্ষীৰ গান, ৰামধেনু, সূৰ্যাস্ত, দীক্ষৌবনত পলাশ ইত্যাদি। তেখেতে 35খনতকৈও অধিক তথ্যচিত্ৰ আৰু চুটিছবি নিৰ্মাণ কৰিছিল। তাৰে কেইখনমান হ'ল ডিলাইটফুল নেচাৰ, প্ৰাইড অৱ নেচাৰ, ডেঞ্জাৰ এহেড, মেন বিহাইণ্ড মেটেল ইত্যাদি। 2023 চনত হাতীবন্ধু চলচ্চিত্ৰত কৰা ভইচ অভাৰৰ বাবে ইংৰাজী ভাষাত শ্ৰেষ্ঠ ধাৰাভাষ্যকাৰ ৰূপে 69 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা কুলদা কুমাৰ ভট্টাচাৰ্য আকাশবাণীৰ গৌৰৱ। তেখেতৰ দেহাৱসান হয় 2024 চনৰ 1 নৱেম্বৰ তাৰিখে।
1: বেমার ভাল হওয়ার পর বর ফুটনি দেখুন তোর কথাটো কি
2: নহব কিয় হোমিওর চিকিৎসায় মোক নতুন জীবন দিলে যে
1: তার মানে
2: মানে তো হল হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান
1: তাত কি হয়
2: হেরো নহয় কি যক্ষ্মা রোগ ধরা পেলোয়া মাতৃ শিশু তথা সাধারণ বহির্বিভাগ সুলভ সরকারি হারত ঔষধ প্রদান আর পরীক্ষার বিনামূলীয় পরামর্শ আর তোর যদি বিপিএল কার্ড আছে।

0: দিয়া হলেতো গাখীৰতে মহৰ খুটি,
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়া হলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এক প্ৰকাৰ সে পিএম জয় অব গৰীবৰ কি জয় বন গৈ হে।

ফিল্ডিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। পাকিস্তানৰ বিৰুদ্ধে দুখনীয়া টেষ্ট শৃংখলাত 1-0 অগ্ৰগতি লাভ কৰিছে ৱেষ্ট ইণ্ডিজে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্যা বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

আজি পুৱা অনুষ্ঠানটি শুনিলে আগবঢ়ালে লিউসিনিয়া বৰচেতিয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অভিলেখাগাৰৰ পৰা।

0: আজি প্ৰায় 8 বছৰ আগৰ কথা। মছজিদত নামাজ পঢ়ি বাটতে আহোঁতে কিনি কিনে বৰষুণ দিলে। সেই ডেকা চুবুৰী নামঘৰৰ বাটচোৰাতে সোমাই চোৰাৰ উৰুখা ছালখন লৈ চাই ভাবি আছিলোঁ, গোসাঁই প্ৰভুকৈ বাটচোৰাটো ছালখন টিঙৰে ভৰাই ল'ব লাগিব। টিঙৰ খৰচটো যদি লাগে মই নিজেই দিম।
1: ফণী শৰ্মা অসমৰ সাংস্কৃতিক জগতৰ এটি প্ৰাতঃস্মৰণীয় নাম, একেধাৰে মঞ্চ আৰু চলচ্চিত্ৰৰ এগৰাকী প্ৰতিভাবান অভিনেতা, পৰিচালক, সফল নাট্যকাৰ। নিজৰ জীৱনৰ অধিকাংশ সময় নিৰৱচ্ছিন্নভাৱে পৰম নিষ্ঠা আৰু সাধনাৰে সংস্কৃতিৰ উপাসনা কৰা এগৰাকী মহৎ শিল্পী। সিৰাজৰ চৰিত্ৰত তেখেতে কৰা অনবদ্য অভিনয় কোনোবাই জানো পাহৰিব পাৰিব? প্ৰতিজন অসমীয়াৰ হৃদয়ত তেখেতৰ সেই বলিষ্ঠ অভিনয়, তেখেতৰ সেই উদাত্ত কণ্ঠস্বৰে বিশেষ ঠাই অধিকাৰ কৰি আছে। সিৰাজ ছবিখনক পাছলৈ নাট্যৰূপ দিয়া হৈছিল। আকাশবাণীযোগে প্ৰচাৰিত সিৰাজ নাটখনতো সিৰাজৰ ভূমিকাত অভিনয় কৰি ফণী শৰ্মাদেৱে শ্ৰোতাৰ হৃদয় জয় কৰিছিল।
0: পিছে কি সকামত বা আহিলা ভাইজান?
2: এনে এপাক মাৰিলো আৰু। অঁ, ভাল কথা। তোমাৰ তাত ক'ৰবাৰ ছোৱালী এজনী আছে হেনো?
0: এজনী ছোৱালীনো ক'ৰবাত থাকিবহে ভাইজান, আল্লাই পঠিয়াইছে, আহিছে। মোৰ নচিবত তাইক আশ্ৰয় দিয়াৰ ফৰমান হৈছে, আশ্ৰয় দিছোঁ। ক'ত আৰু ছোৱালী আহিব ভাইজান?
2: শুনিছোঁ ছোৱালীটিৰ গাত অকণমান চেকাও আছে।
0: চি চি চি চি চি গাঁওবুঢ়া, নাপায় নহয়, নাপায়, তেনেকৈ ক'ব নাপায় নহয়। আমাৰ সমাজত চকুত তাইৰ গাত চেগা থাকিব পাৰে, কিন্তু খোদাৰ চকুত ছোৱালীটোৰ একেবাৰে নিষ্পাপ ভাইজান, একেবাৰে নিষ্পাপ।
2: জানো, ক'ব নোৱাৰো দেও, এইবোৰ কি চপাইছা? আকৌ শুনিছোঁ ছোৱালীজনী বোলে হিন্দু ছোৱালী। এতিয়া সেই সেই তোমাৰ ঘৰত হিন্দু ছোৱালী এৰা, এই চোৱা ছাতি বুলি কথাবোৰতো আছে নহয়
0: গাঁওবুঢ়া।
2: হে,
0: মোৰ ঘৰত সাবিত্ৰী একো চোৱা নালাগে হে গাঁওবুঢ়া, মোৰ ঘৰত সাবিত্ৰী একো চোৱা নালাগে। খোদাৰ ঘৰৰ ছোৱালী, মানুহে সজা ধৰ্ম, মানুহে সজা সমাজৰ নীতি চোৱাই সাবিত্ৰীক নচোৱাই হে গাঁওবুঢ়া। গাঁওবুঢ়া দুকুৰি দেৱনা খচকিলোঁ হে, জ্ঞান বিশ্বাসত জীৱনত কোনো গুণা মই কাহানি কৰা নাই গাঁওবুঢ়া। মোৰ দেহ মন সকলো পবিত্ৰ, মোৰ এই বজাৰ তলৰ মাটিত সাবিত্ৰীয়ে ভৰি দিলে চোৱা নাযায় গাঁওবুঢ়া, চোৱা নাযায়।
3: জানো পিতা।
0: অ সাবিত্ৰী, আইজনী কি?
3: মই সকলো কথা শুনি আছোঁ গাঁওবুঢ়া, মই হিন্দু ছোৱালী সঁচা কথা, কিন্তু হিন্দু মুছলমানৰ মাজত পাৰ্থক্য ঈশ্বৰে কৰা নাই, তেওঁ সকলোৰে জন্মদাতা, মানুহেহে মানুহৰ পাৰ্থক্য সৃষ্টি কৰিছে। পিতা, গাঁওবুঢ়াৰ দৰে মানুহৰ কথাত আপুনি বেজাৰ নাপাব
0: পিতা। শুনিলা, সাবিত্ৰীয়ে মুক্তি বুলি সম্বোধন কৰিলে শুনিলা নে নাই? সাবিত্ৰীয়ে মুক্তি বুলি সম্বোধন কৰিলে শুনিলা নে নাই?

0: তাই মই নতুনকৈ জন্ম দিছোঁ হে গাঁওবুঢ়া, মই তাইক নতুনকৈ জন্ম দিছোঁ, তাইৰ মই পিতাক, বুজিছা গাঁওবুঢ়া, তাইৰ মই পিতাক। বাইদেউ আপোনাৰ যদি নিজৰ সন্তান থাকিলহেঁতেন, আপুনি যদি এজনী পুৱতী নাৰী হ'লহেঁতেন, তেনেহ'লে এনে সাংঘাতিক বচন আপোনাৰ মুখৰ পৰা নোলালহেঁতেন, আইদেউ নোলালহেঁতেন। আপোনাৰ নিজৰ সন্তান নাই, আপুনি হতভাগী, আপুনি হতভাগী আইদেউ। কিন্তু যি নাৰী এই সীতাৰ দৰে এই এবাহী সুকোমল ফুলৰ দৰে সতী ছোৱালীক গদবদ ঠাই দিলে, সেই নাৰী পতিতাটো নহয়েই, তেওঁৰ সমান ভাগ্য পাবলৈ বহুত জনম এবাদত কৰিব লাগিব আইদেউ, বহুত জনম এবাদত কৰিব লাগিব। নাকান্দিবি আইও, নাকান্দিবি, নাকান্দিবি, নাকান্দিবি, নাকান্দিবি সীতা, মই জীয়াই থাকিলে তোক কেতিয়াও কান্দিবলৈ নিদিওঁ আই। এইবোৰ ডাঙৰ মানুহ, এইবিলাক ডাঙৰ মানুহৰ ঠাই আই, জটিল মানুহৰ ঠাই, এইবোৰ ডাঙৰ মানুহৰ বিষ নকৰ আচৰ লাগি তোৰ মাৰ অকালতে মূৰহি গলাই, এওঁলোকে তোৰ মন নুবুজে, ইহঁতক তোৰ মন নুবুজে, আই বল বলো, আই বলো, বল নিজৰ ঘৰলৈ উভতি বলাই।
1: দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ চুটিগল্প চিৰাজৰ আধাৰত চিত্ৰনাট্য প্ৰস্তুত কৰি বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাই যুটীয়াভাৱে পৰিচালনা কৰিছিল চিৰাজ ছবিখন। এই ছবিখনত অভিনয় কৰিবলৈ অহা সহশিল্পীসকলক নিজৰ প্ৰতিভাৰে অনুপ্ৰাণিত কৰিছিল ফণী শৰ্মাই, বুজাই দিছিল অভিনয়ৰ খুঁটিনাটিবোৰ। তাৰ মাজৰে এগৰাকী শিল্পী হ'ল ফাতেমাৰ চৰিত্ৰত অভিনয় কৰা অনুপমা ভট্টাচাৰ্য।
2: ওখ পাখ মস্ত শকত মানুহ, একেবাৰে গপচ মানুহ, একেবাৰে দূৰৈৰ পৰা দেখিলে ভয়ে লাগে ফণী শৰ্মাক দেখিলে, কিন্তু মানুহজন ভিতৰত একদম খোলা মানুহ, একো ভয় কৰিবলগীয়া মানুহেই নহয়, খুব ফূৰ্তি কৰা মানুহ, খুব খোলা মানুহ আছিলে সেইজন মানুহ। সঁচাকৈ আজি থাকিব লাগিলে, আজিৰ ল'ৰা ছোৱালীয়ে সি বহুত কথা শিকিব পাৰিলে তেওঁৰ পৰা, আমি বহুত শিকিলোঁ, বহুত কৰিলোঁ। ফণী শৰ্মা যেতিয়া আমাৰ ঘৰলৈ গৈছিল, মই মানুহজন দেখি ভয় খাইছিলোঁ। তাৰপিছত যেতিয়া মানে চিনেমাৰ কথা উলিয়ালে আমাৰ ঘৰৰ পৰা, তেতিয়া ছোৱালী পঠিওৱাটো বৰ ডাঙৰ কথা আছিল, মাহঁতে কোনোমতেই মান্তি নহয়। ফণী শৰ্মাই ক'লে যে তাইৰ নিচিনা ছোৱালী এজনী মোৰো আছে, দুইজনী একেলগে মোৰ ঘৰত থাকিব, তাইক মই কেম্পত থাকিবলৈ নিদিওঁ বুলি। তেতিয়া সেইবিলাক খুব বুজাই বঢ়াই আৰু দুপৰীয়া আমাৰ ঘৰতে ভাত পানী খাই তেওঁলোক গ'লগৈ। পিছদিনা ক'লে, মোক কৈ থৈ গৈছে, অনু তুমি মই বিষ্টু আমি একেলগে কাইলৈ তেজপুৰলৈ যাম। মাহঁতেও মান্তি হ'ল আৰু, পঠিয়াই দিলে গুচি আহিলোঁ। আহি চিধা ফণী শৰ্মাৰ ঘৰতে সোমাইছোঁ, তাতেই থাকিলোঁ। তাৰপৰাই চিনেমাৰ শ্বুটিং আৰম্ভ হৈছে, য'লৈ যাব লাগে লৈ যায়, ফণী শৰ্মা যায় লগত। প্ৰথম মোৰ শ্বুটিং লৈছে ফতেমা চৰিত্ৰ, চিৰাজৰ ভনীয়েক ফতেমা, ফণী শৰ্মা হৈছে চিৰাজ। তেতিয়া ফণী শৰ্মাই মোক শিকাই বুজাই দিছে, এনেকৈ ক'বা, তেনেকৈ ক'বা, তেনেকৈ ক'বা, তেনেকৈ তেওঁ যেনেকৈ শিকাইছে মই তেনেকৈয়ে ডাইলগ কৈছোঁ আৰু। তেওঁলোকে খুব ভাল পাইছে বুলি, ভাল হৈছে। আউটডোৰ শ্বুটিং হৈ গ'ল, তাৰপিছত ইনডোৰত যাব লাগে কলিকতা, কলিকতাত গ'লোঁ, কলিকতাত যাই তাতো তেনেকৈ আমাৰ দুজনীক একেলগে থৈছে, বাকীবিলাক বেলেগে কেম্পত আছে। দাদা, দাদা, চিৰাজে মাতিব, কি হ'লো দাদা, কিবা এটা ডাইলগটো পাহৰিছোঁ দেই, মই এতিয়া মনত নাই, মোৰ বঢ়িয়া ডাইলগ আছিল এটা, একদম মানে মনত নাই, পাহৰি গৈছোঁ। কলিকতাত শ্বুটিং টুটিং কৰি ঘূৰি আহিলোঁ, আহি যেতিয়া চিনেমা ইয়াত ৰিলিজ হৈছে গুৱাহাটীত, তেতিয়া ফণী শৰ্মা বিষ্ণু ৰাভা দুইটা আহিছে আমাৰ ইয়ালৈ, এইখন চকীতে বহিছে দুইটা। অনু ব'লা, তোমাক লৈ আমি আজি চিনেমা চাওঁ, হেৰি বুলি ইয়াত লৈ গ'ল। আমি আটাইকেইটা একেলগে বহি চিনেমা চাইছোঁ, চাই পেলাই নিজকে দেখি মানে তেতিয়া বৰ আচৰিত লাগিছিলোঁ। ওৱা, তাৰপিছতে ফণী শৰ্মাক কৈছোঁ, দাদা বলিন দা, এইবিলাক কি কৰিছে, এইবিলাকতো ভাল কথা হোৱা নাই নহয়, ঘৰত বলিন বুলি মাতে ফণী শৰ্মাক। আমি বেজবৰুৱা বংশৰ ছোৱালী, এইখন দেখি যদি মোক বিয়া কৰাবলৈ কোনো আগবাঢ়ি নাহে তেতিয়া কি হ'ব, তোমাৰ দৰা ঠিকেই হৈ আছে, আমিয়ে ঠিক কৰি থৈছোঁ বুলি তুমি চিন্তা নকৰিবা, শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ কথা কৈছে। ফণী শৰ্মাই মোক কান্দিবলৈ শিকালে অভিনয়ত, মই কান্দি যি এতিয়া অভিনয় কৰোঁ, অডিয়েঞ্চে কান্দি কান্দি হাইৰাণ হৈ যায়। ডিব্ৰুগড় থিয়েটাৰ, শিৱসাগৰ ৰিহাৰ্চেল, কেঁচুৱা এটালৈ ওলাই আহিছে, কেঁচুৱাটো বেমাৰ, ৰিহাৰ্চেল কৰি আছোঁ, মই পৰা নাই দেই, কান্দি পেলাই কথাটো ক'ব লাগে, মই পৰা নাই, মোক খুব ধমক দিছে ফণী শৰ্মাই। তাৰপিছত মই সেইদিনা ৰাতিটো বলিন্দাই মোক শিকাই দিলে ফণী শৰ্মাই, যে এইটো এনেকৈ ক'ব লাগে। মই সেইদিনা গোটেই হ'ল নাইট মই নুশুলোঁ, মই ফণী শৰ্মাৰ মুখৰ এক্সপ্ৰেশ্যনটো চাই মই ডাইলগ মুখস্থ কৰিছোঁ। পিছদিনা থিয়েটাৰ ডিব্ৰুগড়লৈ যাম, ফণী শৰ্মাই মোক এবাৰো নুসুধিলে, অনু তুমি ডাইলগখিনি ক'ব পাৰিছানে বুলি মোক এবাৰো নুসুধিলে। তাৰপিছত মই বোলো ময়ো নকওঁচোন বাৰু, চাওঁ আজি কি হয়। সেইটো বুলি কৈ যেতিয়া ডিব্ৰুগড় ষ্টেজৰ ওপৰত উঠিছোঁ, মোৰ হাত

0: ভৰিবোৰ কঁপিছে এনেকৈ তেনেকৈ। তাৰপিছত মই আৰু ভগৱানক চিন্তা কৰিছোঁ, ভগৱান আজি মোৰ মানটো ৰাখিবা আৰু। তাৰপিছত মই ডাইলগ আৰম্ভ কৰিছোঁ, কেঁচুৱাটো মৰিব আৰু, ডাক্তৰ অহা নাই তেতিয়ালৈকে, সৰু বাচ্চা এজনী আছিলে, অলৰেডি কেঁচুৱাটো মৰিলে, মাকে তাইক কৈছে দেউতাই আহিলে ল'ৰাটো মৰা বুলি কবি। তাৰপিছত ফণী শৰ্মা সোমাই আহিছে, সিফালে হাজিৰা কৰে দেই, মানুহৰ ঘৰে ঘৰে হাজিৰা কৰা চাকৰি, অলৰেডি ল'ৰাটো মৰিছে, মই ষ্টেজলৈ ওলাই আহিছোঁ, তাৰ ফণী শৰ্মাই বাহিৰৰ পৰা আহি সোমাইছে, ছাইডত থিয় হৈ আছে। মই ক'লোঁ নে সোণকণ আৰু নাই, সোণকণ আৰু নাই, সোণকণ মৰিল, সেয়াই সেয়াই ভগৱতী, মই তোমালৈ কি আগ কৰিম গোসানী, মোৰ একো নাই, একো নাই গোসানী, এয়া পাত মাত্ৰ বালা আছে, ইয়াকে ভগাই মই তোমাৰ দেৱালয়লৈ এপাহি সোণৰ ফুল আগ কৰিম গোসানী, মোৰ সোণকণক ভাল কৰি দিয়া গোসানী, মোৰ সোণকণক ভাল কৰি দিয়া। যেতিয়া স্ক্ৰীণখন পৰি গ'ল, অডিয়েঞ্চৰ মানুহ গৈ ভিতৰত ভৰ্তি হৈ গ'ল। তাৰপিছত মই বলিন্দা সেৱা কৰিছোঁ, মই বোলো বলিন্দা আপোনাৰ মনৰ মতন হ'লনে, কথা নক'বা অনু, মোৰ চকু পানী সৰহ সৰহকৈ ওলাই গৈছে, মই বোলো ঠিক আছে, মই ছাকচেছ।
1: নাট্যক্ষেত্ৰখনত ফণী শৰ্মাদেৱৰ একনিষ্ঠ সাধনাই বহুতকে অনুপ্ৰাণিত কৰিছিল, তাৰ ভিতৰত এগৰাকী নাট্যকাৰ হ'ল অৰুণ শৰ্মা।
2: এদিন মই মামীৰ লগত, মামীহঁতৰ দেউতাকৰ ঘৰ হ'ল কলিবাৰীত, আমি আছিলোঁ বাৰহলীয়াত মামাহঁতৰ ঘৰ, তাৰ পৰা আমি খোজকাঢ়ি যাব লাগে, তেতিয়া ৰিক্সা টিক্সা নাই। এদিন গধূলা গৈছিলোঁ মামীৰ লগত, মামীহঁতৰ ঘৰত সত্যনাৰায়ণ পূজালৈ, আমি বাঞ্চেজৰ কাষেদি যাব লাগে, মাজতে পোনাই গ'লে একেবাৰে বাঞ্চেজৰ দুৱাৰবিলাকৰ কাষেদি যাব লাগে, এনেকৈ গৈ আছোঁ, গৈ পেলাই দেখিলোঁ অডিটৰিয়ামটোৰ পিছফালে দুৱাৰখন খোলা আছে, আৰু সেইখিনি সময়ত তেতিয়া ছটা না চাৰে ছটা মান আছিলে, এনেকৈ ভুমুকি মাৰি চালোঁ ষ্টেজত ফণী শৰ্মাই কিবা কৰি আছে। তেওঁ মামী ক'লোঁ, মামী আপুনি গৈ থাকক ওচৰতে আৰু, মামী আপুনি গৈ থাকক, মই কিবা এটা চাই যাওঁ। তেওঁ ভুমুকি মাৰি এনেকৈ গৈ পেলাই বহিলোঁ, সেই বেঞ্চ, তেতিয়া বেঞ্চে আৰু চকী নাই, চকী কেইখনমান আগত থাকে, তাৰো আগত মাটিত হেৰি পৰি দিয়ে, ত্ৰিপাল পৰি দিয়ে, ল'ৰা ছোৱালীবোৰ তাত বহে, আমি তাত বহি চাইছিলোঁ ত্ৰিপালত বহি। অডিটৰিয়ামটোৰ শেষৰ পৰা মই বেঞ্চ এখনত বহি পেলাই চাইছোঁ, ফণী শৰ্মাই ষ্টেজত খুব দীঘল দীঘল সংলাপ মাতি আছে, মানে পিছত সাতটা আঠটাত আহিব বাকীবোৰ ৰিহাৰ্চেল কৰিব, তাৰ আগতে তেওঁ এটা দীঘলীয়া সংলাপ মাতি আছে, খালী অডিটৰিয়ামটো কোনো নাই, তেওঁ ষ্টেজত থিয় হৈ পেলাই এটা দীঘলীয়া সংলাপ মাতি আছে, খালী শূন্য আসনবিলাকলৈ চাই, এইটো চাই মোৰ মনত তেতিয়া খুব এটা চাপ লাগিল। তাৰপিছত মই গুচি গ'লোঁ আৰু, এই যে চাপ এটা মোৰ মনত পৰিল,
3: হাঁ
2: ঠিক ধৰিছা, এই চাপটো মই নাজানো তেনেকৈ থাকিল থাকিল। তাৰপিছত যেতিয়া মই ইয়াত 1961 চনত বোধ কৰোঁ 1962 চনত কলোদা ভট্টাচাৰ্য যেতিয়া আহিল, তেওঁ এখন নাটক লিখিবলৈ ক'লে, নাটক এতিয়া লিখিবলৈ ল'লোঁ, লৈ পেলাই লিখি যাওঁতে তেনেকৈ মই নিবাৰণ ভট্টাচাৰ্যৰ নাটকখন পৰিছে, শেষৰ দৃশ্যটো লিখিলোঁ। লিখি উঠি কিবা কাৰণত কথা ভাবোঁতে পিছত হঠাৎ ভাবিলোঁ, এই ভাৱটো মোৰ কিয়লৈ আহিল, মনত পৰি গ'ল যে মই বহু বছৰ আগতে সেই দৃশ্যটো দেখিছিলোঁ, হয়তো সেই দৃশ্যটোৱে মোৰ অৱচেতন মনত কাম কৰি আছিলে, আৰু সেই নিবাৰণ ভট্টাচাৰ্য যেতিয়া এয়া গদ্য বুলি প্ৰথম হৈছিলে, সেই নাটকখন লিখিবৰ সময়ত হয়তো সেইটোৱেই ওপৰলৈ উঠি আহি, চেতন মনলৈ উঠি আহি তাত প্ৰকাশ পালে।
1: চিৰাজৰ উপৰিও ফণী শৰ্মাদেৱে জয়মতী, ইন্দ্ৰমালতী, পিয়লি ফুকন, সৰাপাত, এৰাবতৰ সুৰ, ধুমুহা, আমাৰ ঘৰ, নৰকাসুৰ, শকুন্তলা, মণিৰাম দেৱান, প্ৰতিধ্বনি আদিকে ধৰি কেইবাখনো ছবিত অভিনয় কৰিছিল। তেওঁ নিজে পৰিচালনা কৰা পিয়লি ফুকন ছবিখনত অভিনয় কৰিছিল গোমধৰ কোঁৱৰৰ চৰিত্ৰত।
4: দেশত দুৰ্ভিক্ষ মাৰি মৰক হয়, দেশৰ দাদাংৰে সকলক গাত পাৰ বান নালাগে, আইছো দেউতা, সেই হতভগীয়াবিলাকৰ ওপৰে দিয়ে সি বলি যায়, সিহঁতৰ দুখ হোৱাৰ আধাৰ আৰু বেছি, আজি দুবছৰতে কটাকা শুকান পথাৰ নগত হৈ পৰি আছে, তথাপি সিহঁতে নিজৰ তিৰোতাৰ হাতৰ কাণৰ লাম লিকতি বেছি, এহাতেৰে চকু পানী চুকি আনহাতে ৰাস্তাত পঠাই, সিহঁতে আপোনালোকৰ পৰা কোনো উপকাৰ নিবিচাৰে, আইছোঁ দেউতা, সেই হতভগীয়াবিলাকে অতদিনে মাত্ৰ এই ফেলাই বুজি পাইছে যে সেই উপকাৰৰ মাজতেই আপোনালোকে কৌশলেৰে লুকুৱাই ৰাখিছে সিহঁতৰ প্ৰতি চৰমতম অপকাৰ, কৰজৰে সিহঁতে আপোনালোকৰ ওচৰত এই ফেৰে মাত্ৰ উপকাৰ বিচাৰে, আইছোঁ দেউতা, যে ননাহকত সিহঁতৰ ওপৰত আপোনালোকে উৎপীড়ন নকৰে, অত্যাচাৰ নকৰে, আন খুৱাই হাতি এৰি দি আপোনাৰ ল'ৰাই নিৰীহ ৰাইজৰ জীৱন লৈ যি ধূলা খেলা খেলিছে তাক চালে কঠিন শিল হয়তো কমি যাব, অত্যাচাৰী অত্যাচাৰে যেতিয়া সীমা অতিক্ৰম কৰে পাপৰ প্ৰায়চিত্ৰ তাৰ কাষ চাপি আহে, যত মানুহ নহয় আইছোঁ দেউতা, সিহঁত আপোনাৰ ঘৰৰ ঘৰচীয়া জন্তুৰ দৰেই নিৰীহ কিছুমান জীৱ, শৰীৰে মোহাৰি গ'লেও সিহঁতে প্ৰতিবাদ কৰিব নোৱাৰে, মাতভাৱে সি সিহঁতৰ পূৰ্বজন্মৰ কৰ্মফল, আপুনি মাতৃ, আপোনাৰ হৃদয়

0: এতিয়া উভতি নব নোৱাৰে, খাবলৈ নাপায় শুকাই যোৱা সিহঁতক সেই ল'ৰা ছোৱালীক দেখা পালে আপোনাৰ নিশ্চয় কুতৌ হ'ব। সিহঁত বৰ দুৰ্গ বুলি আইছোঁ দেউতা, সিহঁতে তেজক পানী কৰি কপালৰ ঘাম মাটি পেলাই গোটেই দিনটো খাটি মাত্ৰ আঠাটকীয়াকৈ এসাঁজ খায়। আপুনি ল'ৰাৰ মাক ৰাইজৰ সা সপোনে মাত্ৰ বুটলি ফুৰিবলৈ মাজু পাক এৰি নিদিব, তেওঁৰ চলন ফুৰণৰ প্ৰতি চকু দিয়ক। এই মোৰ আপোনাৰ ওচৰত মিনতি শিক্ষা।
1: ফণি শৰ্মাদেৱৰ লিখনিৰ মাজেৰে আমি নিৰ্মল হাস্যৰসৰ অনন্য আমেজ লাভ কৰিব পাৰোঁ। ৰং বিৰঙত সন্নিৱিষ্ট হৈ আছে তেখেতৰ জীৱনৰ বহু ৰসাল অভিজ্ঞতা।
2: 1928 চন, সেই সময়ত তেজপুৰত সতী জয়মতীৰ মৃত্যুবাৰ্ষিকী প্ৰতি বছৰে পালন কৰা হৈছিল। উল্লেখ কৰা চন দুটাৰে কোনো এটা চনৰ সেই বছৰৰ তিথি। তেজপুৰ ৰংগমঞ্চত সেই উপলক্ষে দিনত সতী জয়মতীৰ বিষয়ে ৰচনা পাঠ, বক্তৃতা, আবৃত্তি আদি হৈছিল। ৰাতিলৈ অভিনয়, সেই বছৰ পদ্মনাথ গোহাঁই বৰুৱাৰ জয়মতী নাটকৰ অভিনয় হৈছিল। উষা ছাত্ৰসভা নামে সেই সময়ত তেজপুৰত ছাত্ৰসকলৰ এখন সভা আছিল। প্ৰতি দেওবাৰে সভাখন বান ৰংগমঞ্চত বহিছিল। সেই সভাৰ ছাত্ৰসকলেই জয়মতী নাটক সেই বছৰ অভিনয় কৰিছিল। নাটকৰ গদাপানীৰ ভূমিকাত মই। জয়মতী নাটকত সেইদিনা ৰাতি মোৰ প্ৰথম মঞ্চত উঠি অভিনয় কৰাৰ অভিজ্ঞতাৰ কথা কওঁ। নাটকৰ গদাপানীৰ ভাওত মই, জয়মতীৰ ভাওত প্ৰফুল্ল দাস। ফুটবল খেলাত প্ৰফুল্ল দাস পাকৈত, ভাল খেলুৱৈ বুলি গোটেই অসমতে তাহানি নাম, আনকি কলিকতাৰ মোহন বাগান দলতো তেওঁ ঠাই পাইছিল। ৰাতি 9 বজাত নাটক আৰম্ভ হোৱাৰ কথা। মঞ্চত প্ৰথম ঘণ্টা পৰাৰ লগে লগে বাহিৰত অৰ্কেষ্ট্ৰা বাজি উঠিল। নাটকৰ প্ৰথম অংক, প্ৰথম দৃশ্য হ'ল গদাপানীৰ কক্ষত চিন্তামগ্ন গদাপানী বহি আছে। জয়মতীয়ে প্ৰৱেশ কৰি অমিত্ৰাক্ষৰ ছন্দত গদাপানীৰ লগত কথোপকথন কৰিছে। চৌঘৰৰ পৰাই মঞ্চাধ্যক্ষই মোক আনি প্ৰথম দৃশ্য গদাপানীৰ কক্ষত পাৰি থোৱা আহল বহল বেদী এখনত বহুৱাই দিলে। সন্মুখৰ আঁৰ কাপোৰ, সিফালে হলত অৰ্কেষ্ট্ৰা বাজিছে আৰু ইফালে বাজিছে মঞ্চৰ বেদীত থকা মোৰ বুকুত। ঢংকৈ মঞ্চৰ কাষত কোব পৰিল। একে চাবেই বেদীৰ পৰা উঠি লৰমাৰো যেন লাগিছিল, পিছে নামাৰিলোঁ। সন্মুখৰ আঁৰ কাপোৰ ওপৰলৈ উঠি গ'ল। হলত থকা শ শ দৰ্শকৰ মুখবোৰ চকুত পৰিল। মানুহবিলাকে চকীত বহি মোক যেন খাবলৈহে খাপ লৈ আছে এনেকুৱা লাগিল। ফুলাম পাতৰ ৰিহা মেখেলা, মূৰত কঁকাললৈকে বৈ পৰা চুলি, হাতত গামখাৰু, ডিঙিত দুগদুগী পিন্ধি জয়মতীৰূপী প্ৰফুল্ল দাস ওলাই আহিল। চিন্তাত মগ্ন হৈ থাকিবলগীয়া গদাপানী মই। জয়মতীয়ে প্ৰৱেশ কৰা আৰু মোৰ কাষৰ বেদীত বহা মই গম পাইছোঁ। জয়মতীয়ে গদাপানীৰ কাষত বহি এই কথাখিনিৰে আৰম্ভ কৰিব লাগে। পৰেনে মনত প্ৰিয়া তাহানীৰ কথা, নীলগতে দেখা আৰু নীলগতে হঁহা, পূৰ্বৰাগে উপচাই হিয়া। জয়মতীৰূপী প্ৰফুল্ল দাসে থোকাথুকি মাতেৰে বচন মাতি গৈছে, পৰেনে মনত প্ৰিয়া তাহানীৰ কথা, নীলগতে দেখা আৰু নীলগতে হঁহা। এই হঁহা শব্দটোৰ ঠাইত জয়মতীৰ মুখত অতৰ্কিতে এনে এটা আপচু শব্দৰ উচ্চাৰণ হ'ল যিটো শব্দ শুনি প্ৰম্পটাৰে কিতাপ পেলাই হাঁহিবলৈ ধৰিলে। মঞ্চৰ ৰিংছৰ কাষত অভিনয় চাই থকা কৰ্মকৰ্তাসকলেও মুখত সোপা দি হাঁহিবলৈ ধৰিলে। হলৰ দৰ্শকৰ প্ৰথম শাৰীৰ কিছুমানেও শব্দটো শুনি গিজনি মাৰি হাঁহি উঠিল। অতদিনে সলসলীয়াকৈ মুখস্থ কৰি থোৱা বচন ফাঁকিৰ শব্দটোৰ বেমানী ৰূপ দেখি জয়মতী কঁপিবলৈ ধৰিলে। বাকী শব্দবোৰৰ ওপৰতো আস্থা হেৰুৱাই জয়মতী নিমাতি হ'ল। মঞ্চৰ বেদীত কঁপি কঁপি বহি থকা নিমাতি জয়মতী আৰু গদাপানীলৈ চাই হলত দৰ্শকৰ হাঁহি ৰোজান উঠিল। তৃতীয় শ্ৰেণীৰ পৰা কোনোবা এটাই চিঞৰি উঠিল,
3: আবে পুতুল, পামচু পিন্ধি জয়মতী হ'বলৈ আহিছ নহয়।
2: প্ৰফুল্ল দাসক তেজপুৰত পুতুল নামেৰেহে চিনে। পুতুলৰ ভৰিলৈ চাই দেখোঁ নতুন পামচু চিকমিকাই আছে। এইবাৰ হলত কিৰিলি পৰিল। যি জয়মতীক খেলপথাৰত বেকৱাৰ্ড লাইনে চক্ৰবিহু পাতিও অব্যৰ্থ গ'লৰ সন্ধানৰ পৰা বাধা দিব নোৱাৰিছিল, সেই প্ৰফুল্ল দাস ওৰফে পুতুলে মঞ্চত বহি ঠক ঠককৈ কঁপিবলৈ ধৰিছে। কাষতে বহি থকা জয়মতীৰ কঁপনিলৈ লক্ষ্য কৰি মূৰ কঁপনি চৰিল। নিৰুপায় হৈ মঞ্চাধ্যক্ষই জয়মতীৰ ভৰিৰ পৰা পামচু হুলুকাই প্ৰথম দৃশ্যৰ পৰাই দুনাই নাটক আৰম্ভ কৰি যৱনিকাও পেলালে। পিছৰ ফালে ভয়ভঙাত নাটকো জমিছিল। মানুহে বোলে চাই বেয়া পোৱা নাছিল, মই এটা মেডেলো পালোঁ। তাৰ চাৰিদিনৰ পিছত ফুটবলৰ ফাইনেল খেলত ওপৰা ওপৰিকৈ 3টা গ'লেৰে হেট্ৰিক কৰি পুতুলে অপমানৰ পুতক তুলিলে। কাৰণ থিয়েটাৰৰ দিনা হলৰ তৃতীয় শ্ৰেণীৰ পৰা আবে পুতুল, পামচু পিন্ধি জয়মতী হ'বলৈ আহিছ বুলি চিঞৰাজন বিপক্ষৰ কেপ্টেইন, আমাৰ টীমত পুতুল চেণ্টাৰ

অভিলেখাগাৰৰ পৰা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানটিত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অভিলেখাগাৰৰ পৰা লোৱা চিৰাজ নাটকৰ চিৰাজৰ চৰিত্ৰত আৰু পিয়লি ফুকন ছবিখনৰ ছাউণ্ডট্ৰেকৰ পৰা গোমধৰ কোঁৱৰৰ চৰিত্ৰত অভিনয় কৰা ফণি শৰ্মাদেৱৰ সংলাপ, অনুপমা ভট্টাচাৰ্যই কোৱা চিৰাজ ছবিখনৰ অভিজ্ঞতাৰ কথা, লগতে ৰং বিৰঙত সন্নিৱিষ্ট ফণি শৰ্মাদেৱৰ জীৱনৰ এটি ৰসাল অভিজ্ঞতা পাঠ কৰিলে ঋতুপৰ্ণ দাসে। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: হৈ গ'ল ব্যৱস্থা।
5: কিহৰ গুড্ডিৰ ফিজৰ চাওচোন, 20,000 টকাৰ লোন ততালিকে। জানানে কোনে দিছে? সুদ বা কিমান? লোন নিয়ন্ত্ৰিত সংস্থাৰ পৰাহে ল'ব লাগে। ধাৰ সিমান, প্ৰয়োজন যিমান, তাকো চাই চিতি। হৈ গ'ল ব্যৱস্থা। দৰমহা এডভান্সত দিছো।
6: আৰবিআইয়ে কয়
7: সঠিক বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে।
8: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
9: হয়,
8: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
9: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
8: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
9: নহয় অ',
8: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
9: অঁ, সঁচাকৈ বৰ ভাল কথা,
8: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: আমাৰ কেন্দ্ৰৰ প্ৰাগজ্যোতিষপুৰ শাখাত আজি সন্ধিয়া 7:20 প্ৰচাৰ হ'বলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব অভিনেত্ৰী, নৃত্যশিল্পী, কোৰিঅ'গ্ৰাফাৰ বনলতা বৈশ্য। অনুষ্ঠানটিৰ আগ ধৰিব প্ৰাঞ্জিৎ প্ৰীতম কলিতাই। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব।
1: আমাৰ ডেজাৰ্ট আহি গ'ল, পিছে আমাৰ চেম্পিয়ন অহাই নাই এতিয়ালৈ।
2: বিল ভৰাৰ আগতেতো আহিব নহয়।
3: ঐ ছোৱালীহঁত, কি কৰি আছ?
4: বিললৈ ৰৈ আছো।
3: তোমাৰ কাৰ্ডখন দিয়া না, পিন দিয়া।
5: RBI কয় যে আপনার পিন, OTP, CVV বা ইন্টারনেট ব্যাংকিং পাসওয়ার্ড কাকুয়ে নিদিব। অনলাইন ব্যাংকিং কেবল নিজের কম্পিউটার, মোবাইল বা সিকিউর নেটওয়ার্কের পরাহে করিব।
6: হ্যাঁ, এয়া খুয়ার চ্যাম্পিয়নশিপ আছিল নাকি?
5: RBI কয় জানি লোক, সতর্ক হোক।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়।

0: বাতৰিৰ সৈতে মই প্ৰণীতা দেৱী। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও সাতখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও প্লাবিত হৈ আছে। কালি শিৱসাগৰ জিলাত দুজন আৰু গোলাঘাট জিলাত এজন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি পাইছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি লোকভৱনত অনুষ্ঠিত এখন বৈঠকত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাকে ধৰি ৰাজ্যৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল চুইটি চাংছেনে সাম্প্ৰতিক বান পৰিস্থিতিৰ বিষয়ে বিশদভাৱে অৱগত কৰে। মন্ত্ৰী বিমল বৰাই কালি শিৱসাগৰত এখন সংবাদমেলত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বান ক্ষতিগ্ৰস্ত লোকলৈ অন্তৱৰ্তীকালীন আৰ্থিক সাহায্যৰ কথা উল্লেখ কৰে। জিলা দুখনৰ প্ৰায় 1,00,000 ক্ষতিগ্ৰস্ত লোকক প্ৰত্যক্ষ বেংক হস্তান্তৰ যোগে 15,000 টকাকৈ আগবঢ়োৱাৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ্বাসৰ ক্ষেত্ৰত চৰকাৰে যাৱতীয় ব্যৱস্থা লৈছে বুলি জানিবলৈ দিয়ে।
1: শিৱসাগৰ জিলাৰ বান পৰিৱেশ লাহে লাহে কিছু উন্নত ফালে গতি কৰিছে আৰু এই মুহূৰ্তত আমি চৰকাৰৰ তৰফৰ পৰা ৰাইজলৈ আগবঢ়োৱা সাহায্য আৰু ক্ষিপ্ৰ গতিৰে লৈ যাবৰ কাৰণে আমাৰ চেষ্টা অব্যাহত আছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ ফেচবুক লাইভৰ জৰিয়তে আমাৰ বান আক্ৰান্ত জিলাসমূহত ৰাইজে যাতে এই সময়ছোৱা পৰিস্থিতিৰ লগত সন্মুখীন হ'ব পৰাকৈ কিছু সহায়ৰ হাত চৰকাৰৰ তৰফৰ পৰা আগবঢ়াব পৰা যায় তাৰ কাৰণে কেইবাটাও দ্ৰব্য মুখ্যমন্ত্ৰী নামেৰে ৰাখিছিলে আৰু আমি এই শিৱসাগৰ আৰু চৰাইদেউ জিলাত সেইখিনি বাস্তৱায়িত কৰিবৰ কাৰণে ইতিমধ্যে আমি হাতে কামে আগবাঢ়িছোঁ।
0: ইপিনে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা 15-জনীয়া প্ৰতিনিধি দলে আজি উজনি অসমৰ 4খন জিলা ভ্ৰমণ কৰি ক্ষয়ক্ষতিৰ বুজ ল'ব। দলটোৱে এই জিলাকেইখনত এম জি এনৰেগাৰ হিতাধিকাৰীসকলৰ বাবে ভি বি জি ৰামজী আঁচনি ৰূপায়ণকে ধৰি পুনৰ সংস্থাপনৰ বাবে বিভিন্ন দিশত তদাৰক কৰিব বুলি মন্ত্ৰী অতুল বৰাই কালি অসম বিধানসভাৰ অন্তিম দিনা সদনত প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰৰ ছগৰাকী বিষয়াৰে গঠিত আন্তঃ মন্ত্ৰালয় দলটোৱে ৰাজ্যখনত বানৰ ক্ষয়ক্ষতিৰ মূল্যায়ন সমাপ্ত কৰিছে। বান ক্ষতিগ্ৰস্ত চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলা পৰিদৰ্শনৰ অন্তত কালি দলটোৱে ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কুটাৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজ্যৰ বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া, কেন্দ্ৰীয় সংস্থাৰ প্ৰতিনিধি আৰু সংশ্লিষ্ট জিলা প্ৰশাসনসমূহৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। এই বৈঠকত ৰাজ্যৰ বিষয়াসকলে কেন্দ্ৰীয় দলটোক বানৰ কাৰণ আৰু ক্ষয়ক্ষতি তথা ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্যৰ পুনৰ্বাসন ব্যৱস্থাৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে অৱগত কৰে। বিষয়াসকলে কয় যে চৰাইদেউ আৰু শিৱসাগৰ জিলা পূৰ্বে বানপ্ৰৱণ নোহোৱা হেতুকে এই জিলা দুখনত অভূতপূৰ্ব ক্ষয়ক্ষতি হৈছে। 19 জুলাইত নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হয় বুলি বিষয়াসকলে প্ৰকাশ কৰে। তেওঁলোকে কয় যে সেই দিনটোত নাগালেণ্ডৰ মুকক্সাঙত 493%, ৱখাত 108% আৰু মন জিলাত 45% বৰষুণ হোৱাৰ তথ্য পোৱা গৈছে। উজনি অসমৰ জিলাকেইখনত বান ক্ষয়ক্ষতিৰ পৰ্যালোচনা চলি আছে আৰু বান সম্পৰ্কীয় চূড়ান্ত প্ৰতিবেদন শীঘ্ৰেই কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব বুলি তেওঁলোকে কয়। ৰাজ্যৰ বিষয়াসকলে লগতে এছ ডি আৰ এফৰ সাহায্য নীতি কিছু শিথিল কৰাৰ বাবেও কেন্দ্ৰীয় দলটোক আহ্বান জনায়। আন্তঃ মন্ত্ৰালয় দলটোৱে কৰা মূল্যায়ন কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাৰ বাবে দাখিল কৰিব বুলি আশ্বাস দিয়ে। শিৱসাগৰ জিলাৰ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়সমূহৰ গ্ৰীষ্মকালীন বন্ধ অহা 10 আগষ্টলৈ বৃদ্ধি কৰাৰ বাবে বিদ্যালয় পৰিদৰ্শকে মাধ্যমিক আৰু প্ৰাথমিক শিক্ষা সঞ্চালকলৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত জিলাখনত প্ৰায় 502 বিদ্যালয় বানত ক্ষতিগ্ৰস্ত হোৱা আৰু প্ৰায় 70,000 শিক্ষাৰ্থী প্ৰভাৱিত হোৱাৰ বিষয়ে উল্লেখ কৰা হৈছে। এনে পৰিস্থিতিত পুনৰ বিদ্যালয় আৰম্ভ হলে শিক্ষাৰ্থী সুৰক্ষাৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হ'ব পাৰে বুলি বিদ্যালয় পৰিদৰ্শকে প্ৰকাশ কৰিছে। তদুপৰি বানত ক্ষয়ক্ষতি নোহোৱা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে 1 আগষ্টৰ পৰা বিদ্যালয়ত উপস্থিত হৈ পুনৰ পাঠদানৰ বাবে প্ৰস্তুতি গ্ৰহণৰ বিষয়েও পত্ৰত উল্লেখ কৰা হৈছে। আকাশবাণীৰ গুৱাহাটীৰ অহা শনিবাৰে নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 03612661876 আৰু 94354052222 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 9 বজাত শুনিবলৈ পাব।
2: বেটা মই কাল আপনে ভতিজে কে ঘৰ হোকে আয়া দেখ কর হেৰান ৰহ গিয়া কি ৱো লোগ দিন ভৰ এ চি চলাতে হ্যাঁ, ৰোজ ৱাশিং মশীন চলাতে হ্যাঁ, ঘৰ মে দো দো ফ্ৰিজ হ্যাঁ, ফিৰ ভি উসকা বিজলী বিল পতা হ্যাঁ কিতনা আতা হ্যাঁ।

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছো ভূপেন হাজৰিকাৰ কণ্ঠৰীতি গীতেৰে। গীতৰ কথা শিল্পীৰ নিজা।

0: ভূপেন হাজৰিকাৰ কণ্ঠৰ স্বৰচিত গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: হীৰেণ গোহাঁইৰ গীতৰ কথাৰে অনুষ্ঠানত এইবাৰৰ শিল্পী দলি ঘোষ।

0: হীৰেণ গোহাঁইৰ গীতৰ কথাৰে সেয়া আছিল ডলি ঘোষ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান। যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
5: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে EasyEMI গোল্ড লোন স্কিম।
4: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এবাৰ শুনোৱা হওক সুৰেশ হাতীমুৰিয়াৰ কণ্ঠৰীতি গীত। গীতটিৰ কথা ছৈয়দ সাদুল্লাৰ, প্ৰযোজনা ভৱেশ গোস্বামীৰ।

সৈয়দ সাদুল্লাহর গীতর কথা আৰু ভৱেশ গোস্বামীৰ প্ৰযোজনাৰে সুৰেশ হাতীমুৰিয়াৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো নাছৰিন হালিমৰ কণ্ঠৰীতি গীত। গীতৰ ৰচনা ইন্দ্ৰকুমাৰ বৰগোহাঁইৰ, প্ৰযোজনা উপেন্দ্ৰ কুমাৰ ফাংচুৰ।

0: ইন্দ্ৰকুমাৰ বৰগোহাঁইৰ গীতৰ ৰচনা আৰু উপেন্দ্ৰ কুমাৰ ফাংচুৰ প্ৰযোজনাৰে নাছৰিন হালিমৰ কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450-ত।

0: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
1: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত এবাৰ শুনো আহক এলি আহমেদৰ গীতৰ কথাৰে দিলীপ দাসৰ কণ্ঠৰীতি গীত। গীতটিৰ প্ৰযোজনা কৰিছে হায়দৰ আলীয়ে।

অনুষ্ঠানত সেয়া আছিল দিলীপ দাস। গীতটিৰ কথা আছিল এলি আহমেদৰ, প্ৰযোজনা আছিল হায়দৰ আলীৰ। গীতিমালিকা অনুষ্ঠানটি ইমানতে অন্ত পৰিল।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত, বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78 বৃদ্ধি, কেন্দ্ৰীয় চৰকাৰৰ 6 বিষয়াৰে গঠিত আন্তঃ মন্ত্ৰালয় দলৰ ৰাজ্যত বানৰ ক্ষয় ক্ষতিৰ মূল্যায়ন সমাপ্ত, অসম বিধানসভাৰ বাজেট অধিৱেশনত চলিত বৰ্ষৰ বাজেটৰ লগতে 2 নতুন আৰু 13 সংশোধনী বিধেয়কসহ 15 বিধেয়ক গৃহীত, ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ৰাজ্যৰ বিভিন্ন অংশত আজিৰে পৰা অহা তিনি চাৰি দিনলৈ প্ৰবল বৰষুণৰ সম্ভাৱনা প্ৰকাশ আৰু কমনৱেলথ গেমছত পেৰা এথলেটিকছৰ পুৰুষৰ 100 মিটাৰ দৌৰত সোণ আৰু ৰূপৰ পদক অৰ্জনেৰে ভাৰতৰ ইতিহাস ৰচনা। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও প্লাবিত হৈ আছে। কালি শিৱসাগৰ জিলাত 2জন আৰু গোলাঘাট জিলাত 1জন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি পাইছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি লোকভৱনত অনুষ্ঠিত এখন বৈঠকত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাকে ধৰি ৰাজ্যৰ বান পৰিস্থিতি পৰ্যালোচনা কৰে। বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল চুইটি চাংছেনে সাম্প্ৰতিক বান পৰিস্থিতিৰ বিষয়ে বিশদভাৱে অৱগত কৰে। মন্ত্ৰী বিমল বৰাই কালি শিৱসাগৰত এখন সংবাদমেলত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানত ক্ষতিগ্ৰস্ত লোকলৈ অন্তৱৰ্তীকালীন আৰ্থিক সাহায্যৰ কথা উল্লেখ কৰে। জিলা দুখনৰ প্ৰায় এক

0: বিপদগ্ৰস্ত শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাকে ধৰি ৰাজ্যৰ বান পৰিস্থিতি পৰ্যালোচনা কৰে। বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল চুইটি চাংছেনে সাম্প্ৰতিক বান পৰিস্থিতিৰ বিষয়ে বিশদভাৱে অৱগত কৰে। মন্ত্ৰী বিমল বৰাই কালি শিৱসাগৰত এখন সংবাদমেলত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানত ক্ষতিগ্ৰস্ত লোকলৈ অন্তৱৰ্তীকালীন আৰ্থিক সাহায্যৰ কথা উল্লেখ কৰে। জিলা দুখনৰ প্ৰায় 1,00,000 ক্ষতিগ্ৰস্ত লোকক প্ৰত্যক্ষ বেংক হস্তান্তৰযোগে 15,000 টকাকৈ আগবঢ়োৱাৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ বাসনৰ ক্ষেত্ৰত চৰকাৰে যাৱতীয় ব্যৱস্থা লৈছে বুলি জানিবলৈ দিয়ে।
1: শিৱসাগৰ জিলাৰ বান পৰিৱেশ লাহে লাহে কিছু উন্নত ফালে গতি কৰিছে আৰু এই মুহূৰ্তত আমি চৰকাৰৰ তৰফৰ পৰা ৰাইজলৈ আগবঢ়োৱা সাহায্য আৰু ক্ষিপ্ৰ গতিৰে লৈ যাবৰ কাৰণে আমাৰ চেষ্টা অব্যাহত আছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ ফেচবুক লাইভৰ জৰিয়তে আমাৰ বান আক্ৰান্ত জিলাসমূহত ৰাইজে যাতে এই সময়ছোৱা পৰিস্থিতিৰ লগত সন্মুখীন হ'ব পৰাকৈ যি সহায়ৰ হাত চৰকাৰৰ তৰফৰ পৰা আগবঢ়াব পৰা যায় তাৰ কাৰণে কেইবাটাও মুখ্যমন্ত্ৰী নামেৰে ৰাখিছিলে আৰু আমি এই শিৱসাগৰ আৰু চৰাইদেউ জিলাত সেইখিনি বাস্তৱায়িত কৰিবৰ কাৰণে ইতিমধ্যে আমি হাতে কামে আগবাঢ়িছোঁ।
0: ইপিনে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা 15-জনীয়া প্ৰতিনিধি দলে আজি উজনি অসমৰ 4খন জিলা ভ্ৰমণ কৰি ক্ষয়ক্ষতিৰ বুজ ল'ব। দলটোৱে এই জিলাকেইখনত এম জি এনৰেগাৰ হিতাধিকাৰীসকলৰ বাবে ভি বি জি ৰামজী আঁচনি ৰূপায়ণকে ধৰি পুনৰ সংস্থাপনৰ বাবে বিভিন্ন দিশত তদাৰক কৰিব বুলি মন্ত্ৰী অতুল বৰাই কালি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনা সদনত প্ৰকাশ কৰে।
2: যদি এম জি এনৰেগাৰ আধৰুৱা হৈছে ভি ভি জি ৰামজিৰ জৰিয়তে সেইখিনি ডেফিনেটলি কৰিব পাৰিব, সেইখিনি কাম বন্ধ নহ'ব। বাকী এম জি এনৰেগাত যিবিলাক ফাণ্ড পাবলৈ এতিয়া কি আছে, যদি সঁচাই কাম হৈছে ইনস্পেকশ্যনৰ পাছত সেইখিনি দিয়াৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আমাৰ বিভাগৰ 15-জনীয়া দল, আমিও যাম। পি এন আৰ ডিৰ কি কি আঁচনিৰ জৰিয়তে সেই বন্যাত্মক আমাৰ তৰফৰ পৰা সহায় কৰিব পৰা যায় সেইবিলাক কাম আমি ডেফিনেটলি এনেকুৱাবিলাক স্কিমৰ জৰিয়তে আমি কৰিব পাৰোঁ।
0: কেন্দ্ৰীয় চৰকাৰৰ 6গৰাকী বিষয়াৰে গঠিত আন্তঃ মন্ত্ৰালয় দলটোৱে ৰাজ্যখনত বানৰ ক্ষয়ক্ষতিৰ মূল্যায়ন সমাপ্ত কৰিছে। বান ক্ষতিগ্ৰস্ত চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলা পৰিদৰ্শনৰ অন্তত কালি দলটোৱে ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজ্যৰ বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া, কেন্দ্ৰীয় সংস্থাৰ প্ৰতিনিধি আৰু সংশ্লিষ্ট জিলা প্ৰশাসনসমূহৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। এই বৈঠকত ৰাজ্যৰ বিষয়াসকলে কেন্দ্ৰীয় দলটোক বানৰ কাৰণ আৰু ক্ষয়ক্ষতি তথা ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰ্বাসন ব্যৱস্থাৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে অৱগত কৰে। বিষয়াসকলে কয় যে চৰাইদেউ আৰু শিৱসাগৰ জিলা পূৰ্বে বানপ্ৰৱণ নোহোৱা হেতুকে এই জিলা দুখনত অভূতপূৰ্ব ক্ষয়ক্ষতি হৈছে। 19 জুলাইত নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে। তেওঁলোকে কয় যে সেই দিনটোত নাগালেণ্ডৰ মুকক্চাঙত 493%, ৱখাত 108% আৰু মনজিলাত 45% বৰষুণ হোৱাৰ তথ্য পোৱা গৈছে। উজনি অসমৰ জিলাকেইখনত বানৰ ক্ষয়ক্ষতিৰ পৰ্যালোচনা চলি আছে আৰু বান সম্পৰ্কীয় চূড়ান্ত প্ৰতিবেদন শীঘ্ৰেই কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব বুলি তেওঁলোকে কয়। ৰাজ্যৰ বিষয়াসকলে লগতে এছ ডি আৰ এফৰ সাহায্য নীতি কিছু শিথিল কৰাৰ বাবেও কেন্দ্ৰীয় দলটোক আহ্বান জনায়। আন্তঃ মন্ত্ৰালয় দলটোৱে কৰা মূল্যায়ন কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাৰ বাবে দাখিল কৰিব বুলি তেওঁলোকে আশ্বাস দিয়ে। শিৱসাগৰ জিলাৰ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়সমূহৰ গ্ৰীষ্মকালীন বন্ধ অহা 10 আগষ্টলৈ বৃদ্ধি কৰাৰ বাবে বিদ্যালয় পৰিদৰ্শকে মাধ্যমিক আৰু প্ৰাথমিক শিক্ষা সঞ্চালকলৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত জিলাখনত প্ৰায় 502 বিদ্যালয় বানত ক্ষতিগ্ৰস্ত হোৱা আৰু প্ৰায় 70,000 শিক্ষাৰ্থী প্ৰভাৱিত হোৱাৰ বিষয়ে উল্লেখ কৰা হৈছে। এনে পৰিস্থিতিত পুনৰ বিদ্যালয় আৰম্ভ হলে শিক্ষাৰ্থীৰ সুৰক্ষাৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হ'ব পাৰে বুলি বিদ্যালয় পৰিদৰ্শকে প্ৰকাশ কৰিছে। তদুপৰি বানত ক্ষয়ক্ষতি নোহোৱা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে 1 আগষ্টৰ পৰা বিদ্যালয়ত উপস্থিত হৈ পুনৰ পাঠদানৰ বাবে প্ৰস্তুতি গ্ৰহণৰ বিষয়েও পত্ৰখনত কোৱা হৈছে। অসম বিধানসভাৰ চলিত বছৰৰ বাজেট অধিৱেশনৰ কালি সামৰণি পৰে। এইবাৰৰ অধিৱেশনত 14 দিনৰ বাবে কাৰ্যক্ৰমণিকা অনুষ্ঠিত হয়। বান পৰিস্থিতিৰ বাবে অধিৱেশনৰ সময় 2 দিন হ্ৰাস কৰা হয়। 6 জুলাইত আৰম্ভ হোৱা এই অধিৱেশনত চলিত বিত্তীয় বৰ্ষৰ বাজেটৰ উপৰি 2খন নতুন আৰু 13খন সংশোধনী বিধেয়কসহ 15খন বিধেয়ক গৃহীত হয়। কালি অন্তিম দিনা সদনত ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক গৃহীত হয়। ইয়াৰ আগতে 2026 চনৰ পঞ্জীয়ন অসম সংশোধনী বিধেয়ক, ভাৰতীয় ষ্টাম্প অসম সংশোধনী বিধেয়ক, অসম ভূমিক্ষেত্ৰৰ পৰিসীমা নিৰ্ধাৰণ সংশোধনী বিধেয়ক আৰু অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ বিধেয়ক গৃহীত হয়। সদনত কালি সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই বিভিন্ন বিভাগৰ বাৰ্ষিক প্ৰতিবেদনৰ লগতে ভাৰতৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ 2024 চনৰ 31 মাৰ্চ পৰ্যন্ত ৰাজ্যৰ সামাজিক, অৰ্থনৈতিক আৰু সাধাৰণ খণ্ডৰ প্ৰতিবেদন দাখিল কৰিছে।

0: উল্লেখযোগ্য যে কালি সদনত গৃহীত ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনী বিধেয়কৰ জৰিয়তে সত্ৰৰ ভূমি ক্ৰয় বিক্ৰয় সন্দৰ্ভত সংশোধনীৰ ব্যৱস্থা কৰা হৈছে। এই অনুসৰি ৰাজ্যৰ 250 বছৰীয়া বা তাতকৈ পুৰণি কোনো ধৰ্মীয় অনুষ্ঠানৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বাহিৰৰ কোনো ব্যক্তিয়ে ভূমি ক্ৰয় কৰিব নোৱাৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত এই কথা উল্লেখ কৰি কয় যে 250 বছৰীয়া পুৰণি ধৰ্মীয় অনুষ্ঠানৰ সমীপত কেৱল খিলঞ্জীয়া লোকেহে বাস কৰিব পাৰিব। তিনিটা প্ৰজন্মৰ লোকেহে ধৰ্মীয় অনুষ্ঠানৰ নিৰ্ধাৰিত সীমাৰ ভিতৰত ভূমি কিনা বেচা কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়। পূৰ্বৰে পৰা ম্যাদী পট্টা থকা লোকসকলেহে সত্ৰৰ ভূমিত বাস কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে। ধৰ্মীয় অনুষ্ঠানত 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভূমিপট্টা নথকা বা অকৰ্তৃত্বশীলভাৱে বসবাস কৰা লোকক উচ্ছেদ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মাজুলী, বৰপেটা, বৰদোৱা সত্ৰ, ৰংঘৰ, কাৰেংঘৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বহিৰাগত লোকে ভূমি ক্ৰয় কৰিব নোৱাৰিব।
1: কামাখ্যা, বৰদোৱা, বৰপেটা সত্ৰৰ 5 কিলোমিটাৰৰ আশে পাশে যিসকলে লিগেলি বহি আছে তেওঁলোকৰ কোনো ক্ষতি নাই। যদি অকৰ্তৃত্বশীলভাৱে বাস কৰি আছে তেতিয়াহ'লে DC এভিকশ্যন কৰিব পাৰিব। এতিয়াৰ পৰা আমি তাত নতুনকৈ মাতি নিকি, অর্থাৎ অকল পুরোনা অসমীয়া হলে নহব, উইদিন দা 5 কিলোমিটাৰ, যেহেতু মই 75 বছৰ নহয় ময়ো মাটি কিনিব নোৱাৰো। এতিয়াৰ পৰা বৰপেটা, মাজুলী, বৰদোৱাত অকল তাৰ স্থানীয় মানুহখিনি থাকে, স্থানীয় হিন্দু নে মুছলমান সেইটো আমি চোৱা নাই।
0: এইপিনে বিধানসভাত কালি অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ বিধেয়ক 2026 গৃহীত হয়। এই বিধেয়কখন ৰাজ্যৰ উচ্চ শিক্ষাৰ পথ প্ৰদৰ্শন, সমন্বিতকৰণ আৰু শক্তিশালী কৰাৰ বাবে অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদক শীৰ্ষ সংস্থা হিচাপে গঠনৰ পথ প্ৰশস্ত কৰাৰ বাবে উত্থাপন কৰা হৈছে। ৰাজ্যখনত ধান, সৰিয়হৰ লগতে মাকৈৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে মাকৈৰ ন্যূনতম সমৰ্থন মূল্য 2410 টকা ধাৰ্য কৰা হৈছে বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই কালি সদনক জানিবলৈ দিয়ে। ইয়াৰ লগতে ৰাজ্য চৰকাৰে অতিৰিক্ত 250 টকা প্ৰদান কৰাৰ ফলত কৃষকসকলে প্ৰতি কুইণ্টল মাকৈৰ বিপৰীতে 2660 টকাকৈ লাভ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। সদনত কালি ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৰাজ্যৰ পঞ্চায়তীৰাজ ব্যৱস্থাত অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে আসন সংৰক্ষণ সন্দৰ্ভত চিন্তা চৰ্চা কৰা হৈছে বুলিও প্ৰকাশ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 3-4 দিনলৈ ৰাজ্যৰ বিভিন্ন অংশত প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজিৰে পৰা 1 আগষ্টলৈ অসম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ প্ৰবল বৰষুণৰ ফলত ধেমাজি, লখিমপুৰ, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে। বৰষুণৰ ফলত বিভিন্ন ঠাইত পানী জমা হোৱা, আকস্মিক বান, ভূমিস্খলন আদিৰ আশংকা কৰি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলা প্ৰশাসন আৰু তাৎক্ষণিক সঁহাৰি সংস্থাসমূহক সতৰ্ক হৈ থাকিবলৈ আৰু পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে। প্ৰাধিকৰণে লগতে জনসাধাৰণক বৰষুণৰ সময়ত অপ্ৰয়োজনীয় যাত্ৰা নকৰিবলৈ আৰু স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা জাননী সময়ে সময়ে চাই থাকিবলৈ পৰামৰ্শ দিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। BTC বিধানসভাৰ দুদিনীয়া বাজেট অধিৱেশন কালিৰে পৰা কোকৰাঝাৰত অনুষ্ঠিত হৈছে। বিত্ত বিভাগৰ দায়িত্বত থকা BTCৰ মুৰববী তথা মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে কালি 2026-27 বিত্তীয় বৰ্ষৰ বাবে 900 কোটি টকাৰ বাজেট দাখিল কৰে। মহিলাৰীয়ে 71.84 কোটি টকাৰ খাতি বাজেট দাখিল কৰে। চলিত বিত্তীয় বৰ্ষত মুঠ 91.34 কোটি টকা লাভৰ বিপৰীতে 162.85 কোটি টকাৰ ব্যয় নিৰ্ধাৰণ কৰা হৈছে। কালি প্ৰশ্নকালত শিক্ষাৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰীয়ে বডোফা ছুপাৰ 50ক UN ব্ৰহ্ম বিনামূলীয়া UPSC, APSC, NEET আৰু JEE কোচিং কাৰ্যসূচী হিচাপে পুনৰ নামকৰণ কৰাৰ বিষয়ে উল্লেখ কৰে। ডিব্ৰুগড়ত থকা ৰেল মন্ত্ৰালয়ৰ 10 বিঘা ভূমিত বৃহৎ গাড়ী পাৰ্কিং স্থান নিৰ্মাণ কৰা হ'ব। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই নিৰ্মাণৰ বাবে আজিৰ ভিতৰত জৰীপ সম্পূৰ্ণ কৰি কাম আৰম্ভ কৰাৰ বাবে ৰেল বিভাগক নিৰ্দেশ দিছে। ডিব্ৰুগড় পৌৰ নিগমৰ উপ মেয়ৰ উজ্জ্বল ফুকনে কালি ৰেলমন্ত্ৰীগৰাকীক কৰা সাক্ষাতৰ সময়ত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্বাক্ষৰ সম্বলিত এখন পত্ৰ উপ মেয়ৰগৰাকীয়ে কালি ৰেলমন্ত্ৰীগৰাকীক নতুন দিল্লীত সাক্ষাৎ কৰি প্ৰদান কৰিছিল। কমনৱেলথ গেমছত ভাৰতে পেৰা এথলেটিকছৰ পুৰুষৰ 100 মিটাৰ দৌৰৰ T47ৰ ফাইনেলত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে। ভাৰতৰ দিলীপ মহাদুগাৱিতে 10.71 ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি সোণৰ আৰু মহম্মদ বাছিল মৰ্চিংগানকথে 10.83 ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি ৰূপৰ পদক অৰ্জন কৰে। ইয়াৰ পূৰ্বে মুৰলী শ্ৰীশংকৰে পুৰুষৰ লং জাম্পত ৰূপৰ পদক লাভ কৰাৰ পাছত ভাৰতে কালিৰ দিনটো 3টা পদক অৰ্জন কৰে। ৰূপৰ পদক অৰ্জনেৰে শ্ৰীশংকৰ কমনৱেলথ গেমছত 2টা

0: পদক লাভ করা প্রথমজন ভারতীয় হিসেবে পরিগণিত হয়। ভারত সম্প্রতি তিনিটা সোণ, নটা রূপ আর তিনিটা ব্রঞ্জৰ পদকসহ মুঠ পোন্ধৰটা পদকেৰে তালিকাৰ অষ্টম স্থানত আছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক প্ৰণীতা দেৱীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: উজনিৰ জলপ্ৰলয়ৰ বাতৰিক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে স্থান দিছে। গৃহলৈ উভতি দিশহাৰা বানপীড়িত, ধ্বংসস্তূপত পৰিণত হ'ল আপোন ঘৰ, ভঁৰালৰ শ শ কুইণ্টল গুটি ধানো শেষ শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত বাতৰি প্ৰকাশ কৰিছে। বান সম্পৰ্কীয় বাতৰিক নিয়মীয়া বাৰ্তা আৰু আমাৰ অসম কাকতেও মুখ্য বাতৰিৰ স্থান দিছে। গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ পৰ্যালোচনা বৈঠক সম্পৰ্কীয় বাতৰিক দি আছাম ট্ৰিবিউন কাকতে মুখ্য বাতৰিৰ স্থান দিছে। অসম কোঅপাৰেটিভ এপেক্স বেংকে বানবিধ্বস্ত জিলাকেইখনৰ ঋণগ্ৰস্ত লোকসকলক কিস্তি আদায়ৰ ক্ষেত্ৰত সকাহ দিয়াৰ কথা ঘোষণা কৰাৰ লগতে আন আন বেংকসমূহেও এনে সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি এটা বাতৰি প্ৰধানমন্ত্ৰী বিত্তমন্ত্ৰীৰ নিৰ্দেশ, আজি মুখ্যমন্ত্ৰীৰে বেংক কৰ্তৃপক্ষসমূহৰ গুৰুত্বপূৰ্ণ বৈঠক, ঋণৰ কিস্তি পীড়িতক সকাহ দিব বেংকে শিৰোনামেৰে দৈনিক জনমভূমি কাকতে মুখ্য বাতৰি প্ৰকাশ কৰিছে। মধ্যপ্ৰাচ্যৰ অস্থিৰতা আৰু সংঘাতৰ পৰিপ্ৰেক্ষিতত হৰমুজ প্ৰণালীৰে খাৰুৱা তেলৰ যোগান ব্যাহত হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম ঊৰ্ধমুখী হৈ থকাৰ বাবে পুনৰ পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ আশংকা থকা বুলি এটা বাতৰি দৈনিক অসম কাকতে অধিক দাম বৃদ্ধিয়ে বজাৰত জ্বলাব জুই শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। সত্ৰ মন্দিৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ ভূমি বিক্ৰী বন্ধ কৰি অসম বিধানসভাত বিধেয়ক গৃহীত কৰাৰ বাতৰিক অসমীয়া খবৰ কাকতে মুখ্য বাতৰিৰ স্থান দিছে। বাতৰিটোক দ্য চেণ্টিনেল কাকতেও মুখ্য বাতৰিৰ স্থান দিছে। সুৰাৰ কোটিটকীয়া চোৰাং বেহা, বিধি বলবৎকাৰী সঞ্চালকালয়ৰ অভিযোগনামাত 19 জন অভিযুক্তৰ নাম উল্লেখ থকাৰ বাতৰিক দৈনিক অগ্ৰদূত কাকতে মুখ্য বাতৰিৰ স্থান দিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 03612661876 আৰু 943540522 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। যোৰহাটৰ বিশিষ্ট লেখক, সাহিত্যিক তথা বাহনা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নীৰেণ বৰুৱাৰ কালি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 81 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত, বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি। কেন্দ্ৰীয় চৰকাৰৰ 6গৰাকী বিষয়াৰে গঠিত আন্তঃ মন্ত্ৰালয় দলৰ ৰাজ্যত বানৰ ক্ষয় ক্ষতিৰ মূল্যায়ন সমাপ্ত। অসম বিধানসভাৰ বাজেট অধিৱেশনত চলিত বছৰৰ বাজেটৰ লগতে 2খন নতুন আৰু 13খন সংশোধনী বিধেয়কসহ 15খন বিধেয়ক গৃহীত। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ৰাজ্যৰ বিভিন্ন অংশত আজিৰে পৰা অহা 3-4 দিনলৈ প্ৰবল বৰষুণৰ সম্ভাৱনা প্ৰকাশ। আৰু কমনৱেলথ গেমছত পেৰা এথলেটিকছৰ পুৰুষৰ 100 মিটাৰ দৌৰত সোণ আৰু ৰূপৰ পদক অৰ্জনেৰে ভাৰতৰ ইতিহাস ৰচনা। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰু।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি শুনক গোলাঘাট জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে গোলাঘাটৰ পৰা আমাৰ সংবাদদাতা হিৰণ্য গগৈ। কাজিৰঙাৰ বনাঞ্চল আৰু ইয়াৰ কাষৰীয়া অঞ্চলত বছৰজুৰি অসুস্থ, আঘাতপ্ৰাপ্ত অথবা মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰা বন্যপ্ৰাণী আৰু চৰাই উদ্ধাৰৰ ক্ষেত্ৰত এটি পৰিচিত নাম হৈছে প্ৰকৃতিপ্ৰেমী মনোজ গগৈ। বিগত 21 বছৰে তেওঁ নীৰৱে আগবঢ়াই আহিছে প্ৰকৃতি সংৰক্ষণৰ অনন্য সেৱা। এই সন্দৰ্ভত এটা প্ৰতিবেদন আগবঢ়াইছে আমাৰ গোলাঘাটৰ সংবাদদাতা হিৰণ্য গগৈয়ে।
2: বর্তমান মনোজ গগৈ তত্ত্বাবধানত 15টাকৈ বিভিন্ন প্রজাতির চৰাই পোৱালি প্রতিপালিত হৈ আছে। বিভিন্ন কারণত মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰা এই কণমানি চৰাইবোৰক উদ্ধাৰ কৰি যত্নৰে ডাঙৰ কৰি তোলাৰ কামত ব্যস্ত হৈ আছে তেওঁ। এই কাৰ্যসূচীত বিভিন্নজনৰ সহযোগিতাৰ বাবেও কৃতজ্ঞতা প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমী মনোজ গগৈ। সুখৰ কথা যে বৰ্তমান সকলো চৰাই পোৱালি সুস্থ হৈ ক্ৰমাৎ ডাঙৰ হৈ আহিছে। কেৱল এই চৰাই পোৱালিবোৰেই নহয়, বিগত 21টা বছৰে কাজিৰঙা আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত বিপদত পৰা অসংখ্য পশু পক্ষী আৰু বন্যপ্ৰাণী উদ্ধাৰ কৰি চিকিৎসা আৰু যত্নৰ ব্যৱস্থা কৰাৰ পাছত পুনৰ প্ৰাকৃতিক বাসস্থানলৈ উভতাই দিয়াৰ দায়িত্ব পালন কৰি আহিছে তেওঁ। প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা

0: অবদানৰ স্বীকৃতিস্বৰূপে ইতিমধ্যে একাধিক ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে মনোজ গগৈয়ে। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়েও মনোজ গগৈৰ এই অনন্য কৰ্মৰাজিক উচ্চচিত প্ৰশংসা কৰি প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত তেখেতৰ অৱদানক বিশেষভাৱে স্বীকৃতি জনাইছে। প্ৰকৃতি প্ৰেম কেৱল কথাৰে নহয়, কৰ্মৰ জৰিয়তেও যে প্ৰকাশ কৰিব পাৰি সেয়া পুনৰবাৰ প্ৰতিপন্ন কৰিছে প্ৰকৃতিপ্ৰেমী মনোজ গগৈয়ে। তেখেতৰ এই নিঃস্বাৰ্থ আৰু মানৱীয় প্ৰয়াসে সমাজৰ আন বহু লোককো প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ দিশত আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰিছে।
1: স্বচ্ছ কাজিৰঙাৰ লক্ষ্যৰে কাজিৰঙা গ্ৰীণ ফিউচাৰৰ নিৰৱচ্ছিন্ন অভিযান অব্যাহত ৰাখি সুস্থ, স্বচ্ছ আৰু সন্তুলিত এটা পাৰিপাৰ্শ্বিক পৰিৱেশ গঢ়াৰ বাবে কাম কৰি আহিছে। এই লক্ষ্যক সাৰথি কৰি ঠিক এবছৰ পূৰ্বে কাজিৰঙাৰ একাংশ সচেতন যুৱকে হাতত তুলি লৈছিল ঝাৰু। আমি আৰু আমাৰ কাজিৰঙা শ্লোগানেৰে জন্ম হৈছিল স্বেচ্ছাসেৱী সংগঠন কাজিৰঙা গ্ৰীণ ফিউচাৰৰ। এই সন্দৰ্ভত এটা বিশেষ প্ৰতিবেদন আগবঢ়াইছে আমাৰ সংবাদদাতা হিৰণ্য গগৈয়ে।
0: বিগত এটা বছৰত সংগঠনটোৱে কাজিৰঙাৰ বিভিন্ন অঞ্চলত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভিযান চলাই আৱৰ্জনা আঁতৰাই বহু স্থান পুনৰ স্বচ্ছ আৰু নিকা কৰি তুলিবলৈ সক্ষম হৈছে। সংগঠনটোৱে কেৱল স্বচ্ছৰে সেৱাৰ মনোভাৱ ৰাখি দৃঢ় সংকল্প আৰু এখন প্ৰদূষণমুক্ত কাজিৰঙা গঢ়াৰ অদম্য ইচ্ছাশক্তিৰে অব্যাহত ৰাখিছে নিজৰ কৰ্ম। প্লাষ্টিক আৰু বিভিন্ন পেলনীয়া সামগ্ৰী য'তে ত'তে পেলোৱাৰ ফলত জনস্বাস্থ্যৰ লগতে কাজিৰঙাৰ জৈৱ বৈচিত্ৰ আৰু পৰ্যটনৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিছে। এই সমস্যাৰ বিৰুদ্ধে কেৱল পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভিযানেই নহয়, জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰেও অবিৰত প্ৰচাৰ চলাই আহিছে কাজিৰঙা গ্ৰীণ ফিউচাৰে। সংগঠনটোৰ মতে স্বচ্ছ পৰিৱেশ গঢ়াৰ দায়িত্ব কেৱল চৰকাৰৰ নহয়, সমাজৰ প্ৰতিগৰাকী সচেতন নাগৰিকেও ইয়াৰ অংশগ্ৰহণ কৰিব লাগিব। সেই উদ্দেশ্যেই তেওঁলোকে মানুহক এই সামাজিক আন্দোলনৰ অংশীদাৰ হবলৈ আহ্বান জনাইছে। প্ৰতিষ্ঠা বৰ্ষৰ প্ৰথম বৰ্ষপূৰ্তিৰ ক্ষণত কাজিৰঙা গ্ৰীণ ফিউচাৰে বিগত এটা বছৰত সংগঠনটোৰ বিভিন্ন দিশত সহায় সহযোগ আগবঢ়োৱা সকলো শুভাকাংক্ষী, স্বেচ্ছাসেৱক আৰু অভানুদ্যায়ী সকলোলৈকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে। লগতে ভৱিষ্যতেও সকলোৰে সহযোগিতা আৰু আশীৰ্বাদেৰে এখন স্বচ্ছ, সেউজ আৰু সুন্দৰ কাজিৰঙা গঢ়াৰ সংকল্প ব্যক্ত কৰিছে।
1: উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ যোৱা 23 জুলাইত গোলাঘাট জিলাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছিল। বান পৰিস্থিতিৰ বুজ লোৱাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ বিষয়ে ঘোষণা কৰিছিল। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতাই।
0: মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে কলিয়াবৰৰ পৰা নুমলীগড়লৈ নিৰ্মাণ হ'বলগীয়া 4-লেনযুক্ত পথ আৰু এলিভেটেড কৰিডৰ নিৰ্বিদা অতি সোনকালেই মুকলি কৰা হ'ব। এই প্ৰকল্প ৰূপায়ণ হ'লে জাতীয় ঘাইপথৰ যানজঁটৰ সমস্যা হ্ৰাস পোৱাৰ লগতে বানপানীৰ সময়তো যাতায়াত অধিক সুৰক্ষিত আৰু সুগম হোৱাৰ আশা কৰা হৈছে। ইয়াৰ উপৰিও নুমলীগড় গহপুৰ সংযোগী সুৰংগ বা টাৰ্নেল প্ৰকল্পৰ নিৰ্বিদাও অতি কম সময়ৰ ভিতৰতে মুকলি কৰা হ'ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই প্ৰকল্প সম্পূৰ্ণ হ'লে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ মাজত দূৰত্ব যথেষ্ট হ্ৰাস পাব আৰু ইয়াৰ ফলত যাতায়াত ব্যৱস্থাত এক নতুন দিগন্ত সূচনা হ'ব বুলি মত প্ৰকাশ কৰে তেখেতে।
1: আজিৰ জিলাৰ ৰেহৰূপ ইমানেই। কাইলৈ পুনৰ আন এখন জিলাৰ ৰেহৰূপ লৈ আহিম। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত গোলাঘাট জিলাৰ ৰেহৰূপ শুনিলে। আমাক সংগ দিলে গোলাঘাটৰ পৰা আমাৰ সংবাদদাতা হিৰণ্য গগৈয়ে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিচ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: স্লিপ সুদ পরিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মুন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1-800-420-2233 নম্বৰত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, আৰম্ভ কৰা হৈছে ফোন ইন কল্পতৰু। শ্ৰোতাসকলে নিজৰ প্ৰিয় গীতটি শুনিবলৈ আমালৈ ফোন কৰিব পাৰিব এই দুটি নম্বৰত, 03612662325 আৰু 94354052222। প্ৰিয় শ্ৰোতা, আপোনালোকৰ সৈতে ষ্টুডিঅ'ত আছো মই, জ্যোতি হাজৰিকা। ফোন অহালৈকে আমি এটি গীতকে শুনোচোন। শিল্পী পুলক বেনাৰ্জী, গীতৰ কথা কেশৱ মহন্তৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে ফোন ইন কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। হেল্ল'
5: হয় নমস্কাৰ।
4: হয় নমস্কাৰ, সুপ্ৰভাত।
5: সুপ্ৰভাত,
4: আপুনি ক'ৰ পৰা কৈছে?
5: মই দৰং জিলাৰ তেন্দুগুৰিৰ পৰা ক'লো, কুলদীপ শৰ্মা।
4: কুলদীপ শৰ্মা, হয়, আজি আপুনি আমাৰ অনুষ্ঠানত কি গীত শুনিব?
5: হয় বাইদেউ, আচলতে আজি আপোনাৰ পছন্দৰ যিকোনো এটি গীত শুনিব বিচাৰিছোঁ।
4: হয়, মোৰ পছন্দৰ এটি গীত। ঠিক আছে বাৰু, মোৰ পছন্দৰ এটি গীত হ'লেতো ঠিকেই আছে, মই শুনাই দিম। আৰু আপোনাৰ সৈতে কোন কোন আছে এতিয়া?
5: হয়, মোৰ মা আছে, মোৰ ভাইটি আছে।
4: হয়
5: হয়, তেনেকৈ আমি বৰ্তমান ঘৰতে আছো।
4: হয়, ঘৰতে আছে। বতৰ কেনেকুৱা তাতে?
5: বতৰ বৰষুণৰ বতৰ, আৰু বৰষুণ বুলি ক'লে বৰ্তমান সময়ত অসমত যি
4: সেইটোৱে আমি সবেই সকলোৱে আমি সেইটোৱে কামনা কৰো। ঠিক আছে বাৰু, আপোনাৰ মোৰ পছন্দতে এই গীতটি শুনাইছো আপোনালোকলৈ।
5: ধন্যবাদ।
4: হয়।

0: হ্যালো,
1: হেল্ল' নমস্কাৰ,
0: হয় নমস্কাৰ, সুপ্ৰভাত। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
1: মই নলবাৰীৰ জিলাৰ চুটিকাটা কৈ টেকাগুৰা কৈছে। ক'ৰ পৰা? মিছ হাজাৰা বেগমে কৈছো।
0: হয় হয়,
1: আপোনাৰ মাতটো খুব ভাল লাগে বাইদেউ।
0: ধন্যবাদ, ধন্যবাদ, আপোনাৰো মাতটো ধুনীয়া। আজি আপুনি কি গীত শুনিব?
1: মই আজি অতি পুৰণি গীত, মোৰ দেউতাৰ মুখত সদায় শুনা পাওঁ মাৰ ঘৰত গ'লে, সুলতানৰ কণ্ঠত।

0: হয় হয় বৰ সুন্দৰ হয় আপোনাৰ মাতটো বৰ সুন্দৰ আপোনাৰ হয় আপোনাৰ অনুগ্ৰহটো মই ৰাখিবলৈ বিচাৰিম হয় আজি আপোনাৰ অনুষ্ঠানত আমাৰ অনুষ্ঠান শুনি থাকোঁতে কোন কোন আছে লগত
1: মোৰ মানে বৰ্তমান মই এতিয়া অকলে আছো মোৰ হাজবেণ্ড শিক্ষকতা কাম কৰে তেওঁ মানে অলপ ওলাই গ'ল বজাৰ কৰিবলৈ বজাৰ আছে মোৰ দেউতা আহিছে এইমাত্ৰ সেইকাৰণে দেউতা আৰু মানে দোকানত মূৰলৈ ফিজ আনিব গৈছে আৰু মই এইখিনি যে মই হিৰাচন লগৰ মামাৰ কাৰণে এই গানটো চুজা কৰিছো আৰু মনচুন মামাৰ কাৰণে আৰু মোৰ দেউতাই গানটো খুব ভাল পায় তেখেতে হাঁহি আছে কেতিয়াৰ পৰা
0: বৰ ভাল কথা আপোনালোকৰ সকলোৰে অনুৰোধ ৰক্ষা কৰি আজি গানটো আপোনালোকলৈ আগবঢ়াইছো
1: ভাল বাৰু
0: হয় ধন্যবাদ

0: হ্যালো,
1: হ্যালো,
0: হয় নমস্কাৰ, সুপ্রভাত, আপুনি কৰ পৰা কৈছে?
1: মই অমল বসুমতারে কলো, রঙাপাড়া শোণিতপুৰৰ পৰা।
0: হয়, আৰু আপুনি আজি কি গীত শুনিব?
1: মই আজি তালাশ চিনেমাখনৰ যিকোনো এটা গীত বজাই দিলে হ'ব বাইদেউ।
0: তালাশ চিনেমাখনৰ ন? আজি আজি আপোনালোকৰ তাত বতৰ কেনেকুৱা?
1: বতৰটো আজি অলপ ভালে চলি আছে, বৰষুণো নাই, ৰুতু নাই, মানে ডাৱৰীয়া হৈ আছে, অলপ ঠাণ্ডা বতৰ চলি আছে, নহ'লে এইকেইদিনমান বহুত গৰমত।
0: হয় হয়, এইকেইদিন যথেষ্ট যথেষ্ট গৰম পৰিছে এইকেইদিন, আৰু বৰষুণৰ পৰিমাণ বহুত বেছি হৈছে আচলতে এই বছৰ, সেইকাৰণে এইকেইদিন অলপমান ৰ'দ দিছে বাৰু, ভালেই হৈছে, গৰম পাইছোঁ যদিও ৰাইজৰ কাৰণে, মানে অলপমান বৰষুণটো কমিলেহে মানে কিছু সকাহ হ'ব। সেইকাৰণে
1: কিছুমান জেগাত মানে বৰষুণৰ কাৰণে বহুত মানে দিগদাৰ চলি আছে। হয় হয়, মানে বৰষুণ বেছিভাগ হোৱাই নাই, কিন্তু বৰষুণ হ'লেহে মানে আমাৰ খেতি পথাৰটো মানে সেউজীয়া।

0: হৈ থাকে, সজীৱ হৈ
1: হয়।
0: থাকে।
1: আৰু প্ৰকৃতিয়েও বহুত
0: আৰু
1: এবাৰ মানে
0: হয় হয়
1: ক্ষতি কৰিছে, বহুত ক্ষতি হৈছে,
0: হয়
1: সেইটো কাৰণে
0: হয়
1: মানে কিছুদিন আৰু এমাহ, এই মাহটো শাওণ মাহটোত থাকিবই অলপ কিছু বৰষুণৰ
0: হয়
1: পৰিমাণ,
0: হয়
1: সেইটোৱে।
0: হয়
1: ঠিক আছে, আপোনাৰ
0: তাৰপিছত মই
1: হয় কওকচোন।
0: কেইজনমান শ্ৰোতাৰ নাম ল'ব বিচাৰিছোঁ।
1: হয় হয় কওকচোন।
0: মোৰ লগত শুনিব কাঞ্চন হাজং ভণ্টি, আৰু সোণমণি কলিতা ভণ্টি,
1: হয়
0: আৰু আমাৰ বনবাসী মণ্ডল, মাধৱী নাথ
1: হয়
0: বিনি, আৰু ভাইকন মুণ্ডা, বিমল বসুমতাৰী, ৰমেশ পাত্ৰ, ৰুণু পাত্ৰ, লাকি আৰু কাশিম আলী, শৰত দুৱাৰা, নীলোৎপল দুৱাৰা, পুতুল বৰুৱা, এই সকলোৱে মানে গানটো শুনিবলৈ ভাবি আছো।
1: হয় ঠিক আছে,
0: আৰু আপোনালৈও থাকিল, আৰু আকাশবাণী গুৱাহাটী সকলো শুনা শ্ৰোতাসকললৈ মই গানটো উচৰ্গা হিচাপে দিলোঁ।
1: হয় হয়, আপোনালোক সকলোৰে বাবে এই গীতটো মই আগবঢ়াইছোঁ। ঠিক আছে,
0: ধন্যবাদ,
1: শুনি থাকক। হয়।

0: শ্রোতাসকলে ফোন ইন কল্পতরু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীর মহাবাহুর পৰা।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়?
3: হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: হেল্ল'
5: হেল্ল'
0: হয় নমস্কাৰ, সুপ্ৰভাত।
5: নমস্কাৰ বাইদেউ, সুপ্ৰভাত
0: হয়। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
5: মোৰ নাম আন্দাৰুল ইছলাম, মই পূৰ্ব নগাঁও হয়, কিন্তু মই কৰ্মসূত্ৰে মৰিগাঁও জিলা বুঢ়াগাঁও থাকোঁ মই।
0: হয়, আৰু আজি আপুনি কি গীত শুনিব?
5: আজি জুবিন গাৰ্গৰ ৰদৰ বুলছবি পৰা যিকোনো এটা গীত শুনাই দিলে হ'ব।
0: হয়, ঠিক আছে। আপোনাৰ গীতটিৰ অনুৰোধৰ বাবে আৰু কোন কোন আছে আপোনাৰ লগত?
5: মোৰ লগত আছে মোৰ খুৰা আৰু বা আছে, বাইদেউ আছে, তেনেকে ভণ্টি।
0: হয়, আপুনি কৰ্মসূত্ৰে মৰিগাঁৱত থাকোঁ বুলি ক'লে, বুঢ়াগাঁৱত। আপুনি কি কৰি আছে?
5: মই তাত মানে প্ৰাইভেট স্কুল এখনত কাম কৰি আছোঁ আৰু।
0: হয়, আপুনি ৰেডিঅ' শুনিবলৈ সময় পায়?
5: হয় বাইদেউ, মানে বন্ধ পালে আছে, এতিয়াতো চামাৰ ভেকেশ্যন আছে, এতিয়া শুনিয়ে থাকোঁ এপিছ'ড। তেনেকে
0: আমাৰ কি কি অনুষ্ঠান শুনে আপুনি?
5: যি মানে আপোনালোকৰ ফালত যি চব পিন হ'ল যিটো কল্পতৰু অনুষ্ঠান আজি যিটো দিছে বহুত ভাল লগা তেনেকে।
0: হয়, সেইটো আচলতে আপোনালোকৰ বাবেই সেইটো অনুষ্ঠান আছে, আপোনালোকে পোনপটীয়াকৈ কথা পাতিব পাৰে আমাৰ লগত, সেইকাৰণে আচলতে ভাল লাগে সেই অনুষ্ঠানটি। আৰু শুনি

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: হেল্ল'
5: হেল্ল' নমস্কাৰ, মই হিতেশ্বৰ লহকৰ।
4: হয় নমস্কাৰ, ভালে আছেনে?
5: ভালে আছো দিয়ক।
4: হয়, আজি আপুনি কি গীত শুনিব?
5: ভূপেন হাজৰিকাৰ এটা দিল্লী হল আৰু পুৰণা।
4: হয় হয়, ভূপেন হাজৰিকা।
5: মই ডলা ডলা নহলে ৰংমন মাছলৈ গ'ল যিটো পাৰে আপোনালোকে।
4: হয় হয় হয়, ঠিক আছে বাৰু, আপোনাৰ অনুৰোধটো ৰাখিবলৈ চাম, চেষ্টা কৰিম। এতিয়া কি কৰি আছে আপুনি? ঘৰতে আছে?
5: এতিয়া মোৰ ঘৰত আহিছে, ৱাইফাইডাল ঠিক কৰিব আহিছে, কিবা বেয়া হৈ আছিল। আমাৰ ঘৰৰে চলি প্ৰাঞ্জল লুচি মাৰে, মোৰ ঘৰৰে চলি। আৰু আহিছে অৰ্ণৱ, অৰ্ণৱ বনিয়া হৈছে ৰস্তা দেখে পৰে এইবিলাকত, ফোনৰ পৰা আৰম্ভ কৰি কিবা ফোন বেয়া হলে তেওঁকে কওঁ আমি। বনিয়া হৈছে অৰ্ণৱ সকলোৱে জানে, এই অঞ্চলত ফোন চোন চব ঠিক কৰি দেয়।
4: আৰু
5: মোৰ কেইজনমান বন্ধুৰ নাম ক'ব লাগিব।
4: হয় কওকচোন।
5: আনন্দ গন্ধিয়া, কল্পনা মীন, বংকিম দাস, হাজেৰা বেগম মোৰ ভাগিনী হয়, হাজেৰা বেগম, তাৰপাছত ৰূপালী কলিতা আৰু মাধৱী নাথ, এইকেইজন বন্ধুৰ নাম মই ক'লো। তেওঁলোকে আপোনালোকৰ নিয়মীয়া শ্ৰোতা কলাৰ।
4: হয় গম পাওঁ আমি, আপোনালোকৰ ফোন আহি থাকে আমালৈ, বৰ ভাল লাগে শুনি থাকিব। আৰু এতিয়া আপোনাৰ অনুৰোধ ৰক্ষা কৰি আপোনালোক সকলোৰে বাবে এই গীতটি বজাবলৈ চেষ্টা কৰিছোঁ, আৰু এই গীতটি হ'ব আমাৰ অনুষ্ঠানৰ শেষৰটি গীত।
5: হয়।

নম্বৰ ঘৰে ঘৰে অয়ুখ কয় পাহাৰৰ ডিংটি উঠিছো ভাল কয় খুজি মিনা আমাৰ কান্ধৰ পৰা

ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটিৰেই মই জ্যোতি হাজৰিকাই আজিৰ ফোন ইন কল্পতৰু অনুষ্ঠানটি ইমানতে সামৰিলোঁ। অনুষ্ঠানটি প্ৰচাৰত মোক সহযোগ কৰিলে সুশান্ত দত্তই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে মাটিৰ গান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছোঁ পদ্মধৰ বসুমতাৰীৰ কণ্ঠৰীতি বড়ো গীত।

ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটিৰেই মই জ্যোতি হাজৰিকাই আজিৰ ফোন ইন কল্পতৰু অনুষ্ঠানটি ইমানতে সামৰিলোঁ। অনুষ্ঠানটি প্ৰচাৰত মোক সহযোগ কৰিলে সুশান্ত দত্তই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে মাটিৰ গান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছোঁ পদ্মধৰ বসুমতাৰীৰ কণ্ঠৰীতি বড়ো গীত।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।
2: মাটিৰ গান অনুষ্ঠানত এবাৰ শুনোৱা হওক ভৱ ৰংচন আৰু সহ শিল্পীসকলৰ কণ্ঠত এটি কাৰ্বি গীত।

খেতিৰ ঘোষণা আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানীৰ ব্যৱস্থাপনা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই। অনুষ্ঠানটিৰ আগ ধৰিব অৰুণিমা গোস্বামীয়ে। শ্ৰোতাসকলে, অনুষ্ঠানটি চলি থকা সময়ত 03612661876 আৰু 94354052222 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। ঘোষণাটি ইমানেই। শ্ৰোতাসকলে, মাটিৰ গান অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ এয়া অনিল চন্দ্ৰ বৰ্মনৰ কণ্ঠত এটি ডিমাচা গীত।

0: ভূপেন দেউৰী আৰু সংগীসকলৰ কণ্ঠৰ দেউৰী গীতটি শুনিলে। মাটিৰ গান অনুষ্ঠানটি ইমানতে অন্ত পৰিল।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মনমাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মনমাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া নিবেদন কৰা হৈছে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত এটি শৈক্ষিক অনুষ্ঠান উমংগ।

0: हफ्तों के परीक्षणों के बाद उन्हें महसूस हुआ कि अब वे अपनी सफलता संसार के सामने घोषित कर सकते हैं।
1: पास्चर को खुद यकीन नहीं था कि वैक्सीन काम करेगी, लेकिन माइस्टर चंगा हो गया। वो इतिहास का प्रथम व्यक्ति बन गया जिस पर रेबीज की दवाई का पहला प्रयोग किया गया। उसने बड़े होकर वर्षों तक पास्चर इंस्टीट्यूट में गेटकीपर के रूप में कार्य किया।
0: सन 1940 के दूसरे विश्व युद्ध के दौरान जब नाजियों ने पास्चर के इंस्टीट्यूट पर आक्रमण किया, तो यही माइस्टर था जिसने जर्मन्स को पास्चर की कब्र तक पहुंचाने के बजाय अपनी जान देना बेहतर समझा। सन 1868 में अपने शानदार करियर के बीच में ही पास्चर पर अपंगता का प्रहार हुआ, जिसका परिणाम आंशिक रूप से लकवे के रूप में सामने आया। उनके बाएं हाथ को लकवा मार गया था और उनकी जबान पर भी इसका बुरा असर पड़ा था। तब वे 46 वर्ष के थे और तभी से उन्हें अपने प्रयोगों को करने के लिए दूसरों की सहायता लेनी पड़ती थी।
1: इतना सब होने के बावजूद उनके महान मस्तिष्क पर इसका कोई असर नहीं पड़ा और जो जो प्रयोग और नए विचार पास्चर के दिमाग में थे, वे दूसरों की मदद से दुनिया के सामने आए। पास्चर के समय विज्ञान या चिकित्सा के क्षेत्र में कोई नोबेल पुरस्कार नहीं था, अगर होता तो उन्हें जरूर मिल ही जाता।
0: और फिर 27 सितंबर सन 1895 को उनकी पत्नी ने उन्हें ये कहते हुए सुना।
2: इस तरह मैं और ज्यादा नहीं जी सकता।
3: राष्ट्रीय शैक्षिक गवेषणा और प्रशिक्षण परिषद द्वारा प्रायोजित अनुष्ठान उमंग शुनिले।
4: আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1-800-420-2233 নম্বৰত।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
5: এয়া আকাশবাণী গুৱাহাটী, বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও প্লাবিত হৈ আছে। কালি শিৱসাগৰ জিলাত 2জন আৰু গোলাঘাট জিলাত 1জন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি পাইছে। শিৱসাগৰ আৰু চৰাইদেউ জিলাত বান পৰিস্থিতি সামান্য উন্নত হৈছে। বানৰ কবলত পৰা বহু অঞ্চলৰ পানী শুকাইছে যদিও পলসত পোত খাই থকা বাবে অঞ্চলসমূহ এতিয়াও সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰিব পৰা হোৱা নাই। তদুপৰি বিভিন্ন অঞ্চলত খোৱাপানীৰ সমস্যাও দেখা দিছে। গোলাঘাট জিলাত বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 75খন গাঁৱৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। নাগালেণ্ডৰ নিপকুৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পত আজি পুৱা 8 বজালৈ জলাধাৰৰ পানীৰ স্তৰ 322.40 মিটাৰত আছে। প্ৰকল্পটোৰ 2, 3 আৰু 4 নম্বৰ স্পিলৱে গেটেৰে পানী এৰি থকা হৈছে। স্পিলৱেৰ জৰিয়তে প্ৰায় 94 কিউমেক পানী এৰি থকা হৈছে। যোৰহাট জলসম্পদ সংমণ্ডলৰ অধীনৰ মথাউৰিৰ খহনি আৰু ছিগি যোৱা অংশৰ মেৰামতিৰ কাম চলি আছে। আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে কাকডুঙা মথাউৰিৰ ছিগি যোৱা অংশ মেৰামতিৰ বাবে জিঅ' টিউব স্থাপনৰ কাম প্ৰায় 90% সম্পূৰ্ণ হৈছে। একেদৰে চৰাইপানী মথাউৰিৰ প্ৰথমটো জিঅ' টিউব স্থাপনৰ কাম 60% সম্পূৰ্ণ হৈছে। ধনতোলাৰ জাজি বাওঁপাৰৰ মথাউৰিৰ বাঁহৰ পালি শ্বেডিং আৰু জিঅ' বেগ স্থাপনৰ কামো অব্যাহত আছে। অৱশ্যে জাজি নদীৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ বাবে খহনীয়া অঞ্চলত কামৰ গতি

কিছু মন্তৰ হৈছে। ভোগদৈৰ সোঁপাৰৰ হলমৰা মথাউৰিৰ ছিগি যোৱা অংশ জিঅ' টিউব স্থাপনৰ কাম সফলভাৱে সম্পন্ন হৈছে। ইপিনে ভোগদৈৰ মজিয়াভেটি, কাটিৰামচুক আৰু কলাইচুকৰ ছিগা মথাউৰি নিৰ্মাণৰ কাম আজি আৰম্ভ হৈছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা 15-জনীয়া প্ৰতিনিধি দলে আজি উজনি অসমৰ 4খন জিলা ভ্ৰমণ কৰি ক্ষয়ক্ষতিৰ বুজ ল'ব। দলটোৱে এই জিলাকেইখনত এম জি এনৰেগাৰ হিতাধিকাৰীসকলৰ বাবে ভি ভি জি ৰামজী আঁচনি ৰূপায়ণকে ধৰি পুনৰ সংস্থাপনৰ বাবে বিভিন্ন দিশত তদাৰক কৰাৰ কথা।

0: প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ প্ৰবল বৰষুণৰ ফলত ধেমাজি, লখিমপুৰ, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে। বৰষুণৰ ফলত বিভিন্ন ঠাইত পানী জমা হোৱা, আকস্মিক বান, ভূমিস্খলন আদিৰ আশংকা কৰি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলা প্ৰশাসন আৰু তাৎক্ষণিক সঁহাৰি সংস্থাসমূহক সতৰ্ক হৈ থাকিবলৈ আৰু পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে। প্ৰাধিকৰণে লগতে জনসাধাৰণক বৰষুণৰ সময়ত অপ্ৰয়োজনীয় যাত্ৰা নকৰিবলৈ আৰু স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা জাননী সময়ে সময়ে চাই থাকিবলৈ পৰামৰ্শ দিছে। অসম চৰকাৰে ডিমাছা জনগোষ্ঠীৰ ভাষিক আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ লক্ষ্যৰে ডিমা হাছাও জিলাত ইংৰাজীৰ সমান্তৰালভাৱে ডিমাছাক চৰকাৰী ভাষা হিচাপে ব্যৱহাৰৰ বাবে আনুষ্ঠানিক ঘোষণা কৰিছে। গৃহ আৰু ৰাজনৈতিক বিভাগে এই সন্দৰ্ভত জাননী জাৰি কৰিছে। জাননীত উল্লেখ কৰা মতে জিলাখনত চৰকাৰী কাম কাজত ইংৰাজীৰ লগতে ডিমাছা ভাষাও ব্যৱহাৰ কৰা হ'ব। ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীৰ দ্বাৰা স্বাক্ষৰিত এই জাননী মৰ্মে ডিমাছা জনগোষ্ঠীৰ সুকীয়া পৰিচয়ক স্বীকৃতি দিয়াৰ ক্ষেত্ৰত চৰকাৰে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰে। জিলাখনৰ জনসাধাৰণে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে। গুৱাহাটী মহানগৰৰ বেটকুছিৰ সমীপত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হয়। পথৰ নাতিত ৰখাই থোৱা এখন ট্ৰাকত তীব্ৰ বেগেৰে অহা আন এখন ট্ৰাকে খুন্দা মৰাৰ ফলতে ট্ৰাক চালক আৰু হেণ্ডিমেনজনৰ থিতাতে মৃত্যু হয়। মৃত লোক দুজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটা আলোচনাৰ প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। শ্ৰোতাসকলে, অনুষ্ঠানটি চলি থকাৰ সময়ত 03612661876 আৰু 94354052222 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, আমাৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জয়শ্ৰী ডেকা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ফটিক চন্দ্ৰ বৰ্মন আৰু মনোজ হাজৰিকা, ট্ৰান্সমিটাৰত অজয় আনন্দ, বিপুল কলিতা আৰু আশিফ আহমেদ, FM ট্ৰান্সমিটাৰত নিখিল শৰ্মা, ডিউটি ৰুমৰ সহকাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই বৰষা কলিতা। নিবেদন কৰা হৈছে পৰাগ মালা। আগবঢ়াইছে ত্ৰিনেণী মালাকাৰে। नमस्कार श्रोतागण, आप सुन रहे हैं मधुर गीतों का मनभावन सफर परागमाला लाइव और मैं आपकी प्रस्तुतकर्ता त्रिनेणी मालाकर। संगीत को ईश्वर का वरदान कहा जाता है और जब संगीत के साथ भक्ति, सुर और भाव जुड़ जाए तो वह यशोदास बन जाता है। डॉक्टर KJ यशोदास भारतीय संगीत जगत के ऐसे सुर सम्राट हैं जिन्होंने अपनी आवाज़ से करोड़ों दिलों को छुआ है। उन्हें गाना गंधर्व के नाम से भी जाना जाता है।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিৎ প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ গীতেৰে কথাৰে অনুষ্ঠানটিৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, গীতেৰে কথাৰে অনুষ্ঠানটিৰ আজিৰ খণ্ডলৈ মই ভাৰ্গৱ কলিতাই আদৰণি জনাইছোঁ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিৰ যোগেৰে আমি বিভিন্ন ঠাইলৈ গৈ যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকলৰ সৈতে বিভিন্ন বিষয়ত আমি কথা পাতোঁ আৰু তেখেতসকলৰ অনুৰোধৰ গীত আপোনালোকক শুনোৱাৰ চেষ্টা কৰোঁ। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানটিত মই কথা পাতিবলৈ লৈছোঁ গুৱাহাটী মহানগৰী সম্পৰ্কত। মই বৰ্তমানে উপস্থিত আছোঁ গুৱাহাটীৰ উজান বজাৰত, এগৰাকী যুৱকৰ ওচৰলৈ মই আহিছোঁ। নমস্কাৰ, আপোনাৰ নাম আৰু পৰিচয়টো জনাব।
2: মোৰ নাম জ্যোতিষ কাকতি, মই গুৱাহাটীৰ চাৰ্ভেৰ বাসিন্দা আৰু মই এনে পাণবজাৰতে কৰ্মসূত্ৰে মোৰ অফিচ ইয়াতে। আৰু মই আজি সেই গুৱাহাটীৰ যি এটা নৈসৰ্গিক শোভা এটা ইয়াতে দেখিবলৈ পোৱা যায় ব্ৰহ্মপুত্ৰৰ পাৰত, তাৰ কাৰণে আজি ইয়ালৈ আহিছোঁ।
1: গীতেৰে কথাৰে অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছোঁ আৰু আজিৰ অনুষ্ঠানত মই কথা পাতিবলৈ লৈছোঁ গুৱাহাটী মহানগৰী সম্পৰ্কত। আৰু এই সম্পৰ্কত মই ক'ব বিচাৰিছোঁ যে গুৱাহাটীক যদিও আমি মহানগৰী বুলি কওঁ, ইয়াত যদিও এটা যান্ত্ৰিক পৰিৱেশ বিৰাজ কৰে, তথাপিও তাৰ মাজতে গুৱাহাটীৰ এটা স্বকীয় প্ৰাকৃতিক সৌন্দৰ্য নিশ্চয়কৈ আছে, সেয়া অতীজৰ পৰাই আছে। সেই প্ৰাকৃতিক পৰিৱেশটো সম্পৰ্কে আপোনাৰ পৰা কিছু জানিব বিচাৰিছোঁ।
2: হয়, মই গুৱাহাটীবাসীৰ লগতে এজন অসমীয়া হিচাপে মই খুব গৌৰৱ বোধ কৰোঁ যে আমাৰ মহাবাহু বৰলৈত ব্ৰহ্মপুত্ৰ আমাৰ গুৱাহাটীৰ মাজমজিয়াদি বৈ গৈছে। ব্ৰহ্মপুত্ৰই আমাৰ গোটেই মহানগৰীখনক এক যি নৈসৰ্গিক এক প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰি দিছে, তাৰ কাৰণে আমি ভগৱানৰ ওচৰত সদায় কৃতজ্ঞ হৈ থকা উচিত। আৰু লগতে আমাৰ চিত্ৰাচলেই হওক বা নীলাচলেই হওক বা আমাৰ নৰকাসুৰ পাহাৰৰ পৰা যিমান ইটোৰ পিছত সিটো পাহাৰে আমাক দাকিনী পাহাৰলৈকে যিমানবোৰ পাহাৰ আছে আমাৰ মাজত, ই এটা গোটেই সোণত সুৱগা চৰাইছে। আৰু ইয়াৰ যান্ত্ৰিকতাৰ মাজত এই পাহাৰবোৰ দেখিলে আমি নিশ্চয় নিজকে কেতিয়াবা পাহৰি পেলাওঁ যে আমি মহানগৰ।

0: অসমৰ বাসিন্দা, আমাক এনেকুৱা লাগে যে আমি কোনোবা খুব দূৰ দূৰণিৰ খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজতহে আছো।
1: হয়, আপুনি খুব সুন্দৰকৈ কথাখিনি ক'লে, আপোনাক ধন্যবাদ জনাইছো। আমাৰ অনুষ্ঠানৰ যোগে আপোনালোকৰ প্ৰিয় গান আমাৰ শ্ৰোতাসকলক শুনোৱাৰ চেষ্টা কৰোঁ। আজিৰ অনুষ্ঠানত আপুনি কোনটো গানৰ অনুৰোধ জনাব বিচাৰিব?
0: মই আমাৰ হীৰেণ ভট্টাচাৰ্য ডাঙৰীয়াৰ বাঁহী গানটো শুনিব পালে ভাল পাম।
1: হয়, নিশ্চয়কৈ, জুবিন গাৰ্গৰ কণ্ঠত এটি খুবেই সুন্দৰ গান। আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ।

0: প্রিয় শ্রোতা, পুনৰ এগৰাকী যুৱতী লগ পাইছো। নমস্কাৰ, আপোনাৰ নাম আৰু পৰিচয়টো জনাব।
1: নমস্কাৰ, মোৰ নাম হিমাশ্ৰী বৰুৱা, মই কৃষ্ণনগৰ জাপৰিয়গৰ পৰা আহিছো।
0: আপোনাক আকাশবাণী গুৱাহাটীৰ গীতেৰে কথাৰে অনুষ্ঠানলৈ আদৰণি জনাইছো আৰু এই অনুষ্ঠানটিত আজি মই কথা পাতি আছো গুৱাহাটী মহানগৰী সম্পৰ্কত। আৰু এই গুৱাহাটী মহানগৰীখন গোটেই ৰাজ্যখনৰে প্ৰশাসনিক কেন্দ্ৰবিন্দু হোৱাৰ উপৰিও মহানগৰীখনে বিভিন্নজনৰ বাবে কৰ্মসংস্থাপনৰ বাট মোকলাইছে, আপুনি এই সম্পৰ্কে কি ক'ব?
1: আমিও ভাবো সেইটো সঁচা কথা, কাৰণ মানুহে বেলেগ বেলেগ জেগাত নাপালেও গুৱাহাটীত আহি পেলাই এইখিনি মানুহে পাইছে, সৰু সুৰা কাম হলেও পাইছে, দোকানতে হওক বা হোটেলতে হওক কিবা এনেকুৱা আৰু। আৰু যিবিলাকে শিক্ষিত সেইবিলাকেতো ভাল চাকৰিয়ে পাইছে, আৰু চবে পঢ়িবৰ কাৰণে ইয়াতে আহে, দূৰ দূৰণিৰ পৰাও চাকৰি বিচাৰি ইয়াতে আহে। ইয়াতে ভাল ভাল মহাবিদ্যালয়, ইউনিভাৰ্চিটি এইবিলাক আছে বা অফিচ, ইয়াতে সৰু সুৰা কাম কৰিলেও মানুহে চলি যাব পাৰে আৰু। কম দৰমহাৰ চাকৰি হলেও মানে কিবা নহয় কিবা চলি যাব পাৰে আৰু।
0: হয়, নিশ্চয়কৈ শৈক্ষিক, প্ৰশাসনিক, ব্যৱসায়িক বিভিন্ন দিশত ইয়াত সংস্থাপনৰ সুবিধা আছে। আপুনি খুব সুন্দৰকৈ কথাখিনি ক'লে, আপোনাক ধন্যবাদ জনাইছো। আৰু আমাৰ এই অনুষ্ঠানৰ আপোনালোকৰ প্ৰিয় গান আমাৰ শ্ৰোতাসকলক শুনাৰ চেষ্টা কৰোঁ। আজি অনুষ্ঠানৰ যোগেৰে আপুনি কোনটো গানৰ অনুৰোধ জনাব বিচাৰিব?
1: জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত গানটো শুনাই দিলে হয়।

0: প্রিয় শ্রোতা, অনুষ্ঠানত মই পুনৰ এগৰাকী যুৱকৰ ওচৰলৈ আহিছো। নমস্কাৰ, আপোনাৰ নাম আৰু পৰিচয়টো জনাব।
1: নমস্কাৰ, মোৰ নাম শ্ৰী গুঞ্জন কুমাৰ ৰাজবংশী, মই গুৱাহাটীৰ উজান বজাৰৰ এজন বাসিন্দা।
0: আকাশবাণী গুৱাহাটীৰ গীতাৰে কথাৰে অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছো আৰু এই অনুষ্ঠানটিত মই কথা পাতি আছো গুৱাহাটী মহানগৰী সম্পৰ্কত। আমাৰ সকলোৰে বাবে আচলতে গুৱাহাটী মহানগৰীখন হেঁপাহ হ'ল, কিন্তু এই মহানগৰীখনত বিভিন্ন ধৰণৰ সমস্যাও দেখা যায়। আপুনি যিহেতু ইয়াৰে বাসিন্দা, এই সমস্যাসমূহ সম্পৰ্কে আপোনাৰ পৰা জানিব বিচাৰিছোঁ।
1: গুৱাহাটী মহানগৰীত বহুত ধৰণৰ সমস্যা আমি দেখিবলৈ পাওঁ, আমাৰ চকুৰ আগতে বিভিন্ন ধৰণৰ সমস্যা আমি দেখি থাকোঁ। তাৰ ভিতৰতে আমি ক'বলৈ গ'লে যিটো আমাৰ আৱৰ্জনাৰ যিটো এটা আমাৰ সমস্যা আছে, মানুহে য'তে ত'তে আৱৰ্জনা পেলোৱা, তাৰোপৰি আমি আৰু এটা কথা ক'ব পাৰোঁ, যিটো আমাৰ যান জঁটৰ সমস্যা আছে। ৰিচেণ্টলি আমি মহাৰাজা পিথু ফ্লাইঅভাৰ পৰা যিটো আমি দেখি আছোঁ বহুতো দুৰ্ঘটনা ঘটি আছে ৰাস্তাত, তেনেবোৰ সমস্যা আছে। তাৰোপৰি আমি কৃত্ৰিম বানপানীৰ সমস্যাটো ক'ব পাৰোঁ। গুৱাহাটী মহানগৰীত যিবোৰ নলা আছে, সময়ে সময়ে চাফা নকৰাৰ কাৰণে বা পৰিষ্কাৰ নকৰাৰ কাৰণে বিভিন্ন ধৰণৰ কৃত্ৰিম বানপানীৰ সমস্যা থাকে।
0: আপোনাক ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানটিৰ যোগেৰে আপোনালোকৰ প্ৰিয় গান আমাৰ শ্ৰোতাসকলক শুনাবলৈ চেষ্টা কৰোঁ। আজি অনুষ্ঠানত আপুনি কোনটো গানৰ অনুৰোধ জনাব বিচাৰিব?
1: জুবিন গাৰ্গৰ যিকোনো এটা গান, মই যিহেতু জুবিন গাৰ্গৰ এজন বহুত ডাঙৰ অনুৰাগী, তেখেতৰ যিকোনো এটা গান আপোনালোকে প্লে কৰি দিলে মই ভাল পাওঁ।

ইমানপৰে শ্ৰোতাসকলে গীতেৰে কথাৰে অনুষ্ঠানটিৰ এটি খণ্ড শুনিলে। যুগুতাই আগবঢ়ালে ভাৰ্গৱ কলিতাই। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাণজিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

0: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি শুনিলে।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: बिहार में विधानसभा उपचुनाव के लिए मतदान जारी है। बिहार में बांकेपुर, गुजरात में मंजलपुर और मध्य प्रदेश में दतिया निर्वाचन क्षेत्रों के लिए वोट डाले जा रहे हैं। दिन में 11 बजे तक पटना के बांकेपुर विधानसभा सीट पर 11.5%, गुजरात की मंजलपुर सीट पर 14.27% और मध्य प्रदेश की दतिया सीट पर 32.53% मतदान की खबर है। रूस के मिसाइल और ड्रोन हमले में 2 बच्चों सहित 8 लोगों की मौत हो गई। यूक्रेन की सेना के अनुसार कीव और यूक्रेन के अन्य शहरों सहित देश के विभिन्न हिस्सों में कई हमले किए गए। कीव के मेयर विताली क्लट्सको ने लोगों से सुरक्षित स्थानों पर शरण लेने की अपील की। यूक्रेन के राष्ट्रपति वोलोदिमिर ज़ेलेंस्की ने एक दिन पहले ही चेतावनी दी थी कि रूस यूक्रेन पर बड़े पैमाने पर हमला कर सकता है। राष्ट्रपति ज़ेलेंस्की ने कल व्हाइट हाउस में अमेरिका के राष्ट्रपति डोनाल्ड ट्रंप से मुलाकात की थी। राष्ट्रमंडल खेलों में पैरा एथलेटिक्स के पुरुषों की 100 मीटर T47 स्पर्धा के फाइनल में भारत के दिलीप महादू गावित ने स्वर्ण और मोहम्मद बासिल मोरसिंगा नाकाथ ने रजत पदक जीतकर इतिहास रच दिया। पुरुषों की लंबी कूद स्पर्धा में मुरली श्रीशंकर ने रजत पदक जीता है। राष्ट्रपति द्रौपदी मुर्मू, उपराष्ट्रपति सीपी राधाकृष्णन और लोकसभा अध्यक्ष ओम बिरला ने पदक जीतने पर खिलाड़ियों को बधाई दी है। भारत विश्व स्क्वाश जूनियर टीम चैंपियनशिप के सेमीफाइनल में पहुंच गया है। सेमीफाइनल में भारत का सामना अमेरिका से होगा। भारत के वरिष्ठ बल्लेबाज अजिंक्य रहाणे ने अंतर्राष्ट्रीय क्रिकेट से संन्यास लेने की घोषणा कर दी है। रहाणे ने भारत के लिए अपना आखिरी मैच वर्ष 2023 में वेस्टइंडीज दौरे के दौरान टेस्ट टीम में खेला था। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: आकाशवाणी गुवाहाटी দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, নীটৰ বিষয়ক লৈ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকা সন্দৰ্ভত বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত। ডিমাহাচাও জিলাত ইংৰাজীৰ সমান্তৰালভাৱে ডিমাচাক চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰিবলৈ অসম চৰকাৰৰ আনুষ্ঠানিক ঘোষণা। চিৰাং জিলাৰ গোৱালবাৰীত আজি সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন আৰু কমনৱেলথ গেমছৰ 100 মিটাৰ দৌৰত সোণ আৰু ৰূপৰ পদক জয় কৰা পেৰা এথলীট দিলীপ গাবিত আৰু মহম্মদ বাছিৰক ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ শুভেচ্ছা জ্ঞাপন। নীটৰ প্ৰশ্নকাকত ফাদিলক লৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকা সন্দৰ্ভত বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত সদন মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত পুৰুষৰ 100 মিটাৰ দৌৰত সোণৰ পদক জয় কৰা পেৰা এথলীট দিলীপ মাহাদু গাবিত আৰু ৰূপৰ পদক জয় কৰা মহম্মদ বাছিল মৰসিংগানা কাথিক অভিনন্দন জনায়। শ্ৰীবিৰলাই দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে খেলুৱৈ দুগৰাকী আৰু তেওঁলোকৰ প্ৰশিক্ষকক সদনৰ সকলো সদস্যৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। পাছত অধ্যক্ষই প্ৰশ্নকাল আৰম্ভ কৰাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাক লৈ শ্লোগান দিবলৈ আৰম্ভ কৰে। বিৰোধী সাংসদসকলে বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিবৃতিৰ বাবে দাবী জনায়। শ্ৰীবিৰলাই সদনৰ প্ৰশ্নকাল আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি উভয় সদনৰ সকলো সদস্যক এই সময়ছোৱাত সদনৰ কাৰ্যক্ৰমণিকাত ব্যাঘাত নজন্মাবলৈ আহ্বান জনায়। সদনৰ কাম কাজত বাধা আৰোপ কৰাটো সংসদীয় পৰম্পৰাৰ পৰিপন্থী বুলি শ্ৰীবিৰলাই উল্লেখ কৰে।
2: आप सबसे आग्रह किया है कि सदन में प्रश्नकाल के अंदर सदन को बाधित नहीं करें। प्रश्नकाल महत्वपूर्ण समय होता है, सदस्यों को सवाल उठाते हैं, सरकार की जवाबदेही होती है। आप प्रश्नकाल नहीं चलाना चाहते, सदन की कार्यवाही 8 बजे तक के लिए स्थगित की जाती है।
1: হুলস্থূলী পৰিস্থিতি অব্যাহত থকাত অধ্যক্ষই সদনৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ঘোষণা কৰে। অসম চৰকাৰে ডিমাচা জনগোষ্ঠীৰ ভাষিক আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ লক্ষ্যৰে ডিমাহাচাও জিলাত ইংৰাজীৰ সমান্তৰালভাৱে ডিমাচাক চৰকাৰী ভাষা হিচাপে ব্যৱহাৰৰ বাবে আনুষ্ঠানিক ঘোষণা কৰিছে। গৃহ আৰু ৰাজনৈতিক বিভাগে এই সন্দৰ্ভত জাননী জাৰি কৰিছে। জাননীত উল্লেখ কৰা মতে জিলাখনত চৰকাৰী কাম কাজত ইংৰাজীৰ লগতে ডিমাচা ভাষাও ব্যৱহাৰ কৰা হ'ব। ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীৰ দ্বাৰা স্বাক্ষৰিত এই জাননী মৰ্মে ডিমাচা জনগোষ্ঠীৰ সুকীয়া পৰিচয়ক স্বীকৃতি দিয়াৰ ক্ষেত্ৰত চৰকাৰে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰে। জিলাখনৰ জনসাধাৰণে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে। চিৰাং জিলাৰ গয়বাৰীত আজি সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন কৰা হয়। 1996 চনৰ 30 জুলাইত কোকৰাঝাৰ চহৰত আততায়ীৰ গুলীত প্ৰাণ

0: ৰুৱা এপচুৰ তদানীন্তন সভাপতি জহুৰলাল সোমলা বসুমতাৰীৰ স্মৃতিত শ্ৰদ্ধা জনাই এই দিৱস পালন কৰা হয়। সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে বাৰ্তা প্ৰেৰণৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাই এই দিৱস পালন কৰি আহিছে। এই উপলক্ষে আজি এপচুৰ বৰ্তমানৰ সভাপতি খৌৰম দাও ৱাৰীয়ে পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতে শান্তিৰ প্ৰতি কপৌ চৰাই উৰুৱাই দিয়া হয়। দিৱসৰ সৈতে সংগতি ৰাখি ৰক্তদান শিবিৰৰো আয়োজন কৰা হয়। এই সন্দৰ্ভত এপচুৰ সভাপতিগৰাকীয়ে এইদৰে কয়।
1: নিখিল বড়ো ছাত্র সন্থা আমি 2000 চনের পরা এই যে 30 জুলাই যদিনত আমার এপচুর সভাপতি জহুৰলাল সোমলা বসুমতাৰী মৃত্যুবরণ করেছিল বা সন্ত্রাসের আক্রমণত মৃত্যু হয়েছিল। তো ইয়ার কারণে আমি 2000 চনের পরা সন্ত্রাস বিরোধী যে একটা কার্যসূচী এই দিনত আমি অবজার্ভ করে আছি। তো আজিও আমি বা আপনাদের সকলে জানে যে বদলিন অঞ্চল আর যেহেতু যে বিচার একর পাশত বহুতে ভাবিছে যে আমার এই অঞ্চল সন্ত্রাস নাই বা আমি একটা শান্তি পরিবেশত জিয়াই আছো বা শান্তি পরিবেশ আমার ইয়ার নর্মেল একটা সিচুয়েশন আছে, সেটা একটা আমার এই অবজারভেশনের একটা ফল বলে আমি ভাবি লম। কেন সদায় বহুতে বা সমাজের ব্যক্তিয়ে বা সচেতন ব্যক্তিয়ে সদায় সন্ত্রাসের বিরুদ্ধে থিয় হওয়া বা সাগৃত করা বা এওয়ারনেস করা সকলে মানে সেই নিজের নিজের দায়িত্ব বলে পালন করে আছে।
0: আপনাদের দুপুরের আঞ্চলিক বাতর শুনেছে আকাশবাণী গুয়াহাটি কেন্দ্রের। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও প্লাবিত হৈ আছে। কালি শিৱসাগৰ জিলাত 2 জন আৰু গোলাঘাট জিলাত 1 জন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত লোকসকলৰ ঋণৰ কিস্তি ৰেহাই সন্দৰ্ভত বেংকসমূহৰ সৈতে আজি গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব। কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ পৰামৰ্শমৰ্মে মুখ্যমন্ত্ৰীয়ে কেইবাটাও বেংকৰ প্ৰতিনিধিৰ সৈতে এই বিষয়ে আলোচনা কৰিব। শিৱসাগৰ আৰু চৰাইদেউ জিলাত বান পৰিস্থিতি সামান্য উন্নত হৈছে। বানৰ কবলত পৰা বহু অঞ্চলৰ পানী শুকাইছে যদিও পলসত পোত খাই থকাৰ বাবে অঞ্চলসমূহ এতিয়াও সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰিব পৰা হোৱা নাই। তদুপৰি বিভিন্ন অঞ্চলৰ খোৱাপানীৰ সমস্যাইও দেখা দিছে। গোলাঘাট জিলাত বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 75খন গাঁৱৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। নাগালেণ্ডৰ নিপকৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পত আজি পুৱা 8 বজালৈ জলাধাৰৰ পানীৰ স্তৰ 322.40 মিটাৰত আছে। প্ৰকল্পটোৰ 2, 3 আৰু 4 নম্বৰ স্পিলৱে গেট খুলি পানী এৰি থকা হৈছে। স্পিলৱেৰ জৰিয়তে প্ৰায় 94 কিউমেক পানী এৰি থকা হৈছে। যোৰহাট জলসম্পদ সংমণ্ডলৰ অধীনৰ মথাউৰিৰ খহনীয়া আৰু ছিগি যোৱা অংশৰ মেৰামতিৰ কামো চলি আছে। আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে কাকৰডুঙৰ মথাউৰিৰ ছিগি যোৱা অংশ মেৰামতিৰ বাবে জিঅ' টিউব স্থাপনৰ কাম প্ৰায় 90% সম্পূৰ্ণ হৈছে। একেদৰে চৰাইপানী মথাউৰিৰ প্ৰথমটো জিঅ' টিউব স্থাপনৰ কাম 60% সম্পূৰ্ণ হৈছে। ধনতোলাৰ জাজি বাওঁপাৰৰ মথাউৰিৰ বাঁহৰ পলিশ্বেডিং আৰু জিঅ'বেগ স্থাপনৰ কাম অব্যাহত আছে। অৱশ্যে জাজি নদীৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ বাবে খহনীয়া অঞ্চলত কামৰ গতি কিছু মন্থৰ হৈছে। ভোগদৈৰ সৌপাৰৰ শোলমৰা মথাউৰিৰ ছিগি যোৱা অংশত জিঅ' টিউব স্থাপনৰ কাম সফলভাৱে সম্পূৰ্ণ হৈছে। ইপিনে ভোগদৈৰ মজিয়াভেটি, কাটিৰামচুক আৰু কলাইচুকৰ ছিগা মথাউৰি নিৰ্মাণৰ কাম আজি আৰম্ভ হৈছে। ইপিনে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা 15-জনীয়া প্ৰতিনিধি দলে আজি উজনি অসমৰ 4খন জিলা ভ্ৰমণ কৰি ক্ষয় ক্ষতিৰ বুজ লোৱাৰ কথা। দলটোৱে এই জিলাকেইখনত এম জি এনৰেগাৰ হিতাধিকাৰীসকলৰ বাবে VBGRAMG আঁচনি ৰূপায়ণকে ধৰি পুনৰ সংস্থাপনৰ বাবে বিভিন্ন দিশত তদাৰক কৰিব বুলি মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰিছে। আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03-6126-1876 আৰু 9-4354-05222 এই 2 নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত পোনপটীয়াকৈ অংশ ল'ব পাৰিব। শিৱসাগৰ জিলাৰ বান পৰিস্থিতি পৰিপ্ৰেক্ষিতত বিদ্যালয়সমূহৰ গ্ৰীষ্মকালীন বন্ধ অহা 10 আগষ্টলৈ বৃদ্ধি কৰাৰ বাবে বিদ্যালয় পৰিদৰ্শকে মাধ্যমিক আৰু প্ৰাথমিক শিক্ষা সঞ্চালকলৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত জিলাখনত প্ৰায় 502খন বিদ্যালয় বানত ক্ষতিগ্ৰস্ত হোৱা আৰু প্ৰায় 70,000 শিক্ষাৰ্থী প্ৰভাৱিত হোৱাৰ বিষয়ে উল্লেখ কৰা হৈছে। এনে পৰিস্থিতিত পুনৰ বিদ্যালয় আৰম্ভ হলে শিক্ষাৰ্থীৰ সুৰক্ষাৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হ'ব পাৰে বুলি বিদ্যালয় পৰিদৰ্শকে প্ৰকাশ কৰিছে। তদুপৰি বানত ক্ষয় ক্ষতি নোহোৱা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে 1 আগষ্টৰ পৰা বিদ্যালয়ত উপস্থিত হৈ পুনৰ পাঠদানৰ বাবে প্ৰস্তুতি গ্ৰহণৰ বিষয়েও পত্ৰখনত উল্লেখ কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কমনৱেলথ গেমছত পেৰা এথলেটিকছৰ পুৰুষৰ 100 মিটাৰ দৌৰৰ T47 শাখাত সোণ আৰু ৰূপৰ পদক জয় কৰা দিলীপ মাহাদু গাবিত আৰু মহম্মদ বাছিল

0: কুমাৰ সিং গানাকাঠিক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে ভাৰতৰ পেৰা এথলীটসকলে ক্ৰীড়া ক্ষেত্ৰত স্মৰণীয় অধ্যায় লিপিবদ্ধ কৰিছে। দুয়োগৰাকী পেৰা এথলীটে সোণ আৰু ৰূপৰ পদক জয় কৰাটো দেশৰ বাবে ঐতিহাসিক ক্ষণ বুলি ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে। তেওঁ লগতে দুয়োগৰাকী খেলুৱৈয়ে তেওঁলোকৰ দক্ষতা আৰু দৃঢ়তাৰে দেশবাসীক অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনেও খেলুৱৈ দুগৰাকীক শুভেচ্ছা জনায়। তেওঁ লগতে পুৰুষৰ লং জাম্পত ৰূপৰ পদক লাভ কৰা মুৰলী শ্ৰীশংকৰক অভিনন্দন জ্ঞাপন কৰে। এটা বাৰ্তাত উপ ৰাষ্ট্ৰপতিয়ে কয় যে খেলুৱৈগৰাকীৰ এই সফলতা হৈছে দেশৰ এথলীটসকলৰ দক্ষতা, সমৰ্পণ আৰু ক্ৰীড়া উৎকৃষ্টতাৰ নিদৰ্শন। শ্ৰীৰাধাকৃষ্ণনে অনাগত সময়ত খেলুৱৈকেইগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। নৌসেনাৰ ফুটবল দলে আজি ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিব। মণিপুৰৰ ৰাজধানী ইম্ফলত হ'বলগীয়া গ্ৰুপ ডিৰ লীগ পৰ্যায়ৰ দ্বিতীয়খন খেলত নৌসেনাৰ দলটো এফ চি ৰেংদাই দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 4 বজাত আৰম্ভ হ'ব। ইপিনে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত আজি সন্ধিয়া 7 বজাত হ'বলগীয়া প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ এখন খেলত সমলেশ্বৰী স্পৰ্টিং দল বাগপট এফ চিৰ মুখামুখি হ'ব। নীটৰ বিষয়ক লৈ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকা সন্দৰ্ভত বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত। ডিমা হাছাও জিলাত ইংৰাজীৰ সমান্তৰালভাৱে ডিমাছাক চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰিবলৈ অসম চৰকাৰৰ আনুষ্ঠানিক ঘোষণা। চিৰাং জিলাৰ গয়বাৰীত আজি সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন। আৰু কমনৱেলথ গেমছৰ 100 মিটাৰ দৌৰত সোণ আৰু ৰূপৰ পদক জয় কৰা পেৰা এথলীট দিলীপ গাবিদ আৰু মহম্মদ বাছিলক ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতিৰ শুভেচ্ছা জ্ঞাপন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: হিন্দী ছবিৰ গীতৰ অনুষ্ঠান অনুষ্ঠানৰ আৰম্ভণিতে পিঞ্জৰ ছবিৰ এটি গীত কবিতা কৃষ্ণমূৰ্তি, সুধানা সৰগম, উদিত নাৰায়ণ আৰু সংগীসকলৰ কণ্ঠত।

কেকে আৰু সুনিধি চৌহানৰ কণ্ঠত শুক্ৰিয়া ছবিৰ গীতটি শুনিলে। হিন্দী ছবিৰ গীতৰ অনুষ্ঠানৰ শেষত তুমকো না ফুল পায়েঙ্গে ছবিৰ এই গীতটি অলকা য়াগ্নিক আৰু সোনু নিগমৰ কণ্ঠত।

অলকা য়াগনিক আৰু সোনু নিগমৰ কণ্ঠত তুমকো না ভুল পায়েঙ্গে ছবিৰ গীতটি শুনিলে। হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।

আইদৰ বোলনীৰ সমুশ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বোলনী মুকলি কৰিছোঁ। শ্ৰোতাসকল, আজিৰ বোলনীত আপোনালোকৰ বাবে লৈ আহিছোঁ এটি বিচিত্ৰ অনুষ্ঠান। পৰিৱেশন কৰিবলৈ লৈছে গুৱাহাটীৰ পোফৰণীয়াৰ অৱগুণ্ঠন মহিলা দলৰ সদস্যাসকলে। অনুষ্ঠানৰ আৰম্ভণিতেই শুনাবলৈ লৈছোঁ অৱগুণ্ঠন মহিলা দলৰ সদস্যাসকলে পৰিৱেশন কৰা এটি দিহানাম।

0: বিয়া নামটি শুনিলে। অনুষ্ঠানৰ শেষত শুনোচোন আহক দীপান্বিতা নাথৰ এটি কবিতা পাঠ।
1: জ্যোতিপ্ৰসাদ আগলাদেৱৰ কবিতা বিশ্বশিল্পী। শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যৰ, আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ হলিতা জ্বলাওঁ। জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ, মই পিন্ধু বিশ্ববেশ, নতুন দৃষ্টিৰে চাওঁ সৃষ্টিৰ অনিমেষ। নানা ভাষা, নানা আশা, নানা জাতি বৰ্ণ জিনি মই শুনো ঋণী ঋণী বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত। সেই সংগীতৰ প্ৰতিধ্বনি তুলু মোৰ গানে সুৰে সাম্যৰ, সমৃদ্ধিৰ, সৌন্দৰ্যৰ, মহামহত্বৰ, পাতিবলৈ শান্তিৰ নবলোক এই পৃথিৱীত। মোৰ কল্পনা মেধা বুদ্ধিমণিষাৰে মোকে কৰি সংস্কৃতিৰ অপূৰ্ব আধাৰ, মোকে শলিতা কৰি জ্বলাওঁ বিশ্বৰ চাকি, বিশ্ব জনতাৰ পূজাৰ। সেই পূজাৰ প্ৰধান অধ্য কৰি মই মোকে দিওঁ উপহাৰ, মোকে কৰি সৌৰহ প্ৰচাৰ, বিশ্বজুৰি জনতাৰ জয় জয়কাৰ হওক জয় জয়কাৰ।
0: ইমান পৰে শ্ৰোতাসকলে গুৱাহাটীৰ পূবশৰণীয়াৰ অবগুণ্ঠন মহিলা দলৰ সদস্যাসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। সদস্যাসকল আছিল ৰিজু শইকীয়া, গুণমাই চৌধুৰী, চন্দনা বৰ্মন, ৰেখা হাজৰিকা, জোনা স্বৰ্গীয়াৰী, নমিতা দেউৰী, ৰুমি কাকতি, ৰত্না ঠাকুৰীয়া, দীপান্বিতা নাথ, মৃণালী গগৈ আৰু ৰিজুমণি ভূঞা। শ্ৰোতাসকল, ইয়াৰ লগে লগেই আজিৰ বুলনিৰ পৰা মই ৰুণামণিয়ে বিদায় লৈছোঁ। নমস্কাৰ।

0: চিদা দাসৰ গীতৰ কথাৰে শিল্পী প্ৰতুল শৰ্মাৰ কণ্ঠত গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহ'ব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: শ্ৰোতাসকলে শিল্পী প্ৰতুল শৰ্মাৰ কণ্ঠত আধুনিক গীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শিল্পীৰ কণ্ঠত এইবাৰৰ গীতৰ কথা অমিত চৰকাৰৰ।

0: আরু তুমি।
1: শ্রোতাসকলে শিল্পী প্রতুল শর্মার কণ্ঠত আধুনিক গীত শুনিলে। আধুনিক গীত অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। শিল্পীৰ কণ্ঠত পুনৰাই আধুনিক গীত শুনিবলৈ পাব আজি সন্ধিয়া 7:45।
2: অগ্নিযুগৰ গান।
3: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত।
4: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
1: অহা 1 আগষ্টৰ পৰা প্ৰতি মঙল, বৃহস্পতি আৰু শনিবাৰে সন্ধিয়া 6:10 পৰা 6:40 কৃষক ৰাইজৰ উদ্দেশ্যে প্ৰচাৰ কৰা হ'ব কৃষক বাণী অনুষ্ঠান। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছোঁ ওজাপালি অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ থানুৰাম দাস আৰু সংগীসকলৰ কণ্ঠত ওজাপালি।

0: নগৰৰ পৰা বানিজ কৰি এই চৈধ্যখনিয়ে কালিতাগৰত বুৰ গৈ
1: ডিঙাবুৰ গৈছিল,
0: কাৰণ নিজৰ জীৱনটো
1: কিবা কৰি মায়ে ভগৱতীৰ কৃপাত বাচাইছিল।
0: আহি আহি যেতিয়া ঘৰ পাৱে
1: পোৱাৰ লগে লগে চব যিমান নগৰত প্ৰজাবিলাক আছিল
0: সকলোৰে হাহাকাৰ লাগিল,
1: আজি ৰজা আছে আমি সকলো চাবলৈ যাওঁ।
0: সেইবুলি গোটেই সকলে
1: সকলো আহ্বান হৈছে, বুঢ়া বুঢ়ী ইত্যাদি কৰি
0: বুঢ়া বুঢ়ী চলি আহে,
1: হাততলা খুটি
0: বসুদেৱ চলি আহে,
1: ভাৰ্যাৰ সহিতি
0: সময় ব্ৰাহ্মণৰ পিতৃক
1: আছিলে বসুদেৱ,
0: সেই বসুদেৱে তেওঁ ভাৰ্য
1: সহকাৰে ৰজাৰ বাৰ্তা পাই দৌৰাদৌৰিকে আছিল।
0: আহি কি ৰজা মাত দি সুধি
1: মহাৰাজ
0: মোৰ সময় বাচা
1: কোৰ্ট এৰি আহিল আৰু আপোনাৰ ডিঙা চৰ্যাখন কোৰ্ট এৰি আহিল।
0: তেতিয়া চান্দুৰি দুখ কৰি
1: সময় ব্ৰাহ্মণৰ লগত কৈ
0: গুৰুদেৱ
1: মোৰ কপালৰ দোষ,
0: কাৰণ চৈধ্যখন কালি জয়সাগৰত
1: মোৰ বুৰ গৈছে।
0: এই কথা শুনি বসুদেৱ
1: মাটিত বাগৰি বাগৰি কান্দিব ধৰিছে,
0: মোৰোতো বেটা গ'ল,
1: নিশ্চয় মোৰ বেটা বাচি

0: বহুত মোৰ টিঙা চত দেখোন কালি দেখাগত বুল গৈছিল
1: সেইখন
0: পত্ৰ আনি চান্দৰ হাতত দিলে
1: যেতিয়া চন্দ্ৰধৰে পত্ৰখন যে পঢ়ি চাৱে
0: চাই হয় তেওঁৰ নিজৰ সন্তান নিজৰেই সন্তান
1: আহিনৰ ন দিন যায় বুধবাৰে
0: দশমী হয়
1: সিদিনা শুনাই গৰ্ভধন চাই
0: চাৰি
1: নাৰায়ণ দেৱী কয়
0: শুকাৰি বল্লভী হয়
1: সাক্ষী আছে ব্ৰাহ্মণ
0: সময়
1: কিন্তু তেওঁ নিজা হাতৰ আশাৰ পায়
0: চন্দ্ৰধৰৰ মনটো আনন্দ হ'ল।

0: দিনটো মাত্ৰ
1: মাত্ৰ 6 মাহ বাকি আছে
0: এই 6 মাহৰ ভিতৰত
1: আ আমাৰ কাৰ্যবিলা খে হৈ যাব লাগিব
0: যদি আমি 6 মাহৰ ভিতৰত কৰ্মহিতি কৰি যাব নোৱাৰো
1: আ তেতিয়া হলে আমি ইনজতৰ খুব ঘূৰি মৰিব লাগিব
0: আৰে
1: অ ইনজতৰ পাজি আনছিল

0: লখিন্দাৰে কন্যাটো দেখিছা
1: মাত লগাইছি।

0: ধানুৰাম দাস আৰু সংগীসকলৰ কণ্ঠত ওজাপালি শুনিলে।
1: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো বাদ্য সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শিল্পী ধনজিৎ শৰ্মাৰ মেণ্ডলিন বাদন।

0: শিল্পী ধনজিত শৰ্মাৰ মেণ্ডলিন বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছোঁ পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, নীটৰ প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে পালন কৰা ভূমিকাক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা আজি ব্যাহত হয়। লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026ৰ বিবেচনা আৰু গ্ৰহণৰ বাবে আজি ৰাজ্যসভাত উত্থাপন কৰা হ'ব। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত জম্মু কাশ্মীৰৰ প্ৰায় 39,000 পৰিয়াল উপকৃত হৈছে। আৰু নৌসেনাৰ ফুটবল দলে আজি ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিব। নীটৰ বিষয়ক লৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকা সন্দৰ্ভত বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত সদন মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই গ্লাছকোত অনুষ্ঠিত কমনৱেলথ গেমছত পুৰুষৰ 100 মিটাৰ দৌৰত সোণৰ পদক জয় কৰা পেৰা এথলীট দিলীপ মাহাদু গাভিত আৰু ৰূপৰ পদক জয় কৰা মহম্মদ বাছিল মৰ্চিংগানাকাঠিক অভিনন্দন জনায়। শ্ৰীবিৰলাই দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে খেলুৱৈ দুগৰাকী আৰু তেওঁলোকৰ প্ৰশিক্ষকক সদনৰ সকলো সদস্যৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। পাছত অধ্যক্ষই প্ৰশ্নকাল আৰম্ভ কৰাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাক লৈ শ্লোগান দিবলৈ আৰম্ভ কৰে। বিৰোধী সাংসদসকলে বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিবৃতিৰ বাবে দাবী জনায়। শ্ৰীবিৰলাই সদনৰ প্ৰশ্নকাল আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি উভয় সদনৰ সকলো সদস্যক এই সময়ছোৱাত সদনৰ কাৰ্যক্ৰমণিকাত ব্যাঘাত নজন্মাবলৈ আহ্বান জনায়। সদনৰ কাম কাজত বাধা আৰোপ কৰাটো সংসদীয় পৰম্পৰাৰ পৰিপন্থী বুলি শ্ৰীবিৰলাই উল্লেখ কৰে।
2: आप सबसे आग्रह किया है कि सदन में प्रश्नकाल के अंदर सदन को बाधित नहीं करें। प्रश्नकाल महत्वपूर्ण समय होता है, सदस्यों को सवाल उठाते हैं, सरकार की जवाबदेही होती है। आप प्रश्नकाल नहीं चलाना चाहते, सदन की कार्यवाही 8-2 बजे तक के लिए स्थगित की जाती है।
1: লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026ৰ বিবেচনা আৰু গ্ৰহণৰ বাবে আজি ৰাজ্যসভাত উত্থাপন কৰা হ'ব। কৰ্মচাৰী ৰাজহুৱা উজৰ আপত্তি নিষ্পত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে বিয়লি সদনত এই বিধেয়কখন উত্থাপন কৰিব। দিনৰ 11 বজাত উচ্চ সদন মিলিত হোৱাৰ সময়ত প্ৰশ্নোত্তৰ কালৰ কাম আৰম্ভ কৰি সভাপতি চি পি ৰাধাকৃষ্ণনে সদনৰ বিবেচনা আৰু গ্ৰহণৰ বাবে অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 উত্থাপন কৰাৰ বাবে ডঃ জিতেন্দ্ৰ সিঙৰ পৰা জাননী লাভ কৰা বুলি স্বীকাৰ কৰে। তেওঁ কয় যে সাংসদসকলে যাতে সংশোধনৰ প্ৰস্তাৱ উত্থাপন কৰিব পাৰে তাৰ বাবে বিধেয়কখনৰ প্ৰতিলিপি সদস্যসকলৰ মাজত বিতৰণ কৰা হৈছে। লোকসভাত কালি বিধেয়কখন গৃহীত হয়।
3: For moving the motion of consideration of the public examination prevention of unfair means amendment bill 2026 as passed by the Lok Sabha today in Rajya Sabha by grant of waiver under rule 123 of the rules of procedures and conduct of business in council of states that is Rajya Sabha accordingly a supplementary list of business for today has been issued for taking up this bill for consideration and passing.
1: বিধেয়কখনত 10 বছৰলৈ কাৰাবাস, 10 কোটি টকা পৰ্যন্ত জৰিমনা আৰু দোষী সাব্যস্ত

হোৱা অপৰাধীৰ সম্পত্তি বাজেয়াপ্তকে ধৰি কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। পৰীক্ষাৰ সৈতে জড়িত গোচৰসমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে প্ৰত্যেক ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক দৈনিক বিশেষ দ্ৰুত আদালত স্থাপনৰ অধিকাৰ প্ৰদান কৰা হৈছে। বিধেয়কখনত উল্লেখ কৰা অনুসৰি থানাত তথ্য লিপিবদ্ধ হোৱাৰ পৰা দুমাহৰ ভিতৰত গোচৰসমূহৰ তদন্ত আৰু অভিযোগনামা দাখিলৰ তিনিমাহৰ ভিতৰত গোচৰৰ শুনানি সম্পূৰ্ণ কৰিব লাগিব। শূন্যকালত কংগ্ৰেছৰ প্ৰমোদ তিৱাৰীয়ে নীটৰ প্ৰশ্নকাকত ফাদিলৰ বিষয় লৈ শিক্ষাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত আৰক্ষীয়ে শাস্তিমূলক ব্যৱস্থা লোৱাৰ বিষয়টো উত্থাপন কৰে। তেওঁ বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিবৃতি দিব লাগে বুলি দাবী জনায়। ইয়াৰ প্ৰত্যুত্তৰত কেন্দ্ৰীয় মন্ত্ৰী তথা উচ্চ সদনৰ নেতা জে পি নাড্ডাই কয় যে বিৰোধী পক্ষই একমাত্ৰ সদনৰ কাম কাজ বিঘ্নিত কৰাতেই গুৰুত্ব আৰোপ কৰা যেন পৰিলক্ষিত হৈছে। বিৰোধী পক্ষে উত্থাপন কৰিবলগীয়া একো বিষয় নথকাৰ বাবে বিষয়টো লৈ নেতিবাচক ৰাজনীতি কৰা বুলি তেওঁ অভিযোগ তোলে। মন্ত্ৰীগৰাকীয়ে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰ যিকোনো বিষয় লৈ আলোচনা কৰিবলৈ সদায় সাজু। ইয়াৰ পাছতে শ্ৰীনাড্ডাই কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে বিয়লি লোকপৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী বিধেয়কখন সদনত উত্থাপন কৰিব বুলি সদস্যসকলক জানিবলৈ দিয়ে। তেওঁ লগতে সদনৰ কাম কাজ ব্যাহত কৰাৰ বাবে বিৰোধী পক্ষৰ সদস্যসকলৰ ভূমিকা আৰু আচৰণক গৰিহণা দিয়ে। ইয়াৰ পাছতে কংগ্ৰেছ, সমাজবাদী পাৰ্টী আৰু তৃণমূল কংগ্ৰেছকে ধৰি বিৰোধী পক্ষৰ সদস্যসকলে সদন কক্ষ ত্যাগ কৰে। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও প্লাবিত হৈ আছে। কালি শিৱসাগৰ জিলাত দুজন আৰু গোলাঘাট জিলাত এজন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত লোকসকলৰ ঋণৰ কিস্তি সন্দৰ্ভত বেংকসমূহৰ সৈতে আজি গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব। কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ পৰামৰ্শমৰ্মে মুখ্যমন্ত্ৰীয়ে কেইবাটাও বেংকৰ প্ৰতিনিধিৰ সৈতে এই বিষয়ে আলোচনা কৰিব। শিৱসাগৰ আৰু চৰাইদেউ জিলাত বান পৰিস্থিতি সামান্য উন্নত হৈছে। বানৰ কবলত পৰা বহু অঞ্চলৰ পানী শুকাইছে যদিও পলসত পোত খাই থকাৰ বাবে অঞ্চলসমূহ এতিয়াও সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰিব পৰা হোৱা নাই। তদুপৰি বিভিন্ন অঞ্চলত খোৱাপানী সমস্যায়ো দেখা দিছে। গোলাঘাট জিলাত বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 75খন গাঁৱৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। নাগালেণ্ডৰ নিপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পত আজি পুৱা 8 বজালৈ জলাধাৰৰ পানীৰ স্তৰ 322.40 মিটাৰত আছে। প্ৰকল্পটোৰ 2, 3 আৰু 4 নম্বৰ স্পিলৱে গেট খুলি দিয়া হৈছে। স্পিলৱেৰ জৰিয়তে প্ৰায় 94 ঘনফুট পানী এৰি দিয়া হৈছে। যোৰহাট জলসম্পদ সংমণ্ডলৰ অধীনৰ মথাউৰিৰ খহনীয়া আৰু ছিগি যোৱা অংশৰ মেৰামতিৰ কামো চলি আছে। ইপিনে পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ এটা 15জনীয়া প্ৰতিনিধি দলে আজি উজনি অসমৰ 4খন জিলা ভ্ৰমণ কৰি ক্ষয় ক্ষতিৰ বুজ ল'ব। দলটোৱে এই জিলাকেইখনত এম জি এনৰেগাৰ হিতাধিকাৰীসকলৰ বাবে ভি ভি জি ৰামজী আঁচনি ৰূপায়ণকে ধৰি পুনৰ সংস্থাপনৰ বাবে বিভিন্ন দিশত তদাৰক কৰাৰ কথা। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত জম্মু কাশ্মীৰত প্ৰায় 39,000 পৰিয়াল উপকৃত হৈছে। লোকসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে এই তথ্য প্ৰকাশ কৰে বুলি আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনাইছে। মন্ত্ৰালয়ে জনোৱা মতে কেন্দ্ৰীয়শাসিত অঞ্চলটোত যোৱা 24 জুলাইলৈ 38,955টা বাসগৃহৰ ছাদত সৌৰ পেনেল স্থাপন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হয়। ইয়াৰে 38,318টা 3 কিলোৱাট পিকযুক্ত, 387টা 2-3 কিলোৱাট পিকযুক্ত আৰু 103টা 2 কিলোৱাট পিকযুক্ত। জম্মু কাশ্মীৰত সৌৰ পেনেল স্থাপনৰ বাবে বেংকে 533.05 কোটি টকা মূল্যৰ 29,441খন ঋণ আবেদনত অনুমোদন জনাই বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কমনৱেলথ গেমছত পেৰা এথলেটিকছৰ পুৰুষৰ 100 মিটাৰ দৌৰৰ T47 শাখাত সোণ আৰু ৰূপৰ পদক জয় কৰা দিলীপ মহাদু গাভিত আৰু মহম্মদ বাছিল মৰ্চিংগানাকাথিক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে ভাৰতৰ পেৰা এথলীটসকলে ক্ৰীড়া ক্ষেত্ৰত স্মৰণীয় অধ্যায় লিপিবদ্ধ কৰিছে। দুয়োগৰাকী পেৰা এথলীটে সোণ আৰু ৰূপৰ পদক জয় কৰাটো দেশৰ বাবে ঐতিহাসিক ক্ষণ বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনেও খেলুৱৈ দুগৰাকীক শুভেচ্ছা জনায়। তেওঁ লগতে পুৰুষৰ লং জাম্পত ৰূপৰ পদক লাভ কৰা মুৰলী শ্ৰীশংকৰক অভিনন্দন জনায়। নৌসেনাৰ ফুটবল দলে আজি ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিব। মণিপুৰৰ ৰাজধানী ইম্ফলত হ'বলগীয়া গ্ৰুপ ডিৰ লীগ পৰ্যায়ৰ দ্বিতীয়খন খেলত নৌসেনাৰ দলটো এফ চি ৰেংদাই দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 4 বজাত আৰম্ভ হ'ব। ইপিনে কলকাতাৰ

0: বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত আজি সন্ধিয়া 7 বজাত হ'বলগীয়া প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ এখন খেলত সমলেশ্বৰী স্পৰ্টিং দল বাগপট এফ চিৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। নীটৰ প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে পালন কৰা ভূমিকাক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা আজি ব্যাহত হয়। লোকপৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026ৰ বিবেচনা আৰু গ্ৰহণৰ বাবে আজি ৰাজ্যসভাত উত্থাপন কৰা হ'ব। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত জম্মু কাশ্মীৰত প্ৰায় 39,000 পৰিয়াল উপকৃত হৈছে। আৰু নৌসেনাৰ ফুটবল দলে আজি দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰিব। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্চত আৰু এফ এম পেণ্ডৰ 101.6 মেগাহাৰ্চত এ আকাশবাণী গুৱাহাটীৰ মহাপাহু। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো ভজনৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানৰ শিল্পী সুস্মিতা ভৰদ্বাজ। এয়া শিল্পীৰ কণ্ঠত প্ৰথমটি ভজন।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে ভজন শুনিছে শিল্পী সুস্মিতা ভৰদ্বাজৰ কণ্ঠত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও প্লাৱিত হৈ আছে। কালি শিৱসাগৰ জিলাত দুজন আৰু গোলাঘাট জিলাত এজন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত লোকসকলৰ ঋণৰ কিস্তি সন্দৰ্ভত বেংকসমূহৰ সৈতে আজি গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব। কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ পৰামৰ্শমৰ্মে মুখ্যমন্ত্ৰীয়ে কেইবাটাও বেংকৰ প্ৰতিনিধিৰ সৈতে এই বিষয়ে আলোচনা কৰিব। শিৱসাগৰ আৰু চৰাইদেউ জিলাত বান পৰিস্থিতি সামান্য উন্নত হৈছে। বানৰ কবলত পৰা বহু অঞ্চলৰ পানী শুকাইছে যদিও পলসত পোত খাই থকা বাবে অঞ্চলসমূহ এতিয়াও সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰিব পৰা হোৱা নাই। তদুপৰি বিভিন্ন অঞ্চলত খোৱা পানী সমস্যাইও দেখা দিছে। গোলাঘাট জিলাত বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 75খন গাঁৱৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। নাগালেণ্ডৰ নিপকৰ দয়াং জলবিদ্যুৎ প্ৰকল্পত আজি পুৱা 8 বজালৈ জলাধৰৰ পানীৰ স্তৰ 322.40 মিটাৰত আছে। প্ৰকল্পটোৰ 2, 3 আৰু 4 নম্বৰ স্পিলৱে গেট খুলি পানী এৰি থকা হৈছে। স্পিলৱেৰ জৰিয়তে প্ৰায় 94 কিউমেক পানী এৰি থকা হৈছে। যোৰহাট জলসম্পদ সংমণ্ডলৰ অধীনৰ মথাউৰিৰ খহনীয়া আৰু ছিগি যোৱা অংশৰ মেৰামতিৰ কাম চলি আছে। আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে কাকডুঙা মথাউৰি ছিগি যোৱা অংশ মেৰামতিৰ বাবে জিঅ' টিউব স্থাপন কাম প্ৰায় 90% সম্পূৰ্ণ হৈছে। একেদৰে চৰাইপানী মথাউৰিৰ প্ৰথমটো জিঅ' টিউব স্থাপনৰ কাম 60% সম্পূৰ্ণ হৈছে। ধনতোলাৰ জাঁজি বাওঁপাৰৰ মথাউৰিৰ বাঁহৰ পালি শ্বেডিং আৰু জিঅ' বেগ স্থাপনৰ কামো অব্যাহত আছে। অৱশ্যে জাঁজিত নদীৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ বাবে খহনীয়া অঞ্চলত কামৰ গতি কিছু মন্থৰ হৈছে। ভোগদৰ সোঁপাৰৰ শলমাৰা মথাউৰিৰ ছিগি যোৱা অংশত জিঅ' টিউব স্থাপনৰ কাম সফলভাৱে সম্পন্ন হৈছে। ইপিনে ভোগদৰ মজিয়াবেটী কাটিৰামচুক আৰু কলাইচুকৰ ছিগা মথাউৰি নিৰ্মাণৰ কাম আজি আৰম্ভ হৈছে। ইপিনে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা 15জনীয়া প্ৰতিনিধি দলে

0: আজি উজনি অসমৰ চাৰিখন জিলা ভ্ৰমণ কৰি ক্ষয়ক্ষতিৰ বুজ ল'ব। দলটোৱে এই জিলাকেইখনত এম জি এনৰেগাৰ হিতাধিকাৰীসকলৰ বাবে ভি বি জি ৰামজি আঁচনি ৰূপায়ণকে ধৰি পুনৰ সংস্থাপনৰ বাবে বিভিন্ন দিশত তদাৰক কৰিব বুলি মন্ত্ৰী অতুল বৰাই কালি অসম বিধানসভাৰ অন্তিম দিনা সদনত প্ৰকাশ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 3-4 দিনলৈ ৰাজ্যৰ বিভিন্ন অংগত প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজিৰে পৰা 1 আগষ্টলৈ অসম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ প্ৰবল বৰষুণৰ ফলত ধেমাজি, লখিমপুৰ, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে। বৰষুণৰ ফলত বিভিন্ন ঠাইত পানী জমা হোৱা, আকস্মিক বান, ভূমিস্খলন আদিৰ আশংকা কৰি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলা প্ৰশাসন আৰু তাৎক্ষণিক সঁহাৰি সংস্থাসমূহক সতৰ্ক হৈ থাকিবলৈ আৰু পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে। প্ৰাধিকৰণে লগতে জনসাধাৰণক বৰষুণৰ সময়ত অপ্ৰয়োজনীয় যাত্ৰা নকৰিবলৈ আৰু স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা জাননী সময়ে সময়ে চাই থাকিবলৈ পৰামৰ্শ দিছে। আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 03612661876 আৰু 943540522 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। লোকপিয়ল 2027ৰ প্ৰস্তুতিমূলক কাৰ্যসূচীৰ অংশ হিচাপে আজি মৰিগাঁও নগৰ চাৰ্জ কাৰ্যালয়ৰ অধীনত গণনাকাৰী আৰু তত্বাৱধায়কসকলৰ প্ৰথম পৰ্যায়ৰ 3-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। কাৰ্যসূচীৰ আৰম্ভণিতে মৰিগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া তথা চাৰ্জ বিষয়া মানস প্ৰতিম বৰুৱাই উদ্বোধনী ভাষণত সফল লোকপিয়ল পৰিচালনাৰ বাবে সঠিক, নিৰ্ভুল আৰু সময়মতে তথ্য সংগ্ৰহত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে। ক্ষেত্ৰ প্ৰশিক্ষক জিন্তু কুমাৰ ডেকা আৰু পল্লৱ কুমাৰ নাথে প্ৰশিক্ষণৰ কাৰিকৰী অধিৱেশনসমূহ পৰিচালনা কৰি লোকপিয়লৰ পদ্ধতি, ডিজিটেল সঁজুলি ব্যৱহাৰ আৰু ক্ষেত্ৰ পৰ্যায়ৰ কাৰ্যপদ্ধতি সন্দৰ্ভত বিস্তৃত দিক নিৰ্দেশনা আগবঢ়াব। এই প্ৰশিক্ষণ কাৰ্যসূচী পৰহিলৈ অন্ত পৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
1: আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান।

0: হব। এই প্রশিক্ষণ কার্যসূচী পৰহিলৈ অন্ত পৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ আধুনিক গীতৰ শিল্পী চয়নিকা কলিতা। শিল্পীৰ কণ্ঠত প্ৰথমটি গীতৰ কথা আৰু সুৰ দিগন্ত ভাৰতীৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে আধুনিক গীত শুনিছে শিল্পী চয়নিকা কলিতাৰ কণ্ঠত, আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শিল্পীৰ কণ্ঠত এইবাৰৰ গীতৰ কথা গৌতম শৰ্মাৰ, সুৰ তৰালী শৰ্মাৰ।

আধুনিক গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। শ্ৰোতাসকলে চয়নিকা কলিতাৰ কণ্ঠত আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰা হৈছে।

এয়া আকাশবাণী তেজপুৰ। আজি বৃহস্পতিবাৰ 1433 ভাস্কৰাব্দৰ শাওনৰ 13 দিন 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ

তাৰিখ সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ সন্ধ্যাৰ অধিৱেশন মুকলি কৰিবলৈ লৈছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলো হাৰ্জ 1125, এফ এম বেণ্ডৰ 102.4 মেগা হাৰ্জ আৰু নিউজ অন এআইআৰ এপত। আমাৰ আজিৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত নিৰঞ্জন বড়ো আৰু বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই, ট্ৰান্সমিটাৰত সমীৰ নাৰ্জাৰী, প্ৰচাৰণ সহায়িকা হিমানী দাস আৰু প্ৰচাৰণ কক্ষত মই প্ৰিয়ংকা দাস।

টিটাছ মেছিয়াছ প্লুটাছে কৈছিল, বয়সে মানুহক জ্ঞানী কৰে বুলি এচামে ভুল কৰে। মোৰ মতে বয়স নহয়, সামৰ্থ্যইহে মানুহক জ্ঞানী কৰি তোলে।

0: এয়া আকাশবাণী তেজপুৰ এতিয়া আগবঢ়াইছো অৰ্ধ আকাশ।
1: এয়া আকাশবাণী তেজপুৰ এতিয়া নিবেদন কৰিছো মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ।

0: আকাশবাণী তেজপুৰ এতিয়া নিবেদন কৰিছো মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। সমূহ আইডিঅ'কে স্বাগতম জনাই আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটি এয়া আগবঢ়াইছো।
1: সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ অৰ্ধ আকাশ অনুষ্ঠানত তেজপুৰ চানমাৰীৰ সূৰ্যমুখী মহিলা সমিতিৰ সদস্যাসকলে পৰিৱেশন কৰিবলৈ লৈছো এটি বিচিত্ৰানুষ্ঠান। আমাৰ অনুষ্ঠান আৰম্ভ কৰিছো এটি সমবেত কণ্ঠৰ গীত। এই গীতটি সূৰ্যমুখী মহিলা সমিতিৰ শীৰ্ষ গীত। গীতটিৰ কথা আৰু সুৰ সমিতিৰ সদস্যা

0: বিষ্ণুৰাভাৰ সৃষ্টিত আৰু দৃষ্টিত নাৰী শীৰ্ষক এই কথিকাটি পাঠ কৰিব ববী দেৱীয়ে।
1: বিষ্ণুৰাভাৰ সৃষ্টিত আৰু দৃষ্টিত নাৰী। বিষ্ণুৰাভা অসমৰ সামাজিক সাংস্কৃতিক জীৱনৰ এটি চিৰপৰিচিত নাম। অসমৰ সমাজ জীৱনৰ অন্যতম খনিকৰ হিচাপে শংকৰদেৱ মাধৱদেৱৰ পিছতেই অসমীয়া জাতিয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱকে স্থান দি আহিছে। সুৰৰ দেউলৰৰ পূজাৰী বিষ্ণুৰাভা আছিল অসামান্য শিল্প নৈপুণ্যৰ অধিকাৰী এক বিপ্লৱী সত্তা। সেই সত্তাত নিহিত হৈ আছিল একেধাৰে সুদক্ষ খেলুৱৈ, চিত্ৰশিল্পী, নৃত্যশিল্পী, সুৰকাৰ, গীতিকাৰ, কবি, গল্পকাৰ, উপন্যাসিক, নাট্যকাৰ, অভিনেতা, সুবক্তা, ৰাজনীতিবিদ, বিপ্লৱী ইত্যাদি বহু গুণৰ সমাহাৰ। সেইকাৰণেই ক'ব পাৰি তেওঁ আছিল সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া। বৈদিক যুগৰ পৰাই ভাৰতীয় সমাজত নাৰীৰ স্থান আছিল অতি উচ্চ। মহাপুৰুষ শংকৰদেৱৰ দৃষ্টিত নাৰী আছিল পুৰুষ প্ৰকৃতি হৈবা একমতি, তেবে সে সিজিব হৰিত ভকতি। নাৰী হ'ল সৃজনী শক্তিৰ অধিকাৰিণী, প্ৰেৰণাৰ উৎস, সেয়েহে নাৰীক প্ৰকৃতিৰ লগত তুলনা কৰা হয়। মহাপুৰুষ শংকৰদেৱৰ আদৰ্শ পদাংক অনুকৰণ কৰিয়েই এখন নতুন অসমীয়া সমাজৰ সপোন দেখা বিষ্ণুৰাভা আছিল নাৰীৰ প্ৰতি অতি শ্ৰদ্ধাশীল। সেয়েহে তেওঁ সৃষ্টি আৰু চিন্তাত নাৰীয়ে গুৰুত্বপূৰ্ণ স্থান দখল কৰিছিল। নাৰীৰ সামাজিক মৰ্যাদা আৰু স্বাধীনতাৰ প্ৰতি গভীৰ চিন্তা প্ৰতিফলিত হৈছিল তেখেতৰ একমাত্ৰ উপন্যাস মিচিং কনেঙত। সমসাময়িক ভাৰতীয় সমাজ ব্যৱস্থাত নাৰীৰ দুৰ্দশাৰ কথা উপলব্ধি কৰি তেওঁ কলমৰে নিৰ্গত হৈছিল নিচলা আইৰে আমি খাটি অসমীয়া, অসমী আইৰে আমি ছোৱালী ধুনীয়া। গীতৰ শেষত তেওঁ কৈছে ওঠত পিকৰ বোল সজোৱা পৰোৱা, বিজ্ঞান প্ৰজ্ঞান লৈ আগবাঢ়ি যোৱা। এই গীতটোৰ জৰিয়তে ৰাভাদেৱে অসমীয়া নাৰী ৰাজনীতি, সমাজনীতি, অৰ্থনীতি সকলো দিশতে আগবাঢ়ি যাবলৈ আহ্বান জনাই বিজ্ঞান প্ৰজ্ঞানৰ সহযোগত বিশ্বৰ অন্যান্য দেশৰ মহিলাৰ দৰে দেশ আৰু স্বজাতিৰ উন্নয়নৰ বাবে

0: সকলো বাধা নেওচি অসমীয়া নারী আগুৱাই যাবলৈ আহ্বান জনাইছে। ৰাভাদেৱৰ এই চিন্তাই ৰক্ষণশীল সামাজিক প্রথা আৰু লিংগ বৈষম্যৰ বিৰুদ্ধে কথা কয়। তেওঁ মতে মহিলাসকলে সমাজত পুৰুষৰ সৈতে সকলোৱে সমান সুযোগ লাভ কৰিব লাগে। তেওঁ এই চিন্তাত আধুনিক নারীবাদৰ ধাৰণা স্পষ্ট। ৰাভাদেৱৰ ৰচনাত নাৰীক সবল, প্ৰতিবাদী আৰু ৰাজনৈতিকভাৱে অধিক সচেতন, ধৈৰ্যশীল, প্ৰজ্ঞা আৰু পবিত্ৰতাৰ প্ৰতীক হিচাপে প্ৰকাশ পাইছে। উদাহৰণ হিচাপে ক'ব পাৰি অসম বুৰঞ্জীৰ মহিয়ান চৰিত্ৰ জয়মতীৰ ত্যাগ আৰু দেশপ্ৰেমক লৈ লিখা এই গীতটো, জয়া নাই জয়া নাই অসমী আইৰে চেনেহৰ যি সতী জয়মতী নাই। অসমীয়া জাতীয় জীৱনক ত্যাগ আৰু দেশপ্ৰেমেৰে সমৃদ্ধ কৰা সতী জয়মতীৰ ত্যাগৰ মন্ত্ৰেৰে নিজৰ লগতে জাতিটোক উজ্বলাই তোলাৰ বাবে অসমীয়া নাৰীক আন্তৰিকতাৰে আহ্বান জনাইছে এই গীতটোৰ জৰিয়তে। ৰাভাদেৱৰ সৃষ্টিত আন এটা বৈশিষ্ট্য হ'ল অসমৰ গ্ৰাম্য আৰু জনজাতীয় মহিলাসকলৰ জীৱনশৈলীক উজ্বলাই তোলা ভিন্ন প্ৰকাশ। গ্ৰামীণ মহিলাসকলৰ সৌন্দৰ্য, সৰলতা, কঠোৰ পৰিশ্ৰম আৰু নিকা সাংস্কৃতিক মনোভাৱৰ স্পষ্ট প্ৰকাশে ৰাভাৰ সৃষ্টিৰাজিক অধিক বৰ্ণময় কৰি তুলিছিল। গ্ৰামীণ সমাজত নাৰী আৰু প্ৰকৃতিক জড়িত কৰি তেওঁ ৰচনা কৰা অজস্ৰ গীত কবিতাৰ ভিতৰত দুটিমান এইখিনিতেই উনুকিয়ালোঁ। কাষতে কলচী লৈ যাই ও ৰচকি বাই, আজলি ছোৱালী নানা ফুলে তুলি আনিলোঁ আচল ভৰাই। সেইদৰে তিলাই তিলাই ঘূৰি ফুৰে উলাহতে খামটি ছোৱালী ইত্যাদি এই গীতসমূহৰ সহজ সৰল ভাষা প্ৰকাশভংগীৰ লগতে ছন্দ, অলংকাৰ আৰু চিত্ৰায়ন অতি সুন্দৰ আৰু সাৱলীল। এই গীতসমূহত পৰম্পৰাগত অসমীয়া নাৰীগৰাকীৰ সৰলতা, সৌন্দৰ্য, সাহস আৰু কৰ্ম সংস্কৃতি অসমীয়া লোক সংস্কৃতিৰ লগত সংপৃক্ত হৈ আছে। ৰাভাদেৱ আছিল চিৰসুন্দৰৰ পূজাৰী। এনে এজন ব্যক্তিৰ জীৱনলৈ প্ৰেম অহাটো নিতান্তই স্বাভাৱিক। পৰজনমত বিশ্বাসী বিষ্ণু ৰাভাৰ প্ৰেম আছিল শিশুৰ দৰে পবিত্ৰ, নিষ্পাপ, নিৰ্মল। ব্যক্তিগত জীৱনত একাধিক নাৰীৰ প্ৰণয় পাশত আবদ্ধ হোৱা প্ৰেমিক বিষ্ণু ৰাভাৰ প্ৰেমৰ প্ৰাপ্তি, অপ্ৰাপ্তি, মিলন, বিৰহ, আশা, নিৰাশা ইত্যাদি প্ৰভৃতিবোৰ বিবিধ চিত্ৰৰে অংকিত হৈছে তেওঁ গীতি সাহিত্যত। ক'ৰবাত যদি তেওঁ কোনো পেউসীক প্ৰশ্ন কৰিছে, মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে, কথামালিতাৰ গন্ধ লাগি সোণৰ সপোন ভাঙেনে, সেইদৰে ক'ৰবাত তেওঁ এই জনমত নহ'লেও পৰজনমত পেউসীৰ সৈতে একান্তভাৱে মিলিত হোৱাৰ আকাংক্ষা প্ৰকাশ কৰিছে এইদৰে, পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা, পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশা। সেইদৰে বিৰহ বেদনাত দগ্ধ প্ৰেমিক বিষ্ণু ৰাভাই পেউসীক সুধিছে, মেলানি বেলাৰ বিদায় লগন যেতিয়া আহিব চাপি, উঠিবনে প্ৰিয়া তেতিয়া এবাৰ হৃদয় তোমাৰ কপি। এইদৰে প্ৰেমৰ বিবিধ আবেগ অনুভূতিৰে ৰঞ্জিত তেওঁ অলেখ গীত কবিতাত ৰাভাদেৱৰ নাৰীৰ প্ৰতি থকা প্ৰীতি আৰু শ্ৰদ্ধা বৰ্ণময় ৰূপত প্ৰকাশ পাইছে।
1: এটি পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত পৰিৱেশন কৰিব টুটুমণি।

0: বৰ্তমান সমাজত ভয়াৱহ ৰূপ ধাৰণ কৰা মহিলাৰ স্তনৰ কৰ্কট ৰোগৰ কাৰণ, লক্ষণ আৰু চিকিৎসাৰ বিষয়ে সকলো মহিলাই জনাটো অতি প্ৰয়োজন। সেয়েহে অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ মহিলাৰ স্তনৰ কৰ্কট ৰোগৰ বিষয়ে কিছু কথা। আমাক জনাব সমিতিৰ সদস্যা অনু দাস দেৱীয়ে। তেখেত বৰ্তমান কনকলতা অসামৰিক চিকিৎসালয়ৰ নাৰ্ছিং বিদ্যালয়ৰ অধ্যক্ষা হিচাপে কৰ্মৰত।
1: মহিলাৰ স্তন কৰ্কট ৰোগ বৰ্তমান সময়ত কৰ্কট ৰোগে সমাজত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বিশেষকৈ মহিলাৰ ক্ষেত্ৰত দেখা দিয়া স্তন আৰু জয়াৰু কৰ্কট ৰোগ। প্ৰত্যেক বছৰে প্ৰায় 23 মিলিয়ন মহিলা স্তনৰ কৰ্কট ৰোগ দেশত ধৰা পৰিছে। গতিকে এই ৰোগবিধৰ বিষয়ে প্ৰত্যেকগৰাকী মহিলাই জনাটো অতি প্ৰয়োজন, কাৰণ এই ৰোগবিধ যদি সোনকালে ধৰা পৰে তেতিয়াহ'লে ইয়াক চিকিৎসাৰ দ্বাৰা নিৰ্মূল কৰিব পৰা যায়। মহিলাসকলে নিজৰ স্তন নিজেই পৰীক্ষা কৰি এই ৰোগবিধ ধৰা পেলাব পাৰে যদি ইয়াৰ লক্ষণবোৰ জানিব পাৰে। গতিকে 40 বছৰ বয়সৰ পিছৰ পৰা প্ৰত্যেকগৰাকী মহিলাই নিজে নিজৰ স্তন পৰীক্ষা কৰিব লাগে। স্তনৰ কৰ্কট ৰোগৰ লক্ষণবোৰ স্তনত বিষ নোহোৱা, টেমুনা হোৱা, স্তনৰ ছালৰ ৰং সলনি হোৱা বা ছালখন দাঁত খহটা হোৱা, স্তনৰ নিপুলৰ পৰা পানী ওলোৱা বা ঘাঁহ হোৱা, কাকলতিৰ তলত কোনো টেমুনা অনুভৱ কৰা। স্তনৰ কৰ্কট ৰোগ হোৱাত কিছুমান কাৰণ নিহিত হৈ আছে। দেৰিকৈ গৰ্ভধাৰণ কৰা, নিজৰ সন্তানক বুকুৰ গাখীৰ নোখোওৱা, বেছিকৈ গৰ্ভনিৰোধক

0: ঔষধ ব্যৱহাৰ কৰা, শাৰীৰিক পৰিশ্ৰমৰ অভাৱ, খাদ্য অভাৱ, যেনেকৈ বেছিকৈ তেলজাতীয় খাদ্য খোৱা, ইয়াৰ উপৰিও বহু দেৰিকৈ মাহেকীয়া বন্ধ হোৱা, অতি কম বয়সতে মাহেকীয়া হোৱা, বেছিকৈ মাদক দ্ৰব্য সেৱন কৰা আদি। স্তনৰ কৰ্কট ৰোগ বিশেষকৈ গাখীৰ উৎপাদনৰ মিল প্ৰডাক্ট গ্লেণ্ডৰ যিবোৰ নলী তাত হয়। লাহে লাহে ই শিৰা উপশিৰাবিলাকলৈ যায় আৰু ক্ৰমে শৰীৰৰ অংগবিলাকলৈ বিয়পি যায়, যিটো মেটাষ্টেছিছ বুলি কোৱা হয়। WHOৰ দ্বাৰা নিজৰ স্তন যাতে নিজে পৰীক্ষা কৰিব পাৰে তাৰ বাবে BSE বেছ ছেল্ফ এক্সামিনেশ্যন পদ্ধতি উদ্ভাৱন কৰা হৈছে। ইয়াৰ দ্বাৰা সোঁহাতেৰে বাওঁ স্তন আৰু বাওঁহাতেৰে সোঁ স্তন পৰীক্ষা কৰা হয়। বিশেষকৈ যিবিলাক মহিলাৰ ক্ষেত্ৰত উপৰোক্ত কাৰণবোৰ নিম্নজিত হৈ থাকে, প্ৰতিগৰাকী মহিলাই এমাহৰ মূৰে মূৰে এই পৰীক্ষা কৰিব পাৰে। বিশেষকৈ গা ধোৱাৰ সময়ত বেছি সুবিধা হয়। কেনেকৈ পৰীক্ষা কৰিব? এখন আইনাৰ সন্মুখত থিয় হৈ স্তনৰ যিকোনো সলনি লক্ষ্য কৰিব লাগে। হাতত অলপ চাবোন সানি সোঁহাতেৰে বাওঁ স্তন আৰু বাওঁহাতেৰে সোঁ স্তন কাকলতিৰ তলৰ পৰা ঘূৰাই ঘূৰাই দুটা আঙুলিৰে মূৰলৈকে পৰীক্ষা কৰিব লাগে, ক'ৰবাত টেমুনা আছে নেকি। বিশেষকৈ ছাল খহটা হোৱা, নিপুলৰ পৰা কোনো পানী ওলোৱা আদি পৰীক্ষা কৰিব লাগে। মাহেকীয়া হৈ থকা 10 দিনৰ আগত বা 10 দিনৰ পিছত, লগতে শিশুক স্তনপান কৰাই থকা মহিলাই এই পৰীক্ষা কৰিব নালাগে। যদি BSE বেছ চেল এক্সামিনেশ্যন কৰাৰ পাছত মহিলাগৰাকীয়ে কিবা গোটা অনুভৱ কৰে তেন্তে তেওঁ ডাক্তৰৰ পৰামৰ্শ ল'ব লাগিব আৰু ডাক্তৰৰ পৰামৰ্শ অনুসৰি পৰীক্ষা কৰিব লাগে। BSE বেছ চেল এক্সামিনেশ্যনৰ উপৰিও মেমোগ্ৰাফি, ছ'ন'গ্ৰাফি আদি কৰিও এই ৰোগটো ধৰা পেলাব পাৰি। প্ৰত্যেক মহিলাৰ সপ্তাহত এবাৰকৈ BSE কৰা উচিত। যিসকলৰ মহিলাৰ স্তনৰ কৰ্কট ৰোগ হয় তেওঁলোকৰ ছোৱালীৰ ক্ষেত্ৰত এই ৰোগ হোৱাৰ অলপ সম্ভাৱনা থাকে বুলি ভবা হৈছে। স্তনৰ কৰ্কট ৰোগৰ চিকিৎসা ব্যৱস্থা হ'ল অপাৰেশ্যন। কেতিয়াবা গোটেই স্তনটোৱে অপাৰেশ্যন কৰি উঠাই দি কৃত্ৰিম স্তন লগাই দিয়াৰ ব্যৱস্থা কৰা হয় আৰু এইদৰেই জীৱনটো সুখেৰে পাৰ কৰিব পৰা যায়। গতিকে সকলো মহিলালৈ আহ্বান, নিজে নিজৰ স্তন সপ্তাহত এবাৰ পৰীক্ষা কৰি দেশক কৰ্কটমুক্ত দেশ হিচাপে গঢ়ি তোলো আহক।
1: সংগীত বিশ্ৰাম। সংগীতৰ দ্বাৰা কিদৰে শাৰীৰিক মানসিক অৱসাদ দূৰ কৰিব পাৰি জানো আহকচোন। বিষয়টো আমালৈ সংগ্ৰহ কৰি আনিছে মনীষা গোস্বামীয়ে। সংগীত বিশ্ৰাম। শাৰীৰিক মানসিক পৰিশ্ৰমেৰে আমাৰ দেহ মনলৈ কঢ়িয়াই অনা ক্লান্তি আৰু অৱসাদ দূৰ কৰিবলৈ আমি সকলোৱে নিদ্ৰাৰ ওচৰত আশ্ৰয় লওঁ, কিন্তু নিদ্ৰাৰ আশ্ৰয় নোলোৱাকৈয়ে আমি দেহ মনৰ বিশ্ৰাম ল'ব পাৰোঁ এক বিশেষ কলাৰ মাধ্যমত। এনে এক সুকুমাৰ কলা হ'ল সংগীত, যাক সংগীত বিশ্ৰাম হিচাপে নামাকৰণ কৰা হৈছে। মধুৰ সংগীত শ্ৰৱণেৰে সকলো বয়সৰ মানুহেই বিমল আনন্দ আৰু শাৰীৰিক মানসিক প্ৰশান্তি লাভ কৰিব পাৰে। বৰ্তমান আধুনিক চিকিৎসা পদ্ধতিটো সংগীতক ৰোগ নিৰাময়ৰ এক বিশেষ পদ্ধতি হিচাপে প্ৰয়োগ কৰা হৈছে। দেহ মনক দৈনন্দিন অৱসাদগ্ৰস্ততাৰ পৰা মুক্ত কৰি নতুন কৰ্মোদ্যম, মন সতেজ আৰু সুন্দৰ কৰি ৰাখিবলৈ সংগীত বিশ্ৰাম এক কাৰ্যকৰী মাধ্যম। ইয়াক কিদৰে কৰিব পাৰি? প্ৰথমে পদ্মাসন বা সিদ্ধাসনত বহি ল'ব লাগে। এতিয়া কোনো শাস্ত্ৰীয় বা ৰাগভিত্তিক ভজন বা যন্ত্ৰসংগীত মৃদুভাৱে বজোৱাৰ ব্যৱস্থা কৰিব লাগে। এই সময়ত চকু বন্ধ কৰি একান্ত মনে বাজি থকা সংগীত 5-10 মিনিট শুনিব লাগে। অলপ পাছতেই দেখিব দেহ মনৰ পৰা অৱসাদ দূৰ হৈ গৈছে। সূৰ্যমুখী মহিলা সমিতিৰ সমূহ সদস্যৰ তৰফৰ পৰা সমূহ শ্ৰোতালৈ ধন্যবাদ জনাই আমাৰ অনুষ্ঠান সামৰিবলৈ ওলাইছোঁ। অনুষ্ঠানৰ শেষত আগবঢ়াইছোঁ সমবেত কণ্ঠত ৰুদ্ৰ বৰুৱাৰ কথা আৰু সুৰেৰে এটি চিৰসেউজ গীত।

আৰাধনা অনুষ্ঠানত ইমান পৰে ডি ভি পালুস্কাৰৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। আমাৰ এই অনুষ্ঠান পৰিস্থিতিৰ পাছতেই গীতালীত শুনিবলৈ পাব অসমীয়া বোলছবিৰ কেইটিমান গীত। গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি 6:45, 7:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী বাতৰি, 7:05 ইংৰাজী বাতৰি আৰু 7:10 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি শুনিবলৈ পাব। বিয়লিৰ ৰং অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ কৰা হ'ব 7:20। 7:50 আজিৰ দিনটো দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সংসদ সমীক্ষা শুনিবলৈ পাব 8:00। 8:15 প্ৰচাৰ কৰা হ'ব যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধিয়া 8:45 আৰু 9:00 News@9 শুনিবলৈ পাব। News@9:15 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত বিধানসভাত আজিৰ দিনটোৰ প্ৰতিবেদন শুনিবলৈ পাব। 9:30 আগবঢ়োৱা হ'ব শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্চনা। নিশা 10:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অনুষ্ঠান শুনিবলৈ পাব আৰু আমাৰ আজিৰ অধিৱেশন অন্ত পৰিব 11:00। এয়াই আছিল আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। এয়া আকাশবাণী তেজপুৰ।

0: কিউআর কোড স্ক্যান কৰক, 5000 টকা ক্যাশব্যাক পাওক। বাহ, আৰু কি লাগে?
1: কছিলে
2: ইউপিআই পিন কেৱল পইচা পঠিয়াবলৈ দিব লাগে।
3: আৰবিআই এ কয়,
4: জানি ৰক, সতৰ্ক হৈ ৰক।
5: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
6: এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে আৰবিআই ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। আৰবিআই কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
7: শ্ৰোতাসকলে, গীতালী অনুষ্ঠানটি শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছো মনজয় বুলছবিৰ এটি গীত জুবিন গাৰ্গৰ কণ্ঠত।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ৰাজ্যত এইবছৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 81লৈ বৃদ্ধি বানত নিহত হোৱা লোকসকলৰ নিকট আত্মীয়লৈ ৰাজ্য চৰকাৰৰ 9 লাখ টকাকৈ সাহায্য ঘোষণা জল ৰাহত অভিযানৰ অধীনত ৰাজ্যৰ বান প্ৰভাৱিত এলেকাসমূহৰ পৰা 1000ৰো অধিক লোকক উদ্ধাৰ ৰীণা সোণোৱালক দূৰদৰ্শনৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি আৰু কমনৱেলথ গেমছত ভাৰতৰ বৰ্তমানলৈ 15টা পদক অৰ্জন। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। সবাতোকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বহু অঞ্চল এতিয়াও বন্ধ পানীত বুৰ গৈ আছে। বিহুবৰৰ নেপালী খুঁটিত একেটা পৰিয়ালৰ 3গৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 81লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা শেহতীয়া ঘোষণা অনুযায়ী বানত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতিগৰাকী নিকট আত্মীয়ক 9 লাখ টকাকৈ অনুদান আগবঢ়োৱা হ'ব। ইয়াৰে 4 লাখ টকা অনুকম্পামূলক পুঁজি আৰু 5 লাখ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা প্ৰদান কৰা হ'ব। ইয়াৰ লগতে বানত নিৰুদ্দিষ্ট হৈ থকা ব্যক্তিসকলৰ ক্ষেত্ৰতো সম পৰিমাণৰ অনুদানৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰিছে। শিৱসাগৰ জিলাত ইতিমধ্যে নিহত 30জন ব্যক্তিৰ পৰিয়ালক এই 9 লাখ টকা প্ৰদান কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি শিৱসাগৰ হাইস্কুলত বান দুৰ্গতসকলক সাক্ষাৎ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সাহায্য সামগ্ৰী বিতৰণ কৰে। ইয়াৰ লগতে তেওঁ শিবিৰটোত চিকিৎসা সেৱা আগবঢ়োৱা স্বাস্থ্যকৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাও এই পৰিদৰ্শন

0: উপস্থিত থাকে। ইফালে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ কেন্দ্ৰীয় ভঁৰালৰ পৰা আজি শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ বানপীড়িত ছাত্ৰ ছাত্ৰীৰ বাবে পাঠ্যপুথি প্ৰেৰণ কৰা হয়। এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এইদৰে কয়।
1: জিলাৰ পৰা পোৱা তথ্য অনুযায়ী ক্ষতিগ্ৰস্ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 1,12,000 আৰু ইয়াতে আমাৰ 8,98,000 প্ৰায় 9,00,000 কিতাপ আমাক লাগিব আৰু সেই কিতাপৰ আজি প্ৰথম পৰ্যায়ত 15% 1,61,000 কিতাপ 3খন জিলাৰ কাৰণে আজি গৈছে। পৰ্যায়ক্ৰমে এতিয়া বাকী কিতাপখিনি গৈ থাকিব আৰু জিলা প্ৰশাসনক মই অনুৰোধ জনাইছোঁ তেওঁলোকে কিতাপখিনি ৰিচিভ কৰি, কাৰণ সকলো ঠাইত পৰিৱেশ নৰ্মেল হোৱাত হয়তো এদিন দুদিনৰ মানে ইফাল সিফাল হ'ব পাৰে, কিতাপখিনি সুৰক্ষিত ঠাইত ৰাখি তাৰ পৰা শৃংখলাবদ্ধভাৱে যাতে কিতাপৰ বিতৰণটো জিলা প্ৰশাসনৰ তদাৰকীত হয়, এইটো ক্লাছ ক শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে।
0: শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ উপৰি শোণিতপুৰ, গোলাঘাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাতো ভালেমান অঞ্চল বানৰ কবলত পৰিছে। গোলাঘাট জিলাত বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 75খন গাঁৱৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। নাগালেণ্ডৰ নিপকৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পত আজি পুৱা 8 বজালৈ জলাধৰৰ পানীৰ স্তৰ 322.40 মিটাৰত আছে। প্ৰকল্পটোৰ 2, 3 আৰু 4 নম্বৰ স্পিলৱে গেট খুলি পানী এৰি থকা হৈছে। স্পিলৱেৰ জৰিয়তে প্ৰতি ছেকেণ্ডত প্ৰায় 94 ঘন মিটাৰ পানী এৰি থকা হৈছে। যোৰহাট জলসম্পদ সংমণ্ডলৰ অধীনৰ মথাউৰিৰ খহনীয়া আৰু ছিগি যোৱা অংশৰ মেৰামতিৰ কাম চলি আছে। আমাৰ যোৰহাটৰ সংবাদদাতাই জনোৱা মতে কাকডোঙা মথাউৰিৰ ছিগি যোৱা অংশ মেৰামতিৰ বাবে জিঅ' টিউব স্থাপনৰ কাম প্ৰায় 90% সম্পূৰ্ণ হৈছে। একেদৰে চৰাইপানী মথাউৰিৰ প্ৰথমটো জিঅ' টিউব স্থাপনৰ কাম 60% সম্পূৰ্ণ হৈছে। ধনতোলাৰ জাজী বাওপাৰৰ মথাউৰিৰ বাঁহৰ পালিশ্বেডিং আৰু জিঅ' বেগ স্থাপনৰ কামো অব্যাহত আছে। অৱশ্যে জাজী নদীৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ বাবে খহনীয়া অঞ্চলত কামৰ গতি কিছু মন্থৰ হৈছে। বুগদৈৰ খোপাৰৰ হোলমৰা মথাউৰি ছিগি যোৱা অংশ জিঅ' টিউব স্থাপনৰ কাম সফলভাৱে সম্পন্ন হৈছে। ইপিনে ভোগদৈৰ মজিয়াবেটী, কাটিৰামচুক আৰু কলাইচুকৰ ছিগা মথাউৰি নিৰ্মাণৰ কাম আজি আৰম্ভ হৈছে। যোৰহাট জিলাৰ অসামৰিক প্ৰতিৰক্ষা বিভাগে নাজিৰাৰ দুৰ্গম বানপীড়িত কেইবাখনো গাঁৱত আজি জৰুৰী সাহায্য অভিযানৰ অধীনত বান সাহায্য বিতৰণ কৰে। শিৱসাগৰ জিলাৰ সামগ্ৰিক বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও নাজিৰাৰ বিহুবৰ অঞ্চল এতিয়াও বানপানী স্বাভাৱিকতে হোৱা ক্ষতিৰ পৰা উদ্ধাৰ হোৱা নাই। বান বিধ্বস্ত অঞ্চলটোৰ ক্ষয়ক্ষতিৰ উমান লোৱাৰ বাবে এতিয়া আমাৰ প্ৰতিনিধি উৎপল নাথৰ সৈতে কথা পাতিবলৈ লৈছো। উৎপল, এতিয়া আপুনি ক'ত আছে আৰু সেই ঠাইৰ শেহতীয়া স্থিতি কেনেকুৱা আমাক জনাওকচোন।
2: বৰ্তমান আমি উপস্থিত হৈছোঁ সেই শেহতীয়া বানে শিৱসাগৰ জিলাৰ বিহুবৰ, নেপালী খুটি, ছিগনেল বস্তি আদি অঞ্চলসমূহ যি দিখৌ নৈ বানে ধুৱাই নিলে তাত আমি আহি উপস্থিত হৈছোঁহি। ইয়াত একেবাৰে অবৰ্ণনীয় এটা পৰিস্থিতি, গোটেই অঞ্চলটো একেবাৰে ধুৱাই নিলে। আমি বাটত আহোঁতে পৰিলক্ষিত কৰিছোঁ বহুতো ট্ৰাক, ডাম্পাৰ বা অন্যান্য ব্যক্তিগত বাহন ৰাস্তাত প্ৰায় এডোখৰ ওলাই আছে, এতিয়াও পলসত ডুব খাই আছে আৰু মানুহখিনিৰ বাসগৃহসমূহ নাই, একেবাৰে ধুৱাই সমান কৰি নিলে। বৰ্তমান আহি তেওঁলোক এই বিহুবৰ ইয়াতে এটা পেট্ৰল পাম্প আছে, পেট্ৰল পাম্পৰ আশে পাশে এই জেগাখিনি ৰাস্তাতে তেওঁলোকে অৱস্থান কৰিছেহি আৰু তাতেই আহি প্ৰশাসনৰ লোক তথা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন জিলাৰ পৰা যিসকল লোক আহিছে সাহায্য প্ৰদানৰ বাবে তেওঁলোকে আহি ইয়াতে তেওঁলোকক সাহায্য প্ৰদান কৰিছে। ইয়াৰ ভিতৰতো বহুত অঞ্চললৈ এতিয়াও মানুহ যাব পৰা নাই, সেইসমূহত সাহায্য পাইছেগৈ যদিও যিমান পৰিমাণে পাব লগা আছিলে পোৱাগৈ নাই, কাৰণ তালৈ মানুহ যাব পৰা অৱস্থা বৰ্তমানো হোৱা নাই আৰু তাৰে বেছিভাগ মানুহ অৱশ্যে ইয়ালৈ ওলাই আহিছে, গতিকে তেওঁলোকে সাহায্য লাভ কৰিছে আৰু চৰকাৰ তথা প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকে যথেষ্ট সহায় সহযোগিতা পাইছে বুলি আমাক জানিবলৈ দিছে। কিন্তু তেওঁলোকক এতিয়া যিটো আটাইতকৈ ডাঙৰ প্ৰয়োজনীয়তা আহি পৰিছে, এতিয়া যিহেতু সাহায্য লাভ কৰি আছে, ৰেচন ৰচদ পাতি তেওঁলোকে পাই আছে, কিন্তু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক পুনৰ্বাসনৰ বাবে, পুনৰ সংস্থাপনৰ বাবে কাম কৰিবলগীয়া আছে। এই ক্ষেত্ৰত চৰকাৰ, প্ৰশাসন তথা অসমবাসী ৰাইজৰ সহায় সহযোগিতা তেওঁলোকক একান্তই প্ৰয়োজন। তাৰ বাবে অৱশ্যে চৰকাৰ তথা প্ৰশাসনে বিভিন্ন পদক্ষেপ হাতত লৈছে। আৰু এটা সমস্যা আমি এইখিনিতে পৰিলক্ষিত কৰিলোঁ, পৰৱৰ্তী সময়ত ই হয়তো এটা ডাঙৰ সমস্যা হ'ব পাৰে প্ৰদূষণৰ ক্ষেত্ৰত, বিশেষকৈ ইয়াত যিহেতু যিসকল লোক আছে তেওঁলোকৰ খোৱা পানীৰ যিহেতু কোনো ধৰণৰ সুবিধা নাই, তেওঁলোকক পানীৰ বটল দিয়া হৈছে, কিন্তু সেই খালী বটলসমূহৰ কোনো

0: কালেকশন কৰি জেগালৈ নি সেইসমূহ নিষ্কাশন কৰাৰ কোনো এতিয়ালৈকে আমাৰ দৃষ্টি গোচৰ হোৱা নাই তেনেকুৱা পদক্ষেপৰ। তেনেকুৱা পদক্ষেপসমূহ লোৱা খুবেই প্ৰয়োজন, কিন্তু বেচৰকাৰী সংস্থা চৰকাৰী পদক্ষেপৰ প্ৰয়োজন আছে। এটা কৃত্ৰিম বান সৃষ্টি কৰাৰ লগতে আকৌ পথাৰসমূহৰ সময়ত খেতি বাতিৰ ক্ষেত্ৰতো ই যথেষ্ট মানে বিৰূপ প্ৰভাৱ পেলাব বুলি আমাৰ শংকা হৈছে। গতিকে এই ক্ষেত্ৰতো কিন্তু পদক্ষেপ হাতত লোৱা উচিত।
1: ধন্যবাদ উৎপল নাথ। অগণন প্লাষ্টিকৰ খালী পানীৰ বটলসমূহে শিৱসাগৰ অঞ্চলত পাৰিপাৰ্শ্বিক সমস্যাৰ যি সৃষ্টি কৰিব পাৰে বুলি আমাৰ প্ৰতিনিধিয়ে শংকা প্ৰকাশ কৰিছে, এই বিষয়টো নিশ্চয় চিন্তনীয়। এই সন্দৰ্ভত স্থানীয় ৰাইজ সতৰ্ক হোৱাৰ লগতে প্ৰশাসনে সঠিক ব্যৱস্থাপনা ল'ব বুলি আশা কৰা হৈছে। বিধ্বংসী বানৰ মাজতো বিভিন্ন ঠাইৰ পৰা মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰা ভালেমান বাতৰি আমি লাভ কৰিছো। নাজিৰাৰ পৰা তেনে এটা ইতিবাচক বাতৰি এয়া আপোনালোকলৈ।
2: 19 জুলাই নিশা 3 বজাত যেতিয়া অসমৰ বাকী ঠাইৰ লগতে শিৱসাগৰ জিলাৰ নাজিৰা বিহুবোৰো নিদ্ৰাত আছিল, 21 বছৰীয়া শ্ৰাৱণ প্ৰসাদে কৰি সংগ্ৰহ কৰিবলৈ দিখৌ নৈৰ পাৰলৈ গৈছিল। সাধাৰণতে শান্ত আৰু সুগভীৰ বৈশিষ্ট্য প্ৰদৰ্শন কৰা দিখৌ নদীয়ে সেইদিনা প্ৰচণ্ড ঢৌত বৃহৎ আকাৰৰ গছসমূহৰ গুৰি উভালি আনিছিল। সচৰাচৰ দেখি থকা নদীখনৰ অশান্ত ৰূপ প্ৰত্যক্ষ কৰি শ্ৰাৱণ প্ৰসাদে সংহাৰী বানৰ আশংকা কৰিলে। পূবে ধলফাত দিয়া সময়লৈ তেওঁৰ আশংকা বাস্তৱত পৰিণত হ'ল। নাজিৰা উপজিলাৰ অন্তৰ্গত অধিকাংশ গাঁও মুহূৰ্ততে পানীত লীন গ'ল। যোগাযোগ বিচ্ছিন্ন হৈ বিদ্যুৎ সৰবৰাহ বন্ধ হোৱা নাজিৰাত সহ পৰিয়ালে ঘৰৰ চালৰ ওপৰত আশ্ৰয় লৈ থকা সময়ত শ্ৰাৱণ প্ৰসাদে নিজৰ প্ৰাণকটুচ্ছ জ্ঞান কৰি 6খন টুলুঙা নাৱেৰে শতাধিক লোকক সুৰক্ষিত কৰিবলৈ অভিযান আৰম্ভ কৰে। 20 জুলাই পুৱা 10 বজাৰ পৰা আৰম্ভ কৰি উৰে নিশা আৰু পাছৰ দিনটোলৈকে চলা এই অভিযানত তেওঁ শতাধিক লোকক সুৰক্ষিত স্থানলৈ আনিবলৈ সমৰ্থ হয়। 6জন সতীৰ্থৰে মিলি চলোৱা এই অভিযানৰ অন্তত শ্ৰাৱণ প্ৰসাদে দুৰ্যোগৰ মাজতো মানৱতাৰ বিজয় সুনিশ্চিত কৰে। বানৰ সংহাৰৰ মাজতো মানুহৰ ওপৰত বিশ্বাস সুদৃঢ় কৰা এই কাহিনী আমালৈ প্ৰেৰণ কৰিছিল আমাৰ চৰাইদেউৰ সংবাদদাতা নবুল কোৱাৰে।
1: শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীৰ পৰা।
3: সেনাবাহিনীয়ে জল ৰাহত অভিযানৰ অধীনত ৰাজ্যৰ বান প্ৰভাৱিত এলেকাসমূহৰ পৰা এতিয়ালৈকে 1000ৰো অধিক লোকক উদ্ধাৰ কৰিছে আৰু 30,000ৰো অধিক খাদ্য সামগ্ৰীৰ পেকেট বিতৰণ কৰিছে। সামাজিক মাধ্যমযোগে বান ক্ষতিগ্ৰস্ত এলেকাসমূহত চলি থকা এই মানৱীয় অভিযানৰ বিষয়ে প্ৰকাশ কৰি সেনাবাহিনীয়ে আজি কয় যে সেনা জোৱানসকলে অসামৰিক প্ৰশাসন, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু স্থানীয় সংস্থাসমূহৰ সৈতে কান্ধত কান্ধ মিলাই উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম কৰি আছে। তেওঁলোকে লগতে যোগাযোগ ব্যৱস্থা পুনৰ বাহাল ৰখা আৰু সামগ্ৰী কঢ়িয়াব পৰা ড্ৰোন ব্যৱহাৰ কৰি দূৰণিবতীয়া দুৰ্গম এলেকাত আবদ্ধ হৈ থকা লোকসকলৰ কাষ চাপি যোৱাৰ চেষ্টা চলাইছে বুলি সেনাবাহিনীৰ সূত্ৰই প্ৰকাশ কৰিছে। বিটিচিৰ বিধান পৰিষদৰ আজি 2026-27 বিত্তীয় বৰ্ষৰ বাবে বাজেটত অনুমোদন জনোৱা হয়। পৰিষদৰ নিজা ৰাজহৰ উৎসৰে এই বাজেটত 162.86 কোটি টকা ধাৰ্য কৰা হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে বিটিচিৰ মুৰববী তথা মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে বিটিচিয়ে লাভ কৰা মুঠ 91.31 কোটি টকা আৰু মুঠ ব্যয় 162.86 কোটি টকাৰ প্ৰস্তাৱেৰে আনুমানিক 71.84 কোটি টকাৰ ঘাটি বাজেট কালি বিধান পৰিষদত উত্থাপন কৰে। বিধান পৰিষদৰ অধিৱেশনৰ পাছত মুখ্য কাৰ্যবাহী সদস্য শ্ৰীমহিলাৰীয়ে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে যদিও অৰ্থনৈতিক উৎসসমূহ তেনে সীমিত তথাপি এই বাজেটৰ জৰিয়তে বিটিচি অঞ্চলৰ সকলো বিভাগৰ জৰিয়তে সৰ্বাংগীন উন্নতিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তেওঁ লগতে কয় যে অঞ্চলটোৰ ধাৰাবাহিক উন্নয়নমূলক কাম আৰু জনকল্যাণমূলক আঁচনিসমূহ কাৰ্যকৰী কৰাৰ বাবে চৰকাৰ দায়বদ্ধ। লোকপিল 2027 প্ৰস্তুতিমূলক কাৰ্যসূচীৰ অংশ হিচাপে আজি মৰিগাঁও নগৰ চাৰ্জ কাৰ্যালয়ৰ অধীনত গণনাকাৰী আৰু তত্বাৱধায়কসকলক এখন প্ৰথম পৰ্যায়ৰ 3-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। কাৰ্যসূচীৰ আৰম্ভণিতে মৰিগাঁও পৌৰসভা কাৰ্যবাহী বিষয়া তথা চাৰ্জ বিষয়া মানৱ প্ৰতিম বৰুৱাই উদ্বোধনী ভাষণত সফল লোকপিয়ল পৰিচালনাৰ বাবে সঠিক, নিৰ্ভুল আৰু সময়মতে তথ্য সংগ্ৰহত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে। ক্ষেত্ৰ প্ৰশিক্ষক জিন্তু কুমাৰ ডেকা আৰু পল্লৱ কুমাৰ নাথে প্ৰশিক্ষণৰ কাৰিকৰী অধিৱেশনসমূহ পৰিচালনা কৰি লোকপিয়ল পদ্ধতি, ডিজিটেল সঁজুলি ব্যৱহাৰ আৰু ক্ষেত্ৰ পৰ্যায়ৰ কাৰ্যপদ্ধতি সন্দৰ্ভত বিস্তৃত দিক নিৰ্দেশনা আগবঢ়াব। বাতৰি পৰৱৰ্তী অংশ শুনক জিন্তিৰাণী ডেকাৰ পৰা।
1: ভাৰতীয় তথ্য সেৱাৰ বিষয়া ৰীণা সোণোৱালক দূৰদৰ্শনৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জাননীযোগে এই কথা সদৰি কৰিছে। ৰীণা সোণোৱালৰ এই পদোন্নতি

0: শক্তিয়ে অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে গৌৰৱৰ বতৰা কঢ়িয়াই আনিছে। ভাৰতীয় তথ্য সেৱাৰ 1994 চনৰ বেটছৰ বিষয়া ৰীণা সোণোৱাল সম্প্ৰতি কেন্দ্ৰীয় উচ্চ শিক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব হিচাপে কৰ্মৰত হৈ আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 3-4 দিনলৈ ৰাজ্যৰ বিভিন্ন অংশত প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজিৰে পৰা 1 আগষ্টলৈ অসম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ প্ৰবল বৰষুণৰ ফলত ধেমাজি, লখিমপুৰ, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে। বৰষুণৰ ফলত বিভিন্ন ঠাইত পানী জমা হোৱা, আকস্মিক বান, ভূমিস্খলন আদিৰ আশংকা কৰি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলা প্ৰশাসন আৰু তাৎক্ষণিক সঁহাৰি সংস্থাসমূহক সতৰ্ক হৈ থাকিবলৈ আৰু পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে। প্ৰাধিকৰণে লগতে জনসাধাৰণক বৰষুণৰ সময়ত অপ্ৰয়োজনীয় যাত্ৰা নকৰিবলৈ আৰু স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা জাননী সময়ে সময়ে চাই থাকিবলৈ পৰামৰ্শ দিছে। গ্লাছকোত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতৰ নীৰজ চোপ্ৰাই পুৰুষৰ জেভলিন থ্ৰৰ ফাইনেলত প্ৰৱেশ কৰিছে। নীৰজৰ উপৰি ৰোহিত যাদৱ আৰু যশবীৰ সিঙেও এই শিতানত ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ পূৰ্বে পুৰুষৰ T-47 শিতানৰ 100 মিটাৰ দৌৰত যোৱা নিশা দিলীপ মাহাদু গভিতে সোণ আৰু মহম্মদ ৱাছিল মাৰ্চিংগনা কাঠে ৰূপৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰে। ভাৰতে এই প্ৰতিযোগিতাত বৰ্তমানলৈকে 3টা সোণ, 9টা ৰূপ আৰু 3টা ব্ৰঞ্জসহ মুঠ 15টা পদক লাভ কৰিছে। চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত হাঁহচৰা গাঁৱৰ সুদক্ষ ফুটবল খেলুৱৈ তথা বিজনী জিলাৰ ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক, বিজনী জিলা UPPL দলৰ উপসভাপতি সমাজকৰ্মী জীৱানন্দ বসুমতাৰীৰ যোৱা নিশা এটা পথ দুৰ্ঘটনাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 46 বছৰ। উল্লেখযোগ্য যে যোৱা নিশা বিজনী চহৰৰ পৰা ক্ৰীড়া সন্থাৰ কাম সম্পন্ন কৰি হাঁহচৰা গাঁৱৰ নিজৰ ঘৰলৈ দুচকীয়া বাহনেৰে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হয়। পাছত স্থানীয় লোকে তেওঁক বিজনী মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। খেলুৱৈগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যত এইবছৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 81লৈ বৃদ্ধি। বানত নিহত হোৱা লোকসকলৰ নিকটাত্মীয়লৈ ৰাজ্য চৰকাৰৰ 9 লাখ টকাকৈ সাহায্য ঘোষণা। জল ৰাহত অভিযানৰ অধীনত ৰাজ্যৰ বান প্ৰভাৱিত এলেকাসমূহৰ পৰা 1000ৰো অধিক লোকক উদ্ধাৰ। ৰীণা সোণোৱালক দূৰদৰ্শনৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি আৰু কমনৱেলথ গেমছত ভাৰতৰ বৰ্তমানলৈ 15টা পদক অৰ্জন। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মে সৰফিৰোজী। संसद ने राष्ट्रीय गौरव अपमान निवारण संशोधन विधेयक 2026 पारित कर दिया है। विधेयक का उद्देश्य वंदे मातरम को राष्ट्रगान के समान वैधानिक संरक्षण प्रदान करना है। वंदे मातरम के अपमान पर 3 वर्ष तक की कैद, जुर्माना या दोनों सजा हो सकती है। गृह राज्य मंत्री नित्यानंद राय ने कहा कि ये विधेयक देश की सांस्कृतिक विरासत, राष्ट्रीय पहचान और स्वतंत्रता संग्राम के आदर्शों का प्रतिनिधित्व करता है। श्री राय ने कहा कि वंदे मातरम केवल एक गीत नहीं है बल्कि ये राष्ट्र की आत्मा की आवाज है।
2: यह विधेयक राष्ट्र गौरव का विधेयक है। यह किसी राज्य के खिलाफ नहीं है, किसी व्यक्ति या किसी विचारधारा के खिलाफ नहीं है। और जब राष्ट्र गान हो तो उसके साथ साथ राष्ट्र गीत का भी गायन हो। अब एक भारत श्रेष्ठ भारत के लिए संपूर्ण वंदे मातरम चाहिए।
1: राज्यसभा में लोक परीक्षा अनुचित साधन रोकथाम संशोधन विधेयक 2026 पर चर्चा जारी है। लोकसभा ने ये विधेयक कल पारित कर दिया था। कार्मिक, लोक शिकायत और पेंशन राज्य मंत्री जितेंद्र सिंह ने विधेयक पेश किया। चर्चा के लिए 7 घंटे आवंटित किए गए हैं। डॉक्टर जितेंद्र सिंह ने कहा कि विधेयक के अंतर्गत जांच 2 महीने के भीतर और आरोप पत्र दाखिल होने के बाद 3 महीने के भीतर मुकदमा पूरा किया जाना चाहिए। उन्होंने कहा कि ये विधेयक देश के छात्रों और युवाओं के कल्याण की रक्षा के लिए सरकार की प्रतिबद्धता की पुष्टि करता है।
3: प्राइम मिनिस्टर मोदी जी लॉस्ट नो टाइम।
4: प्रधानमंत्री मोदी ने बिना समय गवाए घोषणा की है कि छात्रों के भविष्य को खतरे में डालने की अनुमति नहीं दी जाएगी, इसलिए वर्ष 2024 के अधिनियम में संशोधन करने वाला ये विधेयक लाया जा रहा है ताकि इसे अधिक कठोर और प्रभावी बनाया जा सके। यदि इसमें सुधार के लिए कोई सुझाव होंगे तो मैं उनका

0: Debray signed a memorandum of understanding in New Delhi for the establishment of India's first telecom manufacturing zone, Phase 1, at Gwalior, Madhya Pradesh. The initiative seeks to create a world-class manufacturing ecosystem for telecom equipment and allied technologies. The MOU will boost homegrown telecom manufacturing, attract investments, create jobs, and strengthen India's journey towards Atmanirbhar Bharat. Prime Minister Narendra Modi today met with the members of Parliament from Arunachal Pradesh and Nagaland at the Parliament House and discussed the prevailing flood situation in both the states. In a social media post, the Prime Minister said the central government will keep working with the respective state governments to address the challenges. He also prayed for everyone's well-being and safety. Protests continued in Pakistan-occupied Jammu and Kashmir POJK today, following brutal crackdown by Pakistani forces during peaceful demonstrations on Monday, leading to the death of over 40 people. Social media accounts linked to the Jammu-Kashmir Joint Awami Action Committee accused the security forces of using lethal force against protesters. The Joint Awami Action Committee has appealed to the United Nations, international human rights organizations, and democratic governments to intervene, alleging the use of live ammunition and excessive force against peaceful protesters by Pakistani security forces. In Taipei Open Badminton, Unnati Huda, Devika Sehag, Tanvi Sharma and Kiran George have progressed to the singles quarterfinals. Unnati Huda defeated Tanya Hemanth in an all-Indian tie. Tanvi Sharma defeated Indonesia's Thalita Wirjawan to reach the last eight. Devika Sehag made it three Indians in the women's singles quarters, beating Indonesia's Nikadek Tinda Pratiwi. In men's singles, Kiran George won the other all-Indian clash of the day against Tarun Manipalli. Neeraj Chopra has qualified for men's javelin finals in Commonwealth Games at Glasgow. Javelin throwers Rohit Yadav and Yashveer Singh have also entered the finals. Neeraj finished fifth, Rohit Yadav 9th and Yashveer Singh 10th in the qualification round. And that is the end of this news bulletin.
1: এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 আজি ৰাজ্যসভাত উত্থাপন কৰা হয় ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 সংসদত গৃহীত হৈছে অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও সাতখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে পূব কংগোত ইবোলা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 1500তকৈও অধিক হৈছেগৈ আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছত ভাৰতে 3টা সোণ 9টা ৰূপসহ মুঠ 15টা পদেৰে তালিকাৰ অষ্টম স্থানত আছে ৰাজ্যসভাত আজি লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয় মধ্যাহ্ন ভোজনৰ পিছত সদন পুনৰ মিলিত হোৱাত কৰ্মচাৰী ৰাজহুৱা ওজৰাপত্তি নিষ্পত্তি আৰু পেঞ্চন দপ্তৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে এই বিধেয়কখন উত্থাপন কৰে সভাপতি চি পি ৰাধাকৃষ্ণনে কয় যে বিধেয়কখন সন্দৰ্ভত আলোচনা কৰাৰ বাবে 7 ঘণ্টা সময় ধাৰ্য কৰা হৈছে বিধেয়কখনত 10 বছৰলৈ কাৰাবাস 10 কোটি টকা পৰ্যন্ত জৰিমনা আৰু দোষী সাব্যস্ত হোৱা অপৰাধী সম্পত্তি বাজেয়াপ্তকে ধৰি কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে পৰীক্ষাৰ সৈতে জড়িত গোচৰসমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে প্ৰত্যেক ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক দৈনিক বিশেষ দ্ৰুত আদালত স্থাপনৰ অধিকাৰ প্ৰদান কৰা হৈছে বিধেয়কখনত উল্লেখ কৰা অনুসৰি থানাত তথ্য লিপিবদ্ধ হোৱাৰ পৰা 2 মাহৰ ভিতৰত গোচৰসমূহৰ তদন্ত আৰু অভিযোগনামা দাখিলৰ 3 মাহৰ ভিতৰত গোচৰৰ শুনানি সম্পূৰ্ণ কৰিব লাগিব সদনত বিধেয়কখন উত্থাপন কৰি ডঃ জিতেন্দ্ৰ সিঙে কয় যে এই বিধেয়কখনে দেশৰ ছাত্ৰ ছাত্ৰী আৰু যুৱ প্ৰজন্মক সুৰক্ষা দিয়াৰ বিষয়টো যে কেন্দ্ৰীয় চৰকাৰে শীৰ্ষ অগ্ৰাধিকাৰৰ বিষয়বস্তু হিচাপে গ্ৰহণ কৰিছে সেই কথাকে প্ৰতিফলিত কৰিছে তেওঁ কয় যে প্ৰশ্নকাকত ফাদিল হোৱা বিষয়টো অতি গুৰুত্বপূৰ্ণ বিষয় পূৰ্বৰ কেন্দ্ৰীয় চৰকাৰ আৰু বিভিন্ন ৰাজ্য চৰকাৰৰ শাসনকালত এনেধৰণৰ বহুকেইটা ঘটনাৰ কথা পোহৰলৈ আহিছে ডঃ সিঙে প্ৰশ্নকাকত ফাদিল গোচৰৰ অভিযুক্তসকলৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ বুলি দোহাৰে মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিধেয়কখন সদনত উত্থাপন কৰাৰ ক্ষেত্ৰত বিলম্ব কৰা নাই

0: প্ৰধানমন্ত্ৰীৰ এই পদক্ষেপে দেশৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিয়াৰ অনুমতি যে কাৰো নাই সেই কথাটোকে প্ৰমাণ কৰিছে।
1: This legislation, which seeks to make amendments in 2024 Act in order to make it more stringent, more deterrent, is being brought in. If there are any suggestions for improvement, I'll be taking note of it. This bill is a reaffirmation of the government's highest commitment to safeguard the welfare of the students and youth of this country. Paper leak is an issue at a malaise which has confronted this nation and has been reported from different parts of the country, regardless of whichever the party in power, regardless of whichever the
0: আলোচনাত ভাগ লৈ বিৰোধী নেতা মল্লিকাৰ্জুন খাৰ্গেই কয় যে চৰকাৰে এই নতুন বিধেয়কখনত কেৱল দেখুওৱাৰ বাবেহে ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ কয় যে এই প্ৰস্তাৱিত বিধেয়কখনে পৰীক্ষাসমূহৰ অনিয়ম প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কোনো প্ৰভাৱ নেপেলায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদ ভৱনত অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ সাংসদসকলৰ সৈতে আলোচনাত মিলিত হয়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে বৈঠকত দুয়োখন ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হয়। কেন্দ্ৰীয় চৰকাৰে এই দুৰ্যোগৰ সময়ত অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডক সকলো সহায় সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাজ্য দুখনৰ জনসাধাৰণৰ কল্যাণ আৰু সুৰক্ষাৰ বাবে প্ৰাৰ্থনা জনায়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে বৈঠকত প্ৰধানমন্ত্ৰীয়ে ৰাজ্য দুখনলৈ সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়াৰ লগতে বান প্ৰভাৱিত লোকসকলে যাতে সময়মতে সকলো ধৰণৰ সাহায্য লাভ কৰে সেয়া সুনিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। সংসদত আজি ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 গৃহীত হৈছে। গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী আইন 1971 সংশোধনৰ বাবে আজি এই বিধেয়ক উত্থাপন কৰে। বন্দে মাতৰমক ৰাষ্ট্ৰীয় সংগীত জনগণ মনৰ সমানে সাংবিধানিক মৰ্যাদা প্ৰদান কৰা হৈছে এই প্ৰস্তাৱিত বিধেয়কৰ মূল উদ্দেশ্য। এই ক্ষেত্ৰত হোৱা অপৰাধৰ বাবে 3 বছৰৰ কাৰাবাস, জৰিমনা অথবা কাৰাবাস আৰু জৰিমনাৰ শাস্তি হ'ব পাৰে। বিধেয়ক সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰত গৃহ ৰাজ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই বিধেয়কখন কেৱল আইনী সংশোধনেই নহয়, বিধেয়কখনে দেশৰ সাংস্কৃতিক ঐতিহ্য, ৰাষ্ট্ৰীয় পৰিচয় আৰু দেশৰ স্বাধীনতা সংগ্ৰামৰ আদৰ্শকো প্ৰতিনিধিত্ব কৰিছে। তেওঁ কয় যে 1971 চনৰ ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী আইনৰ জৰিয়তে ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি সন্মান সুনিশ্চিত কৰাৰ ব্যৱস্থা কৰা হৈছে। শ্ৰীৰায়ে কয় যে এই বন্দে মাতৰম কেৱল এটা গীত নহয় বৰঞ্চ ৰাষ্ট্ৰৰ আত্মাৰ কণ্ঠ। তেওঁ কয় যে এই বিধেয়কৰ জৰিয়তে একতা, সন্মান আৰু দেশৰ স্বাধীনতা সংগ্ৰামৰ ঐতিহ্য আৰু আদৰ্শক অধিক শক্তিশালী কৰিব।
2: यह विधेयक राष्ट्र गौरव का विधेयक है। यह किसी राज्य के खिलाफ नहीं है, किसी व्यक्ति या किसी भी विचारधारा के खिलाफ नहीं है। और जब राष्ट्र गान हो तो उसके साथ साथ राष्ट्र गीत का भी गायन हो। अब एक भारत श्रेष्ठ भारत के लिए संपूर्ण वंदे मातरम चाहिए। महोदय, मैं प्रस्ताव करता हूँ कि विधेयक पारित किया जाए।
0: শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়া বানত বুৰ গৈ আছে। সবাতোকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বহু অঞ্চল এতিয়াও পান্ধপানীত বুৰ গৈ আছে। বিহু বৰৰ নেপালী খুঁটিত একেটা পৰিয়ালৰ 3গৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰৰ পাছত সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 81লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা শেহতীয়া ঘোষণা অনুযায়ী বানত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতিগৰাকী নিকট আত্মীয়ক 9 লাখ টকাকৈ অনুদান আগবঢ়োৱা হ'ব। ইয়াৰে 4 লাখ টকা অনুকম্পামূলক পুঁজি আৰু 5 লাখ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা প্ৰদান কৰা হ'ব। ইয়াৰ লগতে বানত নিৰুদ্দিষ্ট হৈ থকা ব্যক্তিসকলৰ ক্ষেত্ৰতো সমপৰিমাণৰ অনুদানৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰিছে। শিৱসাগৰ জিলাত ইতিমধ্যে নিহত 30জন ব্যক্তিৰ পৰিয়ালক এই 9 লাখ টকা প্ৰদান কৰা হৈছে। শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ উপৰিও শোণিতপুৰ, গোলাঘাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাতো ভালেমান অঞ্চল বানৰ কবলত আছে। গোলাঘাট জিলাত বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 75খন গাঁৱৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। পূব কংগোত ইবোলা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 1500তকৈও অধিক হৈছেগৈ। কংগোৰ চৰকাৰী সূত্ৰই জনোৱা মতে এসপ্তাহত এই ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যা 50% বৃদ্ধি পাইছে। জানিব পৰা মতে যোৱা মঙলবাৰলৈকে এই ভাইৰাছত আক্ৰান্ত 3400তকৈ অধিক লোকৰ 1500তকৈ অধিকজনৰ মৃত্যু হৈছে। উল্লেখযোগ্য যে এইবাৰৰ ইবোলা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা পূৰ্বৰ ইবোলা ভাইৰাছৰ সংক্ৰমণৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে, কিয়নো এইবাৰৰ ইবোলা মহামাৰী বুন্দি বিয়াগো ভাইরাস

বছৰৰ বাবে হৈছে। এই ভাইৰাছৰ টীকা বা চিকিৎসা এতিয়াও উপলব্ধ নহয়। বিহাৰ, গুজৰাট আৰু মধ্যপ্ৰদেশ বিধানসভাৰ উপ নিৰ্বাচন আজি অনুষ্ঠিত হয়। বিহাৰৰ বাংকীপুৰ বিধানসভা সমষ্টি, গুজৰাটৰ মঞ্জলপুৰ আৰু মধ্যপ্ৰদেশৰ দাতিয়া বিধানসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হয়। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিয়লি 5 বজালৈ বাংকীপুৰ আৰু মঞ্জলপুৰ বিধানসভা সমষ্টিকেইটাত প্ৰায় 34% ভোটদান হৈছে। আনহাতে দাতিয়া সমষ্টিত 69% ভোটদানৰ বাতৰি পোৱা গৈছে। স্কটলেণ্ডৰ গ্লাছগোত চলি থকা কমনৱেলথ গেমছত ভাৰতৰ নীৰজ চোপ্ৰা, ৰোহিত যাদৱ আৰু যশবীৰ সিং পুৰুষৰ জেভলিনৰ ফাইনেলত প্ৰৱেশ কৰিছে। কোৱালিফিকেশ্যন ৰাউণ্ডত নীৰজ চোপ্ৰা পঞ্চম, ৰোহিত যাদৱ নৱম আৰু যশবীৰ সিং দশম স্থানত থাকে। ইপিনে কমনৱেলথ গেমছৰ পেৰা এথলেটিকছত ভাৰতৰ এথলেটিকসকলে স্মৰণীয় অধ্যায় লিপিবদ্ধ কৰিছে। পেৰা এথলেটিকছৰ পুৰুষৰ 100 মিটাৰ দৌৰৰ T47 শাখাত দিলীপ মাহাতো গাভিতে সোণৰ আৰু মহম্মদ ৱাছিল মৰ্চিংগান কাঠিয়ে ৰূপৰ পদক লাভ কৰিছে। ইংলেণ্ডৰ কেভিন সন্তোষে ব্ৰঞ্জৰ পদক দখল কৰে। মহিলাৰ ভাৰোত্তোলনৰ 48 কিলোগ্ৰাম শাখাত মীৰাবাই চানু আৰু F57 পেৰা এথলিট শাখাত মহিলাৰ শ্বটপুটত শৰ্মিলা ধনকাৰে সোণৰ পদক লাভ কৰাৰ পিছত এয়া হৈছে ভাৰতৰ তৃতীয়টো সোণৰ পদক। 3টা সোণ, 9টা ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদকসহ মুঠ 15টা পদকেৰে ভাৰত পদক তালিকাৰ অষ্টম স্থানত আছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 আজি ৰাজ্যসভাত উত্থাপন কৰা হয়। ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 সংসদত গৃহীত হৈছে। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। পূব কংগোত ইবোলা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 1500তকৈও অধিক হৈছেগৈ। আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছত ভাৰতে 3টা সোণ, 9টা ৰূপসহ মুঠ 15টা পদকেৰে তালিকাৰ অষ্টম স্থানত আছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।

0: আজিৰ বিয়লি ৰং অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ তেজপুৰ পৌৰসভাৰ প্ৰাক্তন ৱাৰ্ড কমিশ্যনাৰ, প্ৰাক্তন চেয়াৰমেন তথা বৰ্তমান শোণিতপুৰ জিলা ক্ৰীড়া সন্থাৰ উপসভাপতি শ্ৰীযুতা পুষ্পা ডেকা বাইদেউক। বাইদেউ নমস্কাৰ।
1: নমস্কাৰ।
0: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: প্ৰথমে বাইদেউ আৰম্ভ কৰোঁ আপোনাৰ শৈশৱৰ পৰা, কওকচোন আপোনাৰ শৈশৱৰ কথা, জন্ম ক'ত, কেতিয়া হৈছিল, আপোনাৰ পিতৃ মাতৃ আৰু শিক্ষা ক'ৰ পৰা আৰম্ভ কৰিলে, কেনেদৰে এই বিষয়ে।
1: মোৰ ঘৰ চতিয়াত, চতিয়া মালৰ গাঁৱত জন্ম, আৰু মোৰ দেউতা স্কুলৰ হেডমাষ্টৰ আছিলে, শিক্ষক আছিলে। শৈশৱটো মোৰ গাঁৱতে ডাঙৰ দীঘল হৈছে, যেতিয়ালৈকে মই তাতে পঢ়িছিলোঁ, আমাৰ চতিয়াত আমাৰ যিখন নৰ্মেল স্কুল বুলি কয় তাতে পঢ়িছিলোঁ, গাৰ্লছত মেট্ৰিক পাছ কৰিছোঁ। তাৰপৰা আকৌ মই চতিয়া কলেজৰ পৰা ইউনিভাৰ্চিটি পাছ কৰিলোঁ। পাছ কৰা মানে কি, তেতিয়া আৰু সৰুতে বিয়া বাৰু দিয়ে ন, তাৰপিছতে মোৰ বিয়া ঠিকেই হ'ল আৰু, বিয়া হ'লোঁ তেজপুৰত। তেজপুৰত এনেকুৱা এজন ব্যক্তিৰ লগত মই বিয়া হ'লোঁ যিজন ব্যক্তিক আমাৰ গোটেই অসমে বা ভাৰতবৰ্ষ চিনি পাইছিলে, তেওঁ খেলাৰ লগত বহুত জড়িত আছিলে। বিয়া হোৱাৰ পিছত মোক আকৌ দৰং কলেজত নাম লগাই দিলে। তাৰপিছত মই ধৰক তাই এইবিলাক যি ধৰণৰ যিমান অনুষ্ঠানৰ ট্ৰেইনিং চেনিবিলাক মই কৰি থাকোঁ আৰু গম নোপোৱাকৈ মানে।
0: হয়, বিয়াৰ পাছতো আপোনাৰ শিক্ষা সেইদৰে চলাই নিলে। আপোনাৰ জন্ম চতিয়াত বুলি ক'লে, সেই শৈশৱৰ সময়ছোৱা, চতিয়াৰ সেই সময়ছোৱাৰ বিষয়ে অকণ কওকচোন, কেনেকুৱা অভিজ্ঞতা আছিলে আপোনাৰ সেই সময়ত সেই গাঁৱত?
1: গাঁৱত মানে দেউতা মোৰ যেতিয়া হেডমাষ্টৰ বহুত ষ্ট্ৰিক আছিলে, আৰু সেইটো সময়ত মানে আমাৰ খেলা ধূলা কৰোঁতেও মানে অকণ লগত গৈছিলে দেউতা, আৰু মই তেতিয়াৰ পৰা নাটক চাটক কৰিছিলোঁ, মোক নাটক কৰিবলৈ মাতিছিলে, তেতিয়া টিকেট ছিষ্টেম নাটকত কৰিছিলোঁ দেই। দেউতাই আকৌ লগত মানে মোৰ জেঠাই ল'ৰা এজন ডাক্তৰ, তেওঁকো লগত পঠাইছিলে মানে। তেতিয়া অকণমান হেৰি আছিলে, দেউতা যেতিয়া মাষ্টৰ অকণমান চকু টুকু বেছি দিছিলে আৰু ছোৱালী যেতিয়া। তাৰ উপৰিও আকৌ মোক পথাৰত মানে বোকা ৰুবলৈ লৈ যায়, যে তোক বিয়া দিলেতো খেতিয়কৰ ঘৰত পৰিলেতো বোকা ৰুব লাগিব। স্কুল টাইমলৈকে আমাৰ দুঘণ্টা দুঘণ্টা মানে পথাৰলৈ লৈ যায়, কিন্তু সেইটো সময়ত মানে হাঁহি

0: ঠেমৰ মানে জোক ওলাই ন গোটেই আলিবিলাক ভাঙি পেলাওঁ মানে দৌৰি দৌৰি পেলাই। সেয়া আৰু দেউতা থাকোঁতে বহুত ধুনীয়াকৈ মানে হেৰি কৰিছিল আৰু,
1: মানে আপোনাক আপোনাৰ পিতৃয়ে আপোনাক সকলোখিনিৰ সৈতে শিকাইছে।
0: তেতিয়াই মই নাটক চাটক কৰিছিলোঁ আৰু খেলা ধূলা কৰিছিলোঁ। তেতিয়াতো আৰু খেলাটো মানে হেৰি আৰু দৌৰা চাইকেল চলোৱা এইবিলাক কৰিছিলোঁ। মানে সুবিধাখিনি দেউতাহঁতৰ পৰাও পাইছিলোঁ দেই।
1: আপুনি বৰ্তমান যিখিনি কৰি আছে তাৰ প্ৰাথমিকখিনি আপুনি ঘৰতেই লাভ কৰিছিলে। আপুনি বিবাহ পাশত আবদ্ধ হ'ল তেজপুৰৰ এগৰাকী চিৰস্মৰণীয় ব্যক্তিৰ সৈতে যাৰ বহুখিনি অৱদান আছে তেজপুৰৰ সমাজ জীৱনত। ৰাজনীতিৰ সৈতে আপুনি জড়িত বা বিভিন্ন সামাজিক কামৰ সৈতে জড়িত, এতিয়া সেইখিনি কওকচোন, বিয়াৰ পাছত আপোনাৰ যি কৰ্মজীৱন সেইখিনি কেনেকৈ আগবঢ়াই নিলে? কাৰণ সাংসাৰিক যেতিয়া ব্যস্ততা আহে এগৰাকী নাৰীৰ, তেতিয়া বহু ক্ষেত্ৰত কৰিব বিচৰা বহুখিনি কাম তেওঁলোকে কৰিব নোৱাৰে বা সুবিধা পালেও হয়তো নিজক আগুৱাই নিব নোৱাৰে, বহুখিনি বাধা আহি পৰে। সেই সময়ছোৱাত আপোনাৰ দুটি সন্তানৰ সৈতে কিদৰে আগবাঢ়ি গৈছিলে, কি কি কাম কৰিছিলে তেতিয়া?
0: মোৰ মানে এটাই ভাল লাগে, মানে মই 74ত বিয়া হৈছোঁ,
1: হয়
0: তাৰপিছত মোৰ ছোৱালীৰ পিছত জন্ম হ'ল, ল'ৰাটোও জন্ম হ'ল, কিন্তু ঘৰখন মোৰ শহুৰ শাহু, মোৰ শহুৰো মানে ৰেলৱেত চাকৰি কৰিছিলে, তেওঁ মানে ৰাজহুৱা কামত বহুত জড়িত আছিলে, নামঘৰত ভাওনা পতাৰ পৰা গায়ন বায়ন শিকোৱাৰ পৰা গোটেইখিনি গাত তেওঁৰ গুণ আছিলে। মোৰ এটাই ভাল লাগে, দেউতাই মানে যেতিয়া মই কলেজলৈ যাওঁ ৰিক্সা ভাড়া 5 টকা এটা দি পঠিয়ায় শহুৰ দেউতাই, তই যা ভালকৈ পঢ় মানে খুব উৎসাহ দিছিলে। আৰু শহুৰ দেউতা বেছিদিন জীয়াই নাথাকিলে, কেঞ্চাৰ হৈ পেলাই ঢুকাই থাকিলে। তাৰপিছত শাহু আছিলে, শাহুকো মই পৰিচৰ্যা কৰিব লগা হৈছিল কাৰণ যিহেতু মই ডাঙৰ বোৱাৰী আৰু আমাৰ 4জন ল'ৰা, গতিকে বাকীবিলাক বাগানত থাকে গুৱাহাটীত থাকে, গতিকে মই গোটেইখিনি চাব লগা হৈছিল। আৰু মোৰ শাহুমা মানে কিতাপ যথেষ্ট পঢ়িছিলে আৰু বোৱাৰী ওলাই গ'লে মানে খুবেই ভাল পায় মানে, আৰু মোক মানে এওঁ এনেকুৱা কৰিলে যে ঘৰত ইমান সাহ দিয়ে, যেতিয়া খেলা গোটেইবিলাকৰ তেওঁ ভাইচ প্ৰেচিডেণ্ট আছিলে, টীম চিমবিলাক অৰ্গেনাইজ কৰে, টীমবিলাক নিব হ'লেও এওঁ মোক ষ্টেট টীমৰ মেনেজাৰ কৰি পঠাই দিয়ে। আৰু মোৰ ল'ৰা আৰ্চাৰী খেলিছিলে, আৰ্চাৰী টীমৰ মেনেজাৰ হৈ মই গৈছোঁ জামছেদপুৰ, তাৰপিছত পাটিয়ালা গৈছোঁ, তাৰপিছত চণ্ডীগড় গৈছোঁ, অসম টীমৰ লগত বহুত বাৰ মানে টীম মেনেজাৰ হৈ গৈছিলোঁ। আৰু তাৰ অভিজ্ঞতা মোৰ মানে এনেকুৱা হ'ল, এগৰাকী আমাৰ প্লেয়াৰ বেমাৰ হ'ল চণ্ডীগড়ত, যেতিয়া ৱমেন্স ফেষ্টিভেল হৈছিলে গোটেই অসমৰ পৰা 100 কিমানজন মহিলা গৈছিলে, তেতিয়া চণ্ডীগড় সেইটো সময়ত অকণ হুলস্থুল হৈ আছিলে, কোনো হস্পিটেলত যাব ভয় কৰিছিলে, কিন্তু মই কিন্তু সৎসাহ সহকাৰে হস্পিটেলত গৈ ৰখি আছোঁ। তেওঁ আকৌ প্ৰয়াত প্ৰবীণ গগৈ মিছেছ, ঘাট প্ৰতিঘাট গৈছে কিছুমান তেনেকৈ খেলা ধূলাত বা টীম নিব লগা হয়, কিবা পইচা পাতি দিগদাৰ হয়, ময়ে এওঁ কয় কি নাই তুমি চলাই লৈ আহিবা, মোক তেনেকৈয়ে মানে পঠাই দিয়ে, মানে কোনো কথাতে বাধা নকৰে। তাৰপিছত নাটক কৰিলোঁ, নাটকৰ টীম এটা কৰিলোঁ, মিলিজুলি নাট্য সমাজ
1: ইয়াতে তেজপুৰত,
0: তেজপুৰতে মই প্ৰেচিডেণ্ট আৰু লাৱণ্য দেৱী বেচেৰিয়া তেওঁ ষ্টেটিষ্টিকেলত কাম কৰিছিলে আৰু তেওঁ অফিচাৰ আছিলে, তেওঁ মানে নাটক চাটক কৰিছিলে, আমি দুজনে অৰ্গেনাইজ কৰি গোটেই মহিলা যিবোৰ ঘৰত থকা মহিলা, গালিও শুনিছোঁ কিন্তু তেওঁলোকক ঘৰত সোমাবও নিদিয়ে মানে নাটক কৰিবলৈ গ'লে, মানে
1: কাৰণ সেই সময়ত সমাজ ব্যৱস্থাটো বৰ বেলেগ আছিল, এতিয়াৰ নিচিনা নাছিল,
0: তেওঁ মানে এদিন তলা মাৰি থৈ দিছে মানে সোমাব নাই দিয়ে। তথাপিও আমি উৰিষ্যা ডেৰাডুন তাৰপিছত পাটিয়ালা এইবোৰ চবতে নাটক চাটক কৰিলোঁ, উৰিষ্যাত পিছে মই জুৰিঅ'ত বেষ্ট এক্ট্ৰেছ পাইছোঁ। তাৰপিছত 2018ত ক্ৰীড়া সংগঠক বঁটা পালোঁ, CM তেতিয়া হেৰি আছিলে আমাৰ সৰ্বানন্দ সোণোৱাল, লগে লগে মানে মোৰ এনেকুৱা মানে সেই 3 বছৰটোত ইমানেই মোৰ মানে কম্পিটিশ্যনবিলাক আহিল, মই পৌৰসভাৰ চেয়াৰমেন আছিলোঁ, সেই চেয়াৰমেন থকা 16 চনত মই চেয়াৰমেন আছিলোঁ, এনেইতো ৱাৰ্ড কমিশ্যনাৰ কণ্টিনিউ মই আছিলোঁ, 3 চনৰ পৰা কণ্টিনিউ হৈ আছোঁ, তাৰপিছত আকৌ চেয়াৰমেন হ'লোঁ, চেয়াৰমেন হৈ থকাৰ পাছত এটা স্কোপ আহে ন কাম কৰিবলৈ মহিলাৰ, মইনো কিয় নোৱাৰিম, চবেই যদি তেজপুৰখন ভালকৈ ৰাখিব পাৰে মই কিয় নোৱাৰিম। সেই অনুপাতত মই ৰাতিপুৱা 4:30 উঠি গোটেই তেজপুৰ টাউন চাই কেনেকৈ মই স্বচ্ছ ভাৰতৰ এৱাৰ্ডটো আনো, দুবাৰ মই 18, 19, 20 দুবাৰ একেলগতে মই মানে
1: পৰিষ্কাৰ চহৰ হিচাপে
0: পালোঁ, মই থাকোঁতে মই নিজে দিল্লীৰ পৰা মানে ৰাষ্ট্ৰপতি এৱাৰ্ড লৈ আহিলোঁ, সেইটো এটা মোৰ খুব ভাল লগা হেৰি। সেই 18 চনত আকৌ ক্ৰীড়া সংগঠক বঁটাও পালোঁ, আকৌ যোনদিনাখন মই ক্ৰীড়া সংগঠক বঁটা পাওঁ সেইদিনাখন স্বচ্ছ ভাৰতৰ বঁটাও লৈ আহিছোঁ, সেই বঁটাটো লৈ সৰ্বানন্দ সোণোৱালে আকৌ ষ্টেজত মোক চিনাকি কৰি দিছে, মানে বিৰাট ভাল লাগিছে আৰু সেইটোত মানে।
1: আৰু সেই বঁটাসমূহে আচলতে আমাক প্ৰেৰণা দিয়ে সদায় কাম কৰি যাবলৈ নহয় জানো। এতিয়া আপুনি ইমান সক্ৰিয়ভাৱে আপুনি ঘৰৰ পৰাও সেইখিনি পৰিৱেশ
0: পাইছে,
1: কিন্তু আপুনি ক'লে যে যেতিয়া আপোনালোকে নাট্য দল গঠন কৰিছিলে সেই সময়ত

0: এতিয়াও বহু ক্ষেত্ৰত মহিলাসকল ওলাই যাবলৈ অসুবিধা হয়। মই যিটো অলপ আগতে উল্লেখ কৰিছো যে বাধা নিষেধ বহুত থাকে, বৰ্তমানেও সেইখিনি শেষ হৈ যোৱা নাই যদিও বহুখিনি শিথিল হৈছে। সেই সময়ত যেতিয়া সেই মহিলাসকলক উলিয়াই আনি আপোনালোকে কাম কৰিছিলে, তেতিয়া কেনেকুৱা পৰিৱেশ আছিলে? অলপটো আপুনি উল্লেখ কৰিছে, তথাপিও আমি জানিবলৈ বিচাৰিম, কাৰণ বহু হয়তো কষ্ট কৰিব লগা হৈছে।
1: কষ্ট কৰিব লাগে, গালিও শুনিব লাগে মানুহ, সেই মানুহজনী আহিলে কিবা এটা ওলাল উলিয়াব চাগৈ এনেকৈ বুলি মানে হাজবেণ্ডবিলাকে কয়। আৰু এই মানুহগৰাকী আহিল যেতিয়া কিবা এটা তেওঁ দুই এজন এনেই চব নহয় সেইটো নহয়, এতিয়া যেনেকৈ আমাৰ মিষ্টাৰ আমাৰ ওলাই গ'লে বিৰাট ভাল পায়, চব কৰ, ৰাইজৰ কাম কৰ, ঘৰৰ কাম কৰ, খেলৰ কাম কৰ, যতে যি কৰে। আনকি আপুনি আচৰিত খাব, এওঁ 13 চনত ঢুকাইছে ন, 11-12 মই কণ্টিনিউ 2 বছৰ অসু নাচিছোঁ নামঘৰত, যিটো ড্ৰেছ মহিলাই পিন্ধিবলৈ দিগদাৰ হয়। এওঁ মানে এবাৰ কৈছিলে যে এইটো ফিট হৈ যাবি ন, সেইটো ইমান গধুৰ ড্ৰেছ, মই পাৰিম, হঠাহে 2 বাৰ অসু নাছিলোঁ, মানে একোতে মই বহি যাব নোৱাৰোঁ তাৰমানে। এতিয়াও মনে মনে মানে ৰাস চাস হ'লে চুলি তুলি আগতে কিনি থৈ দিওঁ, লুকুৱাই থৈ দিওঁ, ওলামেই
0: এপাকলৈ। ৱাৰ্ড কমিশ্যনাৰ হিচাপে 3 বাৰকৈ আপুনি কাম কৰিছে, তাৰপিছত আকৌ চেয়াৰমেনো হৈছে। আপুনি ৰাজনীতিলৈ অহাৰ কথা কিয় ভাবিলে?
1: ৰাজনীতি মানে হ'ল কি, মইতো খেলাৰ লগতে জড়িত আছিলোঁ, বেছিকৈ মোৰ ঘৰখন খেলা দেই, অন্য একো নাই, স্পৰ্টছৰ ঘৰ আৰু, প্ৰেমলেখা ঘৰ মানে স্পৰ্টছৰ ঘৰ, আৰু গোটেই ষ্টুডেণ্টবিলাক ৰাখে, খোৱাই মেলে নিজে পইচা দি পেলাই বাহিৰলৈ লৈ যায় এনেকুৱা মানে, তেতিয়াতো ইমান পইচা পাতি নাই নহয়, এওঁ চাকৰি তাকৰি কৰে কাৰণে পইচা পাতি অলপ নিজেও খৰচ কৰে, কৰি পেলাই লৈ যায়। কিন্তু মানে মই একদম বৃন্দাবন গোস্বামীক মানে ধন্যবাদ দিব লাগিব, তেখেতে মানে যেতিয়া মহিলা পৰে ৱাৰ্ডটোত, আমাৰ মহেন্দ্ৰ কন্ত ছাৰ আছিলে প্ৰফেচাৰ, ৱাৰ্ড কমিশ্যনাৰ আছিলে, তেতিয়া ক'লে নাই এগৰাকী লেডি আছে পুষ্পা ডেকা, তেওঁ খেলিলে জিকিব আৰু তেওঁ বহুত মানে ভাল কাম কৰে। তেওঁ 5 বাৰমান আমাৰ ঘৰলৈ মানুহ পঠালে, মোৰ আৰু তেতিয়া ইলেকশ্যন বুলি ক'লে ভয় লাগে ন, পলিটিক্সটো মানে তেতিয়া ইমান, ধৰক অসম আন্দোলনৰ সময়ত তেতিয়া ল'ৰাবিলাকক ভাত চাত খুৱাইছিলোঁ, আমাৰ ঘৰত পলুৱাই ৰাখিছিলোঁ, সেইবিলাক কথা বেলেগ, কিন্তু এনেকৈ
0: সক্ৰিয়ভাৱে
1: এনেকৈ খেলিম মানে বুলি ভবা নাই। তাৰপিছততো তেওঁ যেতিয়া পঠালে মই 3 বাৰমান পলাইছোঁ আৰু, ঘৰত নাই বুলি ক'বলৈ দিছোঁ, ওচৰ মানুহত বহি আছোঁ, তাৰপিছত শেষত গৈ তেখেতৰ ভতিজাক দুল গোস্বামীয়ে পালে, পাই পেলাই ক'লে নাই আপুনি খেলিব লাগিব, আপুনি চিন্তাই কৰিব নালাগে, আমি জিকাম আপোনাক। মই কৈছোঁ নহয়, মইতো ৱাৰ্ডটো গোটেই বহুত ডাঙৰ ৱাৰ্ড, গতিকে মইতো গোটেইখিনি চিনি নাপাম ন, সেইকাৰণেতো দিগদাৰ হ'ব, নাই নাই একো চিন্তা কৰিব নালাগে। তাৰপিছত এওঁ ক'লে ইমানকৈ ৰিকুৱেষ্ট কৰাৰ পিছত কিয় খেলিব নালাগে, একদম মানে যুঁজ অৱস্থি আৰু। তেতিয়া আকৌ মোৰ ছোৱালী বিয়াও ঠিক হৈছে ডক্তৰ এজনৰ লগত, তেতিয়া মই মানে মোৰ বেয়া লাগিল, মানে সিহঁতো হাঁহিব মোৰ হাৰিলে চাগৈ এনেকৈ মনতে ভাবিছোঁ আৰু, সেই লাজ পাব লাগিব এনেকৈ, সেই নেখেলোঁ নেকি এনেকৈ। তাৰপিছত নাই এওঁ কৈছে খেলিবই লাগিব, ইমানকৈ মানুহে জোৰ কৰি চবেই। তাৰপিছতে নমিনেশ্যন দিলোঁ, নমিনেশ্যন দিওঁতে আমাৰ লগত আৰু 4গৰাকীয়ে দিছে, তেতিয়া মই এ জি পি পাৰ্টি দিছিলোঁ, বিজেপিৰ এগৰাকীয়ে দিছে, নিৰ্দলীয় দিছে, কংগ্ৰেছে দিছে, ঢেৰ উঠিছে, মোৰ ভয়ো লাগিছে বোলো ইমানবিলাক। ৰিজাল্ট দিবৰ দিনাখন মোৰ মানে ঘৰত বহি আছোঁ, মই চোৱা আজি মই বোৱালে ওলাই যাব লাগিব আৰু মই যে হাৰোৱে নেকি। তাৰপিছত আৰু তাৰপৰা মানুহ আহিছে, আপুনি জিকিলে ইমান হায়েষ্ট ভোটত জিকিছে বুলি গৈ কোচত লৈ পেলাই একদম তাত গৈ কোৰ্টত ঘূৰাই ফুৰাইছে আৰু মানে, সেইবাৰ জিকিলোঁ, দ্বিতীয়বাৰত আকৌ টিকেট দিলে, তেতিয়া সেই জেন্টছ পৰিছে প্ৰতিদ্বন্দ্বী জেন্টছ, তেতিয়াও জিকিলোঁ, তাৰপিছত আকৌ হেৰি হ'ল, আকৌ দিলে টিকেট, মই নেখেলোঁ বুলি বহি দিলোঁ ঘৰত 13 চনত, তেওঁ ঢুকালে, মই নাই আৰু নেখেলোঁ, ৰাইজৰ কামেই কৰি থাকিম আৰু মই এইবোৰ ৱাৰ্ড কমিশ্যনাৰ নেখেলোঁ। তাৰপিছত সেইটো সময়ত মানে ঋতুপৰ্ণ শৰ্মা, তাৰপিছত দীপেন নাথ আৰু 2জনমান আহিলে, আহি পেলাই মোক ক'লে আপুনি বিজেপিত জইন কৰক, কৈছোঁ মই এইবাৰ পাৰ্টি নেখেলোঁ, মই এইবোৰতে লাগি থাকিম ৰাইজৰ কামত, তেওঁ নাই যেতিয়া মই একো হেৰি নকৰোঁ আৰু, তেওঁ কৈছে নাই নাই আপুনি খেলিব লাগিব। তাৰপিছত তাকে টিকেট দিলে, সেইবাৰো একে হায়েষ্ট ভোটত জিকিছোঁ, মানে যথেষ্টখিনি ভোট পালোঁ আৰু জিকিলোঁ, আৰু সেইটোৱে মোৰ সৌভাগ্য, লগতে মই চেয়াৰমেনটো পাইছোঁ,
0: সেইবাৰ আপুনি চেয়াৰমেনটো
1: পাইছোঁ, চেয়াৰমেনটো মানে আগৰবাৰো পাইছিলোঁ, কিন্তু মই আগৰবাৰত মানে মোতকৈ ছিনিয়ৰ শোভাভট্ট বাইদেউ আছিলে, তেখেত ইমান এজেড, তেখেতক আমি সন্মান কৰোঁ, তেখেতক দিলে ভাল হ'ব বুলি আমি নিজে প্ৰপ'জ কৰিলোঁ, তাৰ পিছৰবাৰটো হ'লোঁ আৰু। হোৱাৰ পিছত মানে কাম কৰিবলৈ স্কোপখিনি পাই গ'লোঁ ন, মানে কিবা এটা বাবদ থাকিলে কাম কৰিবলৈ স্কোপ পায়,
0: সুযোগখিনি
1: পোৱা যায়, ধৰক কাৰোবাক সহায় কৰিবলৈ বা কিবা কৰিবলৈ যথেষ্টখিনি মানে স্কোপ পায় আৰু।
0: 2বাৰকৈ আমাৰ তেজপুৰে পৰিষ্কাৰ চহৰ হিচাপে লাভ কৰিছে আপুনি যেতিয়া চেয়াৰমেন হৈ আছিলে, সেইখিনি কৰিবলৈ, সেই পুৰস্কাৰৰ সেই পৰ্যায়টো পাবলৈ আপুনি কেনেধৰণে কষ্ট কৰিব লগা হৈছিলে? কাৰণ গোটেই অসমৰ বহু ক্ষেত্ৰত দৃষ্টি তেজপুৰৰ ওপৰত থাকে, কাৰণ উল্লেখনীয় এখন চহৰ প্ৰতিটো ক্ষেত্ৰতে, শিক্ষা হওক, কলা সংস্কৃতি, প্ৰতিটো দিশতে।

0: গতিকে তেনেকুৱা এখন চহৰৰ দায়িত্বত থাকি সেই চহৰখন পৰিষ্কাৰ চহৰ হিচাপে নিৰ্বাচিত হোৱালৈকে সেইখিনি কেনেকৈ কষ্ট কৰিব লগা হৈছিলে সেইখিনি কওকচোন।
1: সেইখিনি মানে মই চেয়াৰমেন হোৱাৰ পিছত, এনেও আগতে কমিশনাৰহঁতো গৈছিলোঁ, কিন্তু মোৰ এটাই মানে হেৰি হ'ল, খুব সোনকালে উঠি নিজৰ গাঁওখন প্ৰথমতে ঝাৰু দি লওঁ, চাফ চিকুণ কৰি লওঁ, লৈ পেলাই ভঙা স্কুটাৰ এখন আছে, মই গাড়ীত নুঠোঁ, চেয়াৰমেনতো মই তেনেকৈ নুঠোঁ, ল'ৰা এটাক লওঁ, লৈ পেলাই গোটেই তেজপুৰখন ৰাতিপুৱা আন্ধাৰতে মানে যাব পেলাই ন, য'তে ত'তে পেলাই যি পেলাব নালাগে সেইবোৰ পেলাই গোটেইখন ঘূৰোঁ, ঘূৰি পেলাই মই য'ত য'ত যাবৰ আছে অফিচলৈ আহোঁ, অফিচত ৰাতিপুৱা 7টাৰপৰা আমাৰ লেবাৰবিলাক ডিষ্ট্ৰিবিউট কৰে, আহি কওঁ অমুক অমুকত যাবৰ আছে, তোমালোকে চাফা কৰিবা, আৰু এটা কথা সিহঁতক কৈছিলোঁ যে যদি তোমালোকে নকৰা আৰু মই যদি দ্বিতীয়বাৰ দেখোঁ তেতিয়াহ'লে তোমালোকক আৰু মইতো বেয়া পাবই লাগিব, গতিকে কামবিলাক চিনচিয়াৰলি কৰিবা, তেতিয়া আমাৰ ছাকচেছ হ'ব ন, তোমালোকে ইমানকৈ কষ্টও কৰা, সিহঁতেতো যথেষ্ট লেতেৰাবিলাক চাফা কৰে, গতিকে সেইখিনি কৰা, তাৰ পৰিণাম কিবা এটা হ'লেও আহিব, তেওঁলোকক বুজাওঁ। তাৰপিছত মানে কি হয়, আৰু যিগৰাকী আমাৰ স্বচ্ছ ভাৰতৰ এগৰাকী অফিচাৰ দিছিলে, তেওঁৰ নাম অঞ্জুমা মহিলাই, তেওঁৰ ঘৰ ঢেকিয়াজুলি বৰচলা সমষ্টিত, তেওঁ তাৰপৰা গাড়ীত আহে ৰাতিপুৱা সন্ধিয়া যায়গৈ, তেওঁক মোৰ ঘৰতে থাকি লওঁ দুইজনী, তুমি মোৰ ঘৰতে থাকা, দুইজনীয়ে কি কৰোঁ কেতিয়াবা মানে এনেকুৱা কৰোঁ, কেৰাচিনডালৰ বটল পৰ্যন্ত লওঁ, লৈ ক'ৰবাত জাবৰ জোথৰ মানে যিখিনি জ্বলাব, এনেই হাইজেনিক হিচাপেতো পলিথিন জ্বলাব নোৱাৰে, কিন্তু ধান খেৰ চান খেৰ এইবিলাক যে আপেল চাপেল যে আনে এইবিলাক য'তে ত'তে পেলাই দিয়ে ন, কুঁহিয়াৰ বাকলি, সেইবিলাক আমি দুইজনীয়ে কি কৰোঁ, লাহেকৈ মই ঝাৰু এটা লৈ লওঁ হেৰিখনত, লৈ পেলাই আমি থুবাই পেলাই জ্বলাওঁ, দুইজনীয়ে কৰোঁ, তেওঁ বহুত কষ্ট কৰিছিলে মোৰ লগত, যিগৰাকী মানে হেৰি, তেওঁ যথেষ্ট কষ্ট কৰিছিলে। তাৰপিছত মোৰ চঞ্জুমা, আমি বোলো কিবা এটা ল'বই লাগিব ভাই, ইমান কষ্ট কৰিছোঁ, তেজপুৰখন ভাল হ'লে আমাৰে ভাল লাগিব। তাৰপিছত সেই তেনেকৈ মানে তেওঁ মাহেকত আমাৰ ঘৰত থাকেই, তাৰমানে দুইজনী আকৌ এনেকৈ ঘূৰোঁ গোটেই তেজপুৰ টাউনখন, মই কি কৰোঁ ৰাতি ৰখি আহোঁ, চকীদাৰ হওঁ, তাৰমানে আমাৰ মূৰহাটে তেলিত জাবৰবিলাক আহি পেলাই দিয়ে, আৰু পেলাই মানে ক'ত পঞ্চায়তৰ ধৰক কাৰোবাৰ মুৰ্গী দোকান আছে সেইবিলাকৰ ট্ৰাকত লৈ আহে, মই কেইবাবাৰো মোক মানে কাম কৰা মানুহ বুলি জানে আৰু, ঘৰত পিন্ধা কাপোৰে দি পেলাই আঁতৰত ৰখি থাকোঁ, ৰখি থাকি পেলাই লগে লগে গাড়ীবিলাক ধৰোঁ, ধৰি মেজিষ্ট্ৰেটলৈ ফোন কৰোঁ, আমাৰ কে কে শৰ্মা আছিলে, তেওঁলৈ ফোন কৰোঁ, বোলে আহকচোন এনেকুৱা কথা কৈছে, আপুনি থানাত খবৰ দিয়ক, মানে কষ্ট বহুত কৰিব লগা হৈছে, আৰু ধৰক ফাইন কৰিছিলোঁ 300 টকা, যোনে ধৰিবি 500 টকা ফাইন, 300 টকা অফিচৰ 200 টকা তহঁতৰ পেপাৰত দি দিছোঁ, সেইটোও কৰিছিলোঁ দেই, ফাইন ছিষ্টেম মানে যোনে মানে জেগাত নেপেলায় যদি য'তে ত'তে পেলায়, আৰু বহুতবাৰ মই উঠাইছোঁ তলত পেলাই থয়, আৰু মই থাকি পেলাই মানে তেওঁলোকক ডাষ্টবিনত পেলাবলৈ শিকাইছিলোঁ, যে কেলেই বাহিৰত পেলোৱা, ডাষ্টবিনটো আছেই নহয়, কষ্ট হৈছিলে মানে,
0: বহুখিনি কষ্ট কৰিছিলে আচলতে, সেইটো ক্ষেত্ৰত অলপ কঠোৰ হৈছিলে, বা সক্ৰিয়ভাৱে ৰাইজে আপোনাক যিটো পদবী দিলে সেইটোক আপুনি সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি তুলিলে, এগৰাকী জনপ্ৰতিনিধিৰ যিখিনি দায়িত্ব, ৰাইজৰ যি বিশ্বাস আপোনাৰ ওপৰত, সেইখিনি আপুনি সুচাৰুৰূপে পালন কৰিলে, আৰু সেয়ে হয়তো তেজপুৰৰ সুনাম সেই 2টা বছৰ খুব সুন্দৰকৈ হ'ল। এতিয়া বাইদেউ ৰাজনীতিয়ে হওক বা সামাজিক ক্ষেত্ৰখনত আপুনি সক্ৰিয়ভাৱে জড়িত হৈ আছে, কেনেধৰণে কামসমূহ কৰি আছে কওকচোন।
1: নাই এতিয়া মানে মই কিছুমান হেৰিৰ লগত, এন জি অ' নহয় ঠিক, আমাৰ গ্ৰুপ আছে যে সৰ্পবান্ধৱ গ্ৰুপ, আমাৰ 16 জুলাই তাৰিখে আমাৰ হৈ গ'ল, অসম ভিত্তিত আমি সৰ্পবান্ধৱ উপাধিও দিছোঁ, যিবিলাকে সাপৰ হৈ কাম কৰি আছে, প্ৰকৃতিৰ হৈ কাম কৰি আছে, সেইটো গ্ৰুপতো মই প্ৰেচিডেণ্ট হৈ আছোঁ, প্লাছ প্ৰকৃতি গ্ৰুপ এটা আছে আমাৰ, সেইটো গ্ৰুপৰতো আছোঁ মই, প্লাছ খেলত যিটো আমাৰ মোৰ মিষ্টাৰৰ নামত চুইমিং একাডেমি খুলিছে, সেইটোৰ প্ৰেচিডেণ্ট হৈ মই আছোঁ, কাৰণ সিহঁতৰ লগতো মই একদম জড়িত, কোনে খেলিছে, কেইটাই আহিছে আজি, তেওঁলোকৰ ডেইলি খবৰ লওঁ, বা তেওঁলোকে এইবাৰ জইন কৰিব পাৰিব নাই সেইটোও মই খবৰ লওঁ সিহঁতক, আৰ্চাৰী একাডেমি আমাৰ বলফিলত চলি আছে, তাতো মোৰ বিষয়বাব আছে, মোৰ নাতি আৰু খেলিছে, 2-3বাৰ পাইছেও বাৰু, গতিকে খেলাৰ লগত মোৰ পুৰাদমে মানে জড়িত আছোঁ, পলফিলৰ লগত মানে পলফিলখনটো নিজৰ ঘৰ নিচিনা ভাবোঁ, প্ৰেম ডেকাই যেতিয়া গোটেই জীৱনটো খেলাৰ কাৰণে গ'ল, মই পলফিলত কিবা যি অনুষ্ঠানেই নহওক মই আগতে গৈ উপস্থিত হওঁ, মোৰ মানে ভাল লাগে মানে ফিল্ডখন দেখিলে নিজৰ ঘৰৰ নিচিনা লাগে, সেইটোৱে আৰু,
0: স্বামীৰ বহুখিনি স্মৃতি
1: তাত দেখিলে মানে প্ৰেম ডেকা ইনডোৰ হল, ভাল লাগে দেখি পেলাই হলটো এওঁৰ নামত আছে, চুইমিঙত যাওঁ তেওঁৰ নামত যেতিয়া সেইটো দেখোঁ মনটো ভাল লাগে, সেইটোৱে আৰু, এতিয়া আৰ্চাৰী একাডেমিটো প্ৰেম ডেকা তাত যাওঁ, তাতো তেওঁৰ নামটো পাওঁ, ভাল লাগে, গতিকে সেই বস্তুটো যে জীয়াই ৰাখিছে তেজপুৰৰ মানে মানুহে, সকলোকে মই ধন্যবাদো দিছোঁ।

0: স্মৰণ হয়। আৰু খেলা ধূলাতেই নহয়, সমাজৰ কামবিলাক মই যথেষ্ট কৰোঁ। কোনোবা এজন মানুহ ৰাতি যদি 12 বজাতো ঢুকায়, মই লগে লগে যাওঁগৈ। কাৰোবাক খৰি দৰকাৰ হয়, মই অমুকত খৰিখিনি পাবি খবৰ কৰ, বা কিবা তেওঁলোকৰ বিপদ হৈছে, হস্পিটেল নিব লগা হৈছে, চাৰ্টিফিকেটৰ কাৰণে দিগদাৰ হয়, এতিয়াও মই, মোৰ বোৱাৰী এতিয়া ৱাৰ্ড কমিশ্যনাৰ, যে আপোনালোকে এইবোৰ লৈ লাগি থাকিব নালাগে, তেওঁ ঘৰত মৰিছে, আপুনি আকৌ হস্পিটেললৈ গৈছে, আপোনাৰতো দিগদাৰ হ'ব,
1: পৰামৰ্শখিনি আপুনি
0: এতিয়াও দিওঁ। মই প্ৰত্যেকটো মানুহক সাহস দিওঁ। এতিয়া মানে ৱাৰ্ডৰ মানুহখিনিয়ে মানে একদম পুষ্পা ডেকা বুলি ক'লে মানে ইমানেই ভাল পায়, সৰু পোৱালি এটা যদি যায়, সেই পুষ্পা ডেকা গৈছে, সেইটো কিমান ভাল লাগে বাৰু।
1: যেতিয়া প্ৰত্যেকে চিনি পায়, চিনি পায় ওপৰত বিশ্বাস এটা ৰাখি চলে, আপোনাৰ পৰা পৰামৰ্শ লয় যেতিয়া বিপদ আহে নহয় জানো, আৰু সেয়াই আচলতে আশীৰ্বাদ, ৰাইজৰ আশীৰ্বাদ। আৰু ৰাইজৰ আশীৰ্বাদতে হয়তো আপুনি এতিয়াও ইমান সুন্দৰকে কামসমূহ কৰি যাব পাৰিছে নহয় জানো। এতিয়া বাইদেউ, আপুনি এইবাৰ উপসভাপতি হিচাপে নিৰ্বাচিত হৈছে শোণিতপুৰ জিলা ক্ৰীড়া সন্থাৰ। আপোনাৰ স্বামীও ওৰেটো জীৱন ক্ৰীড়াৰ ক্ষেত্ৰখনত কাম কৰি গ'ল, বহুখিনি অৱদান শোণিতপুৰৰ ক্ৰীড়া ক্ষেত্ৰত তেখেতে আগবঢ়াই গৈছে। আপুনি কৈছে য'ত যেতিয়া আপুনি দেখে প্ৰেম ডেকাৰ নাম সকলো ক্ষেত্ৰতে, তেতিয়া আপুনি গৌৰৱো অনুভৱ কৰে। আগতেতো বহুখিনি খুব সীমিত সা সুবিধাৰ মাজত তেওঁলোকে খেলিছিলে বা আগবঢ়াই নিছিলে যিখিনি আগ্ৰহী খেলুৱৈসকলক। এতিয়া যেতিয়া আপুনি সেইখিনি সুবিধা পাইছে কিবা এটা কৰাৰ, কেনেধৰণৰ কথা ভাবিছে, কেনেধৰণে এই নতুন প্ৰজন্মক বা যিসকলে খেলি আছে তেওঁলোকক কেনেধৰণে আগবঢ়াই নিবলৈ কি কি কৰিব আপুনি কি ভাবিছে?
0: নহয়, তেওঁলোকক আমি উলিয়াই আনিব লাগিব। প্ৰথম হ'ল আমি প্লেয়াৰ উলিয়াব লাগিব। প্লেয়াৰ নোলালে একো লাভ নাই। এতিয়া যথেষ্ট আজিকালি মাক বাপেকবিলাক আগ্ৰহী, প্লেয়াৰ ওলাইছে, বেডমিণ্টনে হওক, এই এথলেটিক্সে হওক, বা প্ৰতিটো খেলাৰ ষ্টুডেণ্টবিলাক ওলাইছে। সেইখিনিক ভালকৈ প্ৰশিক্ষণ দি পেলাই, প্ৰশিক্ষণ দিবই লাগিব, কোচ আনিবই লাগিব, দি লৈ পেলাই আমিও অলপ সহায় কৰিব লাগিব। সা সুবিধা গভৰ্ণমেণ্টৰ ইমান টোটেলি ফাণ্ডবিলাক নাহে ন ল'ৰা ছোৱালী নিবলৈ, আৰু এওঁলোকৰ দিনততো একেবাৰেই নাই। মই নিজেই আমাৰ ঘৰত ৰাখি খুৱাই বোৱাই নিজে পইচা দি নিজাবৰীয়াকৈ লৈ যায়, গতিকে এতিয়া তেওঁক অলপ হ'লেও সুবিধা পাইছে। গতিকে আমি তেনেকৈ উলিয়াই পেলাই তেওঁলোকক ভাল মানুহ কৰিবৰ কাৰণে আমি উৎসাহো দিব লাগিব, আৰু তেওঁলোকৰ আপদে বিপদে আমি খবৰ কৰিব লাগিব দেই। এটা প্লেয়াৰৰ ক্ষেত্ৰত মই এটা কথা কওঁ, মোৰ মিষ্টাৰে এজনী ছোৱালীক বৰচলা সমষ্টি, তাইক জাকৈ মৰাৰ পৰা খেলিবলৈ লৈ আহিছিলে 1980 চনত। ছোৱালীজনী কাপোৰ কানি নাই, একো নাই, একে দুখীয়া বাঁহৰ গোটাকে। এতিয়া মই সিদিনাখন ৰিপৰ্টাৰক মাতি নি এটা ক'লোঁ, বোলে আমাৰ ঘৰলৈ ছোৱালীজনী আহিছে, এনেকুৱা কথা, প্ৰেম ডেকাৰ দিনৰে খেলা, তেওঁ গভৰ্ণমেণ্টৰ পৰা হাঁহ খুটাই আছে নাজানে, আচলতে চৰকাৰ গাত একেবাৰে নাই, তেওঁ ঘৰ বাঁহৰ খুটাৰ, তেওঁ নেশ্যনেল খেলিছে, এওঁ লৈ গৈছে, মেডেল পাইছে, কিন্তু তেওঁ নাজানে যে এইবিলাক যে সুবিধা গভৰ্ণমেণ্টে দিছে, ক্ৰীড়া পেঞ্চনেই হওক বা ক্ৰীড়া সংগঠক বঁটাই হওক বা এইবিলাক ঘৰ চৰাই আহিছে, এইবিলাক ঢেৰটো সুবিধা আহিছে গভৰ্ণমেণ্টৰ। তাৰপিছত তেওঁ ধুনীয়াকৈ নিয়োজিত কৰিলে, কিন্তু মোৰ বোৱাৰী মানে ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট, তেওঁ লগে লগে CMলৈ পঠাইছে, স্পৰ্টছ মিনিষ্টাৰলৈ পঠাইছে, তেনেকুৱা ধৰণৰ কাম কিছুমানো মই মনে মনে কৰি থাকোঁ মানে যে হওক।
1: হয়, যিহেতু আপুনি জানে, আপুনি আটাইখিনি জানে যে কি কি কৰিলে কি কি সুবিধা পাব পাৰে, গতিকে আপুনি সেইখিনি ৰাইজক জনাইছে আৰু সেই সুবিধাখিনি পাবলৈ তেওঁলোকক সক্ষম কৰি তুলিছে, সেই সুযোগখিনি দিছে। আৰু এই দায়িত্ববোধটো আচলতে সমাজৰ প্ৰতি, প্ৰত্যেকগৰাকী ব্যক্তিৰ প্ৰতি সেই দায়িত্ববোধটো প্ৰত্যেকগৰাকী জনপ্ৰতিনিধিৰ থকাটো প্ৰয়োজন। আৰু যদিও আপুনি এতিয়া পদবীত নাই কোনো ধৰণৰ, তথাপিও কিন্তু সেই কামখিনি আপুনি সুচাৰুৰূপে কৰি আছে, য'ত দেখিছে কাৰোবাক প্ৰয়োজন আছে আপোনাৰ সহায়ৰ, গতিকে আপুনি আগবাঢ়ি গৈছে। বাইদেউ, এতিয়া ক্ৰীড়া ক্ষেত্ৰখনৰ বাহিৰে বা এই সামাজিক কাম কাজখিনিৰ বাহিৰে ব্যক্তিগতভাৱে কি কি কৰি আৰু ভাল পায়, নিজকে সেই পুৱাৰ পৰা ৰাতিলৈকে আৰু কি কি ধৰণে ব্যস্ত ৰাখে?
0: মই সকলোখিনিয়ে ভাল পাওঁ, ৰন্ধা বঢ়াও ভাল পাওঁ, কিন্তু আজিকালি অলপ এলাহ হৈছে বোৱাৰী আহিলে দিয়া, কিন্তু এনেই আচাৰ তাচাৰ বনায়, মই এইবোৰ বস্তু মই চব ঘৰতে বনাওঁ। এতিয়া আহোঁতে আপোনাৰ মাতিছে আপোনাক ইয়ালৈ, কিন্তু মই 50টামান নেমু কাটি থৈ আহিছোঁ আচাৰৰ কাৰণে,
1: আচাৰ বনাবৰ কাৰণে। সেইখিনি
0: কোনোবা আহিব, চবেই নিয়ে নিয়ে আহিলে বৰমা আচাৰ ভাল বনাই দিয়কচোন, বাঁহগাজ হওক, তেনেকুৱা ধৰণৰ বস্তু মানে মই বনাই ভাল পাওঁ, জাম জেলি এইবিলাক বনাওঁ। তাৰ উপৰিও ধৰক সেইটোতো ঘৰৰ কামবিলাকতো গোটেইখিনি কৰোৱেই, মই বিশেষকৈ মই এতিয়াও ৰাস্তাইদি গ'লে কোনোবাই যদি জাবৰ পেলাই মোৰ গাত মেনিয়া হ'ল আৰু থাপ মাৰি ধৰোঁ, মানুহখিনি এৱাৰনেছ নহ'লেতো তেজপুৰখন কেতিয়াও চাফা নহয়। সজাগতাটো মেইন, সজাগতাটো

0: বস্তু, কাৰণ তেজপুৰখনৰ এতিয়া মানুহ আমাৰ পৌৰসভাক দোষ দিলেও নহয়, বহুতে দোষ দিছে, কিন্তু দোষ দিলেও নহয়।
1: আচলতে আমি যদি দায়বদ্ধ নহওঁ নিজৰ চহৰখনৰ প্ৰতি, নিজৰ ঠাইখিনিৰ প্ৰতি, তেতিয়া সকলো কাম পৌৰসভাই বা চৰকাৰে কৰিব নোৱাৰে। তেওঁলোকে আমাক এটা পথ দেখুৱাব পাৰে, তেওঁলোকে আমাক সুবিধাখিনি দিব পাৰে, কিন্তু দায়বদ্ধতাখিনি আমাৰ নিজৰ নহয় জানো?
0: দায়বদ্ধতা নিজৰ। এতিয়া চৰকাৰে দিব, কিন্তু চৰকাৰেতো নাজানে এই মানুহজন কি কি পৰিস্থিতিত আছে, কোনোবাইতো দেখুৱাই দিব লাগিব। এতিয়া মই তেনেকুৱা মানুহ বিচাৰি ফুৰোঁ, মোৰ এতিয়াও অভ্যাস কি, কোনোবা এটা মানুহ যদি ভিক্ষাৰী এটাও আহে, আইতা আপুনি কিবা পাইছেনে, বৃদ্ধ পেঞ্চন পাইছেনে নাই, আপুনি অৰুণোদয় পাইছেনে নাই, চাউলটো পাইছেনে নাই আপুনি, মই সেইটো আগতে সোধোঁ কি কি কৰিব লাগে। মই তেনেকুৱা মানুহ বহুতক আহে বিয়াত কাম চাম কৰিবলৈ, মই তেওঁলোকক গোটেই হেৰিখিনি কৈ পঠাওঁ যে এইখিনিখিনি কৰা, পাবা কেলৈ নাপাবা, তোমালোকে নাই কৰা, চৰকাৰক দোষ দিটো লাভ নাই। এগৰাকী আহিছে অকৰা আমাৰ ঘৰলৈ, আহিয়ে মোক চাহ খুৱাইছে, মই ধুনীয়াকৈ চাহ তাহ দিলোঁ, কৈছে মোক অৰুণোদয় লাগে কিবা লাগে আপুনি কৰি দিয়কচোন। তাই ভোটৰ আইডি নাই, তাই আধাৰ কাৰ্ড নাই, ৰেচন কাৰ্ড নাই, একোৱে নাই, তাই কি পাব কওকচোন, সেইটোতো এটা কথা, তাই একো বস্তুৱেই নাই, তাৰমানে কালি মই সব চাইছোঁ, দুখো লাগে মানে।
1: সজাগতাখিনি হয়তো কোনোবাখিনিৰ অভাৱ হৈছে নহয় জানো, গতিকে এই ক্ষেত্ৰতো আপোনাৰ দৰে ব্যক্তিয়ে যদি সেই সজাগতাখিনি আনে সমাজত যে কেনেকুৱা ধৰণে চৰকাৰী সা সুবিধাসমূহ গ্ৰহণ কৰিব পাৰে। এতিয়া আপুনি নিজে উপজাচি গৈ গৈ সুধিছে, কিন্তু গোটেইখিনি ঠাই সামৰি লোৱা আপোনাৰ পক্ষে সম্ভৱ নহয়, গতিকে এই সজাগতা সভাসমূহ যদি অনুষ্ঠিত হৈ থাকে সময়ে সময়ে গাঁওসমূহত গৈ বা পিছপৰা অঞ্চলসমূহত গৈ, তেতিয়া হয়তো এইখিনি সম্ভৱপৰ হ'ব নহয় জানো। ইমান সুন্দৰভাৱে, সুস্বাস্থ্যৰে, সক্ৰিয়ভাৱে সমাজৰ সকলোবোৰ কাম কৰি আছে, নিজক এনেদৰে সক্ৰিয় কৰি ৰাখিবলৈ নিজৰ যত্ন কেনেধৰণে লয়?
0: নিজৰ যত্ন বুলিবলৈ কি আৰু,
1: আচলতে আপোনাৰ সক্ৰিয়তাই হয়তো আপোনাৰ যত্ন
0: মানে সেইটোৱে, বহি নাথাকোঁ, বহি থাকিলে মানুহ পগলা হৈ যাব,
1: কাৰণ চিন্তাক আপুনি ঠাই নিদিয়ে।
0: নিদিওঁ, মই চিন্তা কৰিব নিদিওঁ, মই চবকে কওঁ, মোৰ তাত মানে যি মানুহ আহে, মই তোমালোক এনেকৈ বহি নাথাকিবা, বহি থাকিলে দুনিয়া চিন্তা আহিব, ওলাই যোৱা, কিবা এটা কৰা। আজি মোৰ নিজৰে ভাল লাগিছে কি, ৰাতিপুৱা এগৰাকী মই মানে মোৰ গামোচাখন পিন্ধা মন গৈছে, কিহৰ কাৰণে, এই ভাড়া মানুহ এগৰাকী, লক্ষীমপুৰৰ মানুহ এগৰাকী আহিছে, ৰাতিপুৱা মই ঝাৰু দি ঘৰৰ ভিতৰত সোমাইছোঁ, সেই বুঢ়া মানুহগৰাকী গোটেই ৰাস্তাটো মানে সাজি আছে, তেওঁ লাজ কৰা নাই, তেওঁ ফুৰিবলৈ আহিছে, সেই মানুহজনী কিমান ভাল কাম কৰি চাওকচোন, সেই তেনেকুৱা ধৰণৰ মানুহক স্বীকৃতি দিবলৈ বিচাৰোঁ।
1: নিজৰ দায়িত্বখিনি নিজে যেতিয়া সকলোৱে সুচাৰুৰূপে পালন কৰে, তেতিয়া সকলোখিনি আচলতে সমাধা হৈ যায় নহয় জানো। এতিয়া বাইদেউ, আজিৰ অনুষ্ঠানলৈ আপুনি আহিলে, ইমানখিনি কথা ক'লে, আশা কৰিছোঁ আপোনাৰ দৰে মহিলা প্ৰত্যেকগৰাকী মহিলাৰ বাবে প্ৰেৰণা হৈ ৰওক, আপুনি এইদৰে কাম কৰি যাওক সকলোৰে বাবে, আপোনাৰ সুস্বাস্থ্য ঈশ্বৰে বৰ্তাই ৰাখক, আৰু যি আশীৰ্বাদ আপুনি বুটলিছে এইধৰণে কাম কৰি ৰাইজৰ আশীৰ্বাদ, সেয়া অব্যাহত ৰাখক, আপোনাৰ যি কৰ্ম তাক আদৰ্শ হিচাপে লৈ পিছৰ যিখিনি দায়িত্বত থকা ব্যক্তি তেখেতসকলো আগবাঢ়ি যাওক। শেষত আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ জনালোঁ ইমানখিনি সময় আমাক দিয়াৰ বাবে।
0: আপোনাকো ধন্যবাদ জনালোঁ মোক ইয়াত নিমন্ত্ৰিত কৰি মোক এইখিনি সুবিধা কৰি দিয়াৰ কাৰণে।
1: শ্ৰোতাসকলে, ইমান পৰে আজিৰ বিয়লি ৰং অনুষ্ঠানত তেজপুৰ পৌৰসভাৰ প্ৰাক্তন ৱাৰ্ড কমিশ্যনাৰ, প্ৰাক্তন চেয়াৰমেন তথা বৰ্তমান শোণিতপুৰ জিলা ক্ৰীড়া সন্থাৰ উপসভাপতি শ্ৰীযুতা পুষ্পা ডেকাৰ সৈতে হোৱা কথোপকথনটি শুনিলে। অনুষ্ঠানটি আগধৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো আজিৰ দিনটো। আজি শাওনৰ 13 দিন আৰু জুলাই মাহৰ 30 তাৰিখ। শুনক ইতিহাসত আজিৰ দিনটোত ঘটা কেইটিমান বিশেষ ঘটনা।

762 চনৰ আজিৰ দিনটোতে খলিফা আল মনছুৰে বাগদাদ চহৰ প্ৰতিষ্ঠা কৰিছিল। 1973 চনৰ আজিৰ দিনটোতে মহীশূৰৰ নাম সলনি কৰি কৰ্ণাটক নামেৰে নামাকৰণ কৰা হৈছিল। 1771 চনৰ আজিৰ দিনটোতে ইংৰাজ কবি টমাছ গ্ৰেৰ মৃত্যু হৈছিল। আধুনিক ফৰাচী বিশ্বকোষৰ অন্যতম ৰূপকাৰ ডেনিছ ডিডেৰৰ মৃত্যু হৈছিল 1784 চনৰ আজিৰ দিনটোতেই। আজিৰ দিনটোতেই মৃত্যু হৈছিল 1990 চনত বিশিষ্ট শিল্পপতি বিৰলা গোষ্ঠীৰ অন্যতম প্ৰতিষ্ঠাপক মাধৱ চন্দ্ৰ বিৰলাৰ। 2003 চনৰ আজিৰ দিনটোতেই মুখ্য নিৰ্বাচন আয়ুক্ত জে এম লিংডো আৰু সমাজসেৱিকা ছান্টা চিহ্নালৈ প্ৰসিদ্ধ ৰমন মেক্সেছে বঁটা ঘোষণা কৰা হৈছিল।

2018 চনৰ আজিৰ দিনটোতে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথমখন খচৰা সূচী প্ৰকাশ কৰা হৈছিল।

1886 চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল ভাৰতৰ এগৰাকী সমাজ সংস্কাৰক, চিকিৎসক, ৰাজনীতিবিদ, মহিলাৰ অধিকাৰ কৰ্মী আৰু লেখিকা মুথুলক্ষ্মী ৰেড্ডীৰ। তেওঁ ভাৰতৰ প্ৰথম মহিলা বিধায়ক। 1927 চনত তেওঁক মাদ্ৰাজ বিধানসভা বিধান পৰিষদৰ সদস্য হিচাপে মনোনীত কৰা হৈছিল। তেওঁ ভাৰতৰ তৃতীয় পুৰণি চিকিৎসা মহাবিদ্যালয় মাদ্ৰাজ মেডিকেল কলেজৰ প্ৰথম ছাত্ৰী আছিল। তেওঁ চৰকাৰী মাতৃত্ব আৰু চকু চিকিৎসালয়ৰ প্ৰথম মহিলা শল্য চিকিৎসক। ইয়াৰ লগতে তেওঁ ভাৰতৰ প্ৰথম মহিলা জিলা পৰিষদৰ উপসভাপতি, ৰাজ্য সমাজ কল্যাণ উপদেষ্টা বোৰ্ডৰ প্ৰথম সভাপতি আৰু মাদ্ৰাজ পৌৰ নিগম অভয় হোমৰ প্ৰথম পৌৰমাতা আছিল।

1898 চনৰ আজিৰ দিনটোতেই মৃত্যু হৈছিল জাৰ্মানীৰ ৰাষ্ট্ৰনায়ক, জাৰ্মান সাম্ৰাজ্যৰ মুখ্য স্থপতি অটো ভন বিস্মাৰ্কৰ। 1815 চনৰ 1 এপ্ৰিলত জাৰ্মানীৰ প্ৰুছিয়াত জন্মগ্ৰহণ কৰা অটো ভন বিস্মাৰ্কে বাৰ্লিনত আইন আৰু কৃষি বিষয়ত শিক্ষা গ্ৰহণ কৰি প্ৰুছিয়াৰ ন্যায়িক প্ৰশাসকৰূপে কৰ্মজীৱন আৰম্ভ কৰিছিল। 1851 চনত তেওঁ প্ৰুছিয়াৰ সংসদলৈ নিৰ্বাচিত হৈছিল। 1859 চনৰ পৰা 1862 চনলৈ প্ৰুছিয়াৰ ৰাষ্ট্ৰদূত হিচাপে ৰাছিয়া আৰু ফ্ৰান্সত কাৰ্যনিৰ্বাহ কৰিছিল। 1862 চনত তেওঁ প্ৰুছিয়াৰ ৰজা প্ৰথম উইলিয়ামৰ আমন্ত্ৰণ ক্ৰমে প্ৰুছিয়ালৈ উভতি আহে আৰু তাৰ প্ৰধানমন্ত্ৰী হয়। প্ৰধানমন্ত্ৰীৰূপে বিস্মাৰ্কে কাষৰীয়া দেশবোৰৰ প্ৰতি আগ্ৰাসী মনোভাৱ পোষণ কৰিছিল আৰু ইয়াৰ ফলতেই জাৰ্মানীৰ বহু ৰাজ্য প্ৰুছিয়াৰ অধীনলৈ আহিছিল। 1871 চনত সন্মিলিত জাৰ্মানী গঠন হয় আৰু প্ৰুছিয়াৰ ৰজা প্ৰথম উইলিয়াম হৈ গৈ সন্মিলিত জাৰ্মানীৰ প্ৰথম কাইজাৰ বা সম্ৰাট। বিস্মাৰ্ক হয় ইয়াৰ চেঞ্চেলৰ। ইয়াৰ পাছতে বিস্মাৰ্কে প্ৰিন্স ভন বিস্মাৰ্কৰূপে খিতাপ লাভ কৰে। বিস্মাৰ্ক আছিল 19 শতিকাৰ ইউৰোপৰ শ্ৰেষ্ঠ ৰাজনীতিবিদ। বিস্মাৰ্কে গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ বিৰোধিতা আৰু ৰাজতন্ত্ৰৰ সমৰ্থন কৰিছিল যদিও জাৰ্মানীৰ ঐক্য প্ৰচেষ্টা সাৰ্থক কৰাটো অহোপুৰুষাৰ্থ কৰিছিল। মেন অৱ ব্লাড এণ্ড আইৰণ নামে খ্যাত বিস্মাৰ্কে জীৱনৰ শেষ সময়ত এখন আত্মজীৱনী লিখাৰ কামত আত্মনিয়োগ কৰিছিল।

1926 চনৰ আজিৰ দিনটোতেই জন্মগ্ৰহণ কৰিছিল অসমৰ এগৰাকী বিশিষ্ট লেখক তথা সাংবাদিক পদ্ম বৰকটকীয়ে। তেওঁৰ পিতৃ আছিল সূৰ্যধৰ বৰকটকী আৰু মাতৃ বিনন্দী দেৱী বৰকটকী। 1945 চনত তেওঁ যোৰহাট জে বি কলেজ আৰু দৰং কলেজত শিক্ষা গ্ৰহণ কৰিছিল। 1956 চনত হিন্দুস্তান ষ্টেণ্ডাৰ্ড কাকতৰ ফিচাৰ লিখক হিচাপে পদ্ম বৰকটকীয়ে কৰ্মজীৱন আৰম্ভ কৰিছিল। 1948 চনতে শ্বিলঙৰ পৰা আছাম ট্ৰিবিউন কাকতলৈকো তেওঁ নিয়মীয়াকৈ সংবাদ প্ৰেৰণ কৰিছিল। তেওঁ কেইবাখনো আলোচনী আৰু সংবাদ পত্ৰৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ ভিতৰত আমাৰ প্ৰতিনিধি, নতুন প্ৰতিনিধি, সমকালীন, মাতৃভূমি, ইস্তাহাৰ, দ্য নৰ্থ ইষ্ট ডেইলি, নতুন দৈনিক, আজিৰ অসম, নতুন দিন আদি উল্লেখযোগ্য। ইয়াৰ উপৰি তেওঁ চুটিগল্প, উপন্যাস, নাটক, কবিতা, শিশু সাহিত্য আৰু অনুবাদ সাহিত্যৰ ক্ষেত্ৰতো অৱদান আগবঢ়াইছিল। তেওঁ অসমীয়া সাহিত্যৰ এজন নামকৰা সমালোচক আৰু প্ৰবন্ধকাৰ। তেওঁ 38খন উপন্যাস, 5খন চুটিগল্প সংকলন, 2খন

কবিতা সংকলন, 3খন শিশুপুথি, 15খন নাটক আৰু বিভিন্ন বিষয়ৰ 10খন গ্ৰন্থ ৰচনা কৰিছিল। 2007 বৰ্ষত তেওঁক অসম চৰকাৰে চুকাফা বঁটাৰে সন্মানিত কৰিছিল। 2008 চনৰ 11 মাৰ্চত পদ্ম বৰকটকীৰ মৃত্যু হৈছিল।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী তেজপুৰ। সকলোকে প্ৰীতি ভৰা সাদৰ সম্ভাষণ জনাই মই নৱজিত শৰ্মা আৰু মোৰ সতীৰ্থ
1: মই হিমাংশু ভাৰতবৰাই
0: আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ যুৱবাণী অনুষ্ঠান। আজিৰ যুৱবাণীৰ বিষয় হৈছে যুৱ কেৰিয়াৰ, আৰু আমি আলোচনা কৰিম এক অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়, অসম অসামৰিক সেৱা চমুকৈ ACS আৰু সংলগ্ন অৰ্থাৎ এলাইড ছাৰ্ভিচেছৰ সেৱাৰ বাবে প্ৰস্তুতিৰ বিষয়ে। আজিৰ প্ৰতিযোগিতামূলক যুগত এই পৰীক্ষাসমূহত সফলতা লাভ কৰিবলৈ কেৱল অধ্যয়নেই নহয়, সঠিক দিশ, পৰিকল্পনা আৰু মানসিক দৃঢ়তাও অতি প্ৰয়োজনীয়। এই গুৰুত্বপূৰ্ণ বিষয়সমূহত আলোকপাত কৰিবলৈ আজি আমাৰ আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ষ্টুডিঅ'ত উপস্থিত আছে এগৰাকী বিশেষ অতিথি। তেখেত হৈছে শোণিতপুৰ জিলাৰ সহকাৰী আয়ুক্ত বিচিত্ৰা দাস। বাইদেউ, পোনপ্ৰথমে আপোনাক আমাৰ আজিৰ এই যুৱবাণীৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ।
2: ধন্যবাদ
0: বাইদেউ। পোনপ্ৰথমে আপোনাৰ চমু পৰিচয়টি আমাৰ শ্ৰোতাসকললৈ প্ৰেৰণ কৰিব।
2: হয়, মোৰ ঘৰ তিনিচুকীয়া দহোটীয়া চুকত। ঘৰত মোৰ মা, দেউতা, দাদা আৰু বৌ। মই স্কুলিং আৰু হায়াৰ ছেকেণ্ডেৰী তিনিচুকীয়াতে পঢ়িছোঁ। মই 2012 মেট্ৰিক পাছ কৰিছিলোঁ ছেইণ্ট ষ্টিফেন্স হাই স্কুল তিনিচুকীয়াৰ পৰা, আৰু 2014 মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলোঁ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় লাইপলি তিনিচুকীয়াৰ পৰা। তাৰপাছতে 2014-19 মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত চেণ্টাৰ ফৰ জুৰিডিকেল ষ্টাডিজত 5 ইয়াৰ্ছ ইণ্টিগ্ৰেটেড BA LLB অনাৰ্ছ মই পঢ়িছোঁ। আৰু তাৰপাছত মই 2019 পৰা 21 মই MBA কৰিছোঁ তেজপুৰ ইউনিভাৰ্চিটি। তাৰপাছত 2022 মই আছাম চিভিল ছাৰ্ভিচেছত মই এপইণ্টমেণ্ট পালোঁ, আৰু তেতিয়াৰ পৰাই মই ছাৰ্ভিচত আছোঁ। 2022 মই মোৰ ফাৰ্ষ্ট পষ্টিং আছিল বিশ্বনাথ চাৰিআলি। তাত মই অলমষ্ট থ্ৰী ইয়াৰ্ছতকৈ বেছিয়ে ছাৰ্ভ কৰিছোঁ, আৰু নেক্সট পষ্টিং মোৰ ইয়াতে তেজপুৰত।
1: আপুনি কেনেকৈ অসামৰিক সেৱাক কেৰিয়াৰ হিচাপে বাছি ল'বলৈ প্ৰেৰণা লাভ কৰিছিল, বা আপোনাৰ এই যাত্ৰা কেনেদৰে আৰম্ভ হৈছিল?
2: হয়, একচুৱেলি মই য'ৰ পৰা বিলং কৰোঁ তাত তাৰমানে সৰুতে আমাৰ চিভিল ছাৰ্ভিচেছৰ প্ৰতি বহুত বেছি এক্সপ'জাৰ নাছিল, আৰু সৰুৰ পৰা যি অকল দেখি আহিছোঁ এনেকুৱা কিছুমান প্ৰফেশ্যন যেনে ডক্টৰ হৈ গ'ল, ইঞ্জিনিয়াৰ হৈ গ'ল, টিচাৰ, লয়াৰ, এইবিলাকৰ বিষয়েহে আমাক কোৱা যায়। তথাপি মানে সৰুতে দেউতাই আমাক মাজে সময়ে কয় যে ACS অফিচাৰ, APS অফিচাৰ যদি হোৱা তেতিয়া ডাঙৰ হ'লে হয়তো কেতিয়াবা SSP বনিব

0: পাৰা, ডি চি বনিব পাৰা বুলি তেনেকৈ কয়। কিন্তু ইমান ছিৰিয়াছলি কেতিয়াও কনচিডাৰ কৰা নাছিলোঁ। কিন্তু যেতিয়া অলপ লাহে লাহে এক্সপ'জাৰ পাবলৈ ধৰিলোঁ, মই ল' পঢ়ি থকাৰ সময়ত অলপ শিকিবলৈ ধৰিলোঁ চিভিল ছাৰ্ভিচেছৰ বিষয়ে, তথাপিও মই ইমান ছিৰিয়াছলি কনচিডাৰ কেতিয়াও কৰা নাছিলোঁ। মই একচুৱেলি এম বি এটোৰ প্ৰতি বেছি ইনক্লাইণ্ড আছিলোঁ। চ' মই 2019 গ্ৰেজুৱেট হৈ এম বি এ পঢ়িবলৈ যাবলৈ মই অলমষ্ট 2015-16 মানৰ পৰাই প্ৰিপেয়াৰ কৰিবলৈ ষ্টাৰ্ট কৰিছিলোঁ কেট আৰু মেট এক্সামৰ কাৰণে। কিন্তু যেতিয়া মই এম বি এ পঢ়িবলৈ গ'লোঁ, তাৰপাছতে মই ৰিয়েলাইজ কৰিলোঁ যে মই চিভিল ছাৰ্ভিচেছত এক্সামটোত এবাৰ মই বহিবলৈ বা এবাৰ ট্ৰাই কৰি চাবলৈ বিচাৰিম। চ' তেনেকৈ যেতিয়া এম বি এ পঢ়ি আছিলোঁ, আমাৰ লকডাউন ষ্টাৰ্ট হৈ গৈছিল 2020 ফেব্ৰুৱাৰীত। আমাক কেম্পাছৰ পৰা, তেজপুৰ ইউনিভাৰ্চিটি কেম্পাছৰ পৰা ঘৰলৈ পঠিয়াই দিয়া গৈছিলে। সেইটো টাইমতে ঘৰত যেতিয়া আছিলোঁ, অল্টো অনলাইন এম বি এ চলি আছিল, কিন্তু অলপ অলপ স্পেয়াৰ টাইমো মই পাইছিলোঁ। সেইটো সময়তে মই একচুৱেলি চিভিল ছাৰ্ভিচেছৰ বিষয়ে মানে অলপ এক্সপ্ল'ৰ কৰিবলৈ মই টাইম পালোঁ। বুকছ কি কি লাগিব, বা টপাৰ্ছৰ মই ইণ্টাৰভিউ চাওঁ, বা মই জানিবলৈ চেষ্টা কৰোঁ চিলেবাছখন কেনেকুৱা আছিল বা কি কেনেকৈ পঢ়িব লাগে। সেই তেনেকৈয়ে ফাৰ্ষ্ট ষ্টাৰ্টিং কৰিছিলোঁ। একচুৱেলি ছেকেণ্ড ছেমিষ্টাৰ এক্সাম খতম হোৱাৰ পাছত অলপ সময় পাওঁতে মই এন চি আৰ টি বুকছ অলপ অনলাইন ডাউনলোড কৰি পঢ়িবলৈ ষ্টাৰ্ট কৰিছিলোঁ। তেতিয়াৰ পৰাই অলপ মোৰ ইণ্টাৰেষ্ট জেনেৰেট হ'ল। তথাপিও মই ফুল ফ্লেজেডলি এক্সামটোৰ কাৰণে পঢ়িবলৈ পৰা নাছিলোঁ, কিয় যে এম বি এ লাইফটোত যদিও অনলাইন তথাপিও অলপ হেক্টিকে আছিল। চ' একেবাৰে মই ফুল ফ্লেজেড ষ্টাৰ্ট কৰিছোঁ বুলি ক'ব পাৰিলে মই 2021 জুলাইমানৰ পৰা ষ্টাৰ্ট কৰিছোঁ, যেতিয়া মোৰ এম বি এ শেষ হৈছে আৰু মোৰ ৰিজাল্ট ডিক্লেয়াৰ হৈছে। ইমিডিয়েটলিয়ে মই এক্সামটোৰ কাৰণে ষ্টাৰ্ট কৰিছোঁ। কিন্তু এক্সামটোৰ কাৰণে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰোঁতেই এ পি এছ চিয়ে অলৰেডি ডেটে ডিক্লেয়াৰ কৰি দিছে প্ৰিলিমছৰ কাৰণে। চ' মোৰ তাত বহুত কমেই সময় আছিল, অলমষ্ট 40-45 ডেজমানৰ টাইম আছিল, আৰু সেই টাইমৰ ভিতৰতে মই প্ৰিলিমছৰ কাৰণে প্ৰিপেয়াৰ কৰিলোঁ। আৰু
1: নতুন প্ৰাৰ্থীসকলে অসম অসামৰিক সেৱা পৰীক্ষাৰ বাবে কেনেদৰে প্ৰস্তুতি আৰম্ভ কৰা উচিত বুলি আপুনি ভাবে, আৰু ইয়াৰ মূল ছিলেবাছ বা পূৰ্ববৰ্ষৰ প্ৰশ্নসমূহ বুজি পোৱাৰ গুৰুত্ব কিমান পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত?
0: বহুতেই ইম্পৰ্টেণ্ট বুলি ক'ম। ছিলেবাছখন আগৰ পৰা শেষলৈকে ভালকৈ নিজে বুজি লোৱাৰ যদি এবাৰ চেষ্টা কৰে, ওৱান্স সেই এটা বস্তু ক্ৰেক কৰিবলৈ যদি পাৰে, তেতিয়াহ'লে বাকীখিনি বস্তু বহুত বেছি ইজি হৈ যায় বুলি ক'ব পাৰিম। কিয় যে আমাৰ যোনটো ইয়েৰ আছিল 2021-22 যোনটো আমাৰ বেটছ আছিল, আমাৰ পেটাৰ্ণটো একেবাৰে নতুন হৈ পৰিছিল। তাৰ আগতে এ পি এছ চিৰ পেটাৰ্ণটো অলপ বেলেগ আছিল। আমাৰ যোনটো বেটছ আছিল তেতিয়াৰ পৰা ইউ পি এছ চি পেটাৰ্ণ কৰি দিয়া গৈছিলে, আৰু তাত অলৰেডি ছিলেবাছখনত বহুতখিনি বস্তু মেনশ্যন কৰা থাকে, যেনেকৈ 32-35% অফ কুৱেশ্যনছ, আমাৰ যোনখন জি এছ ওৱান পেপাৰ থাকে, 32-35% কুৱেশ্যনছ আহিব আছাম বেছড। চ' 32-35 কুৱেশ্যনছ ইনটু টু যদি কৰা যায়, তেতিয়াহ'লে অলৰেডি 70 মাৰ্কছ বা 75 মাৰ্কছ তাতে আহিল। চ' সেই বস্তুখিনি যদি আগতীয়াকৈ ক্ৰেক কৰি ল'ব পৰা যায় বা ষ্ট্ৰীমলাইন কৰি ল'ব পৰা যায় যে মই আছাম বেছড কুৱেশ্যনছখিনি ইমানখিনি আহিব, 70 ভিতৰত 70 মাৰ্কছ যদি মই আনিব পাৰোঁ, ভাল এটা মোৰ এজ এটা থাকিব। তেনেকৈ যদি কোনোবাই ক্ৰেক কৰি ল'ব বিচাৰে, বা সেইখন এখন বাইবল বুলি ক'ব পাৰে, যদি ছিলেবাছখন ভালকৈ ক্ৰেক কৰি ল'ব পাৰে, ভালকৈ পঢ়ি বুজি ল'ব পাৰে, ছিলেবাছখিনিখনে বহুতখিনি হেল্প কৰিব বুলি মই ভাবোঁ।
2: আমি ইতিমধ্যে জ্ঞাত যে যি এ পি এছ চি পৰীক্ষা, তাতে প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ তিনিটা ষ্টেজ থাকে। এজন প্ৰাৰ্থীয়ে এই তিনিওটা ষ্টেজৰ বাবে একেলগে কেনেকৈ মিলাই পেলাই পঢ়িব লাগে?
0: একচুৱেলি কওঁতেতো তেনেকেই কয় যে প্ৰিলিমছ, মেইনছ, ইণ্টাৰভিউ তিনিটা ফেজৰ কাৰণে একেলগে পঢ়ি গ'লে ভাল। কিন্তু পাৰ্চনেলি মই তেনেকৈ প্ৰিপেয়াৰ কৰা নাছিলোঁ, কিয় যে মই যেতিয়া আৰম্ভ কৰিছিলোঁ, মই কৈছোঁৱেই যে অলৰেডি ডেটছে ডিক্লেয়াৰ হৈছিল প্ৰিলিমছৰ কাৰণে। মই চ' ফাৰ্ষ্ট প্ৰিলিমছ কৰি ল'লোঁ, তাৰপাছতে মেইনছৰ কাৰণে প্ৰিপেয়াৰ কৰিলোঁ, তাৰপাছতে ইণ্টাৰভিউৰ কাৰণে প্ৰিপেয়াৰ কৰিলোঁ। মই তেনেকৈহে প্ৰিপেয়াৰ কৰিছিলোঁ। অল্ড' মই কোৱা যোনটো টেকনিক হয় সেইটো হয়তো এক্সক্লুচিভ নহ'বও পাৰে। মই চাপ'জ আজি কিবা এটা টেকনিক কৈছোঁ আৰু কোনোবাই সেইটো মোৰ পৰা শুনি লৈ ইউজো কৰিছে, তেওঁৰ কাৰণে সেইটো কাম নিদিব পাৰে। চবৰে বেলেগ বেলেগ, সকলো এক্সপিৰিয়েঞ্চৰে বেলেগ বেলেগ ৱেজ থাকিব পাৰে প্ৰিপেয়াৰ কৰাৰ। কিন্তু মোৰ হাতত যিহেতু টাইম কনষ্ট্ৰেইণ্ট এটা বহুত ডাঙৰ এটা ফেক্টৰ আছিল, এটা চেলেঞ্জ আছিল বুলি ক'ব পাৰি, সেইটো কাৰণে মই ফাৰ্ষ্টে প্ৰিলিমছৰ কাৰণে প্ৰিপেয়াৰ কৰিছিলোঁ। ওৱান্স মোৰ প্ৰিলিমছ ক্ৰেক হৈছিল, তাৰপাছত মই মেইনছ ক্ৰেক হোৱাৰ পিছত মই ইণ্টাৰভিউৰ কাৰণে প্ৰিপেয়াৰ কৰিছিলোঁ। কিন্তু এটা কথা হয় যে মানে ছিলেবাছখন পঢ়ি গৈ থাকিলে অলৰেডি আপোনাৰ তাত ইমানেই নলেজ গ্ৰেছ কৰা যায় যে আপুনি প্ৰিলিমছ, মেইনছ, ইণ্টাৰভিউ গোটেই তিনিটাৰ কাৰণে আপুনি ভালকৈ ইনাফ নলেজ আপুনি একোৱাৰ কৰি ল'ব পাৰে। চ' দেট তিনিটা ফেজৰ এক্সামৰ কাৰণে আপুনি মানে পঢ়ি ল'ব পাৰে আৰু প্ৰিপেয়াৰ হৈ ল'ব পাৰে।
2: আমি জানো যে মেইনছত ভাল নম্বৰ পাবলৈ এনচাৰ ৰাইটিং প্ৰেক্টিচটো যথেষ্ট জৰুৰী, তেনে ক্ষেত্ৰত আপুনি এনচাৰ

0: ৰাইটিঙৰ বাবে কেনেদৰে অনুশীলন কৰিছিল?
1: এনচাৰ ৰাইটিংটো বহুত ইম্পৰ্টেণ্ট হয়, মেইনছৰ এনচাৰ ৰাইটিংটো, কিয় যে 250 মাৰ্কছৰ এখন এখন পেপাৰ থাকে। 250 মাৰ্কছৰ কাৰণে আমাক টাইম দিয়া যায় অকল 3 ঘণ্টা। আগতে ছেমেষ্টাৰ এক্সাম বা স্কুলৰ ফাইনেল এক্সামবিলাকত হ'লে খুব বেছিকৈ বেছি 80 মাৰ্কছ বা 100 মাৰ্কছ, এই 80 বা 100 মাৰ্কছ আমি লিখোঁ 3 আৱাৰ্ছত। কিন্তু ইয়াতে 250 মাৰ্কছ, মানে দুগুণ 3 গুণতকৈও বেছি মাৰ্কছ দিয়া যায় 3 আৱাৰ্ছ লিখিবলৈ কাৰণে। তো তাৰ কাৰণে ফাৰ্ষ্ট হেণ্ড আপুনি প্ৰেক্টিচ কৰিবই লাগিব, লিখিবই লাগিব। পাৰ্চনেলি মই কি কৰিছিলোঁ, মই এনেকুৱা পেটাৰ্ণৰ হেৰি কিনিছিলোঁ, নোটবুক কিনিছিলোঁ, য'ত মানে UPSCয়ে যেনেকুৱা এনচাৰ শ্বীট দিয়ে সেইটো পেটাৰ্ণৰে মানে নোটবুক মই কিনি লৈছিলোঁ। আৰু সেই নোটবুকতে মই লিখি লিখি প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু যিমান মই কওঁ যে যিমান প্ৰেক্টিছ কৰিলেও মানে চাগে কমেই হয় নেকি, কিয় যে তাত ইমানেই বেছি লিখিব লাগে আৰু ইমানেই বেছি অলপ প্ৰেছাৰ এটা ফিল কৰা যায় যে আপুনি আপোনাৰ হাত চলিবই লাগিব, আপুনি বেছি সময় আপুনি ৰ'ব নোৱাৰে তাতে। সেইটো কাৰণে এটা টেম্পলেট এটাও বনাই লোৱা নিজৰ কাৰণে ভাল, যে মই ইন্ট্ৰডাকশ্যন দিম, তাৰপাছতে বডিটো দিম, তাৰপাছতে কনক্লুশ্যন, তাৰপাছতে ৱে ফৰৱাৰ্ড, তেনেকুৱা টেম্পলেট এটা যদি বনাই লোৱা যায় এক্সপিৰিয়েঞ্চৰ কাৰণে নিজৰ কাৰণে ভাল হ'ব বুলি মই ভাবোঁ।
2: আমাৰ যোনসকল প্ৰাৰ্থীয়ে এতিয়া অসামৰিক সেৱাৰ বাবে প্ৰস্তুতি চলাই আছে, আপুনি সেই প্ৰাৰ্থীসকলক কোনবোৰ বিশ্বাসযোগ্য উৎস বা পুথি হিচাপে, বিশ্বাসযোগ্য পুথি হিচাপে আপুনি পৰামৰ্শ আগবঢ়াব বিচাৰিব, বা ইয়াৰ লগতে বাতৰি কাকত পঢ়াটো সেই প্ৰাৰ্থীসকলৰ বাবে কিমান গুৰুত্বপূৰ্ণ বুলি আপুনি ভাবে?
1: মই পাৰ্চনেলি নিজে ফাৰ্ষ্টত ষ্টাৰ্ট কৰিছিলোঁ NCERTৰ পৰা, ক্লাছ 6-12 NCERT বুকছৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। মোৰ একচুৱেলি বেকগ্ৰাউণ্ডটো বহুত ডাইভাৰ্ছ হয়, মই কিয় যে হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলোঁ ছায়েন্সত, তাৰপাছতে ল' পঢ়িলোঁ 5 ইয়াৰ্ছ, তাৰপাছতে MBA পঢ়িলোঁ। আৰু টু বি ভেৰি অনেষ্ট, মোৰ ছ'চিয়েল ছায়েন্সটো স্কুলত থাকোঁতে চবতকৈ বেয়া পোৱা ছাবজেক্ট এটাহে আছিল। চ' সেইটো কাৰণে মই ছ'চিয়েল ছায়েন্স আৰম্ভ যিহেতু কৰিছিলোঁ পঢ়িবলৈ, সেইটো কাৰণে মই একদম বেছিকৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। যিকোনো এক্সপিৰিয়েণ্টেই হ'লেও ক'ব যে 6-12 NCERT, জিঅ'গ্ৰাফি, হিষ্ট্ৰী, পলিটি, সেইখিনি পাৰ্ট পঢ়িলে বেছটো ক্লিয়াৰ হৈ যায়। তাৰপাছতে হায়াৰ লেভেলৰ বুকছ বহুত থাকে, জিঅ'গ্ৰাফিৰ কাৰণে GC লিয়ং হৈ গ'ল, তাৰপাছত হিষ্ট্ৰীৰ কাৰণে আৰু বহুত বেলেগ বেলেগ ৰাইটাৰ্ছে বহুত ধুনীয়া ধুনীয়া কিতাপ ওলাই দিয়ে। তাৰোপৰি টপাৰ্ছৰ কিছুমান নোটছ থাকে, সেইখিনিও বহুতে হেৰি কৰে, প্ৰক্যুৰ কৰি লৈ পেলাই তাতে পঢ়ে। চ' মোৰ মতে মানে চ'ৰ্চ কম থ'ব লাগে, চ'ৰ্চ কম থৈ সেই অলপ চ'ৰ্চতে বেছিকৈ ৰিভিজন কৰিলেহে বেছি কাম দিব বুলি মই ভাবোঁ, যিটো মই নিজৰ ক্ষেত্ৰত মই ইউজ কৰিছিলোঁ। মই কম, বহুত কম চ'ৰ্চ থৈছিলোঁ, এখন বা দুখন বুক আৰু বা এটা বা দুটা নোট ৰাখি লৈ সেইখিনিকে মই ঘূৰাই ঘূৰাই পঢ়িছিলোঁ। চ' দেট বাকী এডিশ্যন যদি ভেলিউ এডিশ্যন কৰিবলগীয়া থাকে তেতিয়া মই বেলেগ কিবা চ'ৰ্চ যদি পাওঁ মই তাতে লিখি থৈ দিওঁ। কিন্তু সেইবুলি 3-4 কিতাপ লৈ বা এইটো এইজন ৰাইটাৰ, এইজন টপৰে কৈছে যে এইজন ৰাইটাৰ ভাল, চ' তেওঁৰ বুকখনহে মই পঢ়িলে মোৰ কাৰণে কাম দিব, তেনেকুৱা নহয়। প্ৰথম কথা হৈছে ভাল চ'ৰ্চ, তাৰোপৰি ৰিপিটিশ্যন, তাৰোপৰি প্ৰেক্টিছ, আৰু বাৰে বাৰে পঢ়ি থকাটো সবচে বেছি ইম্পৰ্টেণ্ট বুলি মই ক'ম। আৰু যদি কথা আহিল নিউজ পেপাৰৰ বিষয়ে, মোৰ পাৰ্চনেলি নিউজ পেপাৰ পঢ়াৰ একেবাৰে প্ৰেক্টিচ নাছিল। সেইটো কাৰণে আজিকালি বহুত সুবিধা এটা কৰি দিয়া গৈছে এক্সপিৰিয়েঞ্চৰ কাৰণে, যিহেতু আমাৰ হাতে হাতে আজিকালি মোবাইল ফোন, ইণ্টাৰনেট, ইণ্টাৰনেটত আমাৰ ভাল চ'ৰ্চ হৈছে ইউটিউব আৰু গুগল। ইউটিউব আৰু গুগলত কিছুমান এনেকুৱা চেনেলছ আছে য'ত তেওঁলোকে নিউজ পেপাৰ এনালাইচিছ অলৰেডি কৰি লৈ দি দিয়ে, তেওঁলোকে বুজায়ো দিব, প্লাছ তেওঁলোকে আপোনাক PDFটো প্ৰভাইড কৰি দিব। চ' মই মানে ভাবোঁ যে হাৰ্ডৱৰ্কৰ লগত স্মাৰ্টৱৰ্কো কৰাটো বহুত ইম্পৰ্টেণ্ট হয়। মই পাৰ্চনেলি নিউজ পেপাৰৰ ওপৰত ইমান বেছি সময় দিয়া নাছিলোঁ, মই সময় দিছিলোঁ নিউজ পেপাৰ এনালাইচিছৰ ওপৰত। চ' মই ফাৰ্ষ্টে ভিডিঅ'টো চাওঁ, তাৰপাছতে মই PDFটো ডাউনলোড কৰোঁ, ডাউনলোড কৰি সেই PDFটো পঢ়ি থ'লে বা তাত যদি কিবা ভেলিডেশ্যন কৰিবলগীয়া থাকে তাতে মই লিখি লৈ থৈ দিছিলোঁ। চ' দেট যেতিয়া মই কিবা এনচাৰ ৰাইটিং কৰোঁ তাৰপাছত মই সেই নোটটো উলিয়াই লওঁ, সেই নোটটোৰ পৰা যদি মই কিবা এডিশ্যন কৰিব লগা থাকে মই তাতে লিখি থৈ দিওঁ। ডেট ইজ হাউ আই ৱৰ্ক, বা ডেট ইজ হাউ ইট ইউজ টু ৱৰ্ক ফৰ মি। হাৱেভাৰ নিউজ পেপাৰ পঢ়াটো বহুত ইম্পৰ্টেণ্ট হয় বুলি সকলো এক্সপিৰিয়েঞ্চে জানি থোৱাটো ভাল। কিন্তু মোৰ হাতত যিহেতু টাইম কনষ্ট্ৰেইণ্ট আছিল আৰু মোৰ প্ৰেক্টিচটো অলপ কম আছিল নিউজ পেপাৰ পঢ়াৰ, চ' মই নিউজ পেপাৰ এনালাইচিছৰ ওপৰত বেছি বেছ কৰিছিলোঁ।
2: মেইনছৰ পেপাৰ 1ত 125 নম্বৰকৈ 2খন ৰচনা লিখিব লগা হয়, ৰচনাৰ বাবে আপুনি কেনেদৰে প্ৰস্তুতি চলাইছিল, বা আমাৰ ভৱিষ্যতৰ প্ৰাৰ্থীসকলক আপুনি কেনেদৰে প্ৰস্তুতি চলাব লাগে বুলি উপদেশ আগবঢ়াব?
1: একচুৱেলি বহুত ফেক্টৰ্ছে থাকে। প্ৰথম হৈছে আমাৰ টাইমত 2022 বেটছত আছিল অপশ্যনেল পেপাৰ, যিটো এতিয়া নাই, সেইটো কেঞ্চেল কৰি দিয়া গৈছে। মোৰ অপশ্যনেল পেপাৰখন আছিল PSIR, পলিটিকেল ছায়েন্স এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ। PSIRত যিমান বেছি পঢ়া যায় বা

0: চিলেবাছত থকা যিখিনি কণ্টেণ্ট পঢ়া যায় মোৰ কাৰণে পাৰ্চনেলি বহুত হেল্প হৈ গৈছিলে সেইটোৰ কাৰণে এ চিৰ কাৰণে। প্লাছ আমাৰ যোনখন জি এছ টু পেপাৰখনেও বহুত হেল্প কৰিছিলে। প্লাছ জি এছ ফ'ৰ আৰু জি এছ ফাইভ, জি এছ ফ'ৰ পেপাৰখন আছিলে এথিক্স ইণ্টেগ্ৰিটি এণ্ড এপটিটিউড আৰু জি এছ ফাইভ পেপাৰখন আছিলে আছাম বেছ পেপাৰ। এই গোটেইখিনি কণ্টেণ্ট যেতিয়া কনজিউম কৰা যায় একেলগত, এই কণ্টেণ্টখিনি একেলগত লৈ আপোনাৰ এছেখনত অলৰেডি নিজে নিজে হেল্প হৈ যাব। মোৰ টাইমত আমাৰ টাইমত এনেকুৱা আছিলে, যেনেকৈ আপুনি ক'লে 125x2 দুখন এছে লিখিব লাগে, আৰু যোন দুখনে এছে আহিছিল দুখিনিৰ কাৰণে মই ছেপাৰেটকৈ একো প্ৰেক্টিচ কৰা নাছিলোঁ। মই কৰিছিলোঁ যে মই এই গোটেইকেইখন পেপাৰৰ কাৰণে যিমানখিনি কণ্টেণ্ট কনজিউম কৰিছিলোঁ, যিমানখিনি পঢ়িছিলোঁ, সেইখিনিৰ এগেইনষ্টতে মই এছেখন সাজি লৈ পেলাই লিখিবলৈ পাৰিছিলোঁ আৰু ভালেখিনিয়ে হেল্প হৈছিলে। ছ' এছেৰ কাৰণে যদি এক্সপিৰিয়েঞ্চে বেলেগকৈ কিতাপ যদি কিনি ল'ব বিচাৰে ডেট ইজ আপন ডেম, কিন্তু মোৰ কাৰণে মই খালি এই পেপাৰ্ছৰ কাৰণে যোনখিনি বস্তু কনজিউম কৰিছিলোঁ, যোনখিনি কণ্টেণ্ট কনজিউম কৰিছিলোঁ, সেইখিনিকে মই মোৰ পেপাৰত লিখি উলিয়াবলৈ চেষ্টা কৰিছিলোঁ আৰু ভালেখিনিয়ে হেল্প হৈছিল মোৰ কাৰণে।
1: মেইনছৰ পেপাৰ ওৱানৰ সমান্তৰালভাৱে আমি যদি পেপাৰ ফাইভৰ কথা আলোচনা কৰিব যাওঁ, এথিক্সৰ পেপাৰখন, তাতে এথিক্স ইণ্টেগ্ৰিটি এপ্টিটিউডৰ কেছ ষ্টাডিৰ প্ৰশ্নবোৰৰ উত্তৰ কৰিবলৈ কেনেধৰণে সাজু হোৱা উচিত?
0: মোৰ কাৰণে মই এইখিনি প্ৰেক্টিচ কৰিছিলোঁ। কিছুমান চেম্পল কুৱেশ্যনছ থাকে, সেই কুৱেশ্যনছৰ এটা পেটাৰ্ণ থাকে, সেই পেটাৰ্ণৰ এগেইনষ্টত আনচাৰ্ছখিনি প্ৰেক্টিচ কৰিছিলোঁ। প্লাছ জি এছ ফ'ৰখনত, পেপাৰ ফাইভখনত অলৰেডি ইনাফ কণ্টেণ্ট থাকে যিখিনি কনজিউম কৰিলে আপুনি কেছ ষ্টাডিজখিনি ইজিলি টেকেল কৰিব পাৰে। প্ৰথমতে মই ঠিক এতিয়া মোৰ মনত নাই, মই পাহৰিছোঁ, কিন্তু এটা পেটাৰ্ণ এটা আছিল যাৰ এগেইনষ্টত আমি কুৱেশ্যনছখিনি আনচাৰ কৰিব লাগে। ছ' সেইখিনি টেকেল কৰিবলৈ বেলেগ একো নহয়, জাষ্ট নিজকে অলপ এৱেৰ কৰি থ'ব লাগে, ছিটুৱেশ্যনেল এৱেৰনেছ এটা দৰকাৰ। তাৰোপৰি অলপ যেনেকৈ নিউজ পেপাৰ এনালিচিছ পঢ়িলে বা নিউজ পেপাৰ পঢ়িলেতো অলৰেডি দেশ বিদেশত কি ঘটি আছে অলৰেডিতো জানাই যায়। প্লাছ নিজৰ অলপ মৰেল কম্পাছটো অলপ যদি হাই হয় তেতিয়াহ'লে মই ভাবোঁ যে এইখন পেপাৰ বা এইখিনি কুৱেশ্যনছ ভালছে টেকল কৰিব পৰা যাব।
2: শেহতীয়াকৈ দেখা গৈছে যে অসম বিষয়ক পেপাৰ ছিক্সৰ প্ৰশ্ন বাকী কেইখনতো ছাপ্লিমেণ্টেৰী বা পৰিপূৰক হিচাপে আহিছে। এই দিশত পৰীক্ষাৰ্থীয়ে কেনেকৈ নিজক প্ৰস্তুত কৰিব পাৰে?
0: মইতো ভাল বুলিয়েই ক'ম, যিহেতু জি এছ ওৱান আৰু জি এছ ফাইভৰ কুৱেশ্যন যদি ইটোৱে সিটোৰ লগত ইণ্টাৰ ৰিলেটেড হয় তেতিয়াহ'লে এখন পেপাৰৰ কাৰণে পঢ়ি গৈছে আৰু এইখন কাৰণেও হেল্প হৈ গৈছে। ছ' মই থিংক, মই ক'ম যে এইটো উইন উইন ছিটুৱেশ্যনে হয় এক্সপিৰিয়েঞ্চৰ কাৰণে, কিয় যে এটা কণ্টেণ্ট কনজিউম কৰি যদি ইটো পেপাৰৰ কাৰণেও যদি হেল্প হৈ গৈছে, আই চি নো হাৰ্ম ইন দ্যাট।
1: সময় ব্যৱস্থাপনা বা আমি ক'ব পাৰোঁ যে টাইম মেনেজমেণ্ট, এইটো এটা ডাঙৰ চেলেঞ্জ এক্সপিৰিয়েণ্টসকলৰ বাবে, বিশেষকৈ ৱৰ্কিং প্ৰফেচনেলসকলৰ বাবে। তেনে ক্ষেত্ৰত তেওঁলোকৰ বাবে আপুনি কেনেকৈ টাইম মেনেজ কৰাটো উচিত বুলি ভাবে?
0: এইটো বহুত পাৰ্চনেল হয় একচুৱেলি, লাইক হাউ বেডলি ইউ ৱান্ট টু ক্ৰেক দিছ এক্সাম, সেইটো এটা ফেক্টৰ আহি পৰে। যদি কোনোবা ইনাফ মটিভেটেড হয় যে মই এতিয়া চাকৰি কৰি আহিম, ডিউটি কৰি আহিম, তাৰপাছতো মই পঢ়িব লাগিব, তেতিয়াহ'লে হি অৰ শ্বি উইল ডেফিনেটলি ডু ইট। আৰু তাৰোপৰি মই কওঁ যে ডেইলি পঢ়া আৰু এদিনত 5 ঘণ্টা পঢ়া বা 10 ঘণ্টা পঢ়া আৰু নেক্সট ডে একেবাৰে নপঢ়া, সেইটো কৰিব নালাগে। মই ডিউটিৰ পৰা আহি লাগিলে মই 3 ঘণ্টাই পঢ়িলোঁ, কিন্তু মই ডেইলি পঢ়িলোঁ, কনচিষ্টেণ্টলি পঢ়িলোঁ, সেইখিনি বহুত বেছি হেল্প হ'ব ইনষ্টেড অফ চামৱান যোনে ডিউটিৰ পৰা আহিলে আজি বোলে 5 ঘণ্টা পঢ়ি দিলে, নেক্সট ডে আৰু দুদিনৰ কাৰণে একোৱে নপঢ়িলে। টাইম মেনেজমেণ্টটো এনেকৈ কৰিব লাগিব যে মই নিজৰ কাৰণে এটা টাইম বাউণ্ড এটা থৈ দিম, যে অফিচৰ পৰা আহি মই খোৱা বোৱা কৰি ৰেষ্ট কৰি লৈ মই এই 3 আৱাৰ্ছ বা 4 আৱাৰ্ছ এটা মই এইটো ছাবজেক্টত দিমেই। যদি তেনেকৈ কোনোবাই ভাবি লয় বা নিজৰ স্কেডিউলটো যদি তেনেকৈ বনাই ল'ব পাৰে, তেতিয়াহ'লেতো আই ডোণ্ট থিংক ইমান বেছি কনষ্ট্ৰেইণ্ট আহিব তাতে। দ্য মেইন কি ইজ টু বি কনচিষ্টেণ্ট, যদি কোনোবাই কনচিষ্টেণ্টলি কৰি যাব পাৰে তেতিয়াহ'লে ডেফিনেটলি তেওঁ ক্ৰেক কৰিবলৈ কাৰণে কোনো ৰাখিব নোৱাৰিব এক্সামটো।
2: প্ৰস্তুতিৰ সময়ত গ্ৰাম্য অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে নগৰীয়াৰ তুলনাত কিবা বিশেষ অসুবিধাৰ সন্মুখীন হয় নেকি? আৰু লগতে পৰীক্ষাত মাধ্যম অসমীয়া বা ইংৰাজী বাছনিৰ ক্ষেত্ৰত কিমান গুৰুত্বপূৰ্ণ?
0: একচুৱেলি আগতে যদিও এইটো ডিফাৰেঞ্চ আছিল যে গ্ৰাম্য অঞ্চল বা চহৰীয়া অঞ্চলৰ ষ্টুডেণ্টছখিনিৰ মাজত অলপ ডিফাৰেঞ্চ আছে, কিন্তু এতিয়া মই ভাবোঁ উইথ টাইম এণ্ড টেকন'লজি, উইথ মোবাইল ফোনছ এণ্ড ইণ্টাৰনেট, এইখিনি বস্তু, এইখিনি চেলেঞ্জেছখিনি বহুত বেছি ব্ৰিজ কৰা গৈছে, বহুত গেপখিনি মিট কৰা গৈছে বুলি মই ভাবোঁ। বহুত ভিতৰুৱা যদি জাগা হয় তাত বোলে ইণ্টাৰনেটৰ সুবিধাটো নাই বা তেওঁ ইনাফ এৱেৰ হৈ থকা নাই, নিউজ পেপাৰখন বোলে আজিৰ নিউজ পেপাৰ কাইলৈ গৈ পাইছে, তেতিয়া হয়তো অলপমান প্ৰব্লেম হ'ব পাৰে।

0: কিন্তু সোফাৰ মানে মই যিমান দেখিছোঁ বা বুজিছোঁ, গ্ৰাম্য অঞ্চলৰে হ'ব লাগিব বা চহৰ অঞ্চলৰ হ'লেহে কোনোবা এজন কেণ্ডিডেটে এক্সামটো ক্ৰেক কৰিব পাৰিব, তেনেকুৱা নহয় বুলি মই ভাবোঁ। মই ভাবোঁ যে নিজৰ যোনটো লেংগুৱেজ, যোনটো মিডিয়াম লৈ তেওঁ কমফৰ্টেবল হয়, তেওঁ নিজৰ লেংগুৱেজটো চুজ কৰিলে ভাল। কিয় যে মই যদি আজি ইংলিছ মিডিয়ামত পঢ়িছোঁ আৰু মই চাপ'জ আছামিজ মিডিয়ামত মিডিয়াম ছিলেক্ট কৰি তাতে এনচাৰ কৰিবলৈ চেষ্টা কৰিছোঁ, হয়তো মই যোনখিনি এক্সপ্ৰেছ কৰিব বিচাৰিছোঁ বা যোনখিনি কণ্টেণ্ট মই লিখি উলিয়াব বিচাৰিছোঁ, মই ক্লিয়াৰলি লিখি নুলিয়াবও পাৰোঁ বা নোৱাৰিব পাৰোঁ। চ' সেইটো তেনে ক্ষেত্ৰত নিজৰ লেংগুৱেজটো বা নিজৰ মিডিয়ামটো যোনটোত কমফৰ্টেবল হয় এক্সপিৰিয়েঞ্চজনে, সেইটো চুজ কৰাটো বেটাৰ। বাকী তেওঁৰ কণ্টেণ্ট যদি ভাল হয়, অবভিয়াছলি এক্সামিনাৰে তেওঁক মাৰ্কছ দিবই, তাত কোনো হেৰি নাই। চ' নিজৰ কমফৰ্টটো বিচাৰি লৈ পেলাই নিজে এনচাৰ কৰিব পাৰিলে ভাল।
1: কোচিং আৰু ছেল্ফ ষ্টাডিৰ মাজত আপোনাৰ মতামত কি? আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীয়ে কোচিং নকৰাকৈ সফল হ'ব পাৰেনে বাৰু?
0: ডেফিনেটলি পাৰে। ছেল্ফ ষ্টাডি কৰিবলৈ হ'লে আজিকালি ইণ্টাৰনেটত ইমানেই বেছি কণ্টেণ্ট এভেইলেবল, তেওঁলোকে পঢ়িলেই হ'ল। কোচিংটো হৈছে তেওঁলোকে অকল এটা দিশ এটা দেখুৱাই দিয়ে, এটা পাঠ এটা আপোনাক দেখুৱাই দিয়ে যে এইখিনি কণ্টেণ্ট আপুনি পঢ়িব, তেতিয়াহে আপোনাৰ হেল্প হ'ব। কিন্তু এইখিনি যোনখিনি বস্তু তেওঁলোকে দেখুৱাই দিয়ে, যোনখিনি পাঠ তেওঁলোকে আমাক লাইক হেণ্ড হোল্ড কৰি দিয়ে, সেইখিনি অলৰেডি ইণ্টাৰনেটত ইজিলি ফ্ৰী এক্সেচেবল হৈ আছে। চ' ছেল্ফ ষ্টাডি কৰিও বহুত মানুহে ক্ৰেক কৰিব পাৰে। মই পাৰ্চনেলি মই ফাৰ্ষ্টত ছেল্ফ ষ্টাডিয়ে কৰিছিলোঁ, সেইটো কাৰণে মানে মই ক'বলৈ পাৰিম এতিয়া যে মানে ছেল্ফ ষ্টাডি কৰিও এই এক্সামটো ক্ৰেক কৰিবলৈ বহুতেই সহজ। এনেকুৱা নহয় যে কোচিং ল'বই লাগিব তেতিয়াহে পাছ কৰিব, তেনেকুৱা নহয়।
1: আমি বহুতো প্ৰাৰ্থীক দেখা পাওঁ, তেওঁলোকে বাৰে বাৰে এটেম্প কৰাৰ পিছতো তেওঁলোকে বিফলতাৰ সন্মুখীন হয় আৰু তেনে ক্ষেত্ৰত তেওঁলোকে মানসিক চাপ আৰু বাৰ্ণ আউটৰ সন্মুখীন হয়। এনে ক্ষেত্ৰত তেওঁলোকে কেনেদৰে নিজক প্ৰেৰণা যোগাব পাৰে আৰু তেনে সময়ত তেওঁলোকৰ পৰিয়ালবৰ্গৰ তেওঁলোকৰ প্ৰতি সঁহাৰি কেনে হোৱা উচিত?
0: এই প্ৰচেছটো, এক্সামৰ প্ৰচেছটো বহুত এটা দীঘলীয়া প্ৰচেছ, তিনিটা ফেজৰ এটা এক্সাম। আজিকালি বাৰু এ পি এছ চিয়ে বহুত ৰেগুলাৰলি এক্সামটো পাতিব ধৰিছে, কিন্তু আগতে এক বছৰ, দুই বছৰ, আঢ়ৈ বছৰ, তিনি বছৰ তেনেকুৱা টাইম লাগি যায় এটা এটা এক্সাম, এটা এটা বেটছ উলিয়াবলৈ কাৰণে। ত' তেনেকুৱা টাইমত নিজকে মটিভেট কৰি থোৱাটো বহুত ইম্পৰ্টেণ্ট হয়। আগতে কোৱা নিচিনা ছেম কথাকে ক'ম যে এই মানুহজনে ইনাফ নিজৰ ড্ৰিমছৰ প্ৰতি ডেডিকেটেড যদি হয় তেতিয়াহ'লে অভিয়াছলি তেওঁ মটিভেটেড থাকিব। এইটোও হয় যে বাৰ্ণ আউট হোৱাটোও বহুত নেচাৰেল হয়, কিয় যে ইমান বেছি পঢ়িবলগীয়া থাকে, ইমান বেছি কণ্টেণ্ট কনজিউম কৰিবলগীয়া থাকে যে ইমান পঢ়াৰ পাছতো যদি কাৰোবাৰ নহয় তেতিয়াহ'লে হতাশ হোৱাটো ইটছ ভেৰি নেচাৰেল। আৰু তেনে ক্ষেত্ৰত সেইটো সময়তে নিজৰ ফেমিলি, নিজৰ ফ্ৰেণ্ডছ, নিজৰ ছাপোৰ্টাৰ্ছৰ ছাপোৰ্ট পোৱাটো বহুত ইম্পৰ্টেণ্ট হয়। মোৰ ক্ষেত্ৰত মোৰ ফেমিলিৰ ফালৰ পৰা মই ভালেখিনিয়ে ছাপোৰ্ট পাইছিলোঁ, সেইটো কাৰণে আই ষ্টেড মটিভেটেড। কিন্তু কিছুমান এনেকুৱাও এক্সপিৰিয়েঞ্চ মই লগ পাইছোঁ যোনে বহুত বছৰৰ পৰা দি আছে, কিন্তু তেওঁলোকৰ হোৱা নাছিল, কিন্তু ফাইনেলি গৈ পেলাই হ'লগৈ। চ' বটম লাইনটো এইটোৱে যে ইফ ইউ কিপ ট্ৰাইং তেতিয়াহ'লে এদিনৰ এদিনটো আপোনাৰ হ'বই। চ' সেইটো কাৰণে মটিভেটেড থকাটো বহুত ইম্পৰ্টেণ্ট হয়, বিকজ এট দি এণ্ড অফ দ্য ডে ছাকচেছ উইল গেট ইউ ইফ ইউ আৰ ইন দ্য ৰাইট।
2: অকণমান ব্যক্তিগত প্ৰশ্ন এটা সোধোঁ, যিহেতু আমি সকলোৱে জানো যে অসামৰিক সেৱাৰ যিসমূহ চাকৰি, সেই চাকৰি কৰা ব্যক্তিসকল যথেষ্ট ব্যস্ত থাকিব লগা হয় জীৱনটোত কৰ্মৰ ক্ষেত্ৰত। গতিকে যিহেতু আপুনি এগৰাকী বিষয়া, অসামৰিক সেৱাৰ বিষয়া, গতিকে আপোনাৰ পৰা আমি জানিব বিচাৰিম যে আপুনি নিজৰ পৰিয়ালক যথোচিত সময় দিব পাৰেনে, বা নে আপুনি নিজৰ কৰ্মজীৱনতে বেছি সময় ব্যস্ত থাকিব লাগে?
0: ডিপেণ্ড কৰে। এতিয়াতো মই কৈছোঁ মোৰ ঘৰ তিনিচুকীয়াত আৰু মই পোষ্টেড এতিয়া তেজপুৰত। এতিয়া তিনিচুকীয়াৰ পৰা তেজপুৰ কোৱাইট দীঘল এটা ডিষ্টেঞ্চ হৈ যায়। চ' তেনে ক্ষেত্ৰত মই হয়তো দীঘল ছুটি এটা, লীভ এটা লৈ ঘৰলৈ যাব লাগিব, বা মই মোৰ মা দেউতা আৰু দাদা বৌহঁতক ইয়ালৈ মাতি পঠিয়াব লাগিব। তেনে ক্ষেত্ৰত তেওঁলোকো বিজি আৰু ময়ো বিজি। মোষ্টলি আমাৰ, মই কি কৰোঁ, অফিচৰ পৰা গৈ খাই বৈ যেতিয়া মই অলপমান ৰেষ্ট কৰোঁ তেতিয়া মই মোৰ মাক ডেইলি কল এটা কৰোঁ, ভিডিঅ' কলে হওক বা দেউতাক কল এটা কৰোঁ, দাদাক কৰোঁ, তেনেকৈ ৰিলেশ্যনশ্বিপ মেইনটেইন কৰিবলৈ এতিয়া চেষ্টা কৰি আছোঁ। কিন্তু এইটো কথা সঁচা যে মানে কামত বিজি থকা হৈ লৈ পেলাই ফেমিলিক অলপমান কম সময় দিবলগীয়া হয়, তথাপিও বেলেঞ্চ এটা কৰি থ'বলৈ চেষ্টা এটা মই এতিয়ালৈকে কৰি আছোঁ। চ' আগলৈও ট্ৰাই কৰিম আৰু মানে কৰি থাকিবলৈ।
1: আমি দেখা পাওঁ এনেকুৱা কম্পিটিটিভ এক্সামসমূহৰ কাৰণে প্ৰিপেয়াৰ কৰি থকা এস্পিৰেণ্টসকলে লাইফত বহুতো বস্তু ত্যাগ কৰিবলগীয়া হয়, এই ত্যাগসমূহ কেনেদৰে গ্ৰহণ কৰা উচিত?
0: এনেকুৱা হয় যে যদি এক্সামটো মই ক্ৰেক কৰি গ'লোঁ তেতিয়াহ'লে ইটছ অল ৱৰ্থ ইট, যদি মই ক্ৰেক কৰিব পৰা নাই তেতিয়াহ'লে এনেই ইমান বেছি মই ছেক্ৰিফাইচ কৰি দিলোঁ এট দ্য কষ্ট অফ নাথিং। কিন্তু আগেন বটম লাইন এইটো যে যদি মই এক্সামটো ক্ৰেক

0: কৰি দিলোঁ, তেতিয়াহ'লে ইটছ অল ৱৰ্থ ইট নিচিনা হৈ যায়। সেইটো কাৰণে নিজৰ ওপৰত কথা যে ৰিস্কটো মই ল'ব খোজোঁ নে নোখোজোঁ। ময়ো বিচাৰিম মই নপঢ়িলৈ এতিয়া মোৰ ফ্ৰেণ্ডছৰ লগত হেং আউট কৰিবলৈ বা ফেমিলিৰ লগত ভেকেশ্যন এটাত যাবলৈ কাৰণে, কিন্তু মোৰ তাত ইমান সময় নাই, মই পঢ়িবই লাগিব এক্সামটো ক্ৰেক কৰিবলৈ কাৰণে। চ' তেনে ক্ষেত্ৰত মোৰ কাৰণে ভাল হ'ল যে মানে মই ছেক্ৰিফাইচ কৰা হৈ এক্সামটোত মই ছাকচেছ পাবলৈ সক্ষম হ'লোঁ, মই আজি অফিচাৰ বনিবলৈ পাৰিলোঁ। কিন্তু হয়তো নোহোৱাহেঁতেন কোনোবা চাগে এনেকুৱাও এক্সপিৰিয়েঞ্চ আছে যে ইমান ছেক্ৰিফাইচ কৰাৰ পাছতো মোৰ নহ'ল, এক্সামটো ক্ৰেক নহ'ল, তেতিয়া চাগে তেওঁলোকৰ ৰিগ্ৰেটছ থাকিব পাৰে। হাউএভাৰ, তেওঁ যদি ইনাফ মটিভেটেড হয়, যদি তেওঁ বিচাৰে কৰিবলৈ, তেতিয়াহ'লে ডেফিনেটলি আই উইল চে গো ফৰ ইট। আৰু আগেন, ইট ইজ গোয়িং টু পে ইউ সাম ওয়ে অৰ আনাদাৰ।
1: আজিৰ ডিজিটেল যুগত মোবাইল আৰু ছ'চিয়েল মিডিয়াৰ দৰে যিসমূহ বাধা আছে, সেইসমূহক বাধা বুলিয়েই ক'ম আমি, বাধাসমূহক নিয়ন্ত্ৰণ কৰি এজন প্ৰাৰ্থীয়ে কিদৰে মনোযোগেৰে অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব পাৰে?
0: মোৰ মতে অলপ দূৰত থকাই ভাল ছ'চিয়েল মিডিয়াৰ পৰা। মই পাৰ্চনেলি মোৰ যি এপছ আছিল, ফেচবুক, ইনষ্টাগ্ৰাম, ৰেডিট, এইবিলাক এপছ মই আনইনষ্টল কৰি থৈছিলোঁ, এক্টিভলি ইউজ কৰি থকা নাছিলোঁ। বহুত দিনৰ মূৰত এদিন মন গ'ল, তেতিয়া মই ইউজ কৰি ল'লোঁ 10-15 মিনিটৰ কাৰণে, তাৰপিছতে বন্ধ কৰি থৈ দিলোঁ। যদি প্ৰিপেৰেশ্যন কৰি আছে, সেই ছ'চিয়েল মিডিয়া মাইণ্ডছেট এটাত সোমাই গ'লে মানে তাৰপৰা ওলাই আহিবলৈ বহুত সময় লাগি যায়। সেইটো কাৰণে মই কওঁ যে অলপমান ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰি থাকি যদি অকল পঢ়াতে নিজৰ মানে সেই মাইণ্ডছেটটো বনাই থৈ দিয়ে, হেড স্পেচটো তেনেকৈ যদি বনাই থৈ দিয়ে, এক্সপিৰিয়েঞ্চৰ কাৰণে বহুতখিনি হেল্প হ'ব।
2: অসামৰিক সেৱাত নৈতিকতা আৰু সততা অত্যন্ত গুৰুত্বপূৰ্ণ। তেনে ক্ষেত্ৰত এজন প্ৰাৰ্থীয়ে এই গুণসমূহ কেনেদৰে প্ৰস্তুতিৰ পৰ্যায়তে গঢ়ি তুলিব পাৰে?
0: দেৰ ইজ এ ৰিজন যে আমাৰ GS4 পেপাৰখন, এথিক্স ইণ্টেগ্ৰিটি এণ্ড এপটিটিউড পেপাৰখন আমাৰ মেইনছত ইনক্লুড কৰা গৈছে। এই পেপাৰখন যেতিয়া পঢ়া যায় তেতিয়া বহুতখিনি কথা শিকিব পৰা যায় আৰু নিজৰ মৰেল কম্পাছটো অলপ বেটাৰ কৰিব পৰা যায়। চ' প্ৰিপেৰেশ্যন ফেজৰ পৰাই মানে এজন অফিচাৰে কেনেকৈ নিজকে কণ্ডাক্ট কৰিব লাগে, কেনেকৈ নিজৰ কামবিলাক কৰি যাব লাগে, সেই GS4 পেপাৰখনতে আমি বহুত কিছু শিকোঁ।
1: হয়, এগৰাকী ACS অফিচাৰ হিচাপে নিযুক্তি হোৱাৰ পিছত আপোনাৰ জীৱনৰ বাস্তৱ অভিজ্ঞতা, যেনে দায়িত্ব, চাপ আৰু জনতাৰ আশা আকাংক্ষাসমূহক আপুনি কেনেদৰে আগুৱাই লৈ গৈছে?
0: পাব্লিকৰ বহুত কিছু আশা থাকে আমাৰ ওপৰত, আৰু মোৰ কেপাচিটিত এজ এন এচিষ্টেণ্ট কমিশ্যনাৰ চ'ফাৰ মই যিমান পাৰোঁ হেল্প কৰিবলৈ কাৰণে চেষ্টা কৰোঁ। যদি মোৰ কেপাচিটিত বা মোৰ অথৰিটিত সেই কামটো নাই, তেতিয়া মই মোৰ ছিনিয়ৰ্ছৰ কাষ চাপোঁ বা তেওঁলোকৰ পৰা গাইডেঞ্চ বিচাৰোঁ। চ' কিছুমানক আমি হেল্প কৰিব পাৰোঁ, কিছুমানক হয়তো আমি হেল্প কৰিব নোৱাৰোঁ যেনেকৈ তেওঁলোকে বিচাৰে। ষ্টিল যিমান মোৰ কেপাচিটিত হয় মই কৰিবলৈ এতিয়ালৈকে চেষ্টা কৰি আছোঁ আৰু আগলৈও কৰি থাকিবলৈ মই চেষ্টা কৰিম।
1: ইয়াৰ উপৰিও আপোনালোকৰ ওপৰত কৰ্মৰ ক্ষেত্ৰত যথেষ্ট মানসিক চাপ থাকে, এইসমূহ কেনেকৈ আপুনি আগবঢ়াই লৈ যায় বা আঁতৰাই লৈ যায়?
0: অকল চিভিল ছাৰ্ভিচেছ বুলি নহয়, প্ৰত্যেকটো কামতে চাগে মেণ্টেল প্ৰেছাৰটো, মানসিক চাপ এটা চাগে থাকে। বাট দেন যেতিয়া এগৰাকী পাব্লিকক মই হেল্প কৰিব পাৰোঁ আৰু যোনখিনি গ্ৰেটিটিউড তেওঁ আমাক প্ৰভাইড কৰে, সেইখিনি ইনাফ হয় বুলি মই ভাবোঁ। ডেট কিপ্ছ মি মটিভেটেড যে লাগিলে যিমান প্ৰেছাৰ হওক, ষ্টিল মই তেওঁক যে কামটো কৰি ডেলিভাৰ কৰিব পাৰিছোঁ এণ্ড ডেট তেওঁ যে সুখী হৈছে মোৰ কামক লৈ, সিমানখিনি চাগে মটিভেশ্যন এটা ফেক্টৰ থাকে। অল্ডো প্ৰেছাৰ হেণ্ডেল কৰাটো চিভিল ছাৰ্ভিচেছৰ এটা বহুত ইম্পৰ্টেণ্ট এছপেক্ট বুলি ক'ম, আৰু মই ষ্টিল এতিয়াও শিকিয়ে আছোঁ, আৰু চাগে টাইম লাগিব আগলৈ আৰু শিকিবলৈ। বাট দেন চ' ফাৰ ইনাফ চাগে মই হেণ্ডেল কৰি আছোঁ আৰু আগলৈ চেষ্টা কৰিম কৰিবলৈ।
2: আমি ইতিমধ্যে অনুষ্ঠানৰ শেষ পৰ্যায়ত আহি উপনীত হৈছোঁহি। অনুষ্ঠানৰ শেষত অসমৰ যুৱ প্ৰজন্মৰ বাবে আপোনাৰ বাৰ্তা কি, আৰু আপোনাৰ দৃষ্টিত এনে কম্পিটিটিভ পৰীক্ষাসমূহৰ বাবে প্ৰস্তুতি চলাই থকাসকলে জীৱনত প্লেন বি ৰখাটো কিমান গুৰুত্বপূৰ্ণ বুলি আপুনি ভাবে?
0: সকলোকে মই ক'ব বিচাৰোঁ যে নিজৰ এটা ড্ৰিম এটা থাকিলে ভাল। নিজৰ যদি ড্ৰিম এটা থাকে আৰু সেইটো পাবলৈ যদি তেওঁ ইনাফ মটিভেটেড থাকে, তেওঁ সেইটোৰ প্ৰতি কাম কৰি যায়, তেতিয়াহ'লে নোবডি কেন ষ্টপ দেম ফ্ৰম এচিভিং ইট। তাৰোপৰি চিভিল ছাৰ্ভিচেই কৰিব লাগিব তেনেকুৱাও কথা নহয়। মই বিচাৰোঁ যে এভৰি আদাৰ পাৰ্চন অন দিছ আৰ্থ ইজ ইণ্ডিপেণ্ডেণ্ট ফিনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট, আৰ্থিকভাৱে যদি তেওঁলোক ইণ্ডিপেণ্ডেণ্ট হয় তেতিয়াহ'লে তেওঁলোকে ডিচিশ্যন মেকিং নিজৰ কাৰণে কৰিব লাগিব। তেওঁলোকৰ কাৰণে কোনো ডিচিশ্যন ল'বলগীয়া তেওঁলোকে কাৰো ওপৰত ডিপেণ্ডেণ্ট হ'ব নালাগিব। আনটিল এণ্ড আনলেছ সেই কামটো লিগেল হয় আৰু এটা ডিগনিফাইড কাম হয়, তেতিয়াহ'লে মই কওঁ যে দে শ্বুড গ' ফৰ ইট। আৰু কম্পিটিটিভ এক্সামৰ টাইমত প্ৰিপেয়াৰ কৰা টাইমত প্লেন বি থকাটো

0: এটা ভালেই কথা, এটা ইম্পৰ্টেণ্ট এছপেক্ট বুলিয়ে ক'ম। কিয় যে মই পাৰ্চনেলি মই ৰখা নাছিলোঁ প্লেন বি। মোৰ প্লেন বি এইটোৱে আছিল যে এইবাৰ যদি মোৰ নহয় মই নেক্সট ইয়াৰ আকৌ দিম, সেইটোৱে মোৰ প্লেন বি আছিল। হাৱেভাৰ কোনোবা মানুহ যদি ছাপ'জ, মই এতিয়া ল' পঢ়িছিলোঁ যিহেতু, ছাপ'জ মই যদি এনেকৈ ভাবিলোঁ হয় যে মই এইবাৰ এ পি এছ চি যদি নহয় মই নেক্সট প্লেন আছে যে মই ল' প্ৰেক্টিছ কৰিবলৈ যাম, ডেট ইজ অলছ' এ গুড প্লেন বুলি মই ক'ম। ছ' সেইটো কাৰণে প্লেন বি এটা ৰখাটো ইম্পৰ্টেণ্ট বুলি ক'ম, ছ' ডেট মানে যেতিয়া ছাপ'জ কাৰোবাৰ এটেম্প্ট এক্সজষ্ট হৈ গৈছে বা আৰু মন নোযোৱা হৈছে, তেতিয়াহ'লে ডেফিনেটলি দে কেন গ' ফৰ দ্য প্লেন বি।
1: আজিৰ এই আলোচনাৰ জৰিয়তে আমি বুজি পালোঁ যে অসম অসামৰিক সেৱা আৰু সংলগ্ন সেৱাসমূহৰ বাবে প্ৰস্তুতি কেৱল এটা পৰীক্ষাৰ প্ৰস্তুতি নহয়, বৰং এটা দীৰ্ঘম্যাদী যাত্ৰা য'ত অধ্যৱসায়, সময় ব্যৱস্থাপনা, নৈতিকতা, মানসিক দৃঢ়তা আৰু সঠিক দিশ অতি প্ৰয়োজনীয়। এই মূল্যৱান আৰু প্ৰেৰণাদায়ক আলোচনাৰ বাবে আমি ধন্যবাদ জনাইছোঁ আমাৰ বিশেষ অতিথি শোণিতপুৰ জিলাৰ সহকাৰী আয়ুক্ত বিচিত্ৰা দাস বাইদেউক। তেখেতৰ অভিজ্ঞতা আৰু পৰামৰ্শ নিশ্চয়কৈ আমাৰ যুৱ শ্ৰোতা বন্ধুসকলৰ বাবে এক শক্তিশালী প্ৰেৰণাৰ উৎস হিচাপে থাকিব।
0: ধন্যবাদ।
1: আৰু ইয়াৰ লগতে মই নৱজিৎ শৰ্মা আৰু মোৰ সতীৰ্থ হিমাংশু ভাৰত বৰাই আজিৰ অনুষ্ঠানটিৰ পৰা বিদায় মাগিছোঁ। আজিৰ অনুষ্ঠানটিৰ প্ৰযোজনা গৌতম নাথৰ। ধন্যবাদ।

0: भारत अभियान।
1: निक्षय मित्र तो हम सबका साथ निभाते, टीबी रोगी व परिजन को पोषण, जांच, इलाज और आजीविका संबंधी सहायता पहुंचाते। जब मिल जाएगा सबको अपना निक्षय मित्र तैयार, तब पक्की हो जाएगी हमारी जी और टीबी की हार।
2: निक्षय मित्र, इस अभियान ने एक बड़े चैलेंज से निपटने में टीबी के मरीजों की बहुत मदद की है। आपको जानकर हैरानी होगी, हमारे देश में 10-12 साल के बच्चे भी निक्षय मित्र बनकर टीबी के खिलाफ लड़ाई को आगे बढ़ा रहे हैं।
1: अधिक जानकारी के लिए नजदीकी आयुष्मान आरोग्य मंदिर जाएं। स्वास्थ्य एवं परिवार कल्याण मंत्रालय द्वारा जनहित में जारी।
3: आकाशवाणी तेजपुर एटिया आगबढ़ाइसु শ্রোতাসকলে হোৱাটছএপ বার্তা যোগে প্ৰেৰণ কৰা অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্চনা। আজিৰ মূৰ্চনা অনুষ্ঠানৰ প্ৰথম বাৰ্তা পঢ়িছোঁ। লিখিছে জাজি খাটোৱাল গাঁও শিৱসাগৰৰ পৰা প্ৰণৱ কুমাৰ দত্তই। তেখেতে লিখিছে, নমস্কাৰ জনালোঁ। এইবাৰ বানপানীয়ে আমাক বৰ কষ্ট দিলে। আমাৰ ঘৰৰ কেইবাবস্তা ধান পানীত ডুব খালে। জাজি নৈ বানে জাজি অঞ্চলৰ লগতে টিয়ক, বনাই আৰু চাৰিঙৰ বহুত মানুহৰ দুখ দুৰ্গতি হ'ল। পানীয়ে ধান চাউলৰ লগতে বহু মূল্যৱান সম্পত্তি নষ্ট কৰিলে। এই বছৰ বানপানীয়ে বহুতক জুৰুলা কৰিলে। পুনৰ যাতে বানপানী নহওক ভগৱানৰ ওপৰত প্ৰাৰ্থনা জনাইছোঁ। বানপানীৰ লগত সংগতি থকা এটি গীত শুনাব। ধন্যবাদেৰে প্ৰণৱ কুমাৰ দত্ত, জাজি খাটোৱাল গাঁও শিৱসাগৰ। বানপানীৰ সৈতে সংগতি ৰাখি আৰু এটি বাৰ্তা আমালৈ প্ৰেৰণ কৰিছে। বাৰ্তাটি পঢ়ি দিছোঁ, শুনকচোন। প্ৰতি তেজপুৰৰ মূৰ্চনা, মৰম ল'বা, ভালে আছানে? আমাৰ ভাল নহয় বুজিছা, কিয়নো তুমিতো জানাই শিৱসাগৰ, চৰাইদেউ, নাজিৰা, সোণাৰী, যোৰহাট আদি ঠাইত প্ৰলয়ংকৰী বানৰ ভয়াৱহ তাণ্ডৱৰ কথা। তাত থকা আমাৰ মৰম পৰিয়ালৰ কিছু সতীৰ্থৰ ঘৰত বানপানীয়ে যি অবৰ্ণনীয় শোচনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে, সেয়া ভাবিলেই বুকু কঁপি উঠে। প্ৰশান্ত ৰুণা চফিকাহঁতৰ কথা মনত পৰিলে চকুলো বৈ আহে। অৱশ্যে কিছু সতীৰ্থই তেওঁলোকৰ কাষত থিয় হৈ এমুঠি অন্ন দান কৰি এশাৰী মাত লগাই দুখৰ সমভাগীও হৈছে। আমি প্ৰত্যেকেই আশা কৰিছোঁ অতি সোনকালে এই অৱস্থাৰ অৱসান ঘটি পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহক। আজি আমি বৰ্তমান পৰিস্থিতিৰ সময় উপযোগী যিকোনো এটি গীত শুনাবলৈ বাৰ্তাটি প্ৰেৰণ কৰিছোঁ। ইতি তোমাৰ এই মৰমৰ অজিত, চন্দ্ৰকান্ত, বিনোদ, বিমল, সোণাৰাম, অমল, ৰমেশ, ভাইকন, ওৱন্তি, ৰিম্পী, প্ৰণতি, টুটুমণি আৰু সন্ধ্যাৰাণী গগৈ, অনাতাৰ মৰম পৰিয়াল। সঁচাকৈ শ্ৰোতাসকল, উজনি অসমত প্ৰকৃতিয়ে যি ধ্বংসলীলা কৰিলে সেয়া সপোনৰো অগোচৰ। ভগৱানৰ ওচৰত মাথো এতিয়াই প্ৰাৰ্থনা, বানাক্ৰান্ত লোকসকলক পুনৰ আগৰ জীৱনলৈ উভতি যাবলৈ সহায় কৰক আৰু সাহস

0: হওক। সমূহ মানৱ সমাজে সহযোগিতাৰে তেওঁলোকক সহায়ৰ হাত আগবঢ়াওক। লগতে যিসকলে এই দুৰ্যোগত প্ৰাণ হেৰুৱালে সকলোৰে আত্মাৰ সদগতি কামনা কৰি শ্ৰদ্ধাঞ্জলি নিবেদিলোঁ।
1: ক'বলৈ গ'লে মঞ্চ নাটক সংগীত পৰিচালনা কৰি মই বেছি ভাল পাওঁ।

এইবাৰৰ বাৰ্তাটি আমালৈ প্ৰেৰণ কৰিছে অনাতাঁৰ মৰম পৰিয়ালৰ সন্ধ্যাৰাণী গগৈ, ভাইকন মুণ্ডা, অমল বসুমতাৰী, ৰমেশ পাত্ৰ, অজিত কুমাৰ শৰ্মা, চন্দ্ৰকান্ত টাইট, সোণাৰাম লালুং, বিনোদ গগৈ আৰু প্ৰশান্ত কোঁৱৰে লিখিছে। নমস্কাৰ মূৰ্চনা, মোক জুবিন গাৰ্গৰ কি হ'ব এই জীৱন এই গীতটি বজাই দিব বুলি আশাৰে বাট চাই ৰ'লোঁ। এই গীতটি আমাৰ অনাতাঁৰ মৰম পৰিয়ালৰ সৈতে শুনিব বিচাৰিছোঁ আৰু এই গীতটি বিশেষভাৱে অনুৰোধ জনাইছে জোনাই মেচাকি চাপৰিৰ পৰা ৰাম সিং ৰাভা গাঁৱৰ বিমল বসুমতাৰীয়ে।

মূৰ্চনা অনুষ্ঠানৰ এইবাৰৰ বাৰ্তাটি প্ৰেৰণ কৰিছে পশ্চিম সিংভূম চাইবাসা ঝাৰখণ্ডৰ পৰা শিৱা গোপ, প্ৰেম গোপ, কপিল গোপ, শিৱাংশ গোপ, সংগীতা গোপ, লিপি গোপ আৰু দীপালী গোপে। তেওঁলোকে অনুৰোধ জনাইছে চলতি কা নাম গাড়ী বোল ছবিৰ মে সিতারো কা তারানা এই গীতটি।

মূৰ্চনা অনুষ্ঠানৰ শেষৰটি বাৰ্তা পঢ়ি দিছোঁ। প্ৰতি তেজপুৰ অনাতাঁৰ কেন্দ্ৰৰ মূৰ্চনা অনুষ্ঠানলৈ বুলি মৰম জনাই আমাক আজি এই মৰম তোমাৰ বাবে বোলছবিখনৰ যিকোনো এটি গীত শুনাবৰ বাবে অনুৰোধ জনাই বাৰ্তাটি প্ৰেৰণ কৰিছোঁ। ধন্যবাদ। ইতি তোমাক পাহৰিব নোৱাৰা তোমাৰ এই মৰমৰ বিলিংফা স্বৰ্গীয়াৰী ৰমেন পাঠক, তুলসী দেৱী, বাপুকণ, মিলি আৰু কণপাই ৰাভা, ইটাখোলা, জামুকুৰি হাট, তেজপুৰ।

0: মূৰ্ছনা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ।
1: কিউআর কোড স্ক্যান কৰক, 5000 টকা ক্যাশব্যাক পাওক। বাহ, আৰু কি লাগে? পছিলে
2: ইউপিআই পিন কেৱল পইচা পঠিয়াবলৈ দিব লাগে।
3: আৰবিআই এ কয়,
4: জানি ৰক, সতৰ্ক হৈ ৰক।
0: এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ গীত।